এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ 25 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 11 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

অলিভাৰ গোল্ডস্মিথে কৈছিল, কেতিয়াও পতন বা স্খলন নোহোৱাৰ মাজত মানুহৰ কোনো গৌৰৱ নাই। গৌৰৱ হৈছে বাৰে বাৰে পৰিও উঠি থিয় হ'ব পৰাৰ মাজত।

0: 4,800 people in the Choco region, about 400 kilometers west of Bogota, U.S. Geological Service said. The quake was also felt in neighboring Ecuador and Panama, though minimal damage was reported there. The quake ravaged cities across the west of the country, including Pereira, Quibidio, Cali, Manizales. The resident search teams picked through the rubble of collapsed buildings amid concerns by authorities of aftershocks. And India has made a strong start at the Under-23 Commonwealth Fencing Championship in Lagos, Nigeria, winning 17 medals, including 4 gold on the opening day. And that is the end of this news bulletin.
1: Medium river, Sariko Egara, the Homic Pass Meter, Hat Hundreds Kilohertz, Aru, FM Bender, Echo Egg the Homic Soy Megahertzot, Ea, Akakbani Guahadir Mohabahu, Mukuta Mala.
2: Bharatiya Hukumar Kolar Bihue, Bhupen Hazurikai Koisil. এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে সময়ৰ গতি আৰু তাৰ লগত কলাৰ খোজ মিলোৱা সময়ৰ লগে লগে ভাৰতৰ হুকুমাৰ কলাত ভাৰতৰ বাহিৰৰ প্ৰভাৱ পৰা দেখা গৈছে কি সংগীতত কি চিত্ৰকলাত প্ৰায় সকলোতে পাশ্চাত্য নিয়ম প্ৰণালী ব্যৱহাৰ হ'বলৈ ধৰিছে সংগীতত স্পেনিছ ইংৰাজ প্ৰভাৱ চিত্ৰকলাত কিউবিজিম আদি নানা ধৰণৰ বস্তু সোমাইছে কিছুমানে এনে সংমিশ্ৰণত বুৎপত্তিও দেখুৱাইছে ভাৰতীয় শিল্পীয়ে কিউবিজিমৰ পৰা আৰম্ভ কৰি জাভানিজ ছায়া ক্ৰীড়া মেক্সিকোৰ প্ৰভাৱ পেৰু বা তিব্বতৰ কলাৰ বা আৰু আন কিবাৰ মিশ্ৰণ কৰিবৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে শেষত গোটেই বস্তুটোৱেই যেন ভাৰতীয় সাঁচ লয় ভাৰতৰ হুকুমাৰ কলা সময়ৰ ধুমুহাই উৰাব পৰা বিধৰ দুৰ্বল নহয় কি সংগীত কি নৃত্য কি চিত্ৰ সকলোতে এটি ডাঙৰ শক্তি আছে যাক আমি বাদ দিব নোৱাৰোঁ ৰবীন্দ্ৰনাথে কৈছিল অতীতক একেবাৰে এৰি ভৱিষ্যত হ'ব নোৱাৰে অতীতৰ ভাৰতীয় হুকুমাৰ কলাই কি হোৱা উচিত তাৰ আদৰ্শ দাঙি ধৰে কিন্তু এই কথাৰ পৰা আমি বুজা ভুল হ'ব যে কি হৈছে তালৈ চকুকে নিদিয়ে ভাৰতীয় কলাকাৰসকলে সৌন্দৰ্যৰ চিৰন্তন সত্যবোৰৰ গৱেষণা কৰি আহিছে গতিকে তেওঁলোকৰ পক্ষে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰিছে এই শক্তি এক মহান শক্তি কলাশিল্পীৰ কৰ্তব্য হ'ল কলাৰ মহান শক্তিৰে সমাজৰ অসুন্দৰতালৈ আঙুলিওৱা আৰু তাৰ দ্বাৰা জনসাধাৰণৰ মনক জগাই তোলা হুকুমাৰ কলাৰ প্ৰভাৱ কোনেও কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে কোনোৱে এখন চিত্ৰ সম্পূৰ্ণৰূপে নাপাব পাৰে কিন্তু খিৰিকীয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননী দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায় খিৰিকী জপাই পেলাব পাৰে এনে মানুহ নাই চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিওঁ কলাকাৰে বৰ্তমান সমাজ দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা হুকুমাৰ কলাক উচ্চ স্থান দি আহিছে গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক হুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে বাৰ্নাৰ্ড ছয় কৈছে কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ হুকুমাৰ কলাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে ফৰাচী বিদ্ৰোহত আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ অতিৰিক্ত শক্তি থকাটো সঁচা সুন্দৰ সাধক শিৱৰ বাহন উন্মত্ত সাৰ এই উন্মত্ত সাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰ

0: সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্যত আগ নাবাঢ়িলে আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।
1: আজিৰ মুকুতামালা ডক্টৰ ভূপেন হাজৰিকাৰ ৰচনাৰ পৰা লোৱা হয়।

0: অৰূপ কলিতাৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে। বাদ্য সংগত কৰিলে দোতাৰাত বসন্ত পাটগিৰি আৰু ডগৰত দীপক কলিতাই। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব দিনৰ 1:50।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

ৰাগিনী ভট্টাচাৰ্য চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজনকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা চাৰে ন বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা শেষ খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 সুৰৰ শৰাই, অনুষ্ঠানৰ শিল্পী নমিতা দাস, সুৰ সংৰচনা জয়ন্ত দাসৰ। নিশা 8:02 খেল আৰু খেলুৱৈ, অনুষ্ঠানত অসম ৰঞ্জী ক্ৰিকেট খেলুৱৈ আকাশ সেনগুপ্তাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষক বাণী, অনুষ্ঠানত বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য, এই বিষয়ে আলোচনা কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:25 চাহগছৰ মাজে মাজে, অনুষ্ঠানত স্বাধীনতা আন্দোলনত চাহ জনগোষ্ঠীৰ অৱদান, এই বিষয়ে নকুল কুৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। দিনৰ 1:50 অৰূপ কলিতাৰ কণ্ঠৰ লোকগীত। দিনৰ 12:30 আইদেউৰ বুলনি, অনুষ্ঠানত গুৱাহাটীৰ লাচিত নগৰৰ নটৰাজ কলাকেন্দ্ৰৰ মহিলাসকলে আগবঢ়োৱা এটি বিচিত্ৰ অনুষ্ঠান। আঁত ধৰিব ভাস্বতী কলিতাই। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 বলদেৱ দাসৰ কণ্ঠৰ আধুনিক গীত।

দিনৰ 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ সাহিত্য শিতানত ৰিয়া দেৱীৰ গল্প আৰু জয়শ্ৰী নায়কৰ কবিতা শুনিবলৈ পাব। আগ ধৰিব ভাৰ্গৱ কলিতা আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:00 জীৱন সুৰভি অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত অধ্যাপক নাট্যকাৰ দীনেশ চন্দ্ৰ দত্ত, সাক্ষাৎ গ্ৰহণ ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা হিমন্ত বাৰ্মাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত মালবিকা বৰা, ৱাহিদুৰ ৰহমান, বৰ্ণালী কলিতা, মনোৰঞ্জন গগৈ, পুলমা দাস আৰু দিলীপ চৌধুৰীৰ কণ্ঠৰ গীত শুনিবলৈ পাব। 9:15 জিলাৰ ৰেহৰূপ, 9:20 ফোন ইন লাইভ কল্পতৰু। পুৱা 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

দিনৰ 11:05 পৰাগমালা লাইভ, 1:20 প্ৰাসংগিক, 2:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

সন্ধিয়া 5:55 আৰু 7:05 বৃন্দগান। সন্ধিয়া 6:40 গায়ত্ৰী ভট্টাচাৰ্যৰ কণ্ঠৰ ভজন। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত চন্দ্ৰাৱতী ৰাভা আৰু সংগীতসকলে গোৱা ৰাভা গীত।

নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান, 9 বজাত চিত্ৰগীত, নিশা 10 বজাত ৰামধেনু। অনুষ্ঠান পৰিচিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমাৰ শর্মায়।
1: অসমত স্বাধীনতা সংগ্রাম প্রথম খণ্ড। ব্রিটিশ সাম্রাজ্যবাদের বিরুদ্ধে স্বাধীনতা সংগ্রামক 1828 চনের পর 1942 চনলৈকে ঘাইকৈ চারিটা পর্যায়ত ভগাব পারি। 1826 চনত ইয়ান্দবু সন্ধি অনুসারে অসম ইংরাজের হাতলৈ যোৱাৰ পাছতেই 1828 চনের পর 1857 চনলৈকে দেড় কোটি বছর ধরে ঋত স্বাধীনতা কাড়ি আনি অসমত পুনৰ আহোম রাজত্ব প্রতিষ্ঠা কৰিবলৈ অহরহ সংগ্রাম চলোৱা হৈছিল। 1858 চনের পর 1894 চনলৈকে ব্রিটিশ সরকারের শোষণের বিরুদ্ধে ঘাইকৈ মাটির খাজানা বৃদ্ধির প্রতিবাদত অসমৰ গাঁৱে ভূঁয়ে বিভিন্ন ঠাইত ব্যাপক রূপত কৃষক বিদ্রোহ সংঘটিত হৈছিল। ইয়াৰ মাজতে 1885 চনের মানৰ পর পশ্চিমীয়া শিক্ষা সভ্যতার সংস্পর্শলৈ অহা এসাম অসম সন্তানৰ প্রচেষ্টাত নব্য জাতীয়তাবাদী ভাবধারায় অসমত শিপা মেলিছিল। 1894 চনের পর 1920 চনলৈকে এই কালচোৱা আছিল অসমত জাতীয় ভাবধারার নবজাগরণের সময়। ব্রিটিশ সাম্রাজ্যবাদের বিরুদ্ধে রাজনৈতিক আর সামাজিক শক্তিসমূহ সংগঠিত করার বাবে এইখিনি সময়ক প্রস্তুতির কাল বুলিব পাৰি। 1921 চনের পর 1942 চনলৈকে এইখিনি সময়ের ভিতৰত অসমৰ স্বাধীনতা আন্দোলন ভারতের রাষ্ট্রীয় সংগ্রামের ঘাই খুঁটির সঙ্গে ওতঃপ্রোতভাবে সামিল হয়ে পড়ে। রাজ্যখনত স্বাধীনতা সংগ্রামে ব্যাপকতা লাভ করে আর 1942 চনত সর্বাত্মক গণ আন্দোলনের রূপ গ্রহণ করে। ইয়ান্দবু সন্ধির ফলশ্রুতি হিসাবে অসম ব্রিটিশের হাতলৈ যোৱাৰ পিছরে পৰাই হেরুয়া স্বাধীনতা ঘূৰাই আনিবলৈ আৰু অসমত আহোম রাজত্ব পুনৰ প্রতিষ্ঠা কৰিবলৈ প্রচেষ্টা চলিল। গোমধৰ কোঁৱৰ, জীউৰাম দুলীয়া বৰুৱা আদিৰ নেতৃত্বত পুনতে সেই বিদ্রোহৰ সূত্রপাত হৈছিল। ব্রিটিশৰ হাতৰ পৰা ৰাজধানী ৰংপুৰ দখল কৰিবলৈ তেওঁলোকে চেষ্টা চলাই ব্যর্থ হল। আটাইকে ব্রিটিশ চৰকাৰে কাৰাগাৰত সুমুৱাই থলে। তাৰপিছত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ নেতৃত্বত বিদ্রোহে আকৌ মূৰ দাঙি উঠে। সেইবাবেই 1830 চনত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ব্রিটিশে ফাঁচি কাঠত ওলোমাই হত্যা কৰে। 1839 চনত সিংফৌসকলে বিদ্রোহ কৰি উঠিল আৰু ব্রিটিশ সৈন্যৰ অস্ত্রাগার এটা ধ্বংস কৰাৰ উপৰিও কেইগৰাকীমান বিষয়াক হত্যা কৰে। ব্রিটিশে সেই বিদ্রোহ কঠোৰ হাতেৰে দমন কৰে। ইয়াৰ পিছত 1857 চনত ব্রিটিশক উফৰুৱাৰ ষড়যন্ত্র কৰাৰ অপৰাধত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটত ফাঁচি দিয়া হয়। আনহাতে 1858ৰ পৰা 1894 চনৰ এই কালচোৱাত ব্রিটিশ প্রশাসনে মাটির খাজানা বঢ়াই থকাত অতিষ্ঠ হৈ ব্রিটিশের বিরুদ্ধে সেই সময়ছোৱাৰ ভিতৰতে অসমত ব্যাপক কৃষক বিদ্রোহে মূৰ দাঙি উঠে। নগাঁৱৰ ফুলগুৰিত, দৰং জিলাৰ পথৰুঘাটত, কামৰূপ জিলাৰ ৰঙিয়া, নলবাৰী, বজালী, বৰপেটা আৰু সেইদৰে বিভিন্ন জিলাৰ ভালেমান ঠাইত কৃষক বিদ্রোহ সংঘটিত হয়। দৰং জিলাৰ পথৰুঘাটৰ গুলীচালনাৰ ঘটনাতে প্ৰায় 140 জনমান লোক প্ৰাণ হেৰুৱাইছিল আৰু আন বহুতো লোক ঘূনীয়া হৈছিল। রঙিয়াৰ কৃষক বিদ্রোহতো পুলিশের গুলিচালনাত প্রায় 27 জন লোক নিহত হৈছিল আৰু বহুতো আহত হৈছিল। সেই সময়ছোৱাৰ ভিতৰতে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল আৰু অসমেও কংগ্ৰেছ সংগঠনত অন্তৰ্ভুক্ত হৈছিল। কংগ্ৰেছৰ নেতৃত্ব আৰু পৰিচালনাতে অসমৰ দৰং, কামৰূপ, শিৱসাগৰ, লক্ষীমপুৰ আদি বিভিন্ন জিলাত কৃষকসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে ৰায়ত সভা কিছুমান গঠিত হৈছিল আৰু সেইবোৰৰ যোগেদি থলুৱা ৰাইজে ব্ৰিটিছৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে গণপ্ৰতিবাদ সাব্যস্ত কৰিছিল। 1885 চনৰ পৰাই নব্য জাতীয়তাবাদী ভাৱধাৰাই অসমত গা কৰি উঠিবলৈ ধৰে। কলিকতালৈ আধুনিক প্ৰাচ্যত্য শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা এছাম অসমীয়া

যুৱকে জাতীয় চেতনাৰে সম্বাহিক উদ্বুদ্ধ কৰিবলৈ উঠি পৰিলাগে। আধুনিক অসমীয়া ভাষা সাহিত্যৰ সূচনাকাৰী ৰূপে পৰিগণিত হোৱা জোনাকী আলোচনীখন 1899 চনৰ পৰাই প্ৰকাশিত হৈ ওলাবলৈ ধৰে। মাহী নামৰ আনখন আলোচনীও তাৰ পিছতেই প্ৰকাশ পায়। 1894 চনৰ পৰা 1920 চনৰ এই কালচোৱাৰ ভিতৰত অসমত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰত্যক্ষ সংগ্ৰাম চলোৱা হোৱা নাছিল, কিন্তু এইখিনি সময়ৰ ভিতৰতে অসমীয়াৰ জনমানসত জাতীয় ভাৱধাৰাৰ আলোড়ন প্ৰবল হৈ উঠে। অসমীয়া সাহিত্য, সংস্কৃতি আৰু সমাজৰ বিভিন্ন দিশত আধুনিক বিজ্ঞানসন্মত চিন্তা চৰ্চা আৰু ধ্যান ধাৰণাৰ উন্মেষ ঘটে।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যোগদান আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: এয়াৰপোর্ট অথরিটি অব ইন্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

आकाश बनी। बातरीर सैते मैं जिन्ती राणी ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, চৰকাৰী ই মাৰ্কেট প্লেচ জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্যমানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেলোশ্বিপৰ পুঁজি মুকলি কৰে। গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যকৰী হোৱা বুলি চৰকাৰে কালি লোকসভাত প্ৰকাশ কৰে। কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা 7.4 প্ৰবলৰ শক্তিশালী ভূমিকম্পত কমেও 111 লোকৰ মৃত্যু হোৱাৰ লগতে 87 লোক আহত হয়। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 অনূৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। চৰকাৰী ই মাৰ্কেট প্লেচ জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্যমানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কালি নতুন দিল্লীত অনুষ্ঠিত জি ই এমৰ 10ম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীগোৱেলে জি ই এম প্ৰতিষ্ঠাৰ পূৰ্বে ৰাজহুৱা ধনৰ অপব্যৱহাৰ আৰু অস্বচ্ছতাৰ কথা সোঁৱৰণ কৰি কয় যে সেই সময়ত সুপ্ৰশাসনৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান ৰাজহুৱা ক্ৰয় ই কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে কৰা হৈছে, যাৰ জৰিয়তে সামগ্ৰী পঞ্জীয়নৰ পূৰ্বেই স্বচ্ছতা, প্ৰতিযোগিতামূলক সামৰ্থ আৰু উন্নত মান বৰ্তাই ৰখাটো সম্ভৱপৰ হৈছে। তেওঁ কয় যে জি ই এম হৈছে ৰাজহুৱা ক্ৰয়ক ডিজিটেলাইজেচন কৰাৰ প্ৰচেষ্টা, যাৰ জৰিয়তে অস্পষ্টতাৰ ঠাইত স্পষ্টতা পৰিলক্ষিত হয়। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে জি ই এম পৰ্টেল আৰম্ভণি কৰাৰে পৰা বিগত 10 বছৰৰ ভিতৰত যোৱা 2 ক্ৰছ মাৰ্চেণ্ডাইজৰ মূল্য বছৰি 5,00,000 কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে, যিটো 2016-17 চনত 400 কোটি টকাতকৈও অধিক আছিল। শ্ৰীগোৱেলে কয় যে ক্ৰমবৰ্ধিতভাৱে জি ই এমে 3 কোটিৰো অধিক অৰ্ডাৰৰ জৰিয়তে 20,00,000 কোটি টকাৰো অধিক মূল্যৰ সামগ্ৰী আৰু সেৱা ক্ৰয় কৰাত সহায় কৰিছে। তেওঁ কয় যে জি ই এমক ভালেখিনি সংস্কাৰ কৰা হৈছে আৰু অনতিপলমে নতুন ব্যৱহাৰকাৰীসকলৰ বাবে বন্ধুত্বপূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক এটা পৰ্টেল মুকলি কৰা হ'ব। মন্ত্ৰী শ্ৰীগোৱেলে ক্ৰেতা, বিক্ৰেতা আৰু অন্যান্য অংশীদাৰীসকলৰ সহায়ৰ বাবে জি ই এম যোগাযোগ চিনাক্তকৰণৰ অৰ্থে 14550 এই 5 সংখ্যাৰ এটা হেল্প ডেস্ক কালি মুকলি কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেলোশ্বিপৰ পুঁজি মুকলি কৰে। এই পদক্ষেপৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ মাজেৰে দেশৰ 6,000তকৈও অধিক শিক্ষাৰ্থীয়ে 21 কোটিতকৈও অধিক ধন লাভ কৰিব। এই নতুন পদক্ষেপৰ জৰিয়তে কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীসকলে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ যোগেৰে সময়মতে আৰু কোনো অসুবিধা নোহোৱাকৈ প্ৰতিমাহে বৃত্তিৰ ধন লাভ কৰিব। নতুন দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানত সমবেত লোকসকলৰ আগত ভাষণ দি মন্ত্ৰী শ্ৰীচৌহানে কয় যে এই বৃত্তি কেৱল মাত্ৰ আৰ্থিক সাহায্য নহয়, বৰং কৃষি শিক্ষা শক্তিশালী আৰু এই শিক্ষাক ব্যৱহাৰিক শিকনৰ জৰিয়তে অধিক সা সুবিধা লাভ কৰিব পৰা এটা ফলপ্ৰসূ প্ৰক্ৰিয়া। তেওঁ কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াই শিক্ষাৰ্থীসকলক সময়মতে বৃত্তিৰ ধন লাভ কৰাত সহায় কৰিব। তেওঁ লগতে কয় যে ছাত্ৰ ছাত্ৰীসকলে বৃত্তিৰ ধন সময়মতে লাভ কৰিলে শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াত তেওঁলোকে অধিক মনোনিৱেশ কৰিব পাৰিব। কৃষিমন্ত্ৰীগৰাকীয়ে এন এছ পি ডি ডি বি টি প্ৰক্ৰিয়াই বৃত্তিৰ ধন বিতৰণ ব্যৱস্থাটো অধিক স্বচ্ছ, গতিশীল আৰু জটিলতাবিহীনভাৱে সম্পন্ন কৰাত সহায় কৰে বুলিও উল্লেখ কৰে। তেওঁ কয় যে কৃষি শিক্ষা, গৱেষণা আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ভাৰতৰ ভৱিষ্যতৰ কৃষি ব্যৱস্থাৰ প্ৰতি প্ৰস্তুত কৰি তোলাত গুৰুত্ব আৰোপ কৰে। গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যকৰী হোৱা বুলি চৰকাৰে কালি লোকসভাত প্ৰকাশ কৰে। 2015-16 এটা সংহত লেণ্ডস্কেপ পদ্ধতিৰ জৰিয়তে হেৰুওৱা বনাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যমন্ত্ৰীয়ে লোকসভাত কালি এটা লিখিত প্ৰশ্নৰ উত্তৰত কয় যে জি আই এমৰ জৰিয়তে 2015-16 পৰা 17 ৰাজ্য আৰু 1 কেন্দ্ৰীয় শাসিত অঞ্চলৰ 84

আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব। এয়া

হাজাৰ হেক্টৰ ভূমিৰ আন্তঃপৰিৱেশ পুনৰ উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। মন্ত্ৰালয়ে লগতে 2020-21 চনৰ পৰা 2026-27 চনলৈকে 600 নগৰ বন আৰু 400 নগৰ উদ্যানৰ উন্নয়নৰ বাবে নগৰ বন যোজনা ৰূপায়ণ কৰি নগৰীয়া সেউজ আৱৰণ আৰু পৰিৱেশগত সুবিধা বৃদ্ধি কৰিছে। এই নগৰ বনসমূহে সেউজ আৱৰণৰ দিশত যথেষ্ট অৰিহণা যোগায় আৰু বায়ুৰ গুণগত তথা জলবায়ু উন্নত কৰাৰ সম্ভাৱনা থকা পৰিৱেশৰ সৃষ্টি কৰে। জি আই এমৰ অধীনত বৰ্তমানলৈ 57 কোটিতকৈও অধিক ধন ছত্তীশগড়, হাৰিয়ানা, কেৰালা, মধ্যপ্ৰদেশ, মণিপুৰ, ছিকিম আৰু উত্তৰ প্ৰদেশৰ সেউজ পৰিৱেশ পুনৰ উদ্ধাৰ প্ৰক্ৰিয়াৰ বাবে আবণ্টন দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। হৰ ঘৰ ত্ৰিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। ত্ৰিৰংগা যাত্ৰা আৰু বন্দে মাতৰম পৰিৱেশনেৰে এই অভিযানত সকলোকে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। তেওঁ লগতে ত্ৰিৰংগা পতাকা উত্তোলন কৰি হাৰগাৰ ত্ৰিৰংগা .com-ত চেলফি আপলোড কৰিবলৈও জনসাধাৰণক আহ্বান জনায়। দেশজুৰি চলি থকা আজাদী কা অমৃত মহোৎসৱৰ উদযাপনৰ অংশ হিচাপে কালিৰে পৰা নাগালেণ্ডৰ কহিমাতো হাৰগাৰ ত্ৰিৰংগা প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। কলা আৰু সংস্কৃতি বিভাগ তথা গৃহ বিভাগৰ যৌথ উদ্যোগত আয়োজিত এই বিশেষ প্ৰদৰ্শনীখন নাগালেণ্ড অসামৰিক সচিবালয়ৰ 1 নম্বৰ গেটত অনুষ্ঠিত হৈছে। দেশৰ চহকী ঐতিহাসিক ঐতিহ্য প্ৰদৰ্শন কৰা আৰু দৰ্শকৰ মাজত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰাই এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য। শিক্ষাৰ্থীৰ লগতে সাধাৰণ লোককো এই প্ৰদৰ্শনী চাবলৈ আৰু উদযাপনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ৰাইজৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লক্ষ্যৰে দুটা মুখ্য স্থানত প্ৰদৰ্শনীৰ মূল স্থান নাগালেণ্ড অসামৰিক সচিবালয়ৰ 1 নম্বৰ গেট আৰু কোহিমাৰ ৰাজ্যিক সংগ্ৰহালয়ত বিশেষ ফটো প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। সমান্তৰালকৈ দৰ্শকসকলক ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ফটো আৰু চেলফি তুলি হাৰগাৰ ত্ৰিৰংগাৰ অফিচিয়েল পৰ্টেলত আপলোড কৰিবলৈ আহ্বান জনোৱা হৈছে। কালিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি গৃহ সচিব কুকু মেৰুৱে কয় যে হাৰগাৰ ত্ৰিৰংগা অভিযান হ'ল সমগ্ৰ দেশৰ একতা, শক্তি আৰু অখণ্ডতা প্ৰদৰ্শন কৰাৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টা। মেৰুৱে লগতে উল্লেখ কৰে যে এই ত্ৰিৰংগা প্ৰদৰ্শনীখন হাৰগাৰ ত্ৰিৰংগা 2026 কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু অনাগত দিনবোৰত ইয়াৰ সৈতে সংগতি ৰাখি ধাৰাবাহিকভাৱে বিভিন্ন স্মৰণীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা 7.4 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও 111 জন লোকৰ মৃত্যু হোৱাৰ লগতে 87 গৰাকী লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূগৰ্ভীয় সমীক্ষাই ইউ এছ জিঅ'লজিকেল ছাৰ্ভেই প্ৰকাশ কৰা অনুসৰি দেশখনৰ ৰাজধানী বগোটাৰ পৰা 400 কিলোমিটাৰ দূৰৈৰ পশ্চিমত ছেণ্ট জোছ ডেল পামেৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। শক্তিশালী ভূমিকম্পটোত 100তকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বৃহৎ ফাটবোৰত ভালেসংখ্যক লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দল আৰু স্থানীয় বাসিন্দাই দুৰ্গতসকলক উদ্ধাৰৰ বাবে অভিযান চলাই আছে। কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। তেওঁ কয় যে ক্ষতিগ্ৰস্তসকলক চৰকাৰে পাৰ্যমানে সহায় সাহায্য আগবঢ়াব। নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী আৰম্ভণিৰে প্ৰথম দিনাই 4টা সোণৰ পদককে ধৰি মুঠ 17টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে 4টা সোণ, 4টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেব্ৰে, ফইল আৰু এপি এই 3টা শাখাৰে 6টা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেন্সাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। চৰকাৰী ই মাৰ্কেট প্লেচ জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্যমানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেলোশ্বিপৰ পুঁজি মুকলি কৰে। গ্ৰীণ ইণ্ডিয়া মিছন কাৰ্যকৰী হোৱা বুলি চৰকাৰে কালি লোকসভাত প্ৰকাশ কৰে। কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা 7.4 প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও 111 জন লোকৰ মৃত্যু হোৱাৰ লগতে 87 গৰাকী লোক আহত হয়। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধ কমনৱেলথ

0: ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 25 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 11 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:55:54 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:58:59।

0: সাক্ষৰতা আৱশ্যকীয়, কিন্তু কেৱল সাক্ষৰতাই নহয়। যদি মানুহৰ শিক্ষাৰ লগত জ্ঞানৰ সম্বন্ধ নাথাকে, তেনে শিক্ষা অভিশাপস্বৰূপে হয়, কথাষাৰ কৈছিল ৰাধাকৃষ্ণনে।
1: হাৰ ঘৰ তিৰংগাৰ জৰিয়তে প্ৰতিজন নাগৰিকে তেখেতসকলৰ ঘৰত বা কাৰ্যালয়ত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে।
0: অসমৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক ত্যাগবীৰ হেম বৰুৱাৰ আজি মৃত্যুদিন। 1893 চনৰ 25 এপ্ৰিলত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত হেম বৰুৱাৰ জন্ম হৈছিল। 1915 চনত বৰপেটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত 1919 চনত কটন কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী কালত 1925 চনত কলিকতালৈ গৈ আইন শিক্ষা সম্পূৰ্ণ কৰি BL উপাধি লাভ কৰে। ছাত্ৰ অৱস্থাৰ পৰাই সমাজৰ বিভিন্ন জনহিতকৰ কামত আত্মনিয়োগ কৰিছিল হেম বৰুৱাই। ভাৰতৰ স্বাধীনতা আন্দোলনৰ তেখেত আছিল এজন আগ্ৰণুৱা যুঁজাৰু। অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি 5 মাহ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত হৈছিল। 1922 চনত অসম প্ৰাদেশিক কংগ্ৰেছৰ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। 1930 চনত আইন অমান্য আন্দোলন আৰু 1942ৰ গণ আন্দোলনৰ গুৰি ধৰিছিল। হেম বৰুৱাই বাঁহী আলোচনীত বিভিন্ন প্ৰবন্ধ আদি লিখাৰ উপৰিও কংগ্ৰেছ বুৰঞ্জী, বিলাতত মহাত্মা আদি গ্ৰন্থ ৰচনা কৰিছিল। হেম বৰুৱাই অসমীয়া সমাজ জীৱনলৈ আগবঢ়াই থৈ যোৱা সমাজ সেৱাৰ বাবে তেখেতক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল। হেম বৰুৱাৰ নামেৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অৱস্থিত জামুগুৰি কলেজখনৰ নাম ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় ৰখা হয়। 1945 চনৰ 11 আগষ্ট তাৰিখে ত্যাগবীৰ হেম বৰুৱাৰ পৰলোক প্ৰাপ্তি হয়। 1975 চনৰ অসম সাহিত্য সভাৰ তিতাবৰ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল গৱেষক, সমালোচক, বুৰঞ্জীবিদ, সাহিত্যিক সত্যেন্দ্ৰনাথ শৰ্মাই। অসমীয়া নাট, কাব্য সাহিত্য আৰু উপন্যাসৰ মূল্যাংকনত সত্যেন্দ্ৰনাথ শৰ্মাই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। সত্যেন্দ্ৰনাথ শৰ্মাৰ জন্ম হৈছিল 1917 চনৰ ভাদ মাহৰ পূৰ্ণিমা তিথিত শিৱসাগৰৰ জাঁজীত। 1922 চনত পঢ়াশালীৰ শিক্ষা গ্ৰহণ কৰি 1934 চনত জাঁজী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1936 চনত কটন কলেজৰ পৰা IA আৰু 1939 চনত ডিষ্টিংচনসহ স্নাতক ডিগ্ৰী লাভ কৰে। 1941 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ সন্মান লাভ কৰে। একে সময়তে তেখেতে আইনৰো শিক্ষা গ্ৰহণ কৰিছিল। 1942 চনত কটন কলেজত প্ৰবক্তাৰ পদত মকৰল হোৱাত আইন পঢ়া সমাপ্ত কৰে। 1955 চনত অসমৰ সত্ৰ অনুষ্ঠানসমূহৰ সম্পৰ্কে গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল। 1949 চনৰ পৰা 1956 চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, 1957 চনৰ পৰা 1966 চনলৈকে ৰিডাৰ আৰু 1966 চনৰ পৰা 1980 চনলৈকে আধুনিক ভাৰতীয় ভাষা বিভাগত ৰবীন্দ্ৰনাথ ঠাকুৰৰ আসনৰ প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসমীয়া সাহিত্য সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল সত্যেন্দ্ৰনাথ শৰ্মা। 1955 চনত অসম সাহিত্য সভাৰ কোষাধ্যক্ষ হিচাপে নিযুক্ত হয়। 1958 চনৰ পৰা 1981 চনলৈকে অসম সাহিত্য সভাৰ পত্ৰিকাৰ সম্পাদক, কেন্দ্ৰীয় সাহিত্য একাডেমীৰ সদস্য হিচাপে 1959 চনৰ পৰা 1987 চনলৈকে আছিল। 1974 চনৰ পৰা 1967 চনলৈকে সাহিত্য একাডেমীৰ কাৰ্যনিৰ্বাহকৰ সদস্য আছিল। ৰামায়ণী সাহিত্যৰ ইতিবৃত্ত গ্ৰন্থৰ বাবে 1987 চনত অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। গৱেষক, সমালোচক, বুৰঞ্জীবিদ, সাহিত্যিক সত্যেন্দ্ৰনাথ শৰ্মাৰ আজি মৃত্যুদিন। 1939 চনৰ 25 ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাৰ ৰাজমাই চাহ বাগিচাত

কবি কাব্য সমালোচক ৰবীন্দ্ৰ বৰাৰ জন্ম হয়। গুৱাহাটীত শিক্ষা সাং কৰি পুনৰ জন্মগাঁৱলৈ উভতি গৈ হাইস্কুল প্ৰতিষ্ঠা কৰে। ৰূপহী হাইস্কুল প্ৰতিষ্ঠা কৰি সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপেও তেখেতে দায়িত্ব লাভ কৰিছিল। কিছুদিন শিক্ষকতা কৰি তাৰ পৰা তেখেতে পুনৰ গুৱাহাটীলৈ যাত্ৰা কৰে আৰু ইয়াতে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশ পোৱা অসম বাতৰি কাকতৰ প্ৰথম অৱস্থাত প্ৰুফ ৰিডাৰ হিচাপে যোগদান কৰে, যদিও পিছলৈ তেখেত সহকাৰী সম্পাদক হিচাপে দায়িত্ব লাভ কৰে। স্থায়ীভাৱে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ কৰ্মজীৱন আৰম্ভ কৰা ৰবীন্দ্ৰ বৰাই প্ৰকাশন বিভাগৰ সহকাৰী হিচাপে 2001 চনত অৱসৰ গ্ৰহণ কৰিছিল। প্ৰতিষ্ঠিত কবি ৰবীন্দ্ৰ বৰা এগৰাকী ভাল কাব্য সমালোচক হোৱাৰ উপৰিও শিশু সাহিত্যিক আৰু ঔপন্যাসিকো আছিল। আজি কবি কাব্য সমালোচক ৰবীন্দ্ৰ বৰাৰ মৃত্যুদিন। নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ আজি মৃত্যুদিন। অসম বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি, মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ বৈষ্ণৱ সাহিত্যিক নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীৰ জন্ম হৈছিল 1940 চনৰ আহিন মাহৰ 7 তাৰিখে মাজুলীৰ চামগুৰি সত্ৰত। 1972 চনৰ পুহ মাহত 30 বছৰ বয়সত সত্ৰাধিকাৰৰ নিৰ্মালী গ্ৰহণ কৰিছিল নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীয়ে। 1974 চনৰ জানুৱাৰী মাহত কমলাবাৰী সত্ৰৰ সংস্কৃত টোলৰ অধ্যক্ষৰূপে কৰ্মত যোগদান কৰে। 1975 চনত তেখেতৰ নেতৃত্বতে ইণ্ডোনেছিয়াত ৰাম বিজয়ৰ অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপকৰ পদো অলংকৃত কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি গৱেষণা পৰিষদৰ গৱেষক হিচাপেও তেখেতে কাম কৰিছিল। মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়, শংকৰী কলাকৃষ্টি বিকাশৰ বিভিন্ন অনুষ্ঠানসমূহৰ দায়িত্বৰ উপৰিও অসম সংস্কৃত বোৰ্ডৰ সদস্য আৰু অসম সাংস্কৃতিক বিভাগৰ উপদেষ্টা হিচাপেও গোস্বামীদেৱ মনোনীত হৈছিল। অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱা হৈছিল 2004 চনত। সাহিত্য একাডেমীৰ ভাষা সন্মান বঁটাও প্ৰদান কৰা হৈছিল। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল 2000 চনত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় দিলীত উপাধি প্ৰদান কৰা হৈছিল 2010 চনত। চলচ্চিত্ৰৰ গীতিকাৰ উৰ্দু কবি ৰাহত কুৰেশ্বীৰ আজি মৃত্যুদিন। 1950 চনৰ 1 জানুৱাৰীত মধ্য ভাৰতৰ ইন্দোৰত ৰাহত কুৰেশ্বীৰ জন্ম হৈছিল। ইন্দোৰতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু ইন্দোৰৰ নতুন স্কুলৰ পৰা উচ্চতৰ মাধ্যমিকত শিক্ষা লাভ কৰি পৰৱৰ্তী সময়ত 1973 চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পাছত 1975 চনত ভূপালৰ বৰকতুল্লাহ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। 1985 চনত উৰ্দু সাহিত্যত মুশায়েৰা বিষয়ত গৱেষণা কৰি মধ্যপ্ৰদেশৰ ভোজ বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰিছিল। ৰাহত কুৰেশ্বী ৰাহত ইন্দোৰী হিচাপে বিখ্যাত আছিল। তেখেতে প্ৰায় 40-50 বছৰ ধৰি কবি সন্মিলনসমূহত মুশায়েৰা পৰিৱেশন কৰি আহিছিল। গান্ধীবাদী আৰু স্বাধীনতা সংগ্ৰামী ঊষা মেহতাৰ আজি মৃত্যুদিন। 1942 চনৰ 14 আগষ্টত ঊষা আৰু তেখেতৰ কেইগৰাকীমান ঘনিষ্ঠই গোপন ৰেডিঅ' ষ্টেচন ছিক্ৰেট কংগ্ৰেছ ৰেডিঅ' ষ্টেচন আৰম্ভ কৰে। 27 আগষ্ট তাৰিখে ইয়াৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল। তেখেতৰ সহযোগীসকলৰ ভিতৰত আছিল বিঠল ভাই জাভৰী, চন্দ্ৰকান্ত জাভৰী, বাবুভাই থাক্কৰ আৰু চিকাগো ৰেডিঅ'ৰ মালিক নাংকা মতৱানি। এখেতে বিভিন্ন সামগ্ৰী যোগান ধৰিছিল আৰু টেকনিচিয়ান প্ৰদান কৰিছিল। সেইখিনি সময়ত বহুতো নেতাই গোপন কংগ্ৰেছৰ ৰেডিঅ'ত সহায় কৰিছিল। ৰেডিঅ' সম্প্ৰচাৰে সমগ্ৰ ভাৰতত গান্ধী আৰু অন্যান্য বিশিষ্ট নেতাসকলৰ পৰা বাৰ্তা বাণী বণ্টন কৰিছিল। আয়োজকসকলে প্ৰায় দৈনিক ষ্টেচনৰ অৱস্থান স্থানান্তৰ কৰিছিল, যদিও 1942 চনৰ 12 নৱেম্বৰত তেখেতসকলক বিচাৰি পাইছিল আৰু ঊষা মেহতাকে ধৰি আয়োজকসকলক গ্ৰেপ্তাৰ কৰিছিল আৰু পাছত আটাইকে বন্দী কৰা হৈছিল। পৰৱৰ্তী সময়ত ঊষাক পুনেৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। যদিওবা ছিক্ৰেট কংগ্ৰেছ ৰেডিঅ'ই কেৱল 3 মাহৰ বাবেহে কাম কৰিছিল, তথাপিও ই ভাৰতৰ ব্ৰিটিছ নিয়ন্ত্ৰিত চৰকাৰৰ দ্বাৰা নিষিদ্ধ বাতৰি আৰু অন্যান্য তথ্য প্ৰচাৰ কৰি আন্দোলনক যথেষ্ট সহায় কৰিছিল। গোপন কংগ্ৰেছ ৰেডিঅ'ই স্বাধীনতা আন্দোলনৰ নেতাসকলক জনসাধাৰণৰ সৈতে যোগাযোগ কৰাত সহায় কৰিছিল। ঊষা মেহতাই নিজেও পৰৱৰ্তী সময়ত কৈছিল যে কংগ্ৰেছ ৰেডিঅ'ৰ সৈতে জড়িত হৈ থকা সময়খিনি তেখেতৰ বাবে সৰ্বশ্ৰেষ্ঠ সময় আছিল। 1998 চনত ভাৰত চৰকাৰে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত কৰিছিল। ক্ষুদিৰাম বসুৱে ভাৰতত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল। ক্ষুদিৰামে প্ৰফুল্ল চাকীৰ সৈতে এজন ব্ৰিটিছ ন্যায়াধীশ মেজিষ্ট্ৰেট ডগালছ কিংছফৰ্ডৰ গাড়ীত বোমা নিক্ষেপ কৰি হত্যা কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকে সন্দেহ কৰিছিল যে গাড়ীত বহি থকা ব্যক্তিজন আছিল ন্যায়াধীশ কিংছফৰ্ড। অৱশ্যে মেজিষ্ট্ৰেট কিংছফৰ্ড এখন বেলেগ গাড়ীত বহি আছিল আৰু বোমা নিক্ষেপৰ ফলত দুগৰাকী ব্ৰিটিছ মহিলাৰ মৃত্যু হৈছিল। ক্ষুদিৰামক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু দুগৰাকী মহিলাৰ হত্যাৰ বাবে বিচাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত ক্ষুদিৰাম বসুক মৃত্যুদণ্ড বিহা হৈছিল। 1941 চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা হেমন্ত দত্তই 100ৰো অধিক নাট আৰু 500ৰো অধিক গীত ৰচনা কৰিছিল। তেখেতে অসংখ্য নাট পৰিচালনা কৰাৰ উপৰিও উপপথ চলচ্চিত্ৰ পৰিচালনা কৰিছিল। মংগলদৈত শিক্ষা লাভ কৰা হেমন্ত দত্তই ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়তে কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল।

0: মঙ্গলদৈত থাকোঁতে অগ্ৰজসকলৰ ৰাত্য অভিনয় দেখি অভিনয়ৰ প্ৰতি আকৃষ্ট হয়। মঙ্গলদৈত পঢ়ি থকা কালত অষ্টম শ্ৰেণীত থাকোঁতে তেখেতে ৰচনা কৰা এখন নাটকত অভিনয় কৰিবলগীয়া অভিনেতাজন বেমাৰ হোৱাৰ কাৰণে নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পাছত উপপথ, অনিৰ্বাণ, ঘৰ সংসাৰ, মন মন্দিৰ, শেৱালি, প্ৰভাতি পক্ষীৰ গান, বাৰুদ, দীনবন্ধু আদি চলচ্চিত্ৰত অভিনয় কৰে। ভ্ৰাম্যমান নাটক টাইটানিকত তেখেতে কেপ্টেইনৰ চৰিত্ৰত অভিনয় কৰিছিল। কানৈ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে ছৈয়দ ছাদুল্লাহ, ৰাজেন গোহাঁই, হীৰেণ গোহাঁই, ভৱেশ গোস্বামী, প্ৰিন্স আদি বন্ধুবৰ্গৰ সংস্পৰ্শলৈ আহে। হেমন্ত দত্তই লিখা প্ৰথম গীতটি ব্ৰজেন দাসে ডিব্ৰুগড় ইণ্ডিয়া ক্লাবত পৰিৱেশন কৰে। 1977 চনত নতুন আশা চলচ্চিত্ৰৰ জৰিয়তে পেচাগতভাৱে গীত ৰচনা কৰিবলৈ ধৰে। মই যি বাটেৰে ওলালো আজি, এ আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই আদি বহলভাৱে জনপ্ৰিয় গীতসমূহ ৰচনা কৰিছিল। তেখেতৰ গীতত জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ, চাৰু গোহাঁই, মালবিকা বৰা, ৰাজেন গোহাঁই, ডলি ঘোষ, শান্তা উজিৰ, সমৰ হাজৰিকাকে ধৰি বহু কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছিল। সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক আদি চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছিল। পিতাপুত্ৰ চলচ্চিত্ৰখনত তেখেতে লিখা 116 শাৰীৰ বন্ধ কৰিব হাত, বন্ধ কৰিব মাত গীতটি সকলোতকৈ দীঘল অসমীয়া গীত বুলি কোৱা হয়। হেমন্ত দত্তলৈ ভৱেন বৰুৱা বঁটা, ভৱেন্দ্ৰনাথ শইকীয়া বঁটা, অসম নাট্য সন্মিলনী বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা, নাট্য সিন্ধু বঁটা, গুৰুজী আদ্য শৰ্মা বঁটা, অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছিল। 2025 চনৰ 11 আগষ্টত হেমন্ত দত্তৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত দেহাৱসান ঘটে। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ প্ৰতি বছৰে বিশ্বত 11 আগষ্ট তাৰিখটো বিশ্ব ষ্টিলপেন দিৱস হিচাপে পালন কৰা হয়। ছাদ প্ৰজাতন্ত্ৰই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰিছিল 1960 চনত। দাদৰ আৰু নগৰ হাভেলীক ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল 1961 চনত। বিশিষ্ট চিকিৎসা বিজ্ঞানী খ্ৰীষ্টিয়ান আইকমানৰ জন্ম হৈছিল 1858 চনত। 1929 চনত চিকিৎসা বিজ্ঞানৰ নবেল বঁটা লাভ কৰিছিল। আমেৰিকান চিত্ৰশিল্পী জেকচন পোলকৰ মৃত্যু হৈছিল 1956 চনত। প্ৰাক্তন টেষ্ট খেলুৱৈ ৰমানাথ পাৰ্কাৰৰ মৃত্যু হৈছিল 1999 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। গ্লাছগোত ভাৰতৰ অসম্পূৰ্ণ মেপক লৈ প্ৰতিবাদ কৰা লাভলীনা বৰগোহাঁইক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰীৰ। তোমাৰ দেশপ্ৰেমক দীৰ্ঘ সময়লৈকে মনত ৰাখিব সকলোৱে। কমনৱেলথ গেমছত পদক বিজয়ীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ। বান বিভীষিকাৰ মাজতে লোকসভাত উদ্বেগজনক তথ্য। দেশৰ 5ম জলবায়ু স্পৰ্শকাতৰ ৰাজ্য অসম কেন্দ্ৰৰ 2খন প্ৰতিবেদনত প্ৰাকৃতিক দুৰ্যোগৰ সন্দৰ্ভত বিশদ বিৱৰণ। ৰাজ্যৰ 24খন জিলাক অতি বান খৰাং প্ৰৱণ হিচাপে শ্ৰেণীভুক্ত। 90% শিক্ষাৰ্থী নহালৈকে পূৰ্বে পঢ়োৱা পাঠৰ পুনৰাবৃত্তি। বানবিধ্বস্ত শিৱসাগৰৰ 1% বিদ্যালয়ত পাঠদান আৰম্ভ। এতিয়াও বন্ধ হৈ আছে 140খন স্কুল। ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰিবলৈ শিক্ষকক নিৰ্দেশ IASৰ। বিপদসীমাৰ 1.20 মিটাৰ ওপৰেৰে বৈছে ধনশিৰি। জটিল হৈছে নুমলীগড়ৰ বান পৰিস্থিতি। ছিগিল, নবিল, মথাউৰি, লেটেকু, খুমটাইৰ সংযোগী পথৰ ওপৰে বাগৰিল পানী। আয়ুষ্মান ভাৰত তালিকাৰ পৰা বাদ পৰিছে 2359খন হাস্পতাল। গোগামুখৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে ক'লে কোনো কাৰণতে এৰি দিয়া নহ'ব অসমৰ ভূমি। 2খন ৰাজ্যৰ মুখ্য সচিবৰ মাজত আলোচনা। ঘটনাস্থলীলৈ প্ৰেৰণ নিৰাপত্তাৰক্ষী। অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত হৈছে 8গৰাকী অসমীয়া। শীঘ্ৰে 2খন ৰাজ্যৰ সীমা সমস্যা সমাধান। অপৰাধী শাস্তি প্ৰদানৰ দাবী TMPK-ৰ। ধেমাজিত যুৱ ছাত্ৰৰ প্ৰতিবাদ। সুলভ মূল্যৰ চেনী, মচুৰ দাইল বিতৰণৰ পুনৰাৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি মতে মিঠাতেল দিয়াৰ বাবে পদক্ষেপ ল'ব চৰকাৰে। ৰহাৰ কমাৰজান গাঁৱৰ অনুষ্ঠানত অংশগ্ৰহণ। মুখ্যমন্ত্ৰীৰ উপকৃত হ'ব 70 লক্ষাধিক পৰিয়াল। তেখেতে ক'লে কিছুদিনৰ ভিতৰতে যোগান ধৰা হ'ব নিমখ। আঁচনিখনত অন্তৰ্ভুক্ত কৰিব অৰুণোদয়ৰ পৰা বাদ পৰি যোৱাসকলক। এতিয়াও পানীৰ তলত 30,000 হেক্টৰ কৃষিভূমি। বানে ধোৱা শিৱসাগৰত কৃষকৰ পৰিয়ালত দুৰ্ভিক্ষ দেখা দিয়াৰ আশংকা। অধিকাংশ পথাৰৰ পৰা ওলাই যোৱাই নাই পানী। বানে ধ্বংস কৰিলে লক্ষাধিক কৃষকৰ শালি ধান, কঠীয়া। পথাৰত এবুকু পানী দেখি মূৰে কপালে হাত দিছে দুৰ্ভগীয়া কৃষকে। নদীৰ পানী কমিলেও এতিয়াও জলমগ্ন বহু ঘৰ, আশ্ৰয় শিবিৰতে আছে হাজাৰ হাজাৰ লোক। জলপ্ৰলয়ৰ 21 দিনৰ পাছতো বহু বাগিচাত এতিয়াও পানী। যোৰহাটৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সপোন চুৰমাৰ। বানত মৰিল অধিকাংশ চাহ গছ। ক্ষুদ্ৰ চাহ খেতিয়ক বিপদত। সদৰ ৰাজহচক্ৰ, কলিয়াবৰ, কামপুৰ, চামগুৰি, ন ন অঞ্চল প্লাবিত। ডিজু মিছাৰ ঢলে বুৰালে নগাঁৱৰ 122খন গাঁও। বানাক্ৰান্ত অঞ্চলত ব্যাহত হৈছে স্বাভাৱিক জীৱন যাত্ৰা। উজ্জ্বল ফুকনৰ প্ৰস্তাৱলৈ সঁহাৰি ৰেলমন্ত্ৰী ডিব্ৰুগড়ৰ

বিৰ 4 বিঘা ভূমিত হ'ব বহুমূলীয়া পাৰ্কিং। সোণাপুৰৰ জুবিন ক্ষেত্ৰত কামৰ অগ্ৰগতি বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। 3 মাহত সম্পূৰ্ণ হ'ব লাগিব দেৱাল নিৰ্মাণ। সোণাপুৰৰ বিজ্ঞান নগৰীলৈ চৰকাৰৰ পুনৰ 100 কোটি টকা। মুখ্যমন্ত্ৰীয়ে সাহায্য পুঁজিলৈ 5 কোটি টকা আগবঢ়ালে ভাৰতীয় বন্দৰ সংস্থাই। দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্যৰ কাষত আছে বুলি সৰ্বানন্দ সোণোৱালে ক'লে। বোলবম গুৱাহাটীত ভক্তৰ উশৃংখলতা। মহাদেৱক আৰাধনাৰ নামত বৈশিষ্ট বৰলৈটৰ পানী তুলিবলৈ যোৱা এছামে নিশা সৃষ্টি কৰিছে উদ্ভণ্ডালিৰ। গণেশগুৰি বৈশিষ্ট চাৰিআলি উলুবাৰী লখৰাত তীব্ৰ যানজট। মধ্যৱৰ্তীকালীন নিৰ্বাচনী ৰণত পৰিব পাৰে ডনাল্ড ট্ৰাম্প। পৰমাণু চুক্তি অবিহনে যুদ্ধৰ অৱসান ঘটাবলৈ সাজু হৈছে ডনাল্ড ট্ৰাম্প। কলম্বিয়াত 7.4 মাত্ৰাৰ প্ৰবল ভূমিকম্প। বিস্তৰ ক্ষয় ক্ষতিৰ আশংকা। খাদ্যৰ বিষক্ৰিয়াত প্ৰাণ গ'ল আব্দুল আজিজৰ। 26/11 কাণ্ডৰ ষড়যন্ত্ৰকাৰী সন্ত্ৰাসবাদীৰ পাকিস্তানত ৰহস্যজনকভাৱে মৃত্যু। ভাৰতে পোনপটীয়া ৰেল যোগাযোগৰ পৰিকল্পনা কৰিছে ৰাছিয়াৰ সৈতে। খেলৰ পৃষ্ঠাত কেপ ভাৰ্ডেৰ পাছতে চমকৰ বাবে সাজু হৈছে আফ্ৰিকাৰ অন্য এখন দেশ। মহিলা বিশ্বকাপলৈ যোগ্যতা অক্ষাত মালাৱীৰ। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে জিকিব লাগিব 7খন মেচ। কঠিন প্ৰত্যাহ্বানৰ সন্মুখত টীম ইণ্ডিয়া। প্ৰেছতে আজি পোৱাৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।

নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ স্বাগতম। আমাৰ আজিৰ নিবেদন স্বাধীনতাৰ গান। কথাংশ ৰচনা বিদ্যুৎ কুমাৰ ভূঞাৰ। 1939 চনত মুক্তি পোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী আছিল দ্বিতীয়খন অসমীয়া চিনেমা। চিনেমাৰ কাহিনী ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পটভূমিত নাছিল যদিও বিপ্লৱী শিল্পী জ্যোতিপ্ৰসাদক দেশৰ মুক্তি সংগ্ৰামে বাৰুকৈ প্ৰভাৱিত কৰিছিল। সেই অনুপ্ৰেৰণাৰে এটি বিশেষ ছিকুৱেঞ্চ তৈয়াৰ কৰি জ্যোতিপ্ৰসাদে এটি গৰখীয়া ল'ৰাৰ ৰূপত শিশুশিল্পী ভূপেন হাজৰিকাৰ লিপছত দিছিল এটি গীত, বিশ্ববিজয় নৱজোৱান।

উল্লেখযোগ্য যে ইন্দ্ৰমালতীৰ এই গীতটি পূৰ্বে বাণীবদ্ধ কৰা গীত নহয়। গীতটি নিজেই গাই গাই চিনেমাখনত অভিনয় কৰিছিল শিশু ভূপেন হাজৰিকাই। মন কৰিবলগীয়া যে 1948 চনত মুক্তি পোৱা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাৰ চিৰাজ চিনেমাখনৰ সংগীত যদিও বিষ্ণুপ্ৰসাদ ৰাভাৰে আছিল, তথাপি বিশেষ দুটি গীত চিনেমাখনত ব্যৱহাৰ কৰিবৰ বাবেই ভূপেন হাজৰিকা আৰু শিৱ ভট্টাচাৰ্যক সহকাৰী সংগীত পৰিচালক হিচাপে লোৱা হয়। ইয়াৰে ভূপেন হাজৰিকা ৰচিত, সুৰাৰোপিত আৰু কণ্ঠদান কৰা গীতটি তেওঁৰ 1988 চনত মুক্তি পোৱা চিৰাজতো ব্যৱহাৰ কৰা হয়। কি আছিল বাৰু সেই গীতটি?

ভাৰতৰ স্বাধীনতা লাভৰ ঠিক পিছতে 1950 চনত মুক্তি পোৱা আৰু সূত্ৰধাৰ নামেৰে অচিত সেনে পৰিচালনা কৰা বিপ্লৱী চিনেমাৰ সংগীত আছিল শিৱ ভট্টাচাৰ্যৰ। ভূপেন হাজৰিকাই ৰচনা আৰু কণ্ঠদান কৰা এইখন চিনেমাৰ এটি বিশেষ গীত আছিল "ও পৃথিৱীৰে ও ভাৰতীৰে স্বাধীন চিটিয়া দল ভাৰতী স্বাধীনা হ'ল"।

1955 চনত মুক্তি পোৱা ফণী শৰ্মাৰ পিয়লি ফুকন আছিল স্বাধীনতা সংগ্ৰামৰ পটভূমিত নিৰ্মিত আন এখন স্মৰণীয় চিনেমা। উল্লেখযোগ্য যে এইখন চিনেমাৰো সংগীত আছিল ভূপেন হাজৰিকাৰে। লোকসংগীত অনুৰাগী ভূপেন হাজৰিকাই নামনি অসমৰ মুখখেদা গীতৰ সুৰত বুৰাই ৰচনা কৰিছে এটি অগ্নিসুৰীয়া গীত মুক্তিপথৰ যাত্ৰীৰ বাবে।

1964 চনত মুক্তি পোৱা সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ মণিৰাম দেৱন আছিল স্বাধীনতা সংগ্ৰামৰ জীয়া কাহিনীৰে নিৰ্মিত এখন বহুচৰ্চিত অসমীয়া চিনেমা। ভূপেন হাজৰিকা সংগীত পৰিচালিত এইখন চিনেমাৰ গীতকেইটি আজিও জনপ্ৰিয় হৈ আছে। তেনে এটি নজহান উপমা গীত হ'ল।

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ অনুষ্ঠানটিৰ এই খণ্ডটিও ইমানতে সামৰিবৰ সময় হ'ল। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

ৰূপালী লহৰ চিনেমা গীতৰ বিশেষ অনুষ্ঠানটি শুনিলে। কথাংশৰ ৰচনা আছিল বিদ্যুৎ কুমাৰ ভূঞাৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: কম সুতত লোন বিচাৰে,
1: তাকো এপেৰে বাহা
2: অচিলে অচিনাকি এপৰ পৰা হাত খাই থাকিব।
3: RBI কয়
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
6: Our voice gets you heard everywhere.
5: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6: 6900453528।
5: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
7: অগ্নিযুগৰ গান,
8: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
8: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
7: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

আজি সন্ধিয়া 7:10 কৃষক বাণী অনুষ্ঠানত বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য এই বিষয়ে আলোচ কৰিব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাই। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ।

আজি নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সপ্তম তথা শেষ খণ্ড শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপন কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিৰ্দেশ দিয়ে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও পানীত বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয়ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে 100 কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। 5 মাহ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্মাণেৰে মুকলি কৰা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লৈ ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে 2027 চনৰ মাৰ্চৰ ভিতৰত বিজ্ঞান নগৰীখনে পূৰ্ণাংগ ৰূপ পাব বুলি আশা প্ৰকাশ কৰে। বিজ্ঞান নগৰীখনক দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ বাবে এটা ডিজিটেল পেনোৰামা, সন্মিলন কেন্দ্ৰ, মিউজিকেল ফাউণ্টেইন, পাৰ্কিঙৰ সা সুবিধা আদি কাম কাজৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ধনৰাশি প্ৰদান কৰিব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যৌথ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ কাম কাজ সম্পূৰ্ণ হৈ উঠিলে সোণাপুৰৰ বিজ্ঞান নগৰীখন দেশৰ ভিতৰতে উৎকৃষ্ট বিজ্ঞান নগৰী হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত কালি জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কোৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, বন সংমণ্ডল বিষয়া, সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকল উপস্থিত থাকে। ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11জন অসমীয়া লোক গুলীবিদ্ধ হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাৰ উচিত তদন্ত কৰা হ'ব আৰু সীমান্ত অঞ্চলৰ শান্তি শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোক সীমান্ত অঞ্চলত মোতায়েন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষ বন্ধু শীৰ্ষক কাৰ্যসূচী মুকলি কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানত 1.5 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যজুৰি ষষ্ঠ আৰু ইয়াৰ ওপৰৰ শ্ৰেণীত অধ্যয়নৰত 20 লাখ শিক্ষাৰ্থীৰ দ্বাৰা 4 দিনৰ ভিতৰত গছপুলিসমূহ ৰোপণৰ লক্ষ্য লোৱা হৈছে। ডিব্ৰুগড়ৰ আমোলাপট্টি গাৰ্ডপাৰা নিবাসী ডিব্ৰুগড়ৰ সাহিত্য সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ অন্যতম প্ৰতিষ্ঠাপক হেমেন বৰদলৈৰ যোৱা নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময় তেওঁৰ বয়স আছিল 84 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।

গীতিমালিকাত প্ৰথমে শুনো আহক মালবিকা বৰাৰ কণ্ঠৰ গীত। গীতৰ কথা হীৰেণ গোস্বামীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

মালবিকা বৰাৰ কণ্ঠত হীৰেণ গোস্বামীৰ ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ এইবাৰৰ শিল্পী ৱাহিদুৰ ৰহমান, গীতিকাৰ পৰাগ কুমাৰ ভট্টাচাৰ্য, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: সেয়া আছিল পৰাগ কুমাৰ ভট্টাচাৰ্যৰ ৰচনাৰে ৱাহিদুৰ ৰহমানৰ কণ্ঠৰ গীত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ডক্টৰ লক্ষ্য হীৰা দাসৰ ৰচনাৰে বৰ্ণালী কলিতাৰ কণ্ঠৰ গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

ডক্টৰ লক্ষ্যহীৰা দাসৰ ৰচনাৰে বৰ্ণালী কলিতাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনো আহক নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰে মনোৰঞ্জন গগৈৰ কণ্ঠৰ গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

নিৰঞ্জন গগৈৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ শেহতীয়া পুলমা দাসৰ কণ্ঠৰ গীত, গীতিকাৰ গুণমণি বৰা, প্ৰযোজনা খগেন মহন্তৰ।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

পুৱা 9:20 ফোন ইন কল্পতৰু অনুষ্ঠানটিত শ্ৰোতাসকলে নিজৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 03612661876 আৰু 9435405223। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 03612661876 আৰু 9435405223। আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসম ৰঞ্জী ক্ৰিকেট খেলুৱৈ আকাশ সেনগুপ্তাৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ সীমান্ত বৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

আজি দিনৰ 12:30 বজাৰ আইদেউৰ বোলনি অনুষ্ঠানত গুৱাহাটীৰ লাচিত নগৰৰ নটৰাজ কলাকেন্দ্ৰৰ মহিলাসকলে আগবঢ়োৱা এটি বিচিত্ৰ অনুষ্ঠান আগধৰিব ভাস্বতী কলিতাই।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: সাম্প্ৰতিক বানত ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য।

উন্নত। দহখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 101লৈ বৃদ্ধি। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষ বন্ধু কাৰ্যসূচী মুকলি। সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে 100 কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাৰ প্ৰথম দিনাই 4টা সোণসহ 17টা পদকেৰে ভাৰতৰ শক্তিশালী প্ৰদৰ্শন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপন কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৰ্বৰ্তীকালীন সাহায্য

0: এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিৰ্দেশ দিয়ে। ইপিনে দিছপুৰৰ লোকসেৱা ভৱনত আজি বিয়লি 5 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট মন্ত্ৰীগোটৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও পানীত বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11জন অসমীয়া লোক গুলীবিদ্ধ হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদতিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। ইফালে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সাংবাদিকৰ আগত কয় যে এই ঘটনা সন্দৰ্ভত সবিশেষ কথা পাতিবৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুক দায়িত্ব দিয়া হৈছে।
1: Today there was a clash in Dhemaji district between Assam and Assam people belongs to Assam and Arunachal, but I have got the information right now that matter has been almost resolved amicably. In-depth information about this, I have already deputed my education minister to talk to the counterpart in Arunachal Pradesh. Our DGP also in touch with the counterpart in Arunachal. Our chief secretary is also in touch with Arunachal Pradesh. I think matter has now been resolved. It is a localized conflict, nothing to do with the state as such.
0: ইফালে উত্তেজনাই বিৰাজ কৰা ধেমাজিৰ অসম অৰুণাচলৰ সীমান্ত অঞ্চলত শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অঞ্চলটোলৈ নিৰাপত্তা বাহিনীৰ লোককো মোতায়েন কৰা হৈছে। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষ বন্ধু শীৰ্ষক কাৰ্যসূচী মুকলি কৰা হ'ব। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানত 1.5 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যজুৰি ষষ্ঠ আৰু ইয়াৰ ওপৰৰ শ্ৰেণীত অধ্যয়নৰত 20 লাখ শিক্ষাৰ্থীৰ দ্বাৰা 4 দিনৰ ভিতৰত গছপুলিসমূহ ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে 100 কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। 5 মাহ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্মাণেৰে মুকলি কৰা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লৈ ডঃ শৰ্মাই এই কথা প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে 2027 চনৰ মাৰ্চৰ ভিতৰত বিজ্ঞান নগৰীখনে পূৰ্ণাংগ ৰূপ পাব বুলি আশা প্ৰকাশ কৰে। বিজ্ঞান নগৰীখনক দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ বাবে এটা ডিজিটেল পেনোৰামা, সন্মিলন কেন্দ্ৰ, মিউজিকেল ফাউণ্টেইন, পাৰ্কিঙৰ সা সুবিধা আদি কাম কাজৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ধনৰাশি প্ৰদান কৰিব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যৌথ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ কাম কাজ সম্পূৰ্ণ হৈ উঠিলে সোণাপুৰৰ বিজ্ঞান নগৰীখন দেশৰ ভিতৰতে উৎকৃষ্ট বিজ্ঞান নগৰী হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে সকলো লোককে বিজ্ঞান নগৰী দৰ্শনৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰা সোণাপুৰৰ বিজ্ঞান নগৰীলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা আৰম্ভ কৰা হ'ব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে 150 বিঘা মাটিত নিৰ্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰি 5 মাহ পূৰ্বে ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল।

0: ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ কমাৰকুচিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ বুজ লয়। চৌহদৰ চাৰিবেৰৰ কাম সোনকালে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট লোকসকলক নিৰ্দেশনা দিয়ে, যাতে মুকলি মঞ্চ তথা অন্য প্ৰয়োজনীয় কামসমূহ শীঘ্ৰেই আৰম্ভ কৰিব পৰা যায়।
1: মই অলপ জুবিন ক্ষেত্ৰ কাম কাজৰ যিমানখিনি আগবাঢ়িছে তাৰ এটা পৰ্যালোচনা কৰিলোঁ। আমাৰ পি ডব্লিউ ডিৰ কমিশনাৰ ছেক্ৰেটাৰী চব আহিছে, আমি খুব সোনকালে ৱালখন কমপ্লিট কৰি নেক্সট অপেন এয়াৰ থিয়েটাৰ সেইখিনি বনাব দিছোঁ। গতিকে মই আমাৰ আৰ্কিটেক্ট বা কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে যাতে উইদিন অক্টোবৰ নৱেম্বৰ আমাৰ ৱালৰ কামটো কমপ্লিট হয়।
0: মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই সংগ দিয়াৰ লগতে লোক নিৰ্মাণ বিভাগ তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে নিৰ্মাণৰ অগ্ৰগতিৰ দিশটো পৰ্যালোচনা কৰে। নামনি মাজুলীৰ কৰতিপাৰৰ বিশিষ্ট শিপিনী ৰীতি দলে 2025 চনৰ বাবে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ কৰিছে। যোৱা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰা ৰাষ্ট্ৰীয় বস্ত্ৰ শিল্প বঁটা 2025 গ্ৰহণ কৰি কালি মাজুলীত উপস্থিত হোৱাৰ লগে লগে শিপিনীগৰাকী কমলাবাৰী ফেৰীঘাটত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগ, মাজুলী খণ্ড উন্নয়ন বিষয়াকে ধৰি কেইবাটাও দল সংগঠন তথা গাঁওবাসীয়ে আদৰণি জনায়। কৰতিপাৰ মহৰী চুকতো ঢোলে ডগৰে ফুল গামোচা পিন্ধাই শিপিনীগৰাকীক আদৰণি জনোৱা হয়। নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে কালি গুৱাহাটী বিশ্ববিদ্যালয়ত 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আৰম্ভ কৰা হয়। ডঃ ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচাৰ্য ননীগোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ। এই শিক্ষানুষ্ঠানখনলৈ অহা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ ঐতিহ্য হৃদয়ংগম কৰা উচিত বুলিও উপাচাৰ্য শ্ৰী মহন্তই মন্তব্য কৰে।
2: আমাৰ বিশ্ববিদ্যালয় হৈছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়। ৱে বেক ইট ৱাজ এষ্টাব্লিছড ইন 1948 আৰু এই বিশ্ববিদ্যালয়খন হৈছে অসমৰ জনসাধাৰণে বিশেষকৈ গোপীনাথ বৰদলৈ নেতৃত্বত দান বৰঙণিৰে বিভিন্ন পৰ্যায়ত অসমৰ আছাম এছেম্বলিত হোৱা বিতৰ্কৰ মাজেদি আমাৰ এই গুৱাহাটী বিশ্ববিদ্যালয়ক এক জনসাধাৰণৰ জন অভ্যুত্থানৰ মাজেদি এই গুৱাহাটী বিশ্ববিদ্যালয়ক স্থাপন কৰা হৈছে। So you are a part of a legacy, of a rich legacy and heritage. আৰু এই হেৰিটেজৰ লগত তোমালোকে নিজকে জড়িত কৰিবলৈ যিটো এটা সুবিধা পাইছা তাৰ পূৰ্ণ সহযোগ পূৰ্ণ ব্যৱহাৰ কৰিবা বুলি মই আশা কৰিলো। আৰু not necessarily that this is the oldest institution in the region. In terms of quality also, this is the only A+ university in the northeastern region. No other universities in the region do have this honor or having been declared as A+ university by the NAC.
0: এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক শৃংখলা, আত্মবিশ্বাস, অধ্যাৱসায় আৰু দায়িত্ববোধৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান জনায়। অসম গৌৰৱ সন্মানেৰে সন্মানিত দুঃসাহসী ক্ৰীড়াবিদ মীনাক্ষী দাসে এই অনুষ্ঠান বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সমাগত স্বাধীনতা দিৱস উপলক্ষে গোৱালপাৰা জিলাৰ প্ৰশাসনেও হৰ ঘৰ তিৰংগা অভিযান চলাইছে। গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত বন্তি প্ৰজ্বলনেৰে কালি হৰ ঘৰ তিৰংগা অনুষ্ঠানৰ আৰম্ভণি কৰে। আজি একেটা স্থানতে শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। 17 আগষ্টলৈকে জিলা প্ৰশাসনে দেশপ্ৰেমমূলক বক্তৃতা, চাইকেল ৰেলী, মহিলাৰ ফুটবল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী আৰম্ভণিৰে পৰা প্ৰথম দিনাই 4টা সোণৰ পদকেৰে মুঠ 17টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। যোৱা দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে 4টা সোণ, 4টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেব্ৰে, ফইল আৰু APএই 3টা শাখাৰ 6টা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেন্সাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। পুৰুষৰ শাখাৰ ছেব্ৰেট নিখিল বাঘে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ অক্ষয় বাটছেৰে ৰূপৰ পদক অৰ্জন কৰে। অশ্বিনী আৰ্য আৰু লাইশ্ৰম মোৰাম্বাই ব্ৰঞ্জৰ পদক লাভ কৰে। ফয়েল ইভেণ্টত তেজস পাটিলে ৰূপ আৰু হেমা চানাচামে ব্ৰঞ্জৰ পদক লাভ কৰে। APইভেণ্টত লোকেশ বেমানীয়ে ৰূপৰ পদক, শৌৰ্য অশ্বিনী আৰু গডৱিন আনবকেছে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ শাখাৰ ফয়েল ইভেণ্টছত জয়েশ আশিতাই সোণৰ আৰু সতীৰ্থ কানাক গোলস্বামীয়ে ৰূপৰ পদক অৰ্জন কৰে। APইভেণ্টত প্ৰাচী লোহানে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ নিবেদ্য নায়াৰ আৰু অনুপ্ৰিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে

0: জেফাৰলাইনে সোণ, আখৰীয়ে ৰূপ আৰু শ্ৰেয়া গুপ্তাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। জিন্তিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত 11 জন অসমীয়া লোক গুলীবিদ্ধ হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম অৰুণাচলীৰ গুলীত ধৰাশায়ী 11 অসমীয়া, আমাৰ অসম কাকতৰ শিৰোনাম ধেমাজিৰ গাঁৱত আক্ৰমণ আগ্ৰাসী অৰুণাচলীৰ, দৈনিক অসম, দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁও জিলাৰ ৰহাৰ কমাৰজানত আয়োজিত এটা অনুষ্ঠানত খাদ্য সুৰক্ষা আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে মচুৰ দাইল আৰু চেনি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কমনৱেলথ গেমছৰ সময়ত গ্লাছগোৰ এখন ৰেষ্টুৰাত ভাৰতৰ অসম্পূৰ্ণ মানচিত্ৰক লৈ আপত্তি জনোৱাৰ বাবে ৰূপৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সোণাপুৰত কালি বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ অগ্ৰগতিৰ বুজ লোৱাৰ বাতৰিটো গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: হাৰ্গড় তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ডিব্ৰুগড়ৰ আমোলাপট্টি গাৰ্ডপাৰা নিবাসী ডিব্ৰুগড়ৰ সাহিত্য সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ অন্যতম প্ৰতিষ্ঠাপক হেমেন বৰদলৈৰ যোৱা নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 84 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সাম্প্ৰতিক বানত ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 101লৈ বৃদ্ধি। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষবন্ধু কাৰ্যসূচী মুকলি আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাৰ প্ৰথম দিনাই 4টা সোণসহ 17টা পদকেৰে ভাৰতৰ শক্তিশালী প্ৰদৰ্শন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। ক্ষন্তেক পাছতেই জিলাৰ ৰেৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকৰ বাবে লৈ আহিছো ডিব্ৰুগড় জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈয়ে। 2027 বৰ্ষৰ লোকপিয়লৰ প্ৰথম বৰ্ষৰ ঘৰুৱা তালিকা বিৱৰণ ৰাজ্যৰ আন আন জিলাৰ দৰে ডিব্ৰুগড় জিলাতো চলিত মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হৈছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা যাদৱ গগৈ পৰা।
2: লোকপিয়লৰ এই প্ৰথম পৰ্যায়ৰ ঘৰ তালিকা প্ৰস্তুতৰ বাবে ইতিমধ্যে জিলা মুখ্য লোকপিয়ল বিষয়া তথা আয়ুক্ত বিক্ৰম কোৰে জিলাবাসীৰ প্ৰতি আহ্বান জনোৱাৰ লগতে গণনাকাৰী তথা লোকপিয়ল কাৰ্যত জড়িত প্ৰতিগৰাকী লোকক সহযোগিতা কৰি নিজৰ নিজৰ ঘৰৰ তালিকা প্ৰস্তুত কৰাত সহায় কৰিবলৈ আহ্বান জনোৱাৰ লগতে লোকপিয়লৰ তথ্য আয়ুক্তই প্ৰস্তুত কৰি তোলা মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে নিজৰ নিজৰ ঘৰৰ তথ্য নিৰ্দিষ্ট এপৰ জৰিয়তে পূৰণ কৰিবলৈ সহযোগিতা কৰিবৰ বাবে অনুৰোধ জনাইছে। ইতিমধ্যে এই লোকপিয়ল 2027ৰ প্ৰথম খেপৰ বাবে গণনাকাৰী আৰু পৰ্যবেক্ষকক নিয়োগ কৰিছে আৰু তেওঁলোকে নিজ নিজ ক্ষেত্ৰত প্ৰতিদিনে কৰ্ম সম্পাদন কৰি আছে।
1: এই বছৰৰ জুলাই মাহত হোৱা বানে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলতো প্ৰভাৱ পেলায়। জিলাখনৰ লাইকাদঠিয়া, খোৱাং, টিংখাং সমষ্টিৰ বহু অঞ্চল বানৰ কবলত পৰে। এই বিষয়ে সবিশেষ আগবঢ়াইছে আমাৰ সংবাদদাতাই।
2: এইবাৰৰ বানৰ ফলত জিলাখনত উক্ত অঞ্চলৰ ঘৰ বাৰী, খেতিপথাৰ, শস্য, পশুধন, মৎস্যকে ধৰি সকলোবোৰ সম্পদ হেৰুৱাবলগীয়া হৈছে। যদিও চৰাইদেউ, শিৱসাগৰৰ দৰে সংসাৰী ৰূপ ধাৰণৰ পৰা ৰক্ষা পোৱা নেদেখাজনৰ প্ৰতি কৃতজ্ঞ চিত্তে প্ৰণিপাত জনাইছে। সংসায়ী ৰূপ ধাৰণ সমান্তৰালভাৱে মহাভৱ ব্ৰহ্মপুত্ৰৰ দিহিং বঢ়া খহনীয়াই ডিব্ৰুগড় জিলাখনৰ বাবে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। জিলাখনৰ প্ৰাণকেন্দ্ৰ মহানগৰৰ সমীপৱৰ্তী বহু অঞ্চল ইতিমধ্যে ব্ৰহ্মপুত্ৰ বুকুত জাহ গৈছে আৰু পূৰ্বতে নিৰ্মাণ কৰা স্পাৰৰ লগতে জীৱবেগসমূহ খহনীয়া কবলত পৰাৰ ফলত নৈপৰীয়া ৰাইজ শংকিত হৈ পৰাৰ লগতে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় মহানগৰখনৰ বাবেও গভীৰ সংকট নমাই আনিব বুলি ৰাইজে মুকলিকৈ ব্যক্ত কৰিছে। বৰ্তমান অসম চৰকাৰ, জিলা প্ৰশাসন আৰু বিভাগে বান আৰু খহনীয়া উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
1: ডিব্ৰুগড়ৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান শ্ৰুতি শিল্পী সমাজে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি যোৱা 8 আগষ্টত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ সহযোগত লালচান্দ কানৈ প্ৰেক্ষাগৃহত বিশেষ বঁটা প্ৰদান অনুষ্ঠান মানুহে মানুহৰ বাবে অনুষ্ঠিত কৰে। আমাৰ সংবাদদাতা যাদৱ গগৈয়ে এই বিষয়ে বিতংভাৱে জনাইছে।
2: এই অনুষ্ঠানত সমাজ জীৱনলৈ আগবঢ়া অনবদ্য অৱদানৰ বাবে 4গৰাকী বিশিষ্ট ব্যক্তিক বঁটা আৰু উপাধিৰে সন্মানিত কৰাৰ লগতে নিজ কৰ্মক্ষেত্ৰত পাৰদৰ্শিতাৰ বাবে 2গৰাকী শ্ৰুতি এছিভাস এৱাৰ্ডেৰে সন্মানিত কৰা হয়। অনাতা শিল্পী ভুৱন গগৈ পৰিচালনাই মূৰ্চনা সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সুধাকণ্ঠ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানটো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, সমৰ হাজৰিকা, স্বচ্ছাদুলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয়। কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যৰ তথা দেশৰ বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ চিকিৎসক ডক্টৰ হেমচন্দ্ৰ কলিতাক মানৱতাৰ বঁটা, ইস্ৰোৰ বিশেষজ্ঞ ডক্টৰ ৰীণা দত্ত আহমেদক মানৱ সেৱাৰ বঁটা, শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে হনুমান বক্স কানৈক মৰণোত্তৰভাৱে আৰু হনুমান বক্স কানৈ নাতি দানবীৰ সমাজ সেৱক জ্যোতিপ্ৰসাদ কানৈক সমাজ ৰত্ন সন্মানেৰে বিভূষিত কৰা হয়।
1: অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ স্মৃতিচাৰণ সভা 9 আগষ্টত ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। এই বিষয়ে সবিশেষ শুনক যাদৱ গগৈ পৰা।
2: বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই আগবঢ়োৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শ্বহীদ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবি মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে প্ৰেছ ক্লাবৰ সভাপতি মনজিত বৰাই। অনুষ্ঠানত কমলা শইকীয়া সহকী সাংবাদিকতা, সমাজৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু সত্যনিষ্ঠাৰ বাবে আগবঢ়োৱা আত্মা বলিদানক গভীৰভাৱে শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। সত্য আৰু ন্যায়ৰ পক্ষত নিৰ্ভীকভাৱে থিয় দিয়া কমলা আদৰ্শ আজি সাংবাদিক সমাজৰ বাবে প্ৰেৰণা উৎস বুলি উল্লেখ কৰে উপস্থিতসকলে। ইফালে শ্ৰদ্ধাঞ্জলি বক্তব্য ৰাখি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিত বৰাই কয় যে কমলা শইকীয়াৰ হত্যাকাণ্ড 35 বছৰ অতিক্ৰম কৰাৰ পাছতো ন্যায় নোপোৱাটো অতি দুৰ্ভাগ্যজনক আৰু অসমৰ সাংবাদিক সমাজৰ বাবে এক গভীৰ পৰিতাপৰ বিষয়। এগৰাকী সাংবাদিক অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতো ঘটনাৰ সৈতে জড়িতসকলক আজিও মুকলি আকাশৰ তলত থকাটো উদ্বেগজনক বুলি মন্তব্য কৰে। কমলা শইকীয়া হত্যাকাণ্ডৰ গোচৰটো পুনৰ মুকলিকৈ সমগ্ৰ ঘটনাৰ নিৰপেক্ষ আৰু গভীৰ তদন্ত জৰিয়তে প্ৰকৃত দোষীক চিনাক্ত কৰি আইনৰ আওতালৈ অনাৰ দাবী জনাই বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে।
1: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 বজাত লৈ আহিম আন এখন নতুন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল যাদৱ গগৈ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। সময় এতিয়া ফোন ইন কল্পতৰুৰ। আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছোঁ আদৰণি। শ্ৰোতাসকলে নিজৰ ভাল লগা গীতটিৰ বিষয়ে জনাই আমালৈ ফোন কৰক এই দুটি নম্বৰত 03612661876 আৰু 9435405223। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 03612661876 আৰু 9435405223। আদৰৰ শ্ৰোতা, অপেক্ষা কৰিছোঁ আপোনালোকৰ ফোনলৈ আৰু অনিমা চৌধুৰীৰ কণ্ঠৰ মোৰ ভাল লগা এই গীতটিৰেই আজিৰ সুৰীয়া যাত্ৰা আৰম্ভ কৰিছোঁ।

0: অনিমা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। আমালৈ ইতিমধ্যে ফোন আহিছে, আমি প্ৰথম শ্ৰোতাগৰাকীৰ সৈতে কথা পাতিবলৈ লৈছোঁ। হেল্ল'
1: হেল্ল'
0: আপোনাৰ পৰিচয়টো ক'ব।
1: মই মৰিগাঁও জিলাৰ ধৰমটোলৰ পৰা বিমান পাটৰে কৈ আছিলোঁ।
0: মৰিগাঁও জিলাৰ ধৰমটোলৰ বিমান পাটৰ, কি গীত শুনিব আজি?
1: আজি মই অৰিজিত সিঙৰ জেকপট ছবিখনৰ পৰা কভি জো বাদল গানটো শুনিব বিচাৰিছিলোঁ।
0: হয় হয়, নিশ্চয় আমি শুনাব পাৰিম। আপুনি ৰেডিঅ'ৰ, আপুনি ক'ত শুনি আছে এতিয়া? ৰেডিঅ' ছেটত শুনি আছে নে মোবাইলত?
1: মই বৰ্তমান মোবাইলতে শুনি আছোঁ বাৰু।
0: হয়, তালৈ মৰিগাঁও ধৰমটোললৈ আমাৰ অনুষ্ঠানসমূহ সুন্দৰকৈ শুনিব পাৰেনে তাত?
1: সুন্দৰকৈ শুনিব পাৰোঁ, মই ৰেডিঅ'টো শুনিব পাৰোঁ।
0: ৰেডিঅ'টো শুনিব পাৰি, হয় হয়, এফএম বেণ্ডত শুনিব পাৰে নিশ্চয়। হয়
1: হয় হয়, এফএম বেণ্ডত শুনিব পাৰোঁ।
0: হয় হয় হয়, ঠিক আছে, আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছোঁ।
1: হয় হয় হয়।

0: জেকপট ছবিৰ গীতটি শুনিলে অৰিজিৎ সিঙৰ কণ্ঠত। আমি পৰৱৰ্তী শ্ৰোতা এগৰাকীৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ, সুপ্ৰভাত।
0: নমস্কাৰ সুপ্ৰভাত, আপোনাৰ পৰিচয়টো দিব।
1: হয়, মই পশ্চিম দৰং হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়া।
0: লক্ষ্য চহৰীয়া, কি গীত শুনিব আজি?
1: হয়, মই অৰ্পণ বোলছবিৰ লতা মংগেশকাৰে গোৱা পৰদেশে যাকে পৰদেশীয়া এই শীৰ্ষক গীতটি শুনিব বিচাৰিছো।
0: হয় হয়, অৰ্পণ ছবিৰ গীতটি আমি নিশ্চয় শুনাব পাৰিম। আপুনি আপোনালোকৰ তাত এতিয়া বতৰ কেনেকুৱা?
1: আজি বতৰ ফৰকাল আৰু খুব ৰ'দ দিছে, ৰাতিপুৱাৰ পৰা গৰম যথেষ্ট পৰিছে।
0: হয়, আপোনালোকৰ ফালেতো বানপানী হোৱা নাই চাগে?
1: নাই নাই, আমাৰ ইয়াত বানপানী নহয় বাৰু।
0: হয় নেকি? হয় হয়, তেতিয়াহ'লে খুব ভাল কথা এইটো। ঠিক আছে, আজি বতৰো ভাল, গতিকে কাম বন কৰাৰো সুবিধা হৈছে নিশ্চয়। ঠিক আছে, আপোনাৰ
1: মোৰ লগত কেইগৰাকীমান ৰেডিঅ' বন্ধু আছে।
0: হয়,
1: মই তেওঁলোকৰ নাম ল'ব বিচাৰিছোঁ। ছয়গাঁৱৰ বনবাসী মণ্ডল, হিতেশ্বৰ লহকৰ দা, নিত্যানন্দ ডেকা আৰু হাজাৰা বেগম, তেওঁলোকলৈ মই এই গীতটি উচৰ্গা কৰিছোঁ।
0: হয়, আপোনালোক আটাইকেইজনৰে অনুৰোধত আমি গীতটি শুনাই দিছোঁ।
2: तो फिर गुमसुम क्यों हो? क्या बात है?
3: एक तो परदेश जा रहे हो, कहते हो एक साल क्या है, देखते देखते निकल जाएगा।
2: धत तेरे की, बस इतनी सी बात है?
3: छोड़ो।
2: देखो शोभा, यू नाराज मत हो, मैं तुम्हें रोज खत लिखा करूंगा और हर हफ्ते टेलीफोन भी करूंगा। सच पूछो शोभा, अगर तुम और तुम्हारा प्यार मेरी जिंदगी में न होते तो मैं परदेश नहीं जा पाता। अब तो मुस्कुरा दो। ओफो,
3: ये सूट और टाई मेरी पसंद के हैं। जब भी किसी पार्टी में जाना इसे पहन के जाना, इसमें तुम बहुत हैंडसम लगते हो।
2: अच्छा, मान लो बहुत हैंडसम देखकर वहां की कोई लड़की फिदा हो गई तो
3: मैं समझूंगी वो लड़की मुझसे भी ज्यादा समझदार और अकलमंद है।
2: जलन नहीं होगी?
3: बिल्कुल नहीं। अगर तुमने उसे शादी भी कर ली तो भी मैं अपनी जिंदगी की आखिरी सांस तक तुम्हें चाहती रहूंगी
2: शोभा।

0: হেল্ল'
1: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
0: নমস্কাৰ, আজি কি গীত শুনিব আপুনি?
1: ভূপেন দাৰ এটা পুৰণা গান দিলি হ'ল, আপোনালোকৰ মতে দিলি হ'ল আৰু।
0: হয় হয়, ভূপেন হাজৰিকাৰ
1: প্ৰথমতে মই প্ৰথমতে মোৰ বন্ধু কেইজনমান, অলপ বন্ধু, দীঘলীয়া নকৰোঁ।
0: হয় হয়,
1: আনন্দ গন্দিয়া, বংকিম দাস, হাজেৰা বেগম, কল্পনা আমিন, গুৱাহাটী ৰূপালী কলিতা আৰু মাইনা দাস, লগতে মানস। আৰু মই শ্ৰদ্ধাঞ্জলি জনাইছো যিসকলে মানুহ মৃত্যুমুখত পৰিছে, যিসকলৰ এতিয়াও ঘৰ বাৰী ঠিক হোৱা নাই। গতিকে এইখিনিকে যিসকলে দান দক্ষিণা দি তেওঁলোকক সহায় কৰিছে, যিসকলে দেহা মাৰি সহায় কৰিছে, তেওঁলোকক সঁচাকৈ শুভেচ্ছা জনালো। বিশেষকৈ মই শুভেচ্ছা জনাব লাগিব আমাৰ সময় বগুত।
0: হয় হয়,
1: এইখিনি মোৰ।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। আজি মোৰ সৈতে ডিউটি ৰুমত আছে অনামিকা বৰদলৈ বৰুৱা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ, পম্পা চন্দ আৰু আয়ুষ্মান জয়শী, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী। আমালৈ আন এটি ফোন আহিছে, আমি ফোনটো উঠাইছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপুনি কোনে কৈছে?
1: মই নলবাৰী জিলাৰ চুটিকাটা গৈ ডেকা বৰুৱা অফিচৰ পৰা হাজিৰা বেগমে কৈছোঁ।
0: হয় হয়, হাজিৰা বেগম, আপুনি আজি কি গীত শুনিব?
1: মই হাছিনা হাজৰিকা বাইদেউৰ এই গানটো শুনিব বিচাৰিছোঁ।
0: বংকিম
1: মামা, হিতেশ্বৰ লোকৰ মামা, লক্ষ্য চৰে মামা, আনন্দ গন্ধিয়া মামা,

0: হাজিনা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিব লৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ,
0: নমস্কাৰ, সুপ্ৰভাত, আপোনাৰ পৰিচয়টো দিব।
1: মই মাইনা জাত লালগণেশৰ পৰা ক'লোঁ বাইদেউ।
0: হয়, কি গীত শুনিব আজি?
1: মই জুবিনৰ কণ্ঠত মায়া মায়া ভৰা মাথো এই গীতটো শুনিব বিচাৰোঁ বাইদেউ।
0: হয় হয়, মায়া মায়া মাথো মায়া, নিশ্চয় আমি গীতটি শুনাব পাৰিম।
1: হয় হয়
0: হয়।
1: আৰু বাইদেউ এই গীতটো মানে শুনাই যে হেৰি অসুবিধা কৰিছোঁ, হিতেশ্বৰ লহকৰ দা, বংকিম চন্দ্ৰ দা, তাৰপিছত বনবাসী মণ্ডল দা আৰু মঞ্জু বাইদেউ আৰু খনিন দত্তলৈ উচৰ্গা কৰিলোঁ বাইদেউ।

আদৰৰ শ্ৰোতা, আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটিলৈ যিসকল শ্ৰোতাই ফোন কৰিছে তেওঁলোকক আৰু যিসকলে ফোন শুনি আছে আমাৰ অনুষ্ঠান আৰু ফোন কৰিম বুলি ভাবিছিল কিন্তু সময়ৰ অভাৱত আমি তেওঁলোকৰ ফোন উঠাব নোৱাৰিলোঁ, সেইসকল শ্ৰোতালৈও আমি ধন্যবাদ জনাইছোঁ।

0: নমস্কাৰ। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে এগৰাকী সাহিত্যিক, নাট্যকাৰ, অতি সক্ৰিয় সমাজকৰ্মী, যিগৰাকী ব্যক্তিয়ে গুৱাহাটীৰ গাৰ্লছ পলিটেকনিকৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিলে আৰু অৱসৰৰ পাছত চাকৰিকালতকৈও তেখেতৰ ব্যস্ততা বেছিহে বাঢ়িল। এই মুহূৰ্ততো তেখেত অসম পেঞ্চনাৰ্ছ সন্থাৰ সভাপতিৰ দায়িত্বত নিয়োজিত হৈ আছে। দীনেশ চন্দ্ৰ দত্ত ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আপোনাৰ জন্ম কেতিয়া?

0: ক'ত হৈছিল বাৰু?
1: মই 1940 চনত
0: হয়
1: চামতা, বৰ্তমান নলবাৰী দিছা জিলা, তাত জন্মগ্ৰহণ কৰিছিলোঁ। গাঁৱত তাতেই ডাঙৰ দীঘল হৈছিলোঁ, গাঁৱৰ পৰিৱেশত তাতেই ডাঙৰ দীঘল হৈছিলোঁ।
2: আপোনাৰ স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা?
1: স্কুলৰ প্ৰাথমিক পৰীক্ষা শিক্ষা আমাৰ গাঁৱৰেই প্ৰাইমেৰী স্কুল কাশীনাথ বিদ্যা মন্দিৰ, তাত মই তাৰ পৰা উত্তীৰ্ণ হয়। আমাৰ বিখ্যাত চামতা হাইস্কুল সেই সময়ত বিখ্যাতেই আছে, বহুত লিজেণ্ডাৰী শিক্ষক ভৱদেৱ ভগৱতী, সোমেশ্বৰ শৰ্মা, জয়দেৱ শৰ্মা, এনেকুৱা ডাঙৰ ডাঙৰ পণ্ডিত ব্যক্তিসকল শিক্ষক তাৰ আছিলে। তাত মই শিক্ষা লাভ কৰিছিলোঁ আৰু সেই সময়ত গাঁৱৰ পৰিৱেশত থাকি গাঁৱৰ নাম কীৰ্তন, ওজাপালি, যাত্ৰা, ভাওনা, আমাৰ নামনি অসমত ভাওনাটো কম কিন্তু যাত্ৰা পাৰ্টি আছিলে, ঢুলীয়া আছিলে।
2: কলেজীয়া শিক্ষা
1: তাৰ পাছৰ পৰা মই সেই আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত এই পলি

0: খেলাপ কৰিছিলোঁ। আৰু সেই সময়ত গাঁৱৰ পৰিৱেশত থাকি গাঁৱৰ নাম কীৰ্তন ওজাপালি যাত্ৰা ভাওনা, আমাৰ নামনি অসমত ভাওনাটো কম কিন্তু যাত্ৰা পাৰ্টি আছিলে, ঢুলীয়া আছিলে,
1: কলেজীয়া শিক্ষা।
0: তাৰপাছৰ পৰা মই সেই আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত এই পলি চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ। পাছ কৰি উঠি মই শিক্ষকতা চাকৰিত তাতেই সোমালোঁ। সোমাই তাৰপৰা আকৌ মই আঢ়াই বছৰৰ এটা উচ্চ শিক্ষা কলিকতাত গ্ৰহণ কৰিলোঁ। কৰি আহি পলিটেকনিকতেই মই মানে শিক্ষক হিচাপে চাকৰিত মই যোগ দিলোঁ। আৰু মই নিজকে শিক্ষক হিচাপে এটা মোৰ এটা তাত মই ভাবিলোঁ যে ল'ৰা ডেকা ল'ৰাবিলাকৰ লগত সদায় জীৱনটো থাকিব পাৰিম,
1: মনটো ডেকা হৈ থাকিব,
0: আৰু এটা মন স্বাস্থ্য আদি ডেকা হৈ থাকিব। আৰু মোৰ এটা সৰুৰ পৰা যিটো সমাজ সেৱা আৰু সাংস্কৃতিক দিশত মোৰ এটা ৰাপ আছিল, তেনেই সৰুৰ পৰাই আছিল, স্কুলীয়া দিনতো কলেজৰ দিনতো। গতিকে চাকৰিকালতো কলেজৰ ল'ৰাবিলাকৰ লগত নাটক বা ওপৰ অসমত যেতিয়া মই ডিব্ৰুগড়লৈ যাওঁ তাত ভাওনা, ভাওনা তাত মই শিকি ল'লোঁ তেওঁলোকৰ পৰা। ভাওনা আৰু অন্য নাই, তাৰ বচন মই এজন অভিনেতা হিচাপে বচন আদি কোৱাত মোৰ অসুবিধা নাই, কিন্তু কেৰেক্টাৰবোৰ যেতিয়া নাটকত ভাওনাত এটা নৃত্য চন্দ্ৰৰে
1: প্ৰৱেশ কৰিব লাগে,
0: প্ৰৱেশ কৰিব লাগে,
1: যুদ্ধতত্ত্ব থাকিব লাগে।
0: আৰু ভাওনাটো আমাৰ বৰ চাইণ্টিফিক, মানে তাৰ নৃত্যবিলাক আকৌ বেলেগ বেলেগ, ৰজাৰ নাচ আৰু
1: অসুৰৰ নাচ,
0: অসুৰৰ নাচ, এইবিলাক
1: বান্দৰৰ নাচ বেলেগ
0: বেলেগ বেলেগ। গতিকে সেইটো শিকাৰ এটা মই সুযোগ পালোঁ তেতিয়া, প্ৰায় তাৰ পৰা আকৌ বদলি হৈ আহিলোঁ।
1: আপুনি অসমৰ কোন কোন ঠাইত চাকৰি কৰিছে?
0: মই অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ পৰা আন্দোলনৰ সময়ত বুলিয়ে মই ক'ব লাগিব, অসম বিখ্যাত অসম আন্দোলন, তাত মই অলপ ওতঃপ্ৰোতভাৱে কৰ্মচাৰীসকলৰ ফালে, কৰ্মচাৰী পৰিষদৰ মই এজন প্ৰতিষ্ঠাপক সদস্য আছিলোঁ।
1: আপোনাৰ নামতে তেতিয়া বোধ কৰোঁ কৰ্মচাৰী পৰিষদৰ যিখন মুখপত্ৰ,
0: মুখপত্ৰ কৰ্মযোগ,
1: সেইখন প্ৰকাশ হৈছিল।
0: কৰ্মযোগখন আমি মোৰ নামতেই দীনেশ চন্দ্ৰ, প্ৰথম দীনেশ চন্দ্ৰ দত্তৰ দ্বাৰা প্ৰকাশিত বুলি এখন ওলাইছিল। আমি আমাৰ নিৰ্মল প্ৰভা বাইদেউৰ প্ৰেছ আছিল ইয়াতে, ইষ্টাৰ্ণ প্ৰিণ্টাৰ্ছ, তাত আমি ছপাইছিলোঁ। আৰু তাৰপিছত মোক ডিব্ৰুগড়লৈ বদলি কৰি দিলে। এতিয়া বদলি কৰি দিলে উপায় নাই আৰু, যাবই লাগিব। মই বহুত অলপ চেষ্টা কৰিলোঁ এতিয়া থকাৰ কাৰণে, কিন্তু এজন সেইটো এটা মানে যোৱাৰ কাৰণে মই নিজে মনস্থ কৰিলোঁ। আমাৰ এজন সেই সময়ত প্ৰেচিডেণ্টছ ৰুল আছিল, মাদ্ৰাজৰ পৰা এজন আই এ এছ ৰিটায়াৰ্ড আই এ এছ অফিচাৰ নটৰ এজন, তেওঁ আহিলে। আমাৰ কিছুমান সৰ্বভাৰতীয় সংস্থা আছিল, তেওঁলোকে ক'লে যে এখেত আমাৰ অসমতে গুৱাহাটীত থাকিব লাগে, অসমত আমাৰ এইটো মানে ছাৰ্ভ কৰাৰ কাৰণে গুৱাহাটীত থাকিলে ভাল হয়। তেওঁ ক'লে মই যদি মাদ্ৰাজৰ পৰা আহি অসমত ছাৰ্ভিচ দিব পাৰোঁ,
1: আপুনি কিয় যাব?
0: এখেতে কেলেই ডিব্ৰুগড়লৈ গৈ অসমত দিব নোৱাৰে? মই ভাবিলোঁ এইটো যোৱাই ভাল, আৰু মই এই নকৰিলোঁ, গৈ মোৰ লাভো হ'ল। লাভ মই ইচেঞ্চত যে মই নতুন ঠাই ডিব্ৰুগড় দেখা পালোঁতো পালোঁই, আৰু তাতেও গৈ সেই সময়ত তাৰ কৰ্মচাৰী সংগঠন, আমাৰ কৰ্মচাৰী পৰিষদৰ সংগঠন অলপমান অকণমান ধৰক দুৰ্বল হৈছিল অলপমান। তেতিয়া ইয়াৰে যিসকল নেতা আছিল আমাৰ কামাখ্যা চৰণ চৌধুৰী, দীনবন্ধু চৌধুৰী, তেওঁলোকে ক'লে যে আপুনি তাত অলপ পুনৰুজ্জীৱিত কৰাৰ কাৰণে আপুনি চেষ্টা কৰক তাতে। আৰু মই গৈ তাতে প্ৰেচিডেণ্টেই হ'ব লগা হ'ল তাৰ ডিষ্ট্ৰিক্ট যিখন ই আছিল, আৰু আমি সেইখন পুনৰুজ্জীৱিত কৰিলোঁ। তাৰপৰা মই ভিতৰত পলিটেকনিকখন বহুত ভিতৰত লাহোৱালত, তাতে মোৰ পৰিয়াল লৈ আমাৰ অপৰ্ণা দত্ত চৌধুৰী মোৰ ডাঙৰ ছোৱালী, সিহঁতকো লৈ গ'লোঁ, চব গোটেই পৰিয়ালটোৱে লৈ গ'লোঁ। সিহঁতে ডিব্ৰুগড়ৰ কলেজৰ স্কুলতে পঢ়িলে আৰু ডিব্ৰুগড়ত সাত বছৰ থাকি তাৰপৰা মই গুৱাহাটীলৈ আহিলোঁ গাৰ্লছ পলিটেকনিকলৈ।
1: আপুনি বঙাইগাঁওতো চাকৰি?
0: বঙাইগাঁৱৰ মাজতে গাৰ্লছ পলিটেকনিকত থকাৰ পাছতে মোৰ এটা প্ৰমোশ্যন হ'ল। সেই প্ৰমোশ্যনৰ আমাৰ একে ধৰণৰ পোষ্ট আমাৰ কিছুমান আছে, সেই বস্তু অন্য আমাৰ গুৱাহাটীৰ পলিটেকনিকত নাই, ডিব্ৰুগড় বঙাইগাঁৱত খালী আছিলে,
1: তালৈ যাব লগা
0: তালৈ যাব লগা হ'ল।
1: এই যে বিভিন্ন ঠাই ঘূৰিলে,

0: পাপৰিয়াল লৈ বিভিন্ন ঠাই ঘূৰিলে, বিভিন্ন ঠাইৰ মানুহৰ লগত আপোনাৰ এটা সম্পৰ্ক হ'ল, আপুনি সামাজিক কামত জড়িত হ'ল। আৰু আমাৰ শ্ৰোতাসকলক জনাব খোজোঁ যে আপুনি শ্ৰীযুত দীনেশ চন্দ্ৰ দত্ত ডাঙৰীয়াই খুব নিয়মীয়াকৈ লিখা মেলা কৰি আছে, আমি মাজে মাজে আপোনাৰ লেখা পঢ়ি আছোঁ, নাটক লিখি আছে, আপুনি নাটক পৰিচালনা কৰিছে, শিশু অনুষ্ঠান কৰিছে গুৱাহাটীতে, আপুনি বিভিন্ন ধৰণেৰে খুব সক্ৰিয় জীৱন এটা যাপন কৰি আছে। আনকি আপোনাক এই মুহূৰ্তত শ্ৰোতাসকলে দেখি থকা নাই, আমি যিসকলে আপোনাক দেখিছোঁ, আমি দেখিছোঁ যে আপোনাক দেখাত কোনোপধ্যেই 85-86 বছৰীয়া এজন ব্যক্তি যেন নালাগে, আপুনি তাতকৈ বহুত যেন কম বয়সৰ। তাৰ মূল কাৰণটোৱে আপোনাৰ মনটো আপুনি খুব ডেকা কৰি ৰাখিছে, সজীৱ কৰি ৰাখিছে। এই যে বিভিন্ন ঠাই ঘূৰিলে, বিভিন্ন ঠাই ঘূৰি মানুহক লগ পাই মানুহৰ মাজত থকাৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাই আপোনাৰ নাটক লেখা মানুহজনক বা প্ৰবন্ধ নিবন্ধ আদি লেখা মানুহজনক কিদৰে সহায় কৰে?
1: নাটকৰ মই আগতে কৈছোঁ যে মোৰ এই নাটক সম্পৰ্কে মোৰ এটা সৰুৰ পৰাই নাটকৰ প্ৰতি মোৰ এটা আকৰ্ষণ এটা আছিলে। হয়তো আমাৰ সেইফালে যাত্ৰা পাৰ্টি তাত্ৰাপাৰ্টি এইবোৰ চাইও হ'ব পাৰে, অজাপালি তজাপালিবিলাকো নাটকীয় হেৰিয়ে। আৰু এই স্কুলত আমাৰ আমি তাহানি আমাৰ নাটকৰ পৰা কিছুমান দৃশ্যাংশ আমি লৈ আমি এই সভা মিটিংবিলাকত আমি এই কৰিছিলোঁ, অভিনয় কৰিছিলোঁ। সেনেকৈ অতুল হাজৰিকা ডাঙৰীয়াৰ ছত্ৰপতি শিৱাজী বা আমাৰ মণিৰাম দেৱান, এইবোৰৰ আমি দৃশ্যাংশ তাত কৰিছিলোঁ। কৰাতে তাত কিছু কিছু আমি এডিট কৰোঁ, সেইবোৰ মই কৰিছিলোঁ। তেনেকৈ গুৱাহাটীলৈ আহি আমি যেতিয়া মই প্ৰথম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত মই চাকৰি কৰিছিলোঁ, আপোনাক কৈছোঁ আগতে, তাৰে আগতে কলেজত পঢ়ি থকা সময়তো ইণ্টাৰ কলেজ মিউজিক কনফাৰেন্স হৈছিল, তেতিয়া দুলাল বৰুৱা আছিল তাৰ ছেক্ৰেটেৰী, জেনেৰেল ছেক্ৰেটেৰী, তাত আমি নাটক কৰিছিলোঁ, আমাৰ নাটকে তাত পুৰস্কৃত হৈছিল, বেষ্ট এক্টৰ পাইছিল আমাৰ গ্ৰুপে আৰু আৰু নাটক আমি কষ্ট কৰি কৰিছিলোঁ। আমি গল্প ধৰক প্ৰেম নাৰায়ণ দত্ত ডাঙৰীয়াক এটা গল্প দিলোঁ, তেওঁ তাৰে পৰা নাটক এখন লিখি দিলে, তাৰ পৰা আমি ইয়াতে আমাৰ শিক্ষক কৰ্মচাৰী এইবিলাক লগ লাগি আমি নাটক কৰিছিলোঁ ডিব্ৰুগড়লৈ গৈ তাত তেতিয়া প্ৰথমটো আন্দোলনৰ ভৰপক আন্দোলনত আমি লাগিবই লাগিব এটা লাগি আছিলোঁ তেতিয়া। তাত তেতিয়া অলপ চিটুৱেশ্যনটো ভাল হ'ল, যেতিয়া 1985 মানত ডিব্ৰুগড় পলিটেকনিকত ক'লে যে আমি হেৰি এখন কৰোঁ, নাটক এখন আমি কৰোঁ এখন, আপুনিতো গুৱাহাটীত নাটক তাটক কৰিছে, নাটক এখন কৰোঁ। তেতিয়া এই মই এখন নাটক লিখিব লগা বাধ্য হ'ল। তাৰে আগতে অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আমাৰ এজন কানাড়া, এজন বেংগালুৰুৰ খুব নাম কৰা মানে অভিনেতা, তেওঁ আমাৰ প্ৰফেচাৰ আছিলে, তেখেত মানে খুব বেংগালুৰু ষ্টেজৰ মানে খুব নাম কৰা হেৰি আছিলে, এতিয়া তেখেত ঢুকালে। তেখেতে এদিন আহি হঠাতে মোক ইয়াতে কৈছিলে, এই দত্ত এইখন এইটো এটা আমি নাটক মানে ময়ো তেওঁ কৰিব, ষ্টৰি এটা দিলে, সেই ষ্টৰিখন এটা নাটক লিখি দিয়া, আৰু এই খুব নাটকখন চুটি হ'ব লাগে, 20 মিনিটছত বেছি হ'ব নালাগে সেইখন। আৰু হেৰি এই নাটকখন মই যেতিয়া লিখিলোঁ, লিখি লাহে লাহে আৰু গুৱাহাটীত যেতিয়া আমি নাটকবিলাক ইতিমধ্যে গুৱাহাটীত নাটক কৰা আমি আৰম্ভ কৰিছোঁ, আমি ৰূপতীৰ্থ শিল্পী সমাজ বুলি আমি এটা নতুন আমি সংগঠন কৰিলোঁ। সেই সংগঠনত প্ৰথম ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালীম নাটকখন আমি প্ৰথম কৰিছিলোঁ, কৰি তাতে ধৰক মই ৰুক্মিতাজৰ ৰোল কৰিছোঁ। আৰু মই ভাবোঁ মোৰ মই এতিয়ালৈকে যি কৰা ৰোলবিলাকৰ ভিতৰত যিবিলাক মই ভূমিকা লৈছিলোঁ সেইটো এটা মানে অন্যতম শ্ৰেষ্ঠ ভূমিকা বুলি মই ভাবোঁ। আৰু তাৰপৰা এনেকৈ বহুতকেইখন নাটক আপোনাৰ বাংলাৰ পৰা উৎপল দত্তৰ নাটক, ৰতন ঘোষৰ নাটক, এইবোৰ আমি মই কিছুমান আমি হেৰি কৰিলোঁ, বুদ্ধদেৱ বসুৰ নাটক পুনৰ্মিলন, এই নাটকবিলাক মই অনুবাদ কৰিলোঁ, কৰি আমি এতে 70ৰ দশকত কেইবাখনো নাটক মই অনুবাদ কৰিছোঁ মই। তেতিয়া সেই ডিব্ৰুগড়তো তেতিয়া এইখন গভৰ্ণমেণ্ট ইনস্পেক্টৰ, এখন মানে গগলৰ ইনস্পেক্টৰ জেনেৰেল নাটকখনৰ অসমীয়া অভিযোজনা, মানে সেইখন নাটক মই দেখিছোঁ, আমাৰ দুলাল ৰায় ডাঙৰীয়াও কৰিছে, মই কলিকতাতো মই হেৰি চাইছোঁ, গণেশ মুখাৰ্জীয়ে কৰিছিলে সেইখন নাটকৰ ঠিক মানে ভেজা দি পুৰা সেইখন নাটক একেধৰণৰ নহয় বা সেইখনৰ কথাই একে নহয়, সেইখনৰ আলমত মই এখন নাটক ডিব্ৰুগড়ত লিখিলোঁ আৰু তাত আমাৰ ষ্টাফে কৰিলোঁ, মানে খুব ভাল পালে মানুহে এই নাটকখন, মানে এতিয়া পাইছে মই নাট্য সংকলন এটা উলিয়াইছোঁ, তাতেও সেই নাটকখন নাগৰিক

0: সম্বৰ্ধনা নাম দি
1: নাগৰিক
0: উলিয়াইছোঁ। গতিকে সেই নাটকৰ লেখাটো ইয়াতে অলপ হৈছিল আৰু এই অনুবাদ আদি কৰাৰ ফলতো হৈছিল। স্কুলত এনেকুৱা নাটক কিছুমান এডিট কৰাৰ কাৰণেও মোৰ অলপমান অভ্যাস হৈছিল আৰু সেই নাটকখন লিখি এটা মোৰ কনফিডেন্স আহিল এটা যে হেৰি ভালেই হ'ব পাৰে। ইতিমধ্যে বহুদিন আগতে 75 চন মানত পদ্মনাথ গোহাঁই বৰুৱাৰ তেওঁৰ যি মানে শ্ৰীকৃষ্ণ বুলি এখন ডাঙৰ মানে গ্ৰন্থ আছে ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত, তাত তেওঁ পাতনিত লিখিছিল যে শ্ৰীকৃষ্ণক মানুহ হিচাপে উপস্থাপন কৰাটো তেওঁৰ মানে এই উদ্দেশ্য
1: উদ্দেশ্য।
0: আৰু সেই হেৰিতে মই সেইখন পঢ়ি আমাৰ যিবিলাক পৰম্পৰাগত নাটক তাত মানে সেই ধৰ্মীয় ভাৱটোহে
1: তাত বেছিকৈ থাকে,
0: ধৰ্মৰ ইটোহে আছে, কিন্তু এটা যে তেওঁতো মানুহে আছিল সেইকাৰণে সেই হেৰিটো মোৰ হেৰিত আছিল যদিও মাজে মাজে সেই বেলেগ নাটক লেখা কিবা কৰাৰ মাজতে ভাবোঁ যে আৰম্ভণিটো কেনেকৈ কৰিম কি কৰিম এই বস্তুটো ভিতৰত মোৰ মানে
1: আহি থাকে,
0: আহিয়ে থাকিলে মানে এইটো হেৰি বাস্তৱিত মানে মই ভাবিলোঁ নহ মৰিমে আৰু নহ'বই বোধ হয়। কিন্তু কোভিডৰ সময়ত তেতিয়া মোৰ বয়স প্ৰায় 80 বছৰ 79 ইয়াৰ্ছ, তেতিয়া মানে এইটো অফুৰন্ত সময় ওলাই যাব নোৱাৰে ক'তো পঢ়া শুনা বা কিবা পাৰিলে লেখা ৰখা আৰু ইতিমধ্যে জীৱনৰ ক্ৰিয়েটিভিটি যিটো সেইটোও ধৰক বাৰ্ধক্য কমায়ো আনিছে নিশ্চয়
1: অলপমান,
0: তথাপি মনত মোৰ এটা মানে হেৰি আছিল। কিন্তু সেইখন নাটকৰ লেখাৰ আগতে মই হঠাৎ এটা আমি সদায় এটা হেৰি এই শোক প্ৰসৱ সভাত সভাইবোৰত গীতাৰ এটা শ্লোক ন যায়তে মৃয়তে বা কদাচিত এই শ্লোকটো আমি গাওঁ, তেতিয়া সেইটো লৈ এই এখন মানে এটা এই আপোনালোকে জানে কা আন্দোলনৰ সময়ত কেইজনমান মানুহ মৰিছিল ঠিক তেনেকুৱা এটা পটভূমিত মই মানে 2-3 দিনমানৰ ভিতৰত মোৰ এখন হঠাৎ মানে এই এটা এটা হেৰি মই নাটকখন লিখি পেলালোঁ সেইখন মৰা মানুহৰ মালিতা অলপ পিকুলিয়াৰ টাইপ বুলি মই ভাবোঁ। সেই নাটকখন লিখি মই আমাৰ মোৰ বন্ধুসমূহৰ লগত দেখালোঁ সেইখন খুব মানে মানে হেৰি
1: হ'ল বুলি ক'লে
0: হেৰি ক'লে সেইখন লিখি উঠাৰ পাছতহে মই এইখনত হাত দিলোঁ
1: এই
0: কৃষ্ণ জন্ম হেৰিখনত এইখনৰ নাম মই দিছোঁ ঈশ্বৰৰ জন্ম।
1: সেইখন আপুনি মঞ্চস্থ কৰিছে গুৱাহাটীত?
0: অঁ মঞ্চস্থ কৰিছোঁ আমাৰ হেৰিয়ে কৰিছে
1: গুণাকৰদেৱ গোস্বামী তেখেতে
0: হেৰি তেওঁ কৰিছিল কাৰণ তেওঁ এই মানে এইটোত অলপ তেনেকুৱাও
1: এই ধাৰাটোত তেখেতে কাম কৰি আছে
0: হেৰিয়ে কৰিছে।
1: আমি কথা পাতি থাকিম বাৰু আপোনাক, এইখিনিতে গীত এটা শুনাব খুজিছোঁ আপোনাৰ ভাল লগা, কোনটো গীত শুনি ভাল পাব?
0: মই গীতটো ধৰক গীত শুনি মই আগৰ পৰা মই আপোনাক কৈছোঁ যে গীত শুনি ভাল পাওঁ বা আমাৰ হেৰি ইমান ভাল পাওঁ মোৰ ল'ৰা ছোৱালীবিলাকক গীত শিকাবৰ কাৰণে উৎসাহ দিছোঁ। ভূপেন হাজৰিকাৰ যিটো সাগৰ সংগমত সেই কি ধৰণৰ গীতটো মানে প্ৰথম যেতিয়া আমি শুনো গুৱাহাটীত সেইটো যেতিয়া শুনি সেইটোৱে আমাক খুব তাৰপাছততো তেওঁৰ যিবিলাক গীত আছে সেইবিলাক ইমপ্ৰেছ কৰিছে। কিন্তু সাগৰ সংগমত গীতটোৱে এতিয়াও কেতিয়াবা মই এডিট মই ইউটিউবত মই কৰি মানে এইটো
1: শুনি চাই শুনি চাই
0: এইটো গীতটো শুনি মোক খুব ভালটো মোৰ এই গীতটো
1: আমি এতিয়া আপোনাক সেই গীতটিকে অকণমান
0: হে
1: আপোনাক সেই গীতটিকে শুনাব খুজিছোঁ এই মুহূৰ্তত।
0: অঁ অঁ

0: আপোনাৰ প্ৰিয় গীতটি আমি শুনালো সাগৰ সংগমত কটনা সাঁতুৰিলো। এতিয়া আপোনাৰ নাটকৰ সংখ্যা কিমানমান হ'ব এতিয়ালৈকে?
1: মই নাটক বহুত বহুত হেৰি লেখা নাই, মই ধৰক 8খনমান নাটক মই মানে হেৰি মানে কি আপুনি লেখা কথা কৈছেতো,
0: লেখা কথা কৈছোঁ,
1: লেখাটো মই 8খনমান নাটক লিখিছোঁ
0: আৰু অভিনয় কৰিছোঁ,
1: অনুবাদ কৰিছোঁ 4খনমান। হয়
0: হয়,
1: 4খন মানে 4খনে কৰিছোঁ আৰু 8খন নাটক কিন্তু চব গোটেইকেইখন চপোৱা নাই। ইতিমধ্যে মই 5খন নাটক মোৰ চপা হৈছে,
0: এটা সংকলন প্ৰকাশ হৈছে আপোনাৰ
1: কৈছে,
0: সংকলন এটা প্ৰকাশ,
1: এটা সংকলন এটা প্ৰকাশ হৈছে, সেইটোত মই দ্বিতীয় সংকলনটো মই কৰিম বুলিয়ে এতিয়া যো জা কৰিছোঁ। তাত নতুন নাটকখন অলপতে মই লেখা এখন শৰ্মায়া আইৰ মহাভাৰত, সেইখনো
0: সেইখন আপুনি মঞ্চস্থ কৰিছে ইতিমধ্যে,
1: মহাভাৰত যদিও সেইখন হেৰি নহয়,
0: মহাভাৰত নহয়
1: সেইখন নাটকো, তাত মই এখন একাংকিকা 40-45 মিনিটৰ নাটক, সেইখনো তাত সংযোজন কৰিম।
0: বৰ ভাল বিষয় বস্তু নাটক এখন, এই গাঁৱৰ চোতালত এঘৰ মানুহৰ চোতালত হোৱা এখন সৰু সুৰা মহাভাৰতক লৈ
1: আপুনি
0: নাটকৰ বাহিৰে সাহিত্যৰ আৰু অন্যান্য কি কি উপাদানত আপোনাৰ আগ্ৰহ?
1: সাহিত্যৰ
0: আপুনি প্ৰবন্ধ লিখি আমি পঢ়িছোঁ,
1: মোৰ হেৰি মোৰ লেখাবিলাক বেছি এতিয়া আগতে স্কুলত থাকোঁতে মই তাহানি সপ্তম অষ্টম শ্ৰেণীত থকাতে তেতিয়াই মই ধৰক লেখা আমি আৰম্ভ কৰিছিলোঁ, আমাৰ এটা পঢ়া আৰু লেখা এইটো আমাৰ এটা নিচাৰ নিচিনা আছিল। আমাৰ আমি দুজন বন্ধুৰ মাজত এটা এটা পুথিভঁৰাল আছিল, লাইব্ৰেৰী আমি কৰিছিলোঁ, কিতাপ আমি গোটাই আমি প্ৰচুৰ কিতাপ সেই সময়ত পঢ়িছিলোঁ। এনে কি আমি 6, 7, 8 মানৰ পৰাই বাংলা ভাষাৰ কিতাপ আমি বাহিৰৰ পৰা আনি এইবোৰ আমি হেৰি কৰিছিলোঁ। তেতিয়াই মোৰ এটা চুটি গল্প লেখাৰ মোৰ এটা সেই সময়ত এটা
0: ইচ্ছা
1: লাগিছিল, মই 10টামান চুটি গল্প মই লিখিছোঁ। আৰু তাৰপিছত সেইবোৰ চুটি গল্পৰ প্ৰথম চুটি গল্পটো বোধহয় 55তেই মোৰ আমাৰ সমতা হাইস্কুলৰ যিখন প্ৰথম ছপা আলোচনী। পিছৰ ফালে যেতিয়া মই ছেটল ল'লোঁ ৰিটায়াৰ কৰাৰ পাছত মই কিছুমান গল্প লিখিছোঁ, আমাৰ কাগজে পত্ৰ দৈনিক অসম আদি এইবিলাকত প্ৰকাশ হৈছে, তাৰে মই এখন কিতাপ যুগুতাই থৈছোঁ, 10টামান গল্পৰ সংকলন এটা মই হেৰি কৰি থৈছোঁ, বোধহয় সেইটো প্ৰকাশ কৰিম বুলি ভাবিছোঁ যদি টাইম হয় আৰু।
0: আপুনি বৰ্তমানেও সামাজিক কামত অতি সক্ৰিয় হৈ আছে, আপোনাৰ সামাজিক জীৱনটোৰ বিষয়ে অকণমান জনাওকচোন।
1: সামাজিক মানে মই আপোনাক এটা কথা কওঁ আপোনাৰ, যে সৰুৰ পৰাই এই আৰ্ট কালচাৰ

0: নাটকৰ প্ৰতি যেনেকৈ মোৰ আকৰ্ষণ আছিল, তেনেকৈ এটা সামাজিক কামৰ প্ৰতিও মোৰ এটা এটা স্বাভাৱিক আকৰ্ষণ আছিল। মই 1954 চনমানৰ পৰা সপ্তম মানে সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীমানলৈ থাকোঁতে আমাৰ গাঁৱত এই ৰাতি পহৰা দিয়াৰ ব্যৱস্থা, সেইটো মানে মই পৰিচালনা কৰিছিলোঁ, যে এইটো মানে কাক কোনে পহৰা দিব কি কৰিব।
1: গাঁওৰক্ষী বাহিনী বুলি কয়,
0: গাঁওৰক্ষী বাহিনী তেতিয়া নাছিলে, তেতিয়া আমি নিজে আমাৰ চুবাটোত তেনেকুৱা কৰিছিলোঁ। আৰু আমাৰ গাঁৱৰ যি পালনামাদি হয় সেইবোৰতো মানে ময়েই লিড লৈ ময়েই মানে এইবোৰ হিচাপ পাতি ৰাখি চৰাই মই কৰিছিলোঁ। চামতা হাইস্কুলত থাকোঁতেও মই তাৰ ছাত্ৰ যি সংগঠন যে আমাৰ সমাজ আছে তাৰে মই সাধাৰণ সম্পাদক আছিলোঁ। আৰু এনেকৈ কলেজতো আহি ধৰক মই অন্যান্য কিছুমান বহুত ছ'চিয়েল কামত লাগিছিলোঁ। কিন্তু পিছৰ ফালে মই আপুনি জানে পল্টন বাজাৰত আমাৰ শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতি বুলি এটা খুব আমাৰ ভুৱনেশ্বৰ বৰুৱা তাৰপৰা মহেশ্বৰ নগ তেখেতসকলে স্থাপন কৰা আছিলে, হৰমোহন দাস, সেই অনুষ্ঠানটো সংগঠনটো খুব ডাঙৰ সংগঠন, আমাৰ গুৱাহাটীত প্ৰায় 7 বিঘা মাটি আছে আমাৰ, সেই সময়ত তেওঁলোকে কৰিছিল। মই সেইটোৰ প্ৰায় বহু বছৰ মই তাৰ ছেক্ৰেটেৰী হৈ আছিলোঁ। আৰু এতিয়া এই দুটা কাৰ্যকালত মই তাৰ বৰ্তমান সভাপতি। আৰু চাকৰিৰ পৰা অৱসৰ পোৱাৰ পিছত আমাৰ চৰকাৰী পেঞ্চনাৰ সন্থা এটা ডাঙৰ সংগঠন আছিল, বহুত আগতে 57 চনতে হোৱা, সেই সংগঠনটোত মই লাগি আছোঁ। কেইবাবছৰো মই তাৰ ছেক্ৰেটেৰীও আছিলোঁ আৰু এইবছৰ এই যোৱা দুটা টাৰ্ম মই তাৰ সভাপতি হিচাপে মই তাত সেৱা আগবঢ়াই আছোঁ। আৰু অন্যান্য ওচৰ পাজৰ যি যাওঁ লাগোঁ, কিন্তু এই দুটা সংগঠনত মই মানে তাৰ ওতঃপ্ৰোতভাৱে মই জড়িত আছোঁ,
1: ইয়াৰ দায়িত্বটো বেছি গধুৰ। আপুনি আকাশবাণী গুৱাহাটীৰ কাষতে থকা এঘৰ মানুহ,
0: আকাশবাণী গুৱাহাটীৰ যিখন আপোনালোকৰ কেণ্টিন,
1: হয়,
0: সেই কেণ্টিনখনৰ একেবাৰে তাৰ পৰা দেখা পায় মোৰ ঘৰ,
1: আপোনালোকৰ ঘৰ
0: তেনেই ওচৰতেই। আৰু আকাশবাহিনীৰ পৰিয়ালটোৰ লগত মোৰ এটা নিজা সম্পৰ্কও আছে। ইয়াৰ মোৰ ডাঙৰ দাদা, মোৰ বৰদেউতাৰ ল'ৰা ডাঙৰ নিৰ্মল কুমাৰ দত্ত, তেওঁ
1: বিষয়া আছিল আমাৰ,
0: হয় হয়, আৰু নবৌ তেওঁৰ পৰিয়াল কলাপী
1: দত্ত, হয়,
0: তেওঁ ইয়াৰ লগত
1: ঘোষিকা হৈ তেখেতে অৱসৰ গ্ৰহণ কৰিছে।
0: সেইকাৰণে সেই সময়ত বহুত মানে ধৰক অৰুণ শৰ্মা, মই কীৰ্তি কমল ভূঞা এতিয়াও আছে মোৰ বন্ধু, এনেকে বহুত মোৰ বন্ধু আছে। আমাৰ আগৰ আমাৰ নীলু চক্ৰৱৰ্তী, তো আমাৰ এই এই নীৰেণ বৰুৱা, তেওঁলোকে ইয়াৰে যুক্ত আছিলে।
1: আপোনাৰ পৰিয়ালটোৰ বিষয়ে অকণমান আমাৰ শ্ৰোতাসকলক জনাওক।
0: মোৰ সৰু পৰিয়াল, মোৰ পৰিবাৰ আমাৰ অপৰ্ণাৰ মাক, তেওঁ মানে ছাত্ৰীকালত তেওঁ বৰ সুন্দৰ গান গাইছিল স্কুলত, এতিয়াও তাৰ মাৰিবিলাকে কয়। কিন্তু তেওঁ দুৰ্ভাগ্য যে মোৰ লগত বিয়া হ'ল, কাৰণ আহি তেওঁ আৰু এইটো আগবঢ়াই নিয়াৰ কোনো সুযোগ তেওঁ নাপালে বা মই নিদিলোঁ।
1: আচলতে আপুনি বিভিন্ন ঠাই ঘূৰি ফুৰিব লগা হয়
0: মানে একজেক্টলি মানে বিয়াৰ পিছতেই ইহঁতৰ ল'ৰা ছোৱালীবিলাকৰ জন্ম হোৱাৰ পিছত প্ৰেক্টিকেলি তেওঁই ঘৰত চোৱা চিতা কৰে, আৰু মইতো হয় নাটক নহ'লে এই হেৰি আন্দোলন এইবিলাকত মই ঘূৰি ফুৰোঁ।
1: তেখেতৰ নামটো পৰিচয়টো
0: স্বৰ্ণময় দত্ত,
1: ডাঙৰ ছোৱালী অপৰ্ণা দত্ত,
0: অপৰ্ণাই তাইৰ সৰুৰ পৰা এটা নিচা আছিল গান টানৰ, একদম এই একেবাৰে 3-4 বছৰমানতে মানে সেই হেৰিজতে তাই গাই শালিকীয় এটা গান আছে
1: নহয়,
0: মোৰ বন্ধু এজনে কৈছে আপোনাৰ ছোৱালীজনী এই শালিকীয় গাইছে, তাই গান গাব পাৰিব। আৰু তাৰপাছত শাস্ত্ৰীয় সংগীতৰ হেৰি মই যিখিনি পাৰোঁ সেইখিনি দিয়াইছিলোঁ।
1: অপৰ্ণা দত্তৰ পাছৰগৰাকী
0: তাই গৃহিণী, তাই মানে এম এ পাছ কৰি মোৰ জোঁৱাই হেৰি এতিয়া থাকে, তেওঁ হাতীগাঁৱতে থাকে, তেওঁ ৰিটায়াৰ কৰি এতিয়া APSC মেম্বাৰ।
1: আপোনাৰ সৰু ছোৱালীৰ নামটো?
0: তাইৰ নাম এনেই কবিতা দত্ত, আমি মামনি বুলি মাতোঁ।
1: আৰু আপোনাৰ সৰু জোঁৱাই হ'ল মৃগেশ নাৰায়ণ
0: বৰুৱা, আৰু ডাঙৰ জোঁৱাই দেৱজিৎ চৌধুৰী, তেওঁ এজন প্ৰসিদ্ধ যথা শিল্পী,

0: গান গায়ক, এজন সংগীত পরিচালক, গতিকে আৰু প্ৰকাৰান্তৰে মানে দেৱজিতেই মানে এই গানৰ এই ইফালে ৰেডিঅ'ৰ ফালে অনাত মানে দেৱজিতে অলপ আগভাগ লৈছিল।
1: মই ক'ব খুজিছিলোঁৱেই যে অপৰ্ণা বাইদেউৰ মাকৰ ক্ষেত্ৰত যিটো হোৱা বুলি আপুনি কৈছে যে বিয়াৰ পাছত আৰু গান গাবলৈ নাপালে বা আগবাঢ়িব নোৱাৰিলে, সেইটো কিন্তু দেৱজিত চৌধুৰীয়ে সেই কামটো হ'বলৈ দিয়া নাই। দেৱজিত চৌধুৰীয়ে অপৰ্ণা দত্ত চৌধুৰীৰ গীতৰ ৰথখন ঠিকে আগবঢ়াই নিছে। আপোনাৰ এজন ল'ৰা আছে যিজন এজন অভিযন্তা,
0: মোৰ ল'ৰা এজন আছে অভিযন্তা, সি গান নাগায় কিন্তু তাৰ এটা বিশেষ তাৰ হেৰি আছে, এটা মানে সুৰীত
1: বঢ়িয়া বজায়।
0: সুৰীত সি মানে সেই কিছুমান হেৰি এই গানৰ আজিকালি সেই গানটো হেৰি কৰিব পাৰি নহয়, সেই মিউজিকটো ৰাখিয়ে তেনেকুৱা বহুকেইটা গানৰ সি মানে হেৰি কৰিছে।
1: আৰু আপোনাৰ নাতি নাতিনীৰে ভৰা এখন ঘৰ এতিয়া?
0: নাতি নাতি আছে, সিহঁতৰ নাতিনী কেইটাৰো অপৰ্ণাৰ ছোৱালী, তাই এজনী ছোৱালী, তাইও জুৱেল, তাইও হেৰি পাছ কৰিছে, তাইও এই সংগীতৰ বিখ্যাতত পাছ কৰিছে,
1: খুব সুন্দৰ গায়, তেওঁ ষ্টেণ্ড কৰিছিলে, তেওঁ
0: মাষ্টাৰ ডিগ্ৰী কৰি আহিলে আপোনাৰ হেৰিৰ পৰা, দিল্লীৰ পৰা। আৰু এতিয়া গান টান এইবিলাক দেউতাকে সুৰ দিয়ে, আৰু সিহঁতে কেইবাখনো কেছেট ওলাইছে, তাইৰ মাতটো ভাল।
1: মানে মুঠৰ ওপৰত আপুনি পুত্ৰ বোৱাৰী যি জোঁৱাই নাতি নাতিনীৰে পৰিপূৰ্ণ হৈ থকা এখন ঘৰৰ মুৰব্বী, আৰু এই মুহূৰ্তত আপুনি যি সুখ অনুভৱ কৰিছে সেয়া বৰ দুৰ্লভ পোৱা।
0: মানে মানুহে কয় যে সুখ, মানে সুখটো হ'ল অনুভৱৰ কথাটো,
1: হয় হয়,
0: গতিকে মানে সুখ এইটোতেই যে ল'ৰা ছোৱালী আপোনাৰ কেয়াৰ লৈছে,
1: হয় সেইটো সুখ,
0: সেইটো সুখ,
1: হয়
0: মানে খুৱাইছে নহয় যে যত্ন লৈছে, এই যে মই যে আপোনালোকৰ ওচৰত আহিছো, মোৰ ডাঙৰ ছোৱালীজনীয়ে এইটো অলপ হেৰি কৰিছে এনেকুৱা ধৰণৰ, বা মোৰ নাটক এখন হ'ল, সিহঁতে অলপ হেৰি চৰি সিহঁতে অলপ ধৰক
1: লাগি ভাগি সহায় কৰি দিয়ে,
0: সিহঁতেতো সহায় কৰে, নাটকখন প্ৰকাশ হ'ল সেইটো সিহঁতে হেৰি কৰে, মোৰ ছাকচেছটো সিহঁতে ভাবে যে এইটো এ বুঢ়াই কি লিখিছে সেনেকে নাভাবে, যে সেইটো সেইটো এটা, আৰু সেইটোৱে অন্য মানুহৰ সুখ বুলি তাৰ বেলেগ ধৰক সাংঘাতিক কিবা ঐশ্বৰ্য হ'লে সুখ হ'ব বুলি মই
1: নাভাবোঁ। আপুনি অতি অতি সুন্দৰ কথা ক'লে, আৰু জীৱনৰ 84 বছৰ অতিক্ৰম কৰি
0: 86 বছৰ
1: ভৰি থৈ আপুনি যি উপলব্ধি প্ৰকাশ কৰিছে, আমাৰ শ্ৰোতাসকলে শুনি নিশ্চয়কৈ ইয়াৰ পৰা শিকিব যে সুখ হৈছে অনুভৱ। আৰু আজিৰ তাৰিখত, আজিৰ এই 21শ শতিকাৰ তৃতীয় দশকটোত আমি আছোঁ, এই সময়ত সুখ পিতৃ মাতৃৰ কাৰণে সুখ হৈছে যে সতি সন্ততিয়ে সন্তানে চোৱাটো, খবৰ ৰখাটো, খবৰ ৰখাটো, খোৱাব নালাগে, খবৰ এটা ৰখাটো, সময়ৰ মাতষাৰ, এই এষাৰ বৰ গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে। আজিৰ আমাৰ এই কথোপকথনৰ পৰা আমি বিদায় ল'ব খুজিছোঁ। আপুনি আমাৰ মাজলৈ আহি আপোনাৰ জীৱনৰ কিছু কথাৰ সঁফুৰা খুলি তাৰ ফুৰফুৰীয়া গোন্ধেদি আমাৰ মাজত বিয়পাই থৈ গ'ল, তাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ।
0: ধন্যবাদ, ধন্যবাদ, বহুত ধন্যবাদ।
2: জীৱন সুৰভি অনুষ্ঠানত সাহিত্যিক নাট্যকাৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ চন্দ্ৰ দত্তৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে, সাক্ষাৎ গ্ৰহণ কৰিলে ঋতুপৰ্ণ দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: खत्म हुआ झगड़ा।
1: पहाड़ा पहाड़ा पहाड़ा, मैं नहीं सिखाता पहाड़ा।
2: माँ देखो भैया मुझे पहाड़ा नहीं सिखा रहा।
1: मैं खेलने नहीं जाऊं, जैसे ही मैं खेलने जाऊंगा वैसे ही पहाड़े की रट लगा देगी। मैं तो जा रहा हूँ।
2: मैं फेल हो जाऊंगी, सब हंसेंगे।
1: ये तेरा रोज रोज का नाटक। अच्छा बाबा मैं खेलने नहीं जाता। छे एकम छे,
2: छे एकम छे,
1: छे दुनी बारह,
2: छे दुनी बारह।
3: राहुल खेले नहीं आ रहे?
1: अरे यार तुम लोग जाओ, मैं नहीं आ सकता। छे ती अठारह,
2: छे ती अठारह,
1: छे चौक
0: चौक। क्या ये आदर्श स्थिति है? क्या आप इसे यूं ही चलने देंगे? क्या आप बच्चों को दूसरे के हितों से अपने हितों को जोड़ना नहीं सिखाएंगे?
4: अरे मीना तू रो क्यों रही है? और राहुल तू खेलने नहीं गया?
1: माँ मीना कहती है मुझे पहाड़ा सिखा।
4: तो क्या इसलिए तू खेलेगा नहीं?
1: मैं क्या करूं, क्या मीना को पहाड़ा ना सिखाऊं?
4: पहाड़ा तो जरूर सिखाओ, पर तुम्हारा खेलना भी तो जरूरी है।
1: ये कैसे होगा, मैं खेलूं भी पहाड़ा भी सिखाऊं?
4: ये तो तुम दोनों जानो, लेकिन रोना धोना झगड़ा नहीं।
0: वाह क्या बात है, लेकिन क्या बच्चे हल निकाल पाएंगे?
2: जब भी मैं पहाड़ा सिखाने को कहती हूँ तुम खेलने चले जाते हो।
1: तू पहाड़े की बात ही तब करती है। अच्छा अब रो मत। अच्छा बता तू किसी और समय पहाड़ा याद नहीं कर सकती? तेरा मन शाम को खेलने को नहीं करता?
2: करता है पर पहाड़ा।
1: तो ये नहीं हो सकता कि हम दोनों ही शाम को खेल लें?
2: फिर पहाड़ा कब?
1: देख मैं रात को देर तक पढ़ता हूँ, तू जल्दी सो जाती है, तो तू जल्दी उठा भी कर, सुबह एक दो घंटे मुझसे पढ़ लिया कर, तब तू
5: कहेगा। राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषद द्वारा प्रायोजित अनुष्ठान उमंग शुनिले। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
6: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্য চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষবন্ধু শীৰ্ষক কাৰ্যসূচী মুকলি কৰা হ'ব। পাঞ্জাৱাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত খন্তেক পাছতে হ'বলগীয়া এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানৰ জৰিয়তে ডেৰ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ষষ্ঠ আৰু ইয়াৰ ওপৰ শ্ৰেণীত অধ্যয়নৰত ৰাজ্যৰ 20 লাখ শিক্ষাৰ্থীৰ দ্বাৰা 4 দিনৰ ভিতৰত গছপুলিসমূহ ৰোপণৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য আজি বিয়লি 5 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 জন লোক

প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও পানীত বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যায়ত

0: নিৰ্দেশ অনুসৰি বানত এতিয়াও পানীত বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্মবন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ এই জৰীপ 38 আগষ্টলৈ চলিব। সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথো 3টা দিন বাকী থকা অৱস্থাত বিশ্বনাথ চাৰিআলিৰ গহপুৰত এই দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি আছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে গহপুৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত অসম আৰক্ষী, NCC কেডেট, স্কাউট গাইড আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিটো কেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। স্বাধীনতা দিৱসৰ দিনা দেশপ্ৰেমমূলক কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ লগতে শিল্প, সাহিত্য আৰু বিভিন্ন দিশত সমাজৰ বাবে অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব বুলি বিশ্বনাথ জিলা আয়ুক্ত কৰবী শইকীয়াকৰণে জানিবলৈ দিয়ে। ইয়াৰ লগতে গহপুৰ আৰক্ষীয়ে সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰু বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা 2026 উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি এটা চাইকেল সমদল উলিওৱা হয়। জিলাখনৰ আয়ুক্ত সৃষ্টি সিঙৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, ডঃ নীলাক্ষী বৈশ্য, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে সমদলত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ভালেসংখ্যক শিক্ষাৰ্থীয়েও এই সমদলত অংশ লয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই চাইকেল সমদল চহৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ আৰু সাংস্কৃতিক স্থান অতিক্ৰমী গান্ধী ময়দানত সামৰণি মাৰে। কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি কালি বিয়লি প্ৰধানমন্ত্ৰী সৌৰঘৰ বিনামূলীয়া বিজুলী যোজনা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰে। APDCL, AEDA, কেইবাটাও বেংক প্ৰতিষ্ঠান, জলসম্পদ বিভাগৰ বিষয়া আৰু বিভিন্ন অংশীদাৰীসকলৰ সৈতে অংশীদাৰীসকল এই বৈঠকত উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়ামৰ ভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ষ্টুডিঅ'ত আছো মই মীনাক্ষী, ডিউটি ৰুমত আছে নফিচা বেগম, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা আৰু হৰমোহন বৰ্মন। FM ট্ৰান্সমিটাৰত আছে পপি ছন্দ, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ। এতিয়া শুনোৱা হওক পৰাগমালা লাইভ, আগবঢ়াইছে গুণপ্ৰভা বৰাই।
2: नमस्कार श्रोताओं, परागमाला लाइव कार्यक्रम में आप सभी का बहुत बहुत स्वागत है। आज की इस कड़ी में आपके साथ रहूंगी मैं गुना प्रभा बोरा। फिल्म संगीत में हमें अपनी संस्कृति के कई रंग दिखाई देते हैं। इन गीतों में सावन के झूले भी हैं, उड़ती पतंगे हैं, गरजती घटाएं हैं, विरहन की आग है तो बागों की बहार है। प्यार के नगमों के लिए ऐसे धुनें बजी कि युवा उसमें खो गए, विरहन के ऐसे गीत बजे कि उसकी सिसक चुपचाप सुनी गई। यही भारतीय फिल्म संगीत है, जहां हारमोनियम भी बजा तो स्पेनिश गिटार भी, जहां मुजरे का संगीत भी सुना गया तो देश प्रेम के तराने भी, और हां भारतीय जीवन में रचा बसा भक्ति संगीत भी। भारतीय संगीत के इन अलग अलग पड़ावों को समझना जानना भी जरूरी है। यही वो अनमोल चीज है जिसके लिए हम नाश कर सकते हैं। 30 के दशक से शुरू हुई ये संगीत यात्रा कई प्रयोगों के साथ आज भी चल रही है। फिल्म आलम आरा क्या बनी, फिर तो सवाक फिल्मों की बाढ़ आ गई। इंद्रसभा आई तो अपने साथ कई गीत लाई, मास्टर निसार की आवाज का जादू छाया। बताया जाता है कि नितिन बोस के दिमाग में प्लेबैक सिंगिंग

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিহাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ যুৱ সাহিত্যৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ যোগেৰে যুৱ প্ৰজন্মৰ মাজত থকা সাহিত্যৰ প্ৰতিভাসমূহক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনো আৰু তেখেতসকলৰ লগত কথা পাতি তেখেতসকলৰ গল্প, কবিতা আদি আপোনালোকক শুনোৱাৰ চেষ্টা কৰোঁ। আজিৰ অনুষ্ঠানটিতো দুগৰাকী অতিথি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে ৰিয়া দেৱী,
2: নমস্কাৰ,
1: আৰু আনগৰাকী হৈছে জয়শ্ৰী নেওগ,
3: নমস্কাৰ।
1: দুয়োগৰাকীকে অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। প্ৰথমে ৰিয়া দেৱীৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ। শৈশৱৰ পৰা জীৱনটো আপুনি কেনেধৰণে অতিবাহিত কৰিলে?
2: হয়, মোৰ ঘৰ নলবাৰী জিলাৰ ওলাবুৰি গাঁৱত। মোৰ দেউতাৰ নাম জ্যোতিষ শৰ্মা, মাৰ নাম নিবেদিতা দেৱী, আৰু মই নজন সদস্যৰে সৈতে এটি খুব ধুনীয়া যৌথ পৰিয়ালত থাকোঁ। মোৰ গাঁওখনৰ পূব দিশেৰে পাগলাদিয়া নদীটো বৈ গৈছে আৰু তাৰ পাৰতে জাতীয় বিদ্যালয় এখন আছে। তাত মই অষ্টম শ্ৰেণীলৈকে পঢ়িছিলোঁ। তাৰ পাছত নৱম, দশম, একাদশ, দ্বাদশ মই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ আৰু তাৰ পাছত বৰভাগ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰোঁ আৰু এতিয়া মই ইতিহাস বিভাগৰ স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰী।
1: হয়, এইবাৰ মই জয়শ্ৰীনেওগৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মোৰ নাম জয়শ্ৰী নেওগ। মই লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এখন ভিতৰুৱা গাঁও যমুনাখাট নামৰ গাঁওখনক প্ৰতিনিধিত্ব কৰোঁ। মোৰ ঘৰত মা, দেউতা আৰু একেবাৰে ঘৰৰ কাষতে মোৰ খুৰা, খুৰী, বৰতা, বৰমা।

0: আৰু তিনিওটাকৈ ভাইটি আছে। আৰু যিহেতু মই কৈছোঁ যে মই এখন সৰু গাঁৱক প্ৰতিনিধিত্ব কৰোঁ, গতিকে ধূলি ধেমালি খেলি এক প্ৰকাৰ মোৰ শৈশৱ অতিবাহিত কৰিছোঁ। মই ভলেণ্ট একাডেমীৰ পৰা মোৰ স্কুলীয়া জীৱন সমাপ্ত কৰিছোঁ। তাৰপিছত মোৰ হায়াৰ ছেকেণ্ডেৰী শিক্ষা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা আৰু স্নাতক ডিগ্ৰী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰু স্নাতকোত্তৰ ডিগ্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সম্পন্ন কৰিছোঁ।
1: হয়, নিশ্চয়। এতিয়া ৰিয়া দেৱীৰ পৰা জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনত কেনেধৰণে খোজ দিলে, কেনেধৰণে আপোনাৰ যাত্ৰাটো আগবাঢ়িল?
2: প্ৰথমতে মানে কি হৈছিল, দেউতাই মোক ৰজা ৰাণীৰ সাধু কোৱাতকৈও মানে গাঁৱৰ মানুহৰ কথাবোৰ, গাঁৱৰ মানুহৰ জীৱনৰ, গাঁৱৰ প্ৰতিঘৰ মানুহৰে মানে জীৱন সংগ্ৰামৰ কাহিনীবোৰ কৈছিল। আৰু তেনেকৈ তেতিয়াৰ পৰা মানে মই কাহিনী শুনিবলৈ বেছিকৈ আগ্ৰহী হৈছিলোঁ। তাৰপাছত তেতিয়াতে চিন্তা কৰিব লৈছিলোঁ যে এনেকুৱা কথাৰ পৰাওচোন কিবা লিখিব পাৰি। তাৰপাছত মই সৰুতে আমাৰ মোৰ মা আৰু আইতাক পঢ়া দেখিছিলোঁ। মোৰ মায়ে গল্প উপন্যাস বহুত পঢ়ে আৰু আমাৰ ঘৰত মানে প্ৰত্যেক মাহৰ আলোচনী লয়, বিস্ময় ৰহস্য মায়া নন্দিনী সখী, এই আলোচনীৰে মানে ঘৰ ভৰি আছিল আমাৰ। আৰু গতিকে মই ষষ্ঠমান শ্ৰেণীত পঢ়াৰ পৰাই মানে মনে মনে সেই কিতাপবোৰ পঢ়িব লৈছিলোঁ আৰু তেতিয়াৰ পৰাই মানে কিবা এটা লিখিবও আৰম্ভ কৰিছিলোঁ। আৰু এদিন ক্লাছ এইটত মই অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং কিতাপখন কিতাপৰ মাজত লৈ পঢ়ি থাকোঁতে মায়ে মানে গম পালে আৰু তেতিয়া মানে মায়ে বকিলে যে এতিয়াতে এইখন উপন্যাস পঢ়িবৰ হোৱা নাই। তাৰপাছত মায়ে ক'লে যি হ'ল হ'ল পঢ়িছা, কিন্তু হেৰি কৰিবা, এতিয়া প্ৰিয় গ্ৰন্থ ৰচনাখন যে স্কুলত লিখিব দিয়ে তাতে এইখন কিতাপৰ কথা লিখিব লাগিব। আৰু সেইখনে মানে মই লিখিছিলোঁ ৰচনাখন আৰু স্কুলত তেতিয়া ছাৰহঁতে মানে বহুত প্ৰশংসা কৰিছিল আৰু সেই কথাটোতে কিজানি ভাল লাগিল, তেতিয়াৰ পৰা বেছিকৈ লিখিব আৰম্ভ কৰিলোঁ। আৰু মই হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ পাছতে কৰোণা মহামাৰী আৰম্ভ হৈছিল আৰু সেইখিনি সময়ত বহুত কিতাপ পঢ়িছিলোঁ আৰু তেতিয়া অনলাইন মাধ্যমত বহুত প্ৰতিযোগিতা হৈছিল, সাহিত্য প্ৰতিযোগিতা, আৰু সেইবোৰত অংশগ্ৰহণ কৰাৰ পৰাই মানে এই লিখাৰ তাৰণাটো বৃদ্ধি পাইছিল। তাৰপাছত মহাবিদ্যালয়লৈ গ'লোঁ। মহাবিদ্যালয়ত যোৱাৰ পাছত মানে প্ৰথমত মোৰ কলমটো ইমান বৃহৎ এটা পৰিসৰ পোৱা নাছিল, কিন্তু মহাবিদ্যালয়লৈ যোৱাৰ পাছত কলমটো এখন ডাঙৰ পথাৰ পোৱা যেন হ'ল। মহাবিদ্যালয়ত মোৰ মানে বহুত আশা আছিল যে শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হোৱাৰ, আৰু মই মহাবিদ্যালয়ত থকা তিনিও বছৰে একেৰাহে শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হ'বলৈ সক্ষম হৈছিলোঁ।
1: হয়, নিশ্চয়কৈ। আচলতে আমাৰ প্ৰতিজনৰ ক্ষেত্ৰতে ঘৰুৱা পৰিৱেশে আমাক উদ্বুদ্ধ কৰে, সমৃদ্ধ কৰে বিভিন্ন ধৰণে, আৰু আপোনাকো সেই পৰিৱেশ ঘৰখনে, আপোনাৰ বিদ্যালয় মহাবিদ্যালয়ে খুব সুন্দৰকৈ দিছিলে। এই একেখিনি কথা মই জয়শ্ৰীনগৰৰ পৰা জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনত কিদৰে সৰুৰ পৰা খোজ পেলালে, কিদৰে আগবাঢ়িল?
0: যিহেতু আপুনি কৈছে যে সাহিত্যৰ ক্ষেত্ৰত মানুহৰ ঘৰুৱা পৰিৱেশটোৱে সমৃদ্ধ কৰে, আৰু মোৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হোৱা নাছিলে। মোৰ দেউতা যদিওবা তেওঁ বিজ্ঞানৰ এগৰাকী শিক্ষক আছিলে, তেওঁ সাহিত্যৰ প্ৰতি সাংঘাতিক অনুৰাগী আছিলে। তেওঁ নিজেও সাহিত্য চৰ্চা কৰিছিলে, গল্প, প্ৰবন্ধ, কবিতা লিখিছে, কেইবাখনো কিতাপ ইতিমধ্যে ছপা মাধ্যমত প্ৰকাশ পাইছে। আৰু সৰুতে অৱশ্যে তাৰ মূল্য বুজি পোৱা নাছিলোঁ। যেতিয়া মই স্কুলৰ পৰা ক্লাছ 2-3 মানত যেতিয়া স্কুলৰ পৰা আহোঁ, তেতিয়া একেৰাহে মই মন কৰোঁ যে দেউতা স্কুলৰ পৰা আহি নিজৰ এটা সাংঘাতিক পৰিৱেশত উকা কাগজ এখন, কিতাপ এখন, কলম এটা, যেতিয়াৰ পৰা মানে বুজন হৈছোঁ দেউতাক সেই পৰিৱেশটোৰ মাজতে দেখিছোঁ। গতিকে কোনোবাখিনিত মোক দেউতাই বিশেষকৈ অনুপ্ৰেৰণা দিছিলে যে মই কিবা এটা পঢ়িব লাগিব, ভাল কিবা এটা পঢ়িব লাগিব, সাহিত্যক ভাল পাব লাগিব, সাহিত্য চৰ্চা কৰিব লাগিব। আৰু দেউতাই খুব কিতাপ পঢ়ি ভাল পাইছিলে আৰু এনেকুৱা আছিলে যে দেউতা যলৈকে ফুৰিবলৈ গৈছিলে, কিবা এটা কামতো যদি ওলাই গৈছিলে দূৰণিলে, মোৰ হাতত চিপ্ছ এটা বা বিস্কুট এটাৰ সলনি কিতাপ এখন তুলি দিবলৈ যত্ন কৰিছিলে। আৰু দেউতাই মোক ক্লাছ 6ত থাকোঁতেই হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলাৰ কিতাপখন উপহাৰ হিচাপে দিছিলে। আৰু অৱশ্যে তেতিয়া যিহেতু সৰু আছিলোঁ, ইমান তাত্ত্বিক কথাবোৰ, ইমান গধুৰ কবিতাবোৰ অৱশ্যে বুজি পোৱা নাছিলোঁ, কিন্তু তথাপিতো বুজি পাইছিলোঁ যে দেউতাই কবিতা ভাল পায়, মোকো বিচাৰে যে মই কবিতা ভাল পাব লাগে, সাহিত্য ভাল পাব লাগে। তেনেকৈ হয়তো কোনোবাখিনিত মই অনুপ্ৰাণিত হৈছিলোঁ কবিতা ভাল পাবলৈ, সাহিত্য ভাল পাবলৈ। কিতাপ পঢ়িবলৈ দেউতাই শিকাইছিলে আৰু তাৰপিছত মই যদিও বা এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া, সেই বিদ্যালয়খনৰ শিক্ষাগুৰুসকলেও মোক সাহিত্য চৰ্চাত যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছিলে। তাৰপিছত মই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত পঢ়িবলৈ গৈছিলোঁ আৰু নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ বাতাৱৰণে মোক ইমান সাংঘাতিকভাৱে সমৃদ্ধ কৰিছিলে যে মই তেতিয়া আৰু দুগুণে কিতাপ পঢ়িবলৈ লৈছিলোঁ। যিমান ধৰণৰ অসমীয়া সাহিত্যত সমৃদ্ধ কিতাপবোৰ আছিলে সেইসমূহ পঢ়িবলৈ যত্ন কৰিছিলোঁ। তাৰপিছত মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়তো মোৰ শিক্ষাগুৰুসকলে যথেষ্টখিনি সাহস যোগাইছিলে যে মই সাহিত্য চৰ্চা কৰিব লাগে। তেতিয়াও মই বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ আৰু এনেধৰণে মোক বিভিন্ন সময়ত বিভিন্নজন লোকে অনুপ্ৰাণিত

0: সাহিত্য কৰি আহিছে।
1: আপোনাৰ সাহিত্যৰ জীৱনটোত বিশেষকৈ আপোনাৰ দেউতাৰ ভূমিকা সকলোতকৈ বেছি, আৰু দুয়োগৰাকীৰ পৰাই জানিব পাৰিলো যে যিটো পঢ়াৰ অভ্যাস, এই পঢ়াৰ অভ্যাসে আমাক বৰ সুন্দৰকৈ সমৃদ্ধ কৰি তোলে, পৰিপক্কতা আমি লাভ কৰোঁ। আজিৰ অনুষ্ঠানলৈ জয়শ্ৰী নেওগে কবিতা পাঠ কৰিবলৈ আহিছে। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কোনবিলাক বিষয়বস্তুক বাছি লয়?
0: যিহেতু কবিতা এটা কঠিনতম কলা, গতিকে কোনোবাখিনিত নিজৰ ভাৱ চিন্তা কবিতা এটাৰ মাজত সোমাই থাকে, আৰু নিজৰ ব্যক্তিগত জীৱন সামৰি, সমাজ সামৰি, সমগ্ৰ জীৱনটো সামৰি কবিতা এটা লিখিবলৈ যত্ন কৰোঁ।
1: তেনেহ'লে আপোনাৰ পৰা দুটি কবিতা শুনিব বিচাৰিছোঁ।
0: ঠিক আছে, মই প্ৰথমতে এটি সৰু কবিতা পাঠ কৰি দিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম আগুন পকা সন্ধিয়া। আগুন পকা সন্ধিয়া আলিবাটত খোজ দিওঁতেও সেই কথা মনত নপৰিল। আগলি বতাহত বৌতিৰ গাৰ চাদৰখন লৰি থাকিল। জিকা ফুলীয়া জোনাকত তিৰবিৰ কৰে মোৰ শৈশৱ। জীৱনৰ একুৰি এটা আঘোণ সামৰি অতদিনে যতনাই থোৱা ফাগুনক পাহৰি কোনোবা বাটৰুৱাই কোৱাতহে মনত পৰিল কথাবোৰ ঢৌ খেলা চুলি। কথাবোৰ কথাৰ দৰেই উপঙি থাকিল, কোনেও নাজানিল জীয়াই আছোনে আছোনে সাৰে। পিছৰটো কবিতা ডিচেম্বৰ। ডিচেম্বৰ, তোমাক ভাল পাওঁ। তোমাক ভাল পাওঁ এইবাবেই কাৰণ এঘাৰটি মাহ পদূলিত মোৰ উচপিচ কেৱল তোমাৰ বাবে। তুমি মোৰ বুকুত বাহ সজা নাই, মোৰ বাবে কাহানিও খুলি ৰখা নাই দুৱাৰ নাইবা খিৰিকী। তথাপি স্ব ইচ্ছাই সোমাই যাব পাৰোঁ তোমাৰ গভীৰৰ পৰা গভীৰতলৈ। ধীৰে ধীৰে নাকত লাগিছেহি সোণাপুৰ বাটৰ আধা কেঁচা মাকৈৰ গোন্ধ। এতিয়া ডিচেম্বৰ মাহ, সেইবাবে কিজানি গাঁৱৰে দিগেনদাইৰ হাঁহিটো বতাহত দুলি থকা যেন লাগিছে। ডিচেম্বৰ মাহ, সেইবাবে কিজানি ডিচেম্বৰ, তুমি আহিলেই ৰ'দত বহি জলফাই পিটিকি ভাত খাবলৈ শিকোৱা, আইলৈ মনত পেলাই দিয়া মোনাত লাই পুলি ভৰাই বজাৰত বিকিবলৈ যোৱা পিতাৰ কথা মনত পেলাই দিয়া। ডিচেম্বৰ, তুমি মনত পেলাই দিয়া কুঁৱলীৰ সিপাৰে থকা সোঁৱৰণীৰ দীঘল বাট, আমাৰ চুবুৰীয়া কেঁচুৱাটোৰ আধা ফুটা আধা নুফুটা মাতৰ দৰে তোমাৰ মাত। ডিচেম্বৰ, তুমি স্মৃতিৰ উৎসৱ, কাইলৈ লগ পাম তোমাক। অজস্ৰ খেলি মেলি বাট, ওপৰা ওপৰি বাট, একো নথকাৰ পাছতো, সকলো হেৰুৱাৰ পাছতো তুমি যেন পোহৰৰ গান। ডিচেম্বৰ, উভতিবা কলৈ যাওঁ, ঘূৰি আহি তোমাক পাওঁ। ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, খুব সুন্দৰকৈ জয়শ্ৰী নেওগে কবিতা পাঠ কৰিলে। আপোনাৰ কবিতাসমূহত আপোনাৰ ভাৱৰ ব্যঞ্জনা শব্দৰ মাধ্যমেৰে খুব সুন্দৰকৈ ফুটি ওলাইছে। এবাৰ মই ৰিয়া দেৱীৰ ওচৰলৈ আহিছোঁ। ৰিয়া দেৱী আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিছে গল্পৰ সম্ভাৰলৈ। আপুনি গল্পৰ লগতে সাহিত্যৰ অইন দিশৰ লগতো নিশ্চয়কৈ জড়িত, সেই বিষয়ে জানিব বিচাৰিছোঁ।
2: হয়, মই 2020 চনৰ পৰা আচলতে অনুগল্প লিখিব আৰম্ভ কৰিছিলোঁ। তাৰ লগতে মাজে মাজে কবিতা লিখোঁ, কিন্তু কবিতা লিখোঁ বুলি ক'বলৈ অলপ সংকোচ হয়, তথাপিও দুই এটা লিখোঁ। আৰু মই শিশুনাট লিখোঁ আচলতে, আৰু এনেকৈ আৰু উপন্যাস এখন আধা লিখাই আছে, সেইখনৰ কাম মাজে মাজে কৰোঁ আৰু, সেইখন চলি আছে। আৰু এনেকৈ গল্প, উপন্যাস, অনুগল্প।
1: ঠিক আছে, আপোনাৰ পৰা গল্প শুনিব বিচাৰিছোঁ।
2: গল্প পৰজনমৰ শুভ লগনত। বেলিটোৱে বিদায়খনটোক ৰঙীন কৰি তুলিবলৈ অকণো ক্ৰুটি এৰা নাই। বেলিটোৰ পৰাই অকণ অকণ ৰং আজৰি আনি ডাৱৰবোৰেও নিজ নিজ গাত সানি লৈছে। গেৰুৱা ৰং ধৰা ৰজ্জা ধীৰে ধীৰে যাবলৈ সাজু হৈছে। দুপৰীয়া 12 বজাতে ড্ৰাইভাৰ নীৰেণৰ লগত ঘৰৰ পৰা ওলাই আহি শুক্লেশ্বৰ ঘাটত বহি থকা সুকন্যাক এনেকুৱা দৃশ্যই আজি মন ভুলাব পৰা নাই। কিন্তু এটা সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্যাস্ত চাবৰ বাবে তাই উত্ৰাৱল হৈ আছিল। যোৱা 18 বছৰে সলনি কৰি দিছে সুকন্যাৰ জীৱনৰ সকলো ৰং। প্ৰেম, ভালপোৱা, বিবাহ, সন্তান, পৰিয়াল সকলো পায়ো তাই ৰংহীন। সুকন্যা গোস্বামী দেউতাক অৰুণ গোস্বামীৰ একমাত্ৰ ছোৱালী, দুজন বৰদেউতাক আৰু খুৰাকৰ ফালৰ এজনীও ছোৱালী নথকা ঘৰখনত সুকন্যাই আছিল।

একমাত্ৰ ছোৱালী। গতিকে তেনেকুৱা এটা যৌথ পৰিয়ালত ডাঙৰ হোৱা সুকন্যা সকলোৰে আলাসৰ লাৰু আছিল। কিন্তু মাক দেউতাকৰ মনত ল'ৰা নথকাৰ দুখ অলপ আছিল। সৰুতে ধৰিব নোৱাৰা এই কথাটো ডাঙৰ হৈ তাই ভালদৰে বুজিব পাৰিছিল। সৰুৰে পৰা পঢ়া শুনাৰ পৰা আদি কৰি সকলো দিশতে আগৰণুৱা সুকন্যাৰ বিয়ে প্ৰথম বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতে চহৰৰ প্ৰখ্যাত ব্যৱসায়ী অঞ্জন জ্যোতি ভট্টাচাৰ্যৰ সৈতে বিয়া হৈ গৈছিল। সমাজত সম্ভ্ৰান্ত শিক্ষিত বুলি নাম থকা ঘৰখনৰ ছোৱালীজনীক শিক্ষা আধৰুৱা কৰি বিয়া দিয়া হৈছিল, কাৰণ তাই নিম্ন জাতিৰ ল'ৰাৰ প্ৰেমত পৰিছিল। আইতাকৰ ভাষাত ক'বলৈ গ'লে সুকন্যাই নাপিতৰ ল'ৰাৰ প্ৰেমত পৰিছিল। বংশমৰ্যাদা, মাক দেউতাকৰ মনত ল'ৰা নোহোৱাৰ অলপ দুখ আৰু ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ তাইৰ প্ৰতি অপাৰ মৰম, এই সকলোবোৰে তাইক বাধ্য কৰাইছিল কোনো ধৰণৰ আপত্তি নকৰাকৈ বিয়াত বহিবলৈ। সুকলমে হৈ গৈছিল সুকন্যা আৰু অঞ্জনৰ বিয়া।

ফুলসজ্জাৰ নিশা সুকন্যাই পুৰণি সকলোবোৰ পাহৰি নতুনক আদৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেইদিনা অঞ্জনে তাইৰ মনটো চিনাৰ পৰিৱৰ্তে শৰীৰটো পাবলৈহে অধিক উত্ৰাৱল হৈছিল। সি বহুত মদো খাই আহিছিল। খং দুখত জৰ্জৰিত সুকন্যাই সেইদিনা পুৱা ৰাতি চিলমিলীয়া টোপনিত এটা সপোন দেখিছিল। কলীয়া মেঘে আকাশৰ নীলাবোৰ থাকি ভয়ানক ৰূপ ধৰি থকা এখন ৰংহীন আকাশ আৰু তাইক ধৰিবলৈ খেদি আহি থকা এটা ভয়ংকৰ দৈত্য। বিভিন্ন খাম খেয়ালি, অঞ্জনৰ অত্যাচাৰ, এইবোৰৰ মাজতে দুয়োৰে সংসাৰলৈ তিনিটা বছৰৰ ভিতৰতে এহাল ল'ৰা আৰু ছোৱালী আহে। তেতিয়াও শান্তি নাছিল সিহঁতৰ সংসাৰত। কস্তুৰী নামৰ এজনী মডেলৰ লগত অঞ্জনৰ অবৈধ সম্পৰ্কৰ কথা সুকন্যাই বহুতৰে মুখত শুনিছিল। বহুবাৰ তাই এনে ঘটনাৰ প্ৰমাণো পাইছিল। এইবোৰ কথাৰ বাবে ৰাতি ৰাতি সদায় কাজিয়া হৈছিল ঘৰত। ল'ৰা ছোৱালী দুটাই দেউতাকৰ উগ্ৰমূৰ্তি দেখি ভয়ত পেপুৱা লাগিছিল। লাহে লাহে সিহঁত ডাঙৰ হৈ আহিছিল। সিহঁতৰ ভৱিষ্যতৰ কথা ভাবি ভয় হৈছিল সুকন্যাৰ। আৰু তেনেকুৱা দিনবোৰতে এদিন অঞ্জনে সিহঁত দুয়োকে সুকন্যাৰ অনুমতি নোলোৱাকৈ হোষ্টেলত থোৱাৰ যুঁজা আৰম্ভ কৰিছিল। পিছত হাজাৰ চেষ্টা কৰিও তাই তাইৰ ল'ৰা ছোৱালীহালক নিজৰ লগত ৰাখিব পৰা নাছিল। ল'ৰা ছোৱালীহাল যোৱাৰ পিছত অঞ্জন মাজে মাজেহে ঘৰলৈ আহিছিল। ব্যৱসায়িক কাম, নিশা পাৰ্টি আৰু কস্তুৰীৰ সৈতে তাৰ সময়বোৰ পাৰ হৈছিল। অঞ্জনৰ তিনিমহলীয়া ঘৰটোত অকলে সুকন্যাৰ নিজকে বন্দী যেন লগা হৈছিল।

সৰু থাকোঁতে আইতাকে সাধু শুনাইছিল সুকন্যাহঁতক, দুচটা শিলৰ সাধু। ৰ'দ বৰষুণত পৰি থকা শিল দুচটা আনি ৰজাই তাৰ পৰা ভগৱানৰ মূৰ্তি বনাবলৈ খনিকৰ এজনক নিৰ্দেশ দিছিল। খনিকৰে শিল দুচটা ঘৰলৈ নি বনাবলৈ লওঁতে তাৰে এচটা শিলে মাত দিলে, ককাই, ৰ'দ বৰষুণ ধুমুহা তেনেকৈ পৰি থাকি অশান্তি লাগি গৈছে, তুমি মোৰ পৰাই মূৰ্তিটো বনোৱা, তেতিয়া মই ৰজাৰ ঘৰত বেছ আৰামত থাকিব পাৰিম। শিলচটাৰ কথা শুনি খনিকৰজনে সেই শিলচটাৰ পৰা মূৰ্তি বনাবলৈ সাজু হ'ল। যেতিয়া শিলচটাক তেওঁ কাটিবলৈ ধৰিলে, তেতিয়া শিলচটাই কষ্ট পাই চিঞৰিবলৈ ধৰিছিল আৰু খনিকৰজনক কৈছিল, ইমান কষ্ট মই সহ্য কৰিব নোৱাৰোঁ, নালাগে মোক ৰাজসুখ, এনেকৈয়ে থাকিম। খনিকৰজনে এইবাৰ সেই শিলচটাক এৰি আন ছটা শিল আনি সেই শিলচটা কাটিবলৈ ধৰিলে। এইবাৰ শিলচটাই কোনো ধৰণৰ আপত্তি নকৰিলে। এটা সময়ত খনিকৰৰ মূৰ্তি প্ৰস্তুত কৰা কাম সমাপন হ'ল আৰু ৰজাৰ মানুহ আহি দুয়োচটা শিল উঠাই লৈ গ'ল। গৈ থাকোঁতে ৰাস্তাত আধা কটা যোৱা শিলচটাই সম্পূৰ্ণ কটা যায় মূৰ্তি হোৱা শিলচটাক ক'লে, কি পালি ইমান কষ্ট খাই, এতিয়াতো দুয়ো ৰজাৰ ঘৰতে গৈ আছোঁ। এইচটা শিলে একো নামাতিলে। ৰজাৰ ঘৰ পোৱাৰ পিছত ৰজাই ভগৱানৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰি আধা কটা শিলচটাকো তাৰ কাষতে ৰাখিলে। তাৰ পিছদিনাৰ পৰাই ৰজাই সদায় ৰাতিপুৱা একোটা নাৰিকল আনে আৰু আধা কটা যোৱা শিলটোত ভাঙি মূৰ্তিটোৰ মূৰত নাৰিকলৰ পানী ঢালে। কষ্ট হোৱাৰ ভয়ত আধা কটা যোৱাকৈ থকা শিলটোৱে শেষত গোটেই জীৱন কষ্ট খায়েই থাকিবলগীয়া হৈছিল আৰু সম্পূৰ্ণ কটা যোৱা শিলটোৱে কটাৰ সময়ত কষ্ট সহ্য কৰি পিছত সুখত থাকিব পাৰিছিল। আইতাকে সাধুটোৰ শেষত সুকন্যাহঁতক

সুধিছিল, তহঁতে সম্পূৰ্ণ কটাশীল হবি নে আধা কটা? সিহঁতে তেতিয়া সম্পূৰ্ণ কটাশীল হ'ম বুলি উত্তৰ দিছিল। কিন্তু কি কৰিলে তাই? হ'ব পাৰিলে জানো সম্পূৰ্ণ কটাশীল? সম্পূৰ্ণ কটা গ'লে নিজৰ লগতে পৰিয়ালটোৱেও কষ্ট পাব বুলি তাইতো আধা কটা হৈয়ে থাকি গ'ল। পিছে কষ্ট নোপোৱাকৈ থাকিল জানো? পুৰণিকলীয়া নিয়মবোৰকে বুকুত বান্ধি লৈ থকা ঘৰৰ সদস্যবোৰক বুজাবলৈ সুকন্যাই তেতিয়াই অকণ কষ্ট কৰা হ'লে আজি চাগে তাই সাধুটোৰ সেই সম্পূৰ্ণ কটা যোৱা শিলটুকুৰাৰ দৰে সুখত থাকিব পাৰিলেহেঁতেন। তাইৰ মাক দেউতাকহঁতে ল'ৰা ছোৱালীহালৰ জন্মৰ পিছতহে কথাবোৰ গম পাইছিল। তাৰপিছত তাইক তেওঁলোকে বহুতবাৰ উভতাই নিবলৈও আহিছিল, কিন্তু তাই নগ'ল জেদত। সুকন্যা অঞ্জনৰ মাজত যি সামান্য সম্পৰ্ক আছিল সেইখিনি লাহে লাহে নোহোৱা হৈ আহিছিল। কস্তুৰী গুচি গৈ কোনোবা নতুন নাৰী আহিছিল তাৰ জীৱনত। সৰুৰে পৰাই কিতাপ পঢ়ি ভাল পোৱা সুকন্যাই পুনৰ কিতাপ হাতত তুলি লৈছিল। অকলশৰীয়া জীৱনটোত তাই কিতাপকে সংগী কৰি লৈছিল। উপন্যাসৰ নিচা লাগিছিল তাইৰ নতুনকৈ। মণিকুন্তলা ভট্টাচাৰ্যৰ কিতাপবোৰ তাইৰ ভাল লগা হৈছিল। বৰদোৱানী, অৰুন্ধতী, সন্ধ্যা, বাহী। বাইদেউ, বাইদেউ, কি হ'ল নিৰে? বাইদেউ বহুত দেৰি হ'ল, ঘৰলৈ বলক। আপুনি বহুত সময় ধৰি এনেকৈয়ে বহি আছে, একো এটা খোৱাও নাই। মই মনেই কৰা নাছিলোঁ, বলা। তোমাৰো ছুটিৰ সময় পাৰ হ'ল চাগে। ৰাতিপুৱা সুকন্যাহঁতৰ ঘৰত পাৰ্ট টাইম কাম কৰা চম্পাই তাই ভাল পায় বাবে ৰজনীগন্ধা ফুল খবৰ কাগজত বান্ধি তাইলৈ লৈ আনিছিল। খবৰ কাগজৰ টুকুৰা ক'ৰবাত পৰি থাকিলেও পঢ়ি চোৱা নিয়মটো সুকন্যাৰ সৰুৰে পৰাই আছিল। আজিও ফুলখিনি হাতত লৈ উৱলি যোৱা খবৰ কাগজৰ সৰু অংশটিত লিখাই থকা লাইনটো তাই পঢ়ি চাইছিল। তাৰ পাছৰ পৰা তাই আৰু স্থিৰ হৈ থাকিব পৰা নাছিল। সন্ধান এন জি অ'ৰ মুখ্য কাৰ্যকৰ্তা তথা সমাজসেৱক অনিৰুদ্ধ বৰুৱাৰ এটা পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ঘটে। অনিৰুদ্ধ বৰুৱা, আইতাকে 18 বছৰ আগতে কোৱা সেই নিম্নবংশৰ নাপিতৰ ল'ৰাজন। সুকন্যা লাহে লাহে নৈৰ মুখলৈ আগবাঢ়ি গ'ল। এবুকু পাৰ ভঙা আৱেগক নিয়ন্ত্ৰণ কৰি বুকুত খামোচ মাৰি লৈ থকা খবৰ কাগজৰ উৱলি যোৱা অংশ টুকুৰা আৰু ৰজনীগন্ধা ফুলকেইপাহ তাই নদীত উটুৱাই দিলে। সেই সময়তে ক'ৰবাৰ পৰা এটি গানৰ কলি ভাহি আহিছিল।

0: খুব সুন্দৰ ইমান পৰে আমি ৰিয়া দেৱীৰ গল্পৰ ৰসস্বাদন কৰিলোঁ আৰু গল্পৰ মাজত সঁচাকৈয়ে জীৱনবোধৰ ছবি এখন ভাহি উঠে। পুনৰ মই জয়শ্ৰী নেওগৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি কবিতাৰ ক্ষেত্ৰখনত যে প্ৰৱেশ কৰিলে, কোনসকল কবিৰ কবিতাই আকৃষ্ট কৰিছিল?
1: ধন্যবাদ। যিহেতু সৰুৰে পৰা কবিতা পঢ়ি ভাল পাওঁ আৰু যেতিয়াৰ পৰা বোধগম্য হৈছোঁ যে কবিতানো কি, আচলতে নীলমণি ফুকন ছাৰে কোৱা এষাৰ কথা মই গভীৰভাৱে বিশ্বাস কৰোঁ যে জীয়াই থকাটোৱে কবিতা, জীৱনটোৱে কবিতা। গতিকে মই নীলমণি ফুকন ছাৰৰ কবিতা, নৱকান্ত বৰুৱাৰ কবিতা, সমীৰ তাঁতীৰ কবিতা, সনন্ত তাঁতীৰ কবিতা আৰু জোনমণি দাসৰ কবিতা বিশেষকৈ মোক আকৃষ্ট কৰি আহিছে, আৰু সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা বিশেষভাৱে আকৃষ্ট কৰি আহিছে, আৰু তেওঁলোকৰ কবিতা পঢ়ি মই আটাইতকৈ ভাল পাওঁ।
0: হয়, পুনৰ আপোনাৰ কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ।
1: কবিতাৰ শিৰোনাম ঘৰ। কোনো নথকা ঘৰবোৰত পৰুৱাই ঘৰ সাজে। মোৰ বুলিবলৈ নাই এটা ঘৰ, নাই এখন খিৰিকী। আইৰ চকুত বহুদিন দেখা নাই জোনৰ বৰণ, পিতাইৰ হাঁহিটো নাই জেতুকাৰ ৰং। নাই দেখোন একো, এৰি থৈ আহিলোঁ সকলো যোৱাবেলি শাওনত। কবিতাৰ শিৰোনাম কি ফুল ফুলিছে। কি ফুল ফুলিছে উজাগৰি ৰাতিৰ যেন ধুনীয়া, কি ৰং আনিছা সানি দিয়া দুচকুত। দেখিছানে, চিনিছানে সোৱৰণি।

0: বাটে বাটে হালি জালি থকা প্ৰাচীনৰো প্ৰাচীন বেদনাবিলাস কিনো আছে পৃথিৱীত নকৈ চোৱাৰ, সকলো পুৰণি, সকলো মিছা। তুমি মোক ভাল পোৱা তুমি মোক ভাল পালা, মই তোমাক ভাল পালোঁ, কিয়েই বাৰল? মোৰ ভাৱনাৰ গভীৰত কচকচাই থাকিল বেদনাৰ লক্ষ কোটি ভাৰ। কেনেকৈ পাহৰি যাওঁ ইমান সহজতে? মই হৈ থকা নাই, তোমাৰ দেহৰ পৰাই ঢালি দিয়া অন্তহীন দিগন্তৰ অনন্তকালৰ অমল পোহৰ। কবিতাৰ শিৰোনাম গৈ থাকোঁতে। গৈ থাকোঁতে গৈ থাকোঁতে কতবাৰ উজুতি খালোঁ, গৈ থাকোঁতে গৈ থাকোঁতে এশবাৰ উদযাপন কৰিলোঁ মৃত্যুক, গৈ থাকোঁতে মোৰ পৰা দুখোজ আঁতৰি গ'ল ৰামধেনুৰ বেঙুনীয়া বৰণ। ভোগদৈ পাৰত কহুৱা ফুলিছে, শ্বিলঙৰ পাহাৰত চেৰী ফুল ফুলিছে, কলি গাইজনীৰ এটা দামুৰি হৈছে, দেওবৰীয়া বজাৰত তুমি মোলৈ বুলি কিনিছা কেৰুমণি থুৰিয়া, একোকে নুশুনি মই দুৱাৰখন জপাই থলোঁ। তুমি নুবুজিবা বন্ধু, মই যে উৰে ৰাতি শুনিলোঁ পাখি কটা চৰাইজনীৰ কঁপনি, নদীৰ দৰে কোমল গান এটা বাজি থাকোঁতেই দিন আৰু ৰাতিৰ কেঁকুৰিত অজানিতে ওলমি থাকিল মোৰ অন্তহীন শুভকামনা।
1: খুব সুন্দৰ। আৰু এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি এই কবিতাৰ পথাৰখনত ভৱিষ্যতে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিছে?
0: মোৰ সৰুৰ পৰা এটা তীব্ৰ হেঁপাহ বুলিয়ে ক'ব লাগিব যে মই মোৰ এখন কবিতা পুথি ছপা কৰি উলিয়াম। সেই হেঁপাহটো আচলতে মোক ক্লাছ 10 পৰা জন্ম হৈছিলে, যেতিয়া মই দেখিছিলোঁ যে দেউতাই কবিতাৰ কিতাপবিলাক ছপা মাধ্যমত প্ৰকাশ কৰে, আৰু দেউতাক দেখিয়ে সেই হেঁপাহটো মোৰ জন্মিছিলে। আৰু খুব সোনকালেই মই মোৰ এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াম, যিহেতু সকলোবোৰ পৰিকল্পনা কৰি থকা হৈছে কিন্তু কোনোবাখিনিত মইহে প্ৰস্তুত হৈ থাকিব পৰা নাই। যেতিয়া সকলোবোৰ সম্পূৰ্ণ হৈ উঠিব নিশ্চয়কৈ এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াম, কাৰণ নিজৰ নামটো ছপা মাধ্যমত দেখি যি সুখ, অনাবিল সুখ লাভ কৰিব পৰা যায়, সেয়া সুখ আন একোৱে দিব নোৱাৰে। গতিকে যিমান পাৰি মই কবিতা আৰু পঢ়িম, কাৰণ এটা কথা বিশ্বাস কৰোঁ যে এটা ভাল কবিতাৰ সৃষ্টি হ'বলৈ হ'লে 100 ভাল কবিতা পঢ়িব লাগিব। আৰু যিমানবোৰ অন্য ভাষাৰ কবিতা পঢ়িবলৈ আছে, অনুবাদৰ কবিতাবিলাক আছে, সেইবিলাক অধ্যয়ন কৰিম। আৰু অধ্যয়নটোৱে আটাইতকৈ ডাঙৰ কথা, অধ্যয়ন পুষ্ট হ'লেহে এটা ভাল কবিতাৰ সৃষ্টি হ'ব, আৰু অধ্যয়ন পুষ্ট হ'লেহে এটা ভাল সাহিত্যৰ সৃষ্টি হ'ব।
1: নিশ্চয় আপোনাক শুভেচ্ছা জনাইছোঁ, আপুনি বিচৰাৰ ধৰণে আপুনি আগবাঢ়ি যাওক। ৰিয়া দেৱীৰ পৰাও জানিব বিচাৰিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনত ভৱিষ্যতে কেনেকৈ আগবাঢ়িব বিচাৰিছে?
2: হয়, মই গল্প বৰ্তমান প্ৰাগজ্যোতিষত নিয়মীয়াকৈ লিখি আছোঁ। ইয়াৰ পাছত মোৰ প্ৰকাশ আৰু গৰিয়সীত গল্প পঠাবৰ তীব্ৰ ইচ্ছা আছে। তাৰপাছত এখন উপন্যাসৰ কামো কৰি আছোঁ। আৰু মই যিহেতু ইতিহাসৰ ছাত্ৰী, এটা ইতিহাসৰ বিষয়বস্তু লৈ মোৰ এখন উপন্যাস লিখিবৰ বহুত ইচ্ছা আছে। সেই কামটোতো অতি শীঘ্ৰেই হাত দিম। আৰু শিশুনাট এতিয়ালৈকে মই 5 লিখিলোঁ, শিশুনাটৰ সংকলন এটা প্ৰকাশ কৰাৰ পৰিকল্পনাও চলি আছে।
1: হয়, নিশ্চয়কৈ আপুনি ভালেকেইটা প্ৰকল্প আপুনি মনতে ভাবি থৈছে, গতিকে আটাইকেইটা আপুনি সুচাৰুৰূপে আগবঢ়াই নিয়ক, সাহিত্যৰ দিশটোত খুব সুন্দৰকৈ আগবাঢ়ি যাওক। আৰু অনুষ্ঠানৰ শেষত দুয়োগৰাকীলৈ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক দুয়োগৰাকীকে আজি ষ্টুডিঅ'ৰ মজিয়াত লগ পাই খুব ভাল লাগিল। দুয়োগৰাকীয়ে বহু দূৰলৈ আগবাঢ়ি যাওক, আকাশৰ সীমনা চুৱক, তাকেই কামনা কৰি আজি অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাই যুৱ সাহিত্যৰ খণ্ডটি শুনিলে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল জয়শ্ৰী নেওগ আৰু ৰিয়া দেৱী, আঁত ধৰিলে ভাৰ্গৱ কলিতায়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে, প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: শ্ৰোতাসকল, বৰষুণৰ প্ৰতিটো টোপাল সঞ্চয় কৰক, আমাৰ ভৱিষ্যত সুৰক্ষিত কৰক। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, সাম্প্ৰতিক বানত ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 101লৈ বৃদ্ধি, নাট্যকাৰ গীতিকাৰ অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ৰাজ্যবাসীৰ সশ্ৰদ্ধ সোঁৱৰণ, আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাৰ প্ৰথম দিনাই 4টা সোণসহ 17টা পদকেৰে ভাৰতৰ শক্তিশালী প্ৰদৰ্শন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁতভাৱে আৰু ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত কোনো পৰিয়াল যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় তাক নিশ্চিত কৰিবলৈকো নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৱৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈকো মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিৰ্দেশ দিয়ে। ইপিনে দিছপুৰৰ লোকসেৱা ভৱনত আজি বিয়লি 5 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীগোটৰ এখন বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 137,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি এতিয়াও পানীত বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্মবন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰে পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনেও হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে। গোৱালপাৰাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত বন্তি প্ৰজ্বলনেৰে কালি হৰ ঘৰ তিৰংগা অনুষ্ঠান আৰম্ভ কৰা হয়। আজি একেটা স্থানতে শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অহা 17 আগষ্ট পৰ্যন্ত জিলা প্ৰশাসনে দেশপ্ৰেমমূলক বক্তৃতা, চাইকেল সমদল, মহিলাৰ ফুটবল খেল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে হৰ ঘৰ তিৰংগা অভিযানত দেশৰ সকলো

0: নাগৰিককে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয় স্পৰ্শ কৰিছে। মন্ত্ৰী শ্ৰীশ্বাহে ত্ৰিৰংগ পতাকা উত্তোলন কৰি harghartiranga.comত ছেলফি আপলোড কৰিবলৈকো জনসাধাৰণক আহ্বান জনায়। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰু বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী তথা হৰঘৰ তিৰংগা 2026 উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি এটা চাইকেল সমদল উলিওৱা হয়। জিলাখনৰ আয়ুক্ত সৃষ্টি সিঙৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, ডঃ নীলাক্ষী বৈশ্য, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে সমদলত অংশগ্ৰহণ কৰে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ভালেসংখ্যক শিক্ষাৰ্থীয়েও এই সমদলত অংশ লয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হোৱা এই চাইকেল সমদলৰ চহৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ আৰু সাংস্কৃতিক স্থান অতিক্ৰম কৰি গান্ধী ময়দানত সামৰণি পৰে। সমাগত স্বাধীনতা দিৱসলৈ মাজত মাথো 3টা দিন বাকী থকা অৱস্থাত বিশ্বনাথ চাৰিআলিৰ গহপুৰত এই দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি আছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে গহপুৰ সমজিলা কাৰ্যালয়ৰ সন্মুখত অসম আৰক্ষী, NCC কেডেট, স্কাউট গাইড আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে নিতৌ পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। স্বাধীনতা দিৱসত দেশপ্ৰেমমূলক কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ লগতে শিল্প সাহিত্য আৰু আন বিভিন্ন দিশত সমাজৰ প্ৰতি অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব বুলি বিশ্বনাথ জিলা আয়ুক্ত কৰবী শইকীয়াকৰণে জানিবলৈ দিছে।
1: খুব সুন্দৰকৈ তেওঁলোকে আয়োজন কৰিছে। আজি দেখিছোঁ 14টা টীম ইয়াতে আছে, পেৰেড কৰিছে, লগতে 4টা কালচাৰেল টীম আছে ইয়াতে। আগৰ দৰেও আমাৰ গহপুৰৰ প্ৰশাসনে খুব সুন্দৰভাৱে আয়োজন কৰি আহিছে। এইবাৰো আশা কৰিছোঁ খুব সুন্দৰভাৱে তেওঁলোকে কৰিব। ৰাইজৰ ইয়াত সঁহাৰি আছে, কাৰণ গহপুৰ হৈছে আমাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম ভূমিকা গ্ৰহণ কৰা কনকলতা বৰুৱাৰ ঠাই। সেইকাৰণে গহপুৰবাসীয়ে সৌভাগ্যৱান এনেকুৱা এটা তেওঁলোকে আয়োজন তেওঁলোকে ইয়াতে ভাগ ল'ব আৰু আশা কৰিছোঁ যে সেইদিনাখন স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহে। এই এনেকুৱা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে পতা কাৰ্যসূচীত তেওঁলোকে যাতে অংশগ্ৰহণ কৰে।
0: ইয়াৰ লগতে গহপুৰ আৰক্ষীয়ে সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী। 1941 চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা দত্তই 100ৰো অধিক নাট আৰু 500ৰো অধিক গীত ৰচনা কৰে। তেওঁ উপপথ নামৰ ছবিখনো পৰিচালনা কৰিছিল। ভৱেন বৰুৱা বঁটা, ভৱেন্দ্ৰনাথ শইকীয়া বঁটাকে ধৰি ভালেমান বঁটাৰে সন্মানিত প্ৰয়াত দত্তই মন পৰসা বহু গীত ৰচনা কৰিছিল। তেওঁৰ গীতবোৰত জয়ন্ত হাজৰিকা, চাৰুগোহাঁই, ঋদীপ দত্ত, ঋতুপৰ্ণ শৰ্মা, জুবিন গাৰ্গ আদিয়ে কণ্ঠ নিগৰাই শ্ৰোতাৰ কাষ চপাই নিছিল।

এটা নষ্ট ল'ৰাৰ গল্প, পথ, টাইটানিক, সেন্দুৰ, আকাশৰ দৰে মন, জেতুকা পাতৰ ৰং আদি তেওঁৰ উল্লেখযোগ্য নাটক। এইগৰাকী স্বনামধন্য শিল্পীৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষবন্ধু শীৰ্ষক কাৰ্যসূচী মুকলি কৰা হৈছে। পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু উপস্থিত থকা এই অনুষ্ঠানত ডেৰ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যখনৰ ষষ্ঠ আৰু ইয়াৰ ওপৰৰ শ্ৰেণীত অধ্যয়নৰত 20 লাখ শিক্ষাৰ্থীৰ দ্বাৰা 4 দিনৰ ভিতৰত গছপুলিসমূহ ৰোপণৰ লক্ষ্য লোৱা হৈছে। নীট বিষয়ক প্ৰতিবাদৰ সময়ত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাকে ধৰি আন কেইবাটাও বিষয়ৰ সন্দৰ্ভত বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ ফলত লোকসভাৰ অধিৱেশন আজি দিনৰ 2 বজালৈ স্থগিত ৰখাৰ লগতে ৰাজ্যসভাৰ কাম কাজো দিনৰ 12 বজালৈ স্থগিত ৰখা হয়। কালি সদনত কেইবাখনো বিধেয়ক উত্থাপন আৰু গৃহীত কৰা হয়। ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক 2026ৰ লগতে ন্যায়াধীকৰণ সংস্কাৰ বিধেয়ক উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে ন্যায়াধীকৰণৰ প্ৰশাসনীয় কাম কাজ শক্তিশালী কৰাৰ উপৰিও ন্যায়াধীকৰণৰ অধ্যক্ষ আৰু সদস্যসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সামঞ্জস্য বৰ্তাই ৰখাৰ লক্ষ্য লোৱা হৈছে। কোকৰাঝাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি বিয়লি প্ৰধানমন্ত্ৰী সৌৰঘৰ বিনামূলীয়া বিজুলী যোজনা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কোকৰাঝাৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰে। এ পি ডি চি এল, এ ই ডি এ, কেইবাটাও বেংক প্ৰতিষ্ঠান, জলসম্পদ বিভাগৰ বিষয়া আৰু বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰসকল

এই বৈঠকত উপস্থিত থাকে। খেলৰ বাতৰি। নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে শক্তিশালী আৰম্ভণিৰে প্ৰথম দিনাই 4টা সোণৰ পদককে ধৰি মুঠ 17টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। যোৱা দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে 4টা সোণ, 4টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেব্ৰে, ফইল আৰু এপি এই 3টা শাখাত 6টা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেন্সাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। পুৰুষৰ শাখাৰ ছেব্ৰেত নিখিল ৱাঘে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ অক্ষয় ৱৎসৰে ৰূপৰ পদক অৰ্জন কৰে। অশ্বিনী আৰ্যিয়া আৰু লাইশ্ৰম মোৰাম্বাই ব্ৰঞ্জৰ পদক লাভ কৰে। ফয়েল ইভেণ্টত তেজেছ পাটিলে ৰূপ আৰু হেমাছ চানাছামে ব্ৰঞ্জৰ পদক লাভ কৰে। এ পি ইভেণ্টত লোকেশ ৱেমানীয়ে ৰূপৰ পদক, শৌৰ্য অশ্বিনী আৰু গডৱিন আমকস্কে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ শাখাৰ ফয়েল ইভেণ্টত জয়েছ অশ্বিতাই সোণৰ আৰু সতীৰ্থ কানাগ লক্ষ্মীয়ে ৰূপৰ পদক অৰ্জন কৰে। এ পি ইভেণ্টত প্ৰাচী লোহানে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ নিবেদ্য নায়াৰ আৰু অনুপ্ৰিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে ছেব্ৰে ইভেণ্টত জেফাৰলিনে সোণ, আখাৰে ৰূপ আৰু শ্ৰেয়া গুপ্তাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। সাম্প্ৰতিক বানত ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁতভাৱে আৰু ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ৰাজ্যবাসীৰ সশ্ৰদ্ধ সোঁৱৰণ। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাৰ প্ৰথম দিনাই 4টা সোণসহ 17টা পদকেৰে ভাৰতৰ শক্তিশালী প্ৰদৰ্শন। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: মূল সংগীত যাত্ৰা। এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ 5ম খণ্ড।
2: নমস্কাৰ বাইদেউ।
3: নমস্কাৰ।
2: আপোনাৰ সংগীত যাত্ৰাৰ আজি আমি 5ম খণ্ডত কথা পাতিছোঁ।
3: হয়।
2: ইমানকেইটা খণ্ডত কথা পাতি যাওঁতে আগে বহুত কথাই পাতিলোঁ। মোৰ মনত 3টা গানে, হয়তো আৰু ওলাব পাৰে দেই, 3টা গানে মোৰ মনত কেতিয়াবা আপোনাৰ গীত অকণমান প্ৰশ্ন কিছুমানৰ সৃষ্টি কৰে। গানকেইটা দৰিকণা মাছ আছে, বান্দৰ আছে আৰু কাউৰী। আৰু এই 3টা যে গানৰ বিষয়বস্তু হ'ব পাৰে আৰু তাক লৈ যে সুৰ সৃষ্টি হ'ব, মই এনেই ভাবিব পৰা নাছিলোঁ। কিন্তু এই 3টা গানৰ আঁৰৰ কিবা কথা আছে নেকি, কওকচোন বাৰু।
3: 3টা গানৰ আঁৰৰ কথা আচলতে দৰিকণা মাছটোৱে প্ৰথমতে কৈছা, মই সেইটোটোৱে লৈছোঁ। এইটো মই বিয়াৰ পিছত গোৱা গান আৰু ৰেডিঅ'টো তেতিয়ালৈকে কিছুখিনি গান কৰা হৈছে মোৰ, বহুতখিনি লোকক লগ পাইছোঁ, স্বনাম ধন্য সকলো। দৰিকণা মাছৰ কাৰণে আমি দুয়ো আচলতে দাদাৰ তালৈ গৈছিলোঁ, নৱকান্ত বৰুৱাৰ দাদাৰ তালৈ। আৰু তেখেতে সেই সময়ত অকণমান কিবা কিবি দিগদাৰী হৈ আছিলে স্বাস্থ্যৰ, যিটো কাৰণে এটি গীত লিখিছিলে দৰিকণা মাছ। মাছে যে পানীত খেলি থাকে, এই ধৰণৰ আমি বহি পেলাই কিছুখিনি সময় চৰ্চা কৰিছিলোঁ গীতটিৰ বিষয়ে। আৰু দাদাই কৈছিল, তেওঁক কৈছিলে যে এই গীতটি তুমি সুৰ কৰা। তুমি কৈছে কাৰণ এওঁৰ নৱকান্ত বৰুৱা দাদা ছাৰ আছিলে, শিক্ষক। আৰু তেতিয়া এওঁ সেইমতে আহি পেলাই আমি ঘৰত আহি সুৰ কৰা হৈছিলে। কাৰণ গানটোত কথা আছিলে কি জানা, ইমান চপল ইমান পাতল তহঁত ইমান লাহি উচাত মাৰি গুচি যাওঁ, এনেকুৱা ধৰণৰ কথা কিছুমানৰ সুৰ কৰিবলৈ খুব টান, বহুত টান, গাবলৈও টান। আৰু মই যিমানেই বয়স হৈ আহিছিল তেতিয়া, অলপ ডাঙৰ হৈ আহিছিলোঁ মানে, তেতিয়া মই গীতৰ লিখাৰ সেই স্তৰবিলাক পাই পাই আহি আছিলোঁ মই। যেতিয়া মই নৱকান্ত বৰুৱা দাদাক পালোঁ, এনেকুৱা ধৰণৰ কথাবোৰ আহি পৰিল। কিন্তু এনেকুৱা নহয়, এটা টাইমত মই ছোৱালীকালতো

দেৱকান্ত বৰুৱাৰ কবিতা মই গাই থৈছিলোঁ, যিটো অমৃধৰ বৰুৱা সুৰ কৰিছিলে, জিতুদা লাটুদা যোৰহাটৰ, আৰু তেখেতে খুব ভাল পাইছিল, তেখেতেও আহিছিল সেইটো অনুষ্ঠানত। তাৰপিছত নৱকান্ত বৰুৱা দাদাৰ এনেধৰণৰ গীতে খুব আকৰ্ষণ কৰিছিলে মোক, আৰু এওঁ সুৰ কৰিছিলে আৰু গীতটি বৰ টান পাইছিলোঁ কিন্তু গাবলৈ, অন্তৰা খুব টান আছিলে। ইমান চপল ইমান পাতল তহত ইমান লাহি, এই যে কোনো ৰোৱা ৰুই কাৰবাৰ নাই, মাছকেইটাতো ঘূৰি ফুৰে, উচাত মাৰি গুচি যাও নৌ পাওঁতে আহি, মোক কিখনি চাওঁ বোলোতে দিয় হঠাৎ পাছ, তৰিকণা মাছ অ' তৰিকণা মাছ। কিন্তু এই গীতটি বহুতে ভাল পায়, সৰু ল'ৰা ছোৱালীবিলাকেও খুব ভাল পায়, ইয়াৰ লগত নৃত্য কৰে। আৰু একুৰিয়াম এটা আছিলে দাদাৰ তাতে, মানে যিটোৱে ছবিখন দি আছিলে, সেই ছবিখনেও বহুত মানে মনত হেৰি দি দিয়ে, শিক্ষা দি দিয়ে যে এইটো এনেকে হ'লে, এনেকে কৰিলে, এনেকুৱা কৰিলে, মাছৰ দি গতি, যোৱাৰ গতি, সঁচাকে বৰ আচৰিত ধৰণৰ। আৰু বৰ শ্ৰদ্ধাৰে শুৰিছোঁ দাদাক, ইমান সুন্দৰ এটা গীতৰ জন্ম হৈছিল আৰু এওঁ মই বহুত শ্ৰদ্ধা জনাইছোঁ, ইমান সুন্দৰকৈ সুৰ কৰিছিল।

0: দৰিকণা মাছৰ পৰা মই এতিয়া আহোঁ কাউৰী কাকা। কাকা শব্দটো কৰ্কশ বুলি পেলাই সকলোৱেই কয়, এইটো যেন সংগীতৰ লগত কোনো সম্পৰ্ক নাই। কাউৰীৰ কাকাটোৱে মাত্ৰ হেৰি মানুহক আমনি কৰে, বিৰক্ত কৰে তেনেকুৱা। কিন্তু সেই কাউৰীৰ কাকাত সুৰ বিচাৰি কেনেকে পালে?
1: এই যে তুমি আমনি বুলি ক'লা, এই আমনিটো এইটো হেৰিৰে গান, নৱকান্ত বৰুৱা দাদাৰ গান, আৰু এইটো মোৰ ৰেডিঅ'ৰ স্পেচিয়েল প্ৰগ্ৰেমৰ গান। সেইটো সুৰ কৰিছিলে ৰমেন চৌধুৰী দাদাই, আৰু তেতিয়া আমি একেলগে বহি ৰেডিঅ'ত কিন্তু কথা পাতিছিলোঁ গীতটি লৈ, কাৰণ ইয়াৰ লগত আৰু এটা গীত আছিলে মিচিঙৰ চাঙতে বিহু ঢোল শুনিলে, বড়ো চিফুঙৰে মাত, এইটো এওঁৰ গীত আছিলে, সুৰটো এওঁৰ আছিলে। এতিয়া আমি দুইটা গীতৰে চৰ্চা হৈছিলে আৰু ৰেডিঅ'ত কথোপকথন আমি কৰিছিলোঁ, সেইকাৰণে মোৰ মনত পৰিছে গীতটিৰ কথা। এই যে আমনি শব্দটো, দাদাই এইটো শব্দ ক'ত ইউজ কৰিছে এই গানটোত? প্ৰথমতেতো ভাবিছোঁ কাউৰী কাকা মানে কি হ'ব, এইটো গান মানে কাউৰীৰ কথা। এইটো গানৰ কিন্তু ষ্টুডিঅ'ত ৰেকৰ্ডিং হৈছিলে বাহিৰত, সেইকাৰণে মোৰ দুজনী ছোৱালীয়ে ঋগবেদী আৰু সাম্বেদী তেওঁলোকে গাইছিলেতো, আৰু ল'ৰাটো হতসূৰ্য, সিও ৰেডিঅ'ত ইয়াতে এপ্ৰুভ আৰ্টিষ্ট আছিলে তেওঁলোক যুৱবাণীৰ, গতিকে তেওঁলোকক ভইচ দিবলৈ কোৱা হৈছিলে আৰু ইজনী সিজনীক জোকাইছিল। তেতিয়া মোৰ মনত পৰিছে কা কা বুলি আগতে ক'ব লাগে, ঘৰত গৈ বহুত হঁহা হয় আৰু কাউৰী হৈ আহিছা বুলি, কাউৰী কাকা কাহানে টাকা, এই যে পাতল যেন শুনিছাহে তুমি, কিন্তু গোটেইখিনি কথা যদি মন দি শুনা বহুত ছিৰিয়াছ কথা আছে ইয়াত। আমনি শব্দটো ক'ত লগাইছে? আমনিৰ পৰা গাব আমনি লগাই, দুটা মিনিট দি দিছে ইয়াতে এটা লাইনত। আমনি হৈছে আমৰ বাগান, আৰু আমনি লগাই গাই থাকে, কা কা কৰিলে আমনি লাগে মানুহৰ। বহুত মানে শত কোটি শ্ৰদ্ধা জনাইছোঁ, ক'ৰ পৰা যে ইমান গধুৰ ভাৱ আহে মোৰ আচৰিত লাগে ভাবিলে। দুয়ো ককাই ভাই, দেৱকান্ত বৰুৱা নৱকান্ত বৰুৱা, খুব আচৰিত লাগে আৰু মই নিজকে সৌভাগ্যৱান বুলি মানি লৈছোঁ এনেকুৱা গীত মই জীৱনত যি গাবলৈ পাইছোঁ এইবোৰ।

0: আৰু তোমাক ধন্যবাদ জনাইছো তুমি এই গীতটি ইয়াত
1: মানে প্ৰসংগটো, কিন্তু সেইখিনিতে শেষ হোৱা নাই, আৰু এটা আছে, আপুনি বান্দৰো নচুৱাইছে, আপুনি এতিয়া কাউৰীতে এৰা নাই বান্দৰলৈও আহিছে, গতিকে কওকচোন নাচ বান্দৰ নাচ।
0: হয়, সেইটো এটা গাবলৈ মোৰ অলপ অসুবিধা হৈছিল, কিন্তু নাচ বান্দৰ নাচ বৰ বেলেগ ধৰণৰ গীত, এনেকুৱা দুই এটা গাই আৰু মই গাইছিলোঁ ছোৱালীক লৈ পেলাই বা মানুহক লৈ, এটা আছিলে সেই মানে দুজনী ল'ৰা ছোৱালীয়ে ভাল পায়, ল'ৰাটো মানে ওখ পাখ শকতাবত আৰু ছোৱালীজনী আছিলে সৰু আৰু সৰু মায়ে তাইৰ নাম, ঐ কোন ৰূপহী তাই, তাই যে সৰু মায়, তাই মন দিছিলে মন বৰকে মনৰ মৰম পাই, ই ভাল যোৰাটো পাই কি যে ৰং লাগিছে চাই, সি যে ওখ পাখ শকত আৱত তাই যে সৰু মাই, এইবিলাক থ্ৰয়িং মোক এওঁ শিকাইছিলে, এই থ্ৰয়িংবিলাক প্লাছ মই বিহু গাবলৈ ল'লোঁ, তাত মই বহুত থ্ৰয়িং পালোঁ, কাৰণ মই এনেকুৱা গোৱা নাছিলোঁ আগতে, বিহু গাবলৈ লোৱা কথা কওঁতে মই এগৰাকী অসমৰ বিশিষ্ট শিল্পীক মনত পেলাইছোঁ, আমাৰ মাজত তেওঁ নাই এতিয়া, অনিমা ভট্টাচাৰ্যী, অনিমা ভট্টাচাৰ্যী বিহুৰ মানে কি ৰাণী আছিলে, বিহু সম্ৰাজ্ঞী কওঁ বা কি কওঁ, বিহু গীত গোৱাৰ যেনেকৈ খগেন্দা আছিলে পিছত, তেওঁৰ পৰা মই বহুত শিকিছিলোঁ, তাৰপিছত মই ডেৰ ঘণ্টা সময় কণ্টিনিউৱাছলি বিহু গাবলৈ পৰা হৈ গৈছিলোঁ, আৰু এই নাচ বান্দৰ নাচত এনেকুৱা থ্ৰয়িঙেই আছে, এই যে বান্দৰ নচুৱাই লৈ ফুৰে মানুহজন, তেওঁতো কাৰো কাৰণে বান্দৰ বান্দৰী এহাল আছে, তেওঁ লৈ ফুৰে পইচাৰ কাৰণে, জীৱিকা উপাৰ্জন, আৰু তেওঁৰ প্ৰতিটো কাৰো কোনো ইণ্টাৰেষ্ট নাই, কি
1: ইণ্টাৰেষ্ট আছে,
0: আৰু তাৰ মাজতে আকৌ তাহাঁতৰ প্ৰেম প্ৰীতিৰ কথাও কৈছে, বান্দৰৰ প্ৰেম প্ৰীতি, কিন্তু এই যে ফুটাই তুলিব লাগে ছবিবিলাক, এইবিলাক বস্তু মই এওঁৰ পৰা শিকিছোঁ জীৱনত মোৰ বিয়াৰ পিছত, কাৰণ মই এইবোৰ গীত গাব লগা হৈছে, তাৰ পৰা বহুত শিকিছোঁ, নাচ বান্দৰ নাচ, ঐ নাচ বান্দৰী নাচ, নাচ ৰাজা ঐ নাচ ৰাণী নাচ, ইয়াতে কিছুমান শব্দ আছে, ৰহিম চাচাৰ দুখ তুম্বৰুত, এইবিলাক গাবলৈ অলপ দিগদাৰী, ৰহিম চাচা, চাচা শব্দ প্ৰনাউন্সিয়েশ্যন আহিব লাগিব, চাচা গ'লে নহ'ব, ৰহিম চাচাৰ দুখ তুম্বৰুত কঁকাল ঘূৰাই নাচ, নাচ ৰাজা ঐ নাচ ৰাণী নাচ, তিনিআলিত বাচ্চাবোৰে ঝুম পাতিছে নাচ, এইবিলাক শব্দ ইমান থ্ৰয়িং আছে ইয়াত, কিন্তু খুব ভাল লাগিছিলে গীতটি গাই, আৰু এইটো গানো ৰমেন চৌধুৰীৰ সুৰৰ বহুতখিনি আছে, এওঁৰ আছে কিছুখিনি, আৰু কম্পজিশ্যনটো এওঁৰে আছিলে, মোৰ জীৱন সংগীজনৰ, বৰ শ্ৰদ্ধাৰে সুঁৱৰি পেলাই বহুত ধন্যবাদ দিছোঁ, আমাৰ ল'ৰা ছোৱালীৰো কিছুমান অৰিহণা কিন্তু আছিলে, কাৰণ সেই সময়ত সিহঁতেও দুষ্ট আছিলে, আৰু এওঁ ল'ৰা ছোৱালীৰ লগত মিলি পেলাই দুষ্টামি কৰিছিলে, যেনেকৈ গীতবোৰ কথা কোৱা দি হৈছিল যাৰ ফলত, আৰু মোৰ এনেকৈ গীত গাওঁতে গাওঁতে এটা পৰ্যায়লৈ মই আহি গ'লোঁগৈ, মানে পৰিৱৰ্তন আহি গ'ল, সেই পৰিৱৰ্তনটো এওঁৰ গীতবিলাকে মোক কৰিছে, এওঁ থ্ৰয়িংবোৰ মোক শিকাইছিলে, যেনেকৈ দুই কিছুমান গীত ছোৱালীয়ে ল'ৰাই গোৱা গীত ছোৱালীৰ, যেনেকৈ সি ঝুনে ভূত নে মোকক চাঙৰ, সি উখা নে ফেখ নে তুৱেন চাঙৰ, মই নাপাওঁ চিনি, এইটো ছোৱালীয়ে গোৱা গীতৰ ধৰণৰো আছিলে, এই ল'ৰাই গোৱা গীতৰ ধৰণৰো আছিলে, দুয়োটাৰ মানে কেনেকৈ হ'ব, ছোৱালীয়ে গীত গালে কেনেকুৱা হ'ব আৰু ল'ৰাই গালে কেনেকুৱা হ'ব, কাৰণ এওঁ গীত গাইছিলতো, এওঁ খুব সুন্দৰ গাইছিলে, অনুষ্ঠানবিলাকতো মোৰ লগত এওঁ গীত গাইছিলে, কেতিয়াবা গীত নগোৱা হ'লে মই ইণ্টাৰভিউত হৈ থাকোঁতে মই আঁতৰি দিছিলোঁ যে মই এইখিনি নাগাওঁ তুমি গাবা, কিন্তু এনেকুৱা আমাৰ আণ্ডাৰষ্টেণ্ডিং আছিলে, গতিকে এওঁৰ যিবিলাক থ্ৰয়িং আছিলে মই লৈছিলোঁ, যিবোৰ মোক শিকাইছিলে যে এইটো বস্তু এনেকৈ কোৱা, ঐ কোন ৰূপহী, এইবোৰ মই এওঁৰ পৰা শিকিছিলোঁ, তাই যে সৰু মাই, এইবিলাক আজি ৰাতি ঝুমুৰ আছে দুই নম্বৰ লাইনত,

0: featuring Lionel Rupai Bagisat. এবৰ এৰ পৰা শিকা ট্ৰিং ঝুমুতালৰ ট্ৰিং আৰু বিহু গানৰ বিহু টাইপৰ ট্ৰিংবোৰ যিবোৰ মই পাইছিলোঁ আৰু এই কথা কোৱাৰ দৰে যিবোৰ ট্ৰিং আছিলে মই আগতে কৈছোঁ তোমাক ঘৰখনৰ এই মোৰ দেউতাই মানে সদায় ৰিয়াজ কৰোঁতে মা দেউতা বাৰাণ্ডাত বহি থাকে মোৰ ৰিয়াজৰ ৰুম গানৰ ৰুম বেলেগ আগৰ পৰা বেলেগ আৰু মোৰ কেনেকুৱা হৈছে কোনটো কি ক'ব লাগে এইটো শব্দ এনেকুৱা হ'লে ভাল হ'ব এনেকুৱা কথাবোৰ শিকাইছিল কিন্তু এওঁক পাই পেলাই মই সেইখিনিৰ মোৰ পূৰ্ণতা আহিলে মোৰ যিখিনি কথা কোৱা দি গাব লাগে বা আৰু ভূপেন্দ্ৰৰ লগতো মই কিছুখিনি শিকিলোঁ এনেকৈ এওঁৰ পৰা এওঁৰ জীৱনত পোৱাৰ পৰা মোৰ বহুতখিনি পৰিৱৰ্তন হ'ল গোৱাৰ এওঁৰ পৰা মোৰ বহুত শিকিলোঁ মই আৰু বিশেষকৈ এনেধৰণৰ গীতৰ থ্ৰয়িং এওঁ মোক শিকাইছে
1: ঠিক আছে বাইদেউ আমি পঞ্চম খণ্ড সামৰিছোঁ কিন্তু আজিতো বান্দৰ নচুৱাই শেষ সামৰিম আজি আমি শেষ কৰিছোঁ পঞ্চম খণ্ডৰ পৰা বিদায় লৈছোঁ নাচ বান্দৰ নাচ
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানত ইমান পৰে শিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড শুনিলে সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু

আইডিৰ বুলনিৰ সমশ্ৰোতাক প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছো। প্ৰিয় শ্ৰোতা, আজিৰ বুলনিত আপোনালোকলৈ বুলি আগবঢ়াইছো গুৱাহাটীৰ নটৰাজ কলা কেন্দ্ৰৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমতেই শুনো আহক দিহা নাম।

0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক এটি স্বৰচিত কবিতা আবৃত্তি পৰিৱেশন কৰিব বন্দনা শৰ্মাই।
1: মুহূৰ্তৰ ছবি আবেলিৰ আকাশত কৃষ্ণচূড়াৰ বুকুৰ জুই আৰু বগলীৰ সোণালী পাখিত মোৰ মনৰ স্তব্ধতা, জোনৰ বিনম্ৰ পোহৰ, নিশাৰ বাহিৰ সুৰ আৰু বনানীৰ সবুজ আমন্ত্ৰণত হৃদয়ৰ অন্তৰংগতা। কোনো এক মুহূৰ্তৰ নিৰন্ধ্ৰ অন্ধকাৰত ৰংবোৰ হেৰাই গ'ল আৰু গভীৰত হিতৰ জঠৰতা। এখনি উকা কাগজ হ'ল গৈ গভীৰত হিতৰ জঠৰতা, হিতৰ জঠৰতা, হিতৰ জঠৰতা।
0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক বিয়া নাম।

অনুষ্ঠানত এইবাৰ শুনো আহক পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীত। পৰিৱেশন কৰিছে বন্দনা মহন্ত, সুজাতা বৰুৱা, বৰ্ণালী কলিতা আৰু ৰুণু ভূঞাই।

0: অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো এটি কবিতা আবৃত্তি। পৰিৱেশন কৰিছে ৰুণু ভূঞা, বৰ্ণালী কলিতা আৰু সুজাতা বৰুৱাই।
1: কবিতাৰ শিৰোনাম মমতাৰ চিঠি, কবি হেম বৰুৱা। মৰমৰ এয়া মম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি। বাহিৰৰ উৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি। চাওঁ, খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীখনা এটা কোমল পুৱা। পদূলিত তলখৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া যোনটো নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ, মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাটোৰ আলোকৰ মানুহ, আৰু মই যেন তল সৰা এপাহ শেৱালি।
2: সেইদিনা মনসাগৰত মোৰ এৰি অহা

0: আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আৰু দেউতাই যে চিঠি লিখিছিলে, আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি, এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে, তাৰ ওপৰ পাৰিত এধান ইমান ডালিম গুটি যেন দাঁতকণি গজিছে। সি মোক একেবাৰে এৰি কেনি দিয়ে। কেতিয়াবা মোৰ ইমান যে খং উঠে, তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা হাতযোৰলে এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰে পৰা এইযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়।
1: বাবুল এতিয়া বৰটো হৈছে,
2: বুজিছা? আৰু ডাঙৰ হ'লে স্কুলত তাত নাম লগাই দিম। সি আঁতৰি থকা সময়খিনিত মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম? বিশেষ একো নাই। মোৰে শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভুকদৈয়েদি ভটিয়াই গৈ বুঢ়া লৈতৰ বুকুৰ পৰা তোমাক ৰিঙি আই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা, এটি তোমাৰ মমতা। পুনৰ এইবাৰ বুজিছা, মাঘৰ মেজিৰ জুই কৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ 2টা পোৱালি জাগিছে, এটা শুদ্ধ বগা আৰু আনটো পখৰা। ধন্যবাদ।
3: অনুষ্ঠানৰ শেষত এইবাৰ শুনোৱা হওক এটি আধুনিক গীত। পৰিৱেশন কৰিব বন্দনা মহন্তয়।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে বলদেৱ দাসৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা ডিম্বেশ্বৰ দাসৰ।

বলদেৱ দাসৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ধুবুৰী জিলাৰ আছাৰীকান্দি টেৰাকোটাৰ অধ্যক্ষ বিনয় ভট্টাচাৰ্যৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ ধুবুৰী জিলাৰ সংবাদদাতা প্ৰদীপ সাহাই।
1: আজি আমাৰ মাজত আছে আছাৰীকান্দিৰ মাটিৰ লগত 3 দশকতকৈও অধিক সময় জড়িত এজন সমাজকৰ্মী বিনয় ভট্টাচাৰ্য ডাঙৰীয়া। বৰ্তমান তেখেত জি আই প্ৰাপ্তিৰ পিছত কাৰ্যকলাপ সমিতি আছাৰীকান্দিৰ টেৰাকোটাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। প্ৰাসংগিক অনুষ্ঠানলৈ আপোনাক অভিনন্দন জ্ঞাপন কৰিছো।
2: নমস্কাৰ
1: স্যার। 2020 চনৰ মাননীয় প্রধানমন্ত্রী ডক্টর নরেন্দ্র মোদী ডাঙরিয়ায় মন কি বাতত আছাৰীকান্দিৰ খেলনা নির্মাণের কৌশলের কথা কোৱাৰ পিছত গাঁৱত আৰু কারিগর সকলের মাজত কি পরিবর্তন আপনি দেখিছে, এই সন্দর্ভত আপনি কি জানাব?
2: 2020 চনত মাননীয় প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়ায় যেদিনা মন কি বাতত আছাৰীকান্দিৰ কারিগর সকলের খেলনা নির্মাণের কথা কলে, সিদিনা আছাৰীকান্দিৰ বাবে এটা নতুন যুগ সূচনা হয়েছিল। আগতে আমার কারিগরে ভাবিছিল আমি গাঁৱৰ মানুহ, আমার কাম কোনে চাব। মন কি বাতৰ পিছত তেওঁলোকৰ সেই ধারণা সলনি হল, চকুত গৌরব আহিল। মই দেখিলো সরকারী চাকরির শব্দ বেশি বাড়িল, নতুন অর্ডার আহিল, দিল্লি মুম্বাই বেঙ্গালুরুর পৰা ফোন আহিলে। আটাইতকৈ গুরুত্বপূর্ণ কথা, 2015 চনৰ পৰা নিফ, NID, IIM, জামিয়া মিলিয়া বিশ্বভারতী, গুয়াহাটী বিশ্ববিদ্যালয়ের ছাত্র ছাত্রী অধীনত আছাৰীকান্দিলৈ আহিবলৈ আরম্ভ করিলে। নিফটর ছাত্রই টেরাকোটার গহনা শিকিল, NIRDর ছাত্রই হাতিমা পুতুলা আর ময়ূরপঙ্খী নাওয়ার ডিজাইন আধুনিকীকরণও করিলে। ডেকা লড়া ছোৱালীয়ে নতুন কামর প্রেরণা পালে, উৎসাহ পালে। ভারতের প্রধানমন্ত্রীয়ে নাম ললে, ইয়াতকৈ ডাঙর আশীর্বাদ আর কি হব পারে?
1: আজির দিনত যান্ত্রিকীকরণ আৰু আছাৰীকান্দিৰ পৰম্পৰাগত হাতেৰে বনোৱা টেৰাকোটাৰ মাজত মূল পাৰ্থক্য কি? মেচিনে কাৰিগৰ হাতত তাল আৰু মাটিৰ গন্ধ দিব পাৰিবনে? কি ক'ব এই সন্দৰ্ভত আপুনি?
2: আপুনি বৰ ধুনীয়া প্ৰশ্ন সুধিলে। চাওক, যান্ত্ৰিকীকৰণ মানে মেচিন, এটা ঘণ্টাত 10টা বস্তু। কিন্তু প্ৰশ্ন হল, সেই বস্তুৰ প্ৰাণ আছে নে নাই, যিটো আপুনি সুধিলে। আছাৰীকান্দিৰ পৰম্পৰাগত টেৰাকোটা মানে হাত, কাৰিগৰৰ হাত। পুৱা 4 বজাত উঠি মাটিখানা চক চক শব্দত চকৰি ঘূৰোৱা, হঠাৎ জুই দিলে ওলোৱা ধোঁৱাৰ গোন্ধ। মেচিনে গন্ধ নিদিয়ে, মেচিনে মাটিৰ লগত কথা নাপাতে। আমাৰ কাৰিগৰে এটা ঘোঁৰা বনাওঁতে ভাবে ইয়াৰ চকু দুটা কেনেকৈ জিলিকিব, সেই ভাৱনাটো, সেই প্ৰাৰ্থনাটো মেচিনত নাই। আমাৰ বৰ্তমান প্ৰযুক্তি আৰু সাজিলি সাধাৰণ, হাতৰ চকৰি, কাঠৰ সাজুলি, গোবৰ, খেত, ভাটা। যান্ত্ৰিকীকৰণে উৎপাদন বঢ়াব পাৰে কিন্তু আত্মা নিদিয়ে। আছাৰীকান্দিৰ টেৰাকোটা মানে আত্মাৰ কাম, সেইবাবেই পৰম্পৰা। কিন্তু ইয়াতকৈ এটা ডাঙৰ কথা হল, নতুন প্ৰজন্মই সেই কঠিন কাম কৰিব নোখোজে। সেইকাৰণে আমি কেতিয়াবা এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে আৰু ছাষ্টেইনেবিলিটিৰ কাৰণে আমি পৰম্পৰাৰ বাহিৰতো অলপ কাম কৰিব লগা হৈ আছে।
1: আছাৰীকান্দিৰ টেৰাকোটা আৰু

0: শিল্প উদ্যোগৰ সন্মুখত বৰ্তমান আটাইতকৈ ডাঙৰ তিনিটা প্ৰত্যাহ্বান কি কি বুলি আপুনি ভাবে?
1: প্ৰত্যাহ্বানটো বহুত, তথাপি আপুনি ভাল আছে তিনিটা সুধিছে। প্ৰথম কথা হ'ল বজাৰ। যেনেকে বজাৰ বুলি ক'লে আজিকালি বজাৰ আছে, কিন্তু মধ্যভোগীও এটা তাৰে ডাঙৰ সমস্যা। কাৰিকৰে 10 টকাত এটা বস্তু বনায়, কিন্তু তেওঁলোকে যেতিয়া বস্তুটো বিকে, মধ্যভোগীয়ে আহি এইটো বস্তু লৈ 50 টকাত বিকে। এই এটা এটা সমস্যা এটা আছে। আমি ভাবো যে এইটো এটা ডাঙৰ সমস্যা, কিয়নো কাৰিকৰে প্ৰকৃত মূল্য নাপায়। নতুন প্ৰজন্ম ডেকা ল'ৰাই আকৌ আৰু বেলেগ ধৰণৰ চিন্তা কৰি আছে। মাটিত হাত নিদিওঁ, মোবাইলত কাম কৰিলে তেওঁলোকে বহুত বহুত মানে পইচা ৰোজগাৰ কৰিব পাৰে। যদি কাৰিকৰ নাথাকে তেন্তে চকৰি কোনে ঘূৰাব? কাৰিকৰৰ প্ৰফাইলত বৃদ্ধ কাৰিকৰে বেছি মৰি পৰিছে এতিয়া নতুন প্ৰজন্ম। এইটো এটা আমাৰ কাৰণে এটা চেলেঞ্জ। তৃতীয়তে দেখা গৈছে এটা ডাঙৰ কথা, আজিও আছাৰিকান্দিত এখন ডাঙৰ, আমি ভালকে আমি যিটো চাইনেজ কৰিব লাগিছিল মাৰ্কেটিঙৰ কাৰণে যি বস্তু, আমি এইবিলাক কৰিব পৰা নাই। এটা স্থায়ী হাট আমাৰ কাৰণে প্ৰয়োজন আছিল, যদিও আমি ক্ৰাফ্ট ভিলেজ কৰিছো, কিন্তু বৰ্তমানৰ লগত সংগতি ৰাখি এটা ডাঙৰ পাৰ্ক আমি কৰিব পাৰিলোহেঁতেন। এইকেইটাই আমি ভাবিছো যে নতুন প্ৰজন্মৰ লগত পুৰণা প্ৰজন্মৰ আৰু এইটোৰ লগত খাপ খোৱাটো এটা ডাঙৰ সমস্যা হৈ আছে আমাৰ কাৰণে।
0: অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলে সহায়তৰ আগবাঢ়ি আহিছে। আছাৰিকান্দি টেৰাকোটাৰ বাবে আগন্তুক দিনত তেখেতৰ পৰা আপোনাৰ প্ৰধান আশা কি কৰিছে?
1: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচাকে তেওঁ কৰ্মযোগী, আপুনি ঠিকে কৈছে। তেখেতে সদায় কয় সকলোকে লৈ যাব লাগিব একেলগে। আছাৰিকান্দিৰ পৰাও তেখেতৰ পৰা আমাৰ কিছুমান আশা আছে। মই বিশেষকে কেইটামান আশাৰ কথা আপোনাক কৈছো। এটা স্থায়ী প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ, স্থায়ী মই এনেকে ক'ব বিচাৰিছো যে আমাৰ গোটেই মাৰ্কেটখনেই ইয়াতেই মানুহ আহে, কিন্তু তথাপি আজিকালিৰ দিনৰ কাৰণে আমাৰ এটা স্থায়ী প্ৰদৰ্শনী কেন্দ্ৰ এটা লাগে, য'ত কাৰিকৰে নিজে নিজৰ বস্তু বিক্ৰী কৰিব, লগতে বাহিৰৰ পৰা যিমান ষ্টুডেণ্ট আহে তেওঁলোকে তাতে এটা প্ৰদৰ্শনীৰ নিচিনা ডেমনষ্ট্ৰেট কৰিব পৰা ঠাই এটা লাগে। এইটো এটা ডাঙৰ কথা। দ্বিতীয়তে আছাৰিকান্দিৰ টেৰাকোটাৰ সংগ্ৰহালয়, আমাৰ ইয়াতে বহুত বস্তু এনেকে আছে যি বস্তু ডিজাইন এইবিলাক আমি যদি সংগ্ৰহ নকৰোঁ, পুৰণা কাৰিকৰ যদি এতিয়া নাথাকে বা কেতিয়াবা এনেকে হ'ব, এইটো এটা সময়ত হেৰাই যাব পাৰে। বা দ্বিতীয়টো কথা হৈছে এই বস্তুটো সদায় সংগ্ৰহালয়ৰ প্ৰয়োজন। এটা 50 বছৰৰ পুৰণি কামৰ আজিৰ কামলৈকে এই ৰেফাৰেঞ্চটো মই ক'ব বিচাৰোঁ, ছাত্ৰই য'ত আহি শিকিব। তৃতীয়তে ধৰক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমি প্ৰচাৰ পাইছোঁ এতিয়া, প্ৰধানমন্ত্ৰী প্লাছ GI Tech 2024 পাইছো, ইয়াতেও আমাৰ মুখ্যমন্ত্ৰীয়ে যথেষ্ট সহায় কৰিছে ঘৰে ঘৰে, কিন্তু এতিয়া আমাৰ এই বস্তুটো ঘৰে ঘৰে লৈ যাব লাগিব, এইটো এটা ডাঙৰ কাম। এই সকলোকে আৰম্ভণি একচুৱেলি বস্তুবিলাক হৈছিল এটা সময়ত, আপুনি জানে যে নেকাৰ্ড DRDA আছাৰিকান্দি টেৰাকোটা উন্নয়ন প্ৰকল্প 2003 UNDPৰ সহায়ত সেই প্ৰস্তাৱনাও ৰূপায়ণ কৰা হৈছিল। সেই প্ৰকল্পৰ ফলতে আপুনি এইটোও জানে যে আমি কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু 2003 চনত ধুবুৰীৰ ময়ূৰপংখী নাও টেবলো ওলাইছিলো, কিন্তু মুখ্যমন্ত্ৰীৰ সদায় তেওঁ দৰদী আমাৰ শিল্পীসকলৰ বাবে, তেওঁৰ আৰু অলপ যদি ভালকে অলপ চাই আমি আন্তঃৰাষ্ট্ৰীয় বজাৰখন বৰ ধুনীয়াকে দখল কৰিব পাৰোঁ আৰু অসমৰ নামটো লৈ যাব পাৰিব।
0: আপুনি ইতিমধ্যে দুটামান কিতাপ ওলাইছে, তাৰ কাৰণে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আপোনাৰ কিতাপ টেৰাকোটা এণ্ড পটাৰী ইনক্ৰেডিবল আছাৰিকান্দি কিয় এখন মাইলৰ খুঁটি, এই কিতাপখনে আছাৰিকান্দি আৰু ইয়াৰ কাৰিকৰসকলৰ বাবে কি অৰ্থ বহন কৰে?
1: বহুত ধন্যবাদ আপোনাক, এইটো এটা ডাঙৰ কথা। এই কামটো, এই কিতাপখন 2003 চনতে লিখা হৈছিল, আৰু আপোনাৰ প্ৰশ্নটো হৈছে যে কিয় ই এটা মাইলৰ খুঁটি বুলি হ'ব, কাৰণ আজিলৈকে কাৰো হাতত আছাৰিকান্দিৰ সম্পূৰ্ণ ইতিহাস নাছিল। আমি যেনেকে কৰিছিলো, কাৰণ ডকুমেণ্টেড আৰু যিটো চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চবে মিলি কৰা কোনো ডকুমেণ্ট নাছিল, তো এইটো হ'ল প্ৰথম কিতাপ। এই কিতাপত আছে কাৰিকৰৰ নাম, তেওঁলোকৰ সংগ্ৰাম, চৰকাৰী নথি আৰু সামগ্ৰীৰ পৰিসৰ, কেঁচামাল আৰু মাটিৰ গোন্ধ, এইবিলাক কেনেকে হয়, এই গোটেই বস্তুখিনি তাতে আমি লিখিছিলো। এই কিতাপখনৰ কাম দুটা, নথিভুক্ত কৰা যাতে কোনোবাই আমাৰ এই বস্তুটো লৈ যাব নোৱাৰে, কোনেও বেলেগে দাবী কৰিব নোৱাৰে, সেইকাৰণে আপুনি জানে যে আমি GI Tech পাইছো। সেই কিতাপৰ বেচিছত আমাৰ ইয়াত ডকুমেণ্টেড হোৱাৰ কাৰণে আমি পাইছো। তেনেকৈ এই শিল্পটো ভালকে আমি ধৰি ৰাখিব পাৰিম। সন্মান দিয়া কাৰিকৰ

0: এজনক তেওঁ মাত্ৰ এজন মিস্ত্ৰী নহয়, তেওঁ এজন শিল্পী, এজন সাধক। এই কথাটো এটা ডাঙৰ কথা। এইটো কেনেকে আহিব, প্ৰফাইলৰ পৰা তেওঁলোকৰ গোটেই বস্তুখিনি আহে। আৰু এই কিতাপখন আচাৰী কান্দিৰ মাটিৰ দলিল, কাৰিকৰৰ প্ৰমাণ পত্ৰ বুলি মই ভাবিছো আৰু এইখিনিয়ে আশা ৰাখিছিলো।
1: ধন্যবাদ, আপুনি আপোনাৰ মহামূল্যৱান সময় আমাৰ আকাশবাণীৰ প্ৰাসংগিক অনুষ্ঠানলৈ দিছে, তাৰ কাৰণে আমি আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো।
0: ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত ধুবুৰী জিলাৰ আচাৰী কান্দি টেৰাকোটাৰ অধ্যক্ষ বিনয় ভট্টাচাৰ্যৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ ধুবুৰী জিলাৰ সংবাদদাতা প্ৰদীপ সাহাই। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।

প্ৰাসংগিক শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্যসংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে শংকৰ মাহাতীৰ ড্ৰাম বাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত শংকৰ মহাতীৰ ড্ৰাম বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। শিক্ষার্থীর প্রতিবাদৰ সময়ত আৰক্ষীৰ আতিশয্যৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিও সংসদৰ উভয় সদনৰ কাম কাজ বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। ক্ষুদ্ৰ, লঘু, মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগে ভাৰতৰ ভৌগোলিক সূচক লাভকে ধৰি ভিন ভিন বিষয়ক লৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। সমগ্র দেশতে এই পর্যন্ত 10,33,00,000 অধিক সংখ্যক কৃষকৰ পৰিচয় পঞ্জীয়ন কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে প্ৰথম দিনাই 4টা সোণৰ পদকসহ মুঠ 17টা পদক লাভ কৰিছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। নীটক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ আতিশয্যৰ অভিযোগ আৰু আন বিভিন্ন বিষয়ক লৈ উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিও সংসদৰ উভয় সদনৰ কাম কাজ বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ সময়ত অধ্যক্ষই প্ৰশ্নকাল আৰম্ভ কৰিবলৈ লোৱাৰ লগে লগে বিৰোধী পক্ষৰ সাংসদসকলে শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে আতিশয্য চলোৱাৰ বিষয়টো উত্থাপন কৰে। তেওঁলোকে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিবৃতি প্ৰকাশ কৰিব লাগে বুলি দাবী জনায়। ইয়াকে লৈ বিৰোধী সাংসদসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত অধ্যক্ষ ওম বিৰলাই বিষয়টোক লৈ গৃহমন্ত্ৰী অমিত শ্বাহ সঁহাৰি জনাবলৈ প্ৰস্তুত বুলি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি প্ৰকাশ কৰা মন্তব্যৰ প্ৰতি আঙুলিয়াই দিয়ে। বিৰোধী পক্ষৰ 2টা প্ৰধান দাবীয়ে ইতিমধ্যে মানি লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। চৰকাৰৰ দায়বদ্ধতা নিশ্চিত কৰা প্ৰশ্নকালক সদনৰ অতিশয় গুৰুত্বপূৰ্ণ সময় বুলি অভিহিত কৰি শ্ৰীবিৰলাই সদনৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগ কৰিবলৈ বিৰোধী পক্ষৰ সাংসদসকলক আহ্বান জনায়। সদনৰ মজিয়ালৈ প্লে কাৰ্ড, বেনাৰ আদি লৈ অহা কাৰ্যই সংসদৰ শালীনতা ভংগ কৰে বুলিও তেওঁ মত প্ৰকাশ কৰে।
2: সদন মে চৰ্চা হো, প্ৰশ্নকাল হো আৰু মহত্বপূৰ্ণ বিধেয়কো পৰ চৰ্চা হোনা চাহিয়ে। ইয়ে বিধেয়ক দেশ আৰু ৰাষ্ট্ৰ কে সাথ বহুত বড়ে পৰিৱৰ্তন লানে কে বিধেয়ক হোতে হ্যাঁ। ইস পে অচ্ছি চৰ্চা সংবাদ হোনা চাহিয়ে। লেকিন কল BSC কি মিটিং মে ভি আগ্ৰহ কে আজ ফিৰ আগ্ৰহ কৰ ৰহা হু কি জিস বিষয় পৰ আপ ছাত্ৰ কে বিষয় পৰ মাং কৰ ৰহে থে, সরকার সংসদীয় কার্য মন্ত্রী নে কল BSC কি বৈঠক মে স্পষ্ট রূপ সে কহা কি গৃহ মন্ত্রী ইস বাত পৰ জবাব দেনে কো তৈয়ার হ্যাঁ, সদন চলনা চাহিয়ে।
1: ধাৰাবাহিকভাৱে সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত হোৱাটোক উদ্বেগজনক বুলি আখ্যা দি তেওঁ কয় যে এনেদৰে সদনৰ কাম কাজ নিতৌ ব্যাহত হোৱা কাৰ্যৰ ফলত তেওঁ ব্যক্তিগতভাৱে দুখ অনুভৱ কৰিছে। ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰিবলগীয়া হৈ আছে বুলি উল্লেখ কৰি এই কাম সুচাৰুৰূপে সম্পন্ন কৰাত সহযোগিতা আগবঢ়াবলৈ বিৰোধী পক্ষৰ সদস্যসকলক অধ্যক্ষগৰাকীয়ে বাৰম্বাৰ অনুৰোধ জনোৱা সত্বেও হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত তেওঁ বিয়লি 2 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। একেটা বিষয়কে লৈ ৰাজ্যসভাতো বিয়লি 2 বজালৈ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। দুপৰীয়া 12 বজাত প্ৰথমবাৰ সদন স্থগিত ৰখাৰ পাছত দ্বিতীয়বাৰৰ বাবে কাম কাজ আৰম্ভ হোৱা সময়ত বিৰোধী পক্ষৰ হুলস্থূলৰ মাজত ৰাজ্যসভাৰ সভাপতি CP ৰাধাকৃষ্ণনে প্ৰশ্নকাল আৰম্ভ কৰিবলৈ চেষ্টা কৰে যদিও বিৰোধী সাংসদসকলে অবিৰতভাৱে শ্লোগান দি থকাৰ ফলত তেওঁ ব্যৰ্থ হয়। ইয়াৰ মাজতে নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছো নায়কে এটা বিভাগীয় প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে যদিও হুলস্থূলৰ বাবে তেওঁ উত্তৰদান সম্পূৰ্ণ কৰিব নোৱাৰিলে। এনে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সভাপতিয়ে অৱশেষত বিয়লি 2 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন প্ৰথমবাৰ মিলিত হোৱাৰ সময়ত একাধিক মন্ত্ৰীয়ে তেওঁলোকৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিভিন্ন তথ্যপাতি সদনত দাখিল কৰে। গৃহ আৰু নগৰ পৰিক্ৰমা, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ, পৰিবহণ, পৰ্যটন আৰু সংস্কৃতি, সামাজিক ন্যায়

সবলীকৰণ আদি বিভাগৰ সৈতে জড়িত সংসদীয় স্থায়ী সমিতিৰ প্ৰতিবেদনসমূহ সদনত দাখিল কৰাৰ পাছত হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সভাপতি ৰাধাকৃষ্ণনে শূন্যকাল আৰম্ভ কৰে। সেই সময়তে বিজেডিৰ সাংসদ ডঃ সন্তৃপ্ত মিশ্ৰই এটা বিষয় উত্থাপন কৰে যদিও হুলস্থূলৰ ফলত দুপৰীয়া 12 বজালৈ সদন স্থগিত ৰাখিবলগীয়া হয়। ঝাৰখণ্ডত ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা আতিশয্যৰ অভিযোগক কেন্দ্ৰ কৰি সংসদ ভৱনৰ চৌহদত NDAই সমদল উলিয়ায়। ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাবলৈ গৃহমন্ত্ৰী অমিত শ্বাহ সাজু বুলি চৰকাৰে আশ্বাস দিয়াৰ পাছতো বিৰোধী আলোচনাৰ পৰা আঁতৰি আছে বুলি অভিযোগ উত্থাপন কৰি সাংসদসকলে প্লে কাৰ্ড লৈ এই সমদলত অংশগ্ৰহণ কৰে। আজি মংগল মিলন কাৰ্যসূচীৰ অন্তত NDAৰ সাংসদসকলে এই পদযাত্ৰা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অনুপ্ৰিয়া পেটেলে বিৰোধীয়ে ইচ্ছাকৃতভাৱে সংসদৰ কাম কাজত ব্যাঘাত জন্ম বুলি অভিযোগ উত্থাপন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী পেটেলে কয় যে বিৰোধীয়ে প্ৰথমে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো উত্থাপন কৰিছিল আৰু শিক্ষামন্ত্ৰী পদত্যাগৰ দাবী জনাইছিল। বিৰোধীৰ এই দাবী চৰকাৰে মানি লোৱাৰ পাছতো বিৰোধী দলসমূহ আলোচনাৰ বাবে সাজু হোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 137,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। ক্ষুদ্ৰ, লঘু, মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগে ভাৰতৰ ভৌগোলিক সূচক লাভ কৰা সামগ্ৰীসমূহৰ বাণিজ্যিকীকৰণ আৰু বিশ্ব বজাৰ লাভ কৰাত সহায়ক হোৱাকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ দ্বাৰা সামগ্ৰীৰ মান নিশ্চিত কৰা, ভৌগোলিক সূচক থকা সামগ্ৰীসমূহৰ ডিজিটেল প্ৰসাৰ আৰু বহল বজাৰ লাভ কৰাত সহায় কৰাৰ লগতে এখন জিলা এবিধ সামগ্ৰী শীৰ্ষক ধাৰণা কাৰ্যকৰী কৰাৰ লক্ষ্য লোৱা হৈছে। এই ব্যৱস্থাৰ অধীনত ভাৰত GI বেনাৰৰ অধীনত GI টেগযুক্ত অৰ্থাৎ ভৌগোলিক সূচক থকা সামগ্ৰীসমূহ আৰু ব্যৱহাৰকাৰীসকলক একেখন মঞ্চলৈ অনা হ'ব। এই পদক্ষেপে সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে বয়নশিল্পী আৰু হস্তশিল্পীসকলক বৃহৎ বজাৰৰ সুবিধা দিব। ইয়াৰ ফলত ভাৰতৰ ভৌগোলিক সূচক ব্যৱস্থা শক্তিশালী হোৱাৰ লগতে আত্মনিৰ্ভৰ ভাৰত আৰু ভোকেল ফৰ লোকেলৰ লক্ষ্যত উপনীত হোৱাত সহায়ক হ'ব বুলি আশা কৰা হৈছে। সমগ্ৰ দেশতে এই পৰ্যন্ত 10,33,00,000তকৈও অধিক কৃষকৰ পৰিচয় পঞ্জীয়ন কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। ইয়াৰ ফলত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা, প্ৰধানমন্ত্ৰী ফচল জীৱন বীমা যোজনা, ন্যূনতম সমৰ্থন মূল্য আধাৰিত ক্ৰয় আৰু ঋণ প্ৰদানৰ লগতে দুৰ্যোগৰ সময়ত সাহায্যকে ধৰি প্ৰত্যক্ষ লাভ হস্তান্তৰ সুবিধাসমূহ প্ৰদানৰ ক্ষেত্ৰত সুবিধা হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰে কয় যে কৃষকসকলে নিজৰ মোবাইল ফোনৰ সহায়ত নিজৰ বাবে এটা কৃষক পৰিচয় পঞ্জীয়ন কৰিব পাৰে। এই উদ্যমৰ জৰিয়তে কৃষকসকলে ডিজিটেল কৃষি অভিযান আৰু অন্যান্য কৃষককেন্দ্ৰিক সুবিধাসমূহ সুচলভাৱে লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহাৰাষ্ট্ৰত আজি হোৱা এটা পথ দুৰ্ঘটনাত 4জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 2জন লোক আহত হয়। মধ্যপ্ৰদেশৰ ছাকাৰা জিলাৰ পুনে বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত 4চকীয়া এখন বাহনে এখন ট্ৰাকত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষী সূত্ৰ প্ৰকাশ কৰা মতে 4চকীয়া গাড়ীখন পুনেৰ পৰা ছাতাৰা অভিমুখে আহি থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইডাৰত আৰু পাছত ট্ৰাকত খুন্দা মৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত লোক দুজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰিছে। সুলভ মূল্যৰ গৃহ নিৰ্মাণ প্ৰক্ৰিয়া, আঁচনিভিত্তিক ব্যৱস্থাৰ পৰা মালিকীস্বত্ব আৰু ভাড়াঘৰকে ধৰি একাধিক গৃহ নিৰ্মাণৰ বিকল্প প্ৰদান কৰা বহনক্ষম ব্যৱস্থালৈ বিকশিত হ'ব লাগিব। নতুন দিল্লীত অনুষ্ঠিত সুলভ মূল্য গৃহ নিৰ্মাণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি নগৰ উন্নয়ন বিভাগৰ সচিব সত্যেন্দ্ৰ সিঙে এইদৰে কয়। ভাৰতৰ দ্ৰুত নগৰীকৰণে সুলভ গৃহ নিৰ্মাণক অৰ্থনৈতিক বিকাশ, বহনক্ষম নগৰীকৰণ আৰু সামাজিক উন্নয়নৰ মূল স্তম্ভ কৰি তুলিছে বুলিও শ্ৰীসিঙে মত প্ৰকাশ কৰে। নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং চেম্পিয়নশ্বিপত ভাৰতে শক্তিশালী আৰম্ভণিৰে প্ৰথম দিনাই 4টা সোণৰ পদককে ধৰি মুঠ 17টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। দেওবাৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে 4টা সোণ, 4টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ছেব্ৰে, ফইল আৰু APএই 3টা শ্ৰেণীৰে 6টা ব্যক্তিগত ইভেণ্টতে ভাৰতীয় ফেন্সাৰসকলে পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। পুৰুষৰ শাখাৰ ছেব্ৰেত নিখিল ৱাঘে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ অক্ষয় বাদছেৰে ৰূপৰ পদক অৰ্জন কৰে। অশ্বিনী আৰ্য আৰু লাইশ্ৰম মোৰাম্বাই ব্ৰঞ্জৰ পদক লাভ কৰে। ফয়েল ইভেণ্টত তেজছ পাটিলে ৰূপ আৰু হেমাছ চানাছামে ব্ৰঞ্জৰ পদক লাভ কৰে। APইভেণ্টত লোকেশ বেমানীয়ে ৰূপৰ পদক, শৌৰ্য অশ্বিনী আৰু গডৱিন আমকেছে ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

0: আনহাতে মহিলাৰ শাখাৰ ফয়েল ইভেণ্টত জয় সচিতাই সোণৰ আৰু কানাগ লক্ষ্মীয়ে ৰূপৰ পদক অৰ্জন কৰে। এ পি ইভেণ্টত প্ৰাচী লোহানে সোণৰ পদক অৰ্জন কৰাৰ সমান্তৰালকৈ নিবেদ্য নায়াৰ আৰু অৰুণপ্ৰিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ আতিশয্যৰ অভিযোগকে ধৰি বিভিন্ন বিষয়ক লৈ উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজিও সংসদৰ উভয় সদনৰ কাম কাজ বিয়লি 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। ক্ষুদ্ৰ লঘু মজলীয়া উদ্যোগ মন্ত্ৰালয় আৰু উদ্যোগ তথা আভ্যন্তৰীণ বাণিজ্য উন্নয়ন বিভাগে ভাৰতৰ ভৌগোলিক সূচক লাভকে ধৰি ভিন ভিন বিষয়ক লৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে আৰু নাইজেৰিয়াৰ লাগোছত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ কমনৱেলথ ফেন্সিং প্ৰতিযোগিতাত ভাৰতে প্ৰথম দিনাই 4টা সোণৰ পদকসহ মুঠ 17টা পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে অৰূপ কলিতাৰ কণ্ঠত 2টি লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয় ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে লোৱা পৰ্যালোচনা বৈঠকখনত মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৰ্বৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ইপিনে দিছপুৰৰ লোকসেৱা ভৱনত আজি বিয়লি 5 বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰী গোটৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 456খন গাঁৱৰ 1,37,590 লোক প্ৰভাৱিত হোৱাৰ লগতে 11,933.46 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কালিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। শিক্ষকৰ বদলি প্ৰক্ৰিয়াৰ জাননী আজি প্ৰকাশ পাব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে। তেওঁ কয় যে শিক্ষকসকলে পৰ্টেলযোগে পাৰস্পৰিক বদলি ল'ব পাৰিব। তেওঁ কয় যে প্ৰথম পৰ্যায়ত পাৰস্পৰিক বদলিৰ তালিকা প্ৰকাশ পাব আৰু পৰৱৰ্তী পৰ্যায়ত BTRৰ সম্পূৰ্ণ এজন শিক্ষক থকা বিদ্যালয় শিক্ষকসমূহৰ বদলিৰ তালিকা প্ৰকাশ পাব। শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউত বানৰ কবলত থকা বিদ্যালয়ত 15 আগষ্টৰ পাছত পাঠদান হ'ব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে বান প্ৰভাৱিত জিলাকেইখনত এতিয়াও 150 বিদ্যালয় জলমগ্ন হৈ আছে অথবা বোকা পলসে পুতি পেলাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে আন্দোলনত নমা SRD শিক্ষকেও আজি দৰমহা লাভ কৰিব। পূৰ্বতে 15,000 SRD শিক্ষকৰ ভিতৰত 200 শিক্ষকে দৰমহা লাভ কৰা নাছিল যদিও আজি দৰমহা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আজি বৃক্ষবন্ধু শীৰ্ষক কাৰ্যসূচী মুকলি কৰা হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ৰাজ্যৰ 1.5 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হয়। ৰাজ্যখনৰ ষষ্ঠ আৰু ইয়াৰ ওপৰশ্ৰেণীত অধ্যয়নৰত 20 লাখ শিক্ষাৰ্থীৰ দ্বাৰা 4 দিনৰ ভিতৰত গছপুলিসমূহ ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে। পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষীৰ এখন বিশেষ সজাগতা সভা আজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলাখনৰ আৰক্ষী বিষয়াসকলৰ ক্ষিপ্ৰ আৰু সঠিক তদন্তৰ বাবে আইনী জ্ঞান উন্নীত কৰিবলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তদুপৰি নতুন ফৌজদাৰী আইন আৰু পদ্ধতি সন্দৰ্ভত বিশেষ প্ৰশিক্ষণো প্ৰদান কৰা হৈছে। প্ৰশিক্ষণকালত জিলাখনত দক্ষ আৰু জবাবদিহি আৰক্ষী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হবলৈ বিষয়াসকলক পৰামৰ্শ দিয়া হয়। নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী। 1941 চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা দত্তই 100 নাট আৰু 500 গীত ৰচনা কৰি থৈ গৈছে। তেওঁ উপপথ নামৰ ছবিখনো পৰিচালনা কৰাৰ লগতে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। ভৱেন বৰুৱা বঁটা, ভৱেন্দ্ৰনাথ শইকীয়া বঁটাকে ধৰি ভালেমান বঁটাৰে সন্মানিত প্ৰয়াত দত্তই মন পৰখা অনেক গীত ৰচনা কৰিছিল। তেওঁৰ গীতবোৰত জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, ঋদীপ দত্ত, ঋতুপৰ্ণ শৰ্মা, জুবিন গাৰ্গ আদিয়ে কণ্ঠ নিগৰাই শ্ৰোতাৰ ওচৰ চপাই নিছিল। এটা নষ্ট ল'ৰাৰ গল্প, পথ, টাইটানিক, সেন্দুৰ, আকাশৰ দৰে মন, জেতুক পাতৰ ৰং আদি তেওঁৰ উল্লেখযোগ্য নাটক। নলবাৰী জিলাৰ জাজিয়াবাৰীত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 2জন যুৱক নিহত হোৱাৰ লগতে 1জন গুৰুতৰভাৱে আহত হয়।

0: নিহত যুৱক দুজন হৰ্ষজিৎ হালৈ আৰু ব্ৰজেন বৈশ্য বুলি চিনাক্ত কৰা হৈছে। ধেমাজি চিলাপথাৰৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত তেওঁলোকৰ বাহনখনে জাজিয়াবাৰীত ৰখাই থোৱা এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। গুৰুতৰভাৱে আহত ব্ৰজেন বৈশ্য আৰু ভাস্কৰজ্যোতি বৰ্মনক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীলৈ অনা হৈছিল যদিও ব্ৰজেন বৈশ্যক চিকিৎসকে মৃত ঘোষণা কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনোৱা হওক জিতুল সোণোৱালৰ কণ্ঠত 2টি আধুনিক গীত, শিল্পীৰ কণ্ঠত শ্ৰোতাসকলক শুনাবলৈ লোৱা প্ৰথমটি গীতৰ কথা আৰু সুৰ দিগন্ত কলিতাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে জিতুল সোণোৱালৰ কণ্ঠত। এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা আৰু সুৰ শিল্পীগৰাকীৰেই।

শ্ৰোতাসকলে জিতুল সোণোৱালৰ কণ্ঠত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ শাওণৰ 25 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 11 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ সন্ধ্যাৰ অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ

৬৬ মিটাৰ, কিলোহাৰ্টজ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজ আৰু নিউজ অন এআইআৰ এপত। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, প্ৰতীক্ষা খনিকৰ আৰু বিলিংফা স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত সমীৰ নাৰ্জাৰী, ডিউটি ৰুমত জিনিয়া শৰ্মা আৰু প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো অর্ধ আকাশ।
1: এয়া আকাশবাণী তেজপুৰ। সমূহকে স্বাগতম জনাই এয়া আগবঢ়াইছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অর্ধ আকাশ। আইডিয়াসকল, আজিৰ অনুষ্ঠানত এয়া শুনকচোন, তেজপুৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান।
2: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আমি তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰত অৱস্থিত সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে আগবঢ়াবলৈ লৈছোঁ এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান এটি শান্তি মন্ত্ৰেৰে আৰম্ভ হ'ব।

0: আহকচোন, বন্তি বৰা বাইদেউৰ পৰা শুনো কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে।
1: নমস্কাৰ, মই আজি আপোনালোকক যোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যোগ হ'ল জ্ঞানৰূপী বেদসমূহৰ এটা ৰত্ন। যোগ শব্দ সংস্কৃতত য়োগ শব্দৰ পৰা আহিছে। যোগৰ অৰ্থ হৈছে জোৰা লগা, একক কৰা, আত্মাৰ লগত সংযোগ, মানৱ দেহক চেতনা জীৱন শক্তিক দিবৰ বাবে দুটা মহাশক্তিৰ মিলন, অৰ্থাৎ স্থিৰ শক্তি বা সূৰ্য শক্তি আৰু অথিৰ শক্তি বা চন্দ্ৰ শক্তিৰ নিখুঁত সম অৱস্থা। পতঞ্জলী মুনিয়ে কৈছে, যোগ চিত্ত বৃত্তি নিৰোধ। সেই সকলো ব্যক্তিয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আৰু আধ্যাত্মিকত সেই ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। যোগৰ নানা প্ৰকাৰৰ পদ্ধতি আছে। ইয়াৰ অন্তৰ্গত আসন আৰু প্ৰাণায়ামৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। আসন। আসন হ'ল এক যৌগিক ভংগীৰ অৱস্থা, যি অৱস্থাত শৰীৰ স্থিৰভাৱে ৰাখি দীৰ্ঘ সময় ধৰি বহি থাকিব পাৰি, তাকেই আসন বুলি কোৱা হয়। আসন শাৰীৰিক প্ৰক্ৰিয়া আৰু মন সংযমৰ সহায়ক। ব্যক্তিৰ দেহ সুস্থ সবল কৰি কৰ্মশক্তি আৰু জীৱন শক্তি বৃদ্ধিৰ বাবে আসন অভ্যাস অতি প্ৰয়োজনীয়। বিভিন্ন ৰোগ, বিভিন্ন অংগৰ বাবে বিভিন্ন আসন আছে। এই আসনসমূহৰ বিষয়ে গুৰুজনাৰ পৰা শিকি অভ্যাস কৰিলে সুফল লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰাণায়ামৰ বিষয়লৈ। প্ৰাণায়াম মানে আমি সাধাৰণতে বুজো যে নিজৰ প্ৰাণ শক্তিক আৰামদায়ক অৱস্থাত ৰখা পদ্ধতিয়েই হ'ল প্ৰাণায়াম। দেহৰ ভিতৰত যি শক্তি স্নায়ুমণ্ডলীৰ মাধ্যমেৰে মাংসপেশীত মিলিত হৈ পৰে আৰু যি শক্তিয়ে শৰীৰৰ হাওঁফাত থকা বায়ু প্ৰবাহক সঞ্চালন কৰি থাকে, সেই হৈছে জীৱৰ প্ৰাণ। এই প্ৰাণ শক্তিস্বৰূপ বায়ু প্ৰবাহক নিয়ন্ত্ৰণ কৰি আৰামদায়ক বা সুদায়ক কৰাটোৱেই হ'ল প্ৰাণায়াম। ৰেচক, পূৰক আৰু কুম্ভক, এই তিনিটা হ'ল প্ৰাণায়ামৰ তিনিবিধ অংগ। উশাহ গ্ৰহণ কৰাকে পূৰক, বন্ধ ৰখাকে কুম্ভক আৰু উশাহ এৰি দিয়াকে ৰেচক বোলা হয়। আসনৰ দৰে প্ৰাণায়ামৰো বিভিন্ন প্ৰকাৰ আছে। অভিজ্ঞ গুৰুজনৰ পৰা এই বিষয়ে শিকি প্ৰাণায়াম অভ্যাস কৰিলে সুফল লাভ কৰিব। মই যোগৰ বিষয়ে আজি ইমানখিনিকে কৈ মই সামৰণি মাৰিছোঁ। যোগেইন চিত্তস্য পদেইন বাচং বলং শৰীৰস্য সবি দুকেইন য়োপাকৰোত্তম পৱৰম মুনিনম পতঞ্জলিম প্ৰাঞ্জনীৰা নাতোস্মি ওম শান্তি শান্তি শান্তি।
0: এয়া আছিল বন্তি বৰা বাইদেৱে কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'লে। ইয়াৰ পিছতে যান্ত্ৰিকতাৰ মাজত হেৰুৱাই পেলোৱা আমাৰ সময়বোৰক লৈ আভা গোস্বামী বাইদেউৰ ৰচিত সমাজৰ আধৰুৱা দস্তাবেজ পাঠ কৰে।
2: জীৱনৰ আধৰুৱা দস্তাবেজ। যুগৰ পৰিৱৰ্তনৰ ধুমুহাত বৰ্তমান আমাৰ জীৱনটো এটা যন্ত্ৰৰ দৰে হৈ পৰিছে। চিন্তা চৰ্চাত মানসিক অনুভৱবোৰ যেন ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। এতিয়া আমাৰ সমাজখন চলে ৰুটিনৰ দৰে। সমাজত সফলতা, ধন সম্পত্তি আৰু আধুনিক জীৱনশৈলীৰ মাজত যেন আমি এটা সফল জীৱন অতিবাহিত কৰিছোঁ। হাঁহি মাতি, কথা বতৰা পাতি সময় যেন ঠিকেই পাৰ হয় তেনে লাগে, কিন্তু হৃদয়ৰ অনুভৱৰ জগতখনত দেখা পাওঁ এক শূন্যতা। পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে খাব লাগে সময়ত খাওঁ, যাব লাগে যাওঁ, কিনো কৰি আছোঁ খবৰ ল'বলৈ কাৰো সময় নাই। আগতে মানুহে একেলগে বহি কথা পাতিছিল, হাঁহিছিল, হৃদয়ৰে সুখ দুখৰ ভাগ বতৰা কৰিছিল। এতিয়া আমি বহুত মানুহৰ লগত সংযুক্ত। সামাজিক মাধ্যম, ফোন, মেছেজ, অত্যাধুনিক মোবাইল সকলোবোৰে আমাক একেলগে বান্ধি ৰাখিছে, কিন্তু এই সংযোগবোৰে হৃদয়ৰ দূৰত্ব কমাব পৰা নাই। সুখী জীৱনত প্ৰাণ খুলি হাঁহিবৰ পৰিৱেশ যিদৰে নাই, দুখী জীৱনতো স্পষ্ট অশ্ৰু নাই। নিজৰ দুখ, ভয়, অনুভৱবোৰ লুকুৱাই বাহিৰত হাঁহি মাতি থাকিবলৈ শিকিছোঁ। সঁচা অনুভৱবোৰ প্ৰকাশ কৰিবলৈ ভয়, সমাজত দুৰ্বল হোৱাৰ ভয়, সম্পৰ্কৰ অভাৱ, ব্যস্ততা, কেতিয়াবা বুজি নোপোৱা অনুভৱে মানুহক ভিতৰি অকলশৰীয়া কৰি তুলিছে। এটা আচৰিত পৰিৱৰ্তন বৰ্তমান দেখা গৈছে।

0: সময়ত মানুহে মোবাইল ব্যৱহাৰ কৰিছিল, এতিয়া মোবাইলে মানুহক ব্যৱহাৰ কৰে। আগতে টকা জীৱনত বিনিময়ৰ মাধ্যম আছিল, এতিয়া টকা জীৱনৰ লক্ষ্য হৈ পৰিছে। বৰ্তমান সমাজত পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্কটো বহুত পৰিৱৰ্তন ঘটিছে। আগতে সন্ধিয়া পৰিয়ালৰ সকলোৱে একেলগে বহি কথা পাতিছিল, দিনটোৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰিছিল। এতিয়া একেখন ঘৰতে থাকিও প্ৰতিজনে নিজৰ নিজৰ ব্যক্তিগত শিতানত নিমগ্ন। মানসিক দূৰত্ব দিনে দিনে বৃদ্ধি পাইছে, যদিও শাৰীৰিক দূৰত্ব নাই। যান্ত্ৰিক জীৱনটোৱে মানুহৰ মনটো ক্লান্ত কৰি পেলাইছে। সমাজত দেখাত আমি সকলো পাইছোঁ সুবিধা, আৰাম আৰু সুযোগ, কিন্তু হেৰুৱাইছোঁ সৰু সৰু অনুভৱবোৰ, যিবোৰে জীৱনটোক জীৱন্ত কৰি তোলে। সঁচা সুখ বস্তুত নহয়, অনুভূতিত। সঁচা উন্নতি বাহ্যিক চমকত নহয়, অন্তৰৰ শান্তিতহে পোৱা যায়। প্ৰকৃতিৰ লগত সময় কটোৱা, মানুহৰ লগত মন খুলি কথা বতৰা পতা, নিজৰ ভিতৰৰ অনুভূতিক বুজি উঠিলেহে জীৱনটো উপভোগ্য হৈ উঠিব।
1: বহাগৰ বিনন্দীয়া ৰূপে কেৱল জানো ডেকা গাভৰুৰ বাবেহে। আহকচোন আমাৰ মহিলাসকলৰ কণ্ঠত এশাৰী বিহু নাম শুনো।

0: নাৰীৰ সুকোমল হৃদয়ৰ ভাষা কাপেৰে ওলাই কবিতা হৈ এয়া বিজু বৰাৰ স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ। কবিতাৰ শিৰোনাম হেৰুৱাৰ বেদনা। আজি নিজকে প্ৰশ্ন কৰিছোঁ এৰা, আজি নিজকে প্ৰশ্ন কৰিছোঁ, ক'ত হেৰাল আমাৰ শৈশৱ, যৌৱন আৰু সোণোৱালী দিনবোৰ? ক'ত হেৰাল সেই দিনবোৰ যেতিয়া বৰষুণৰ টোপালে হাঁহিছিল, কথা কৈছিল, ৰিমঝিমকৈ নাচিছিল, টিনৰ চালিত পৰা শব্দই মন উদ্ভাৱল কৰিছিল, চোতালত জমা হোৱা পানীত কাগজৰ নাও সাজি খেলা খেলবোৰ আছেনে বাৰু আজিও সেই দিনবোৰ? উৰুখা পজাত থাকি কবিতাৰ মালা গাঁঠি সুশোভিত কৰা ক্ষণবোৰ আজি দেখোন কোমল কোমল লগা শব্দবোৰেও ভুমুকি নমৰা হ'ল। ক'ত হেৰাল সেই দিনবোৰ? ক'ত হেৰাল আমাৰ অতিকে আপোন মৌ মিঠা মাধুৰী হনা সম্বোধনবোৰ? বিদেশী শব্দৰ পয়োভৰত খুন লগা হ'ল আমাৰ সম্পৰ্কবোৰ। কেওফালে দেখো জটিলতা, প্ৰবঞ্চনা আৰু কংকিতৰ সমাহাৰ। হেৰাই যাব নেকি এই যান্ত্ৰিকতাত আমাৰো সহোদৰ? দিক বিদিক হেৰুৱাই নাজানো কোন দিশে হৈছো ধাৱমান, জীৱনৰ দুৰন্ত গতিত হেৰুৱাম সকলো, এয়াই নেকি আজিৰ অগ্ৰগতি? ধন্যবাদ।
0: প্ৰকৃতিৰ মুক্তদান আমাৰ বাৰীৰ বন শাকবোৰ, তাতে আছে জীৱনৰ মহৌষধি। এয়া দীপালী হাজৰিকা বাইদেৱে পাঠ কৰিব স্বাস্থ্য আৰু মনৌষধি।
2: অসমৰ মাটিৰ ঔষধ ও গুণাগুণ। অসমৰ মাটিৰ সেউজীয়া প্ৰকৃতিৰ শোভাই আমাৰ চকুলৈ সজীৱতা আনে। পাৰোঁতে ৰসৰাজে লিখি থৈ গৈছে, ক'ত পাম এই বিনন্দীয়া প্ৰকৃতি। আমি চকুৰ পলকতে আমাৰ ঘৰৰ বাৰীখনত যদি চকু ফুৰাওঁ, অযত্নত গজি উঠা মানিমুনি, কচু, মছন্দৰী, মধুসোলেং এইবিলাক অলপ গুটি বা শিপা থাকিলেই গজি উঠে। কিন্তু পদিনা, বাৰ্মিশাক, মিথি, সৰিয়হ ইত্যাদিৰ যতন ল'ব লাগে। আমাৰ উৎসৱবোৰৰ নিয়ম নীতিবোৰো সেইদৰেই পালন কৰা হয়। বতৰ অনুসাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। অতীতত মানুহে স্বাস্থ্যতকৈ কামতহে গুৰুত্ব দিছিল, সেয়ে বিহুত হাতবিধ শাক, পঁইতাভাত ইত্যাদিৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি কৰিছিল নিয়ম বুলি ক'লেহে খোৱাটো মানুহে কৰিব। এতিয়া আহোঁ সততে হৈ থকা শিশুৰ পৰা বৃদ্ধলৈকে পেটৰ সমস্যা। সহজে হোৱা মছন্দৰী পেটৰ যিকোনো বেমাৰৰ পৰা ৰক্ষা পাবলৈ মছন্দৰী আমি পাতত দি বা শুকান টেৱা এখনত দি খাব পাৰোঁ। কিছুমানে গুণটো বেয়া পায় কিন্তু পেটৰ কাৰণে অতি উত্তম। মানিমুনি সকলো ধৰণৰ বেমাৰতে ইয়াৰ ৰস উলিয়াই খাব পাৰি। এই বনৌষধিবোৰ ল'ৰা ছোৱালীক ৰান্ধি খুৱাব লাগে আৰু এই ঔষধবোৰ চিনাকি কৰি দিব লাগে। অৱশ্যে আজিকালি চিলনিৰ জীয়েক মোবাইলটো আছে, হ'লেও খুতুৰা শাকটো ৰান্ধিলে খাবলৈ ভাল হ'বনে নহয় সেইটো জানিব লাগিব, কাৰণ মছলাযুক্ত ৰন্ধন সিহঁতৰ মন মগজুত বেছিকৈ সোমায়। গৰমৰ দিনত দাইলত মধুসোলেং দিলে পেটটো ঠাণ্ডা পৰে, মাছেদি ৰান্ধিলেও সোৱাদযুক্ত হয়। সেইদৰে কচু শাকৰ আঞ্জা ৰান্ধিলেও দাইল ও মাছৰ খৰচ কম হয় আৰু শৰীৰৰ বাবেও উপকাৰ।

0: ব্ৰিটিছে অসমৰ মাটিত চাহপাতৰ সুগন্ধি গোন্ধৰ ওপৰতে বৰ্তমান বাণিজ্যৰ বিশাল বেপাৰ হ'বলৈ ধৰিলে। গতিকে অসমীয়া মানুহে বিচাৰিব জানিলে আমাৰ মাটিতেই সোণ চেকুৰা আছে, বিদেশলৈ যাব নালাগে। আয়ুৰ্বেদাচাৰ্য গুণাৰাম খনিকৰে কৈছিল, মানুহৰ ৰোগৰ লগতে ঈশ্বৰে গছ গছনিৰ সৃষ্টি কৰিছে, গতিকে প্ৰকৃতিৰ গছ গছনিৰ পৰাই নানা ধৰণৰ ঔষধ তৈয়াৰ কৰিব পাৰোঁ। সেয়ে সপ্তাহত এদিন আমি শাক পাত জাতীয় খাব লাগে, প্ৰবাসত থকা ল'ৰা ছোৱালী ঘৰলৈ আহিলে খুৱাব লাগে, আৱাসী এলেকাবোৰত বহুতেই তাপ আদিত মানিমুনি মছন্দৰী ইত্যাদি ৰুই লয়, খোৱা বোৱাটো উচিত ব্যৱহাৰ কৰে। যিবিলাকৰ আকৌ বাৰী ঘৰ ডাঙৰ, তেওঁলোকে আকৌ কষ্ট নকৰাকৈ হোৱা শাক পাতবোৰ বুটলিবলৈ টান পায়। গতিকে আমি সকলোৱে বনৌষধি খোৱা কৰোঁ, বেমাৰৰ পৰা কিছু হ'লেও সকাহ পাম।
1: এইখিনিতে আমাৰ মহিলা অনুষ্ঠানবিলাকত আলোচনাৰ মাজতে অকণমান সকাহ দিবলৈ বিৰতিৰ মাজত দীপালী বৰদলৈ বাইদেৱে আমাক সদায় এফাকি ধুনীয়া গীত শুনায়। এই আগবঢ়াইছোঁ দীপালী বৰদলৈৰ কণ্ঠত এটি আধুনিক গীত।

0: বুলি, এ জাৰণী মাজৰে জৰা মোৰাইজনী অ, জাৰণী মাজৰে এ জৰা মোৰাইজনী অ, জাৰণীৰ মাজৰে জৰা, এ দীঘলকৈ উৰণি নলবাইজনী অ, আগৰে চিনাকি এ দৰা মোৰাইজনী অ, আগৰে চিনাকি দৰা।
1: এতিয়া আগবঢ়াইছো এটি অনুগল্প, মন গহনত শূন্যতা, পাঠ কৰিছে লিপিকা দাসে। ভাতৰ পাতত বহি নিজে ভালপোৱা ব্যঞ্জনবোৰ হেলা ৰঙে ভগাই লৈছিলোঁ। খোৱা পাতিত গৰম হ'লেও ঠেলা হেঁচা কৰি একেখন বিচনাতে শুবলৈ মন কৰিছিলোঁ। পূজাই বিহুৱে একেলগে উপভোগ কৰিবলৈ ভাল পাইছিলোঁ। এটা কেৰি আনকেইটা যেন সম্পূৰ্ণ নহয়, মায়ে কোৱা শুনিছিলোঁ। গোটেইকেইটা একেলগে বহিলেহে ভাত মুঠি দি শান্তি পাওঁ। কলেজ যোৱাৰে পৰা আমিবোৰ চাৰিআলিৰ চাৰিওদিশে গতি কৰিলোঁ। নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ শিক্ষাৰ দৌৰত আমিবোৰ হেৰাই গ'লোঁ। যৌৱনৰ উৎসাহত ন ন সংগী আহিল, আমাৰ জীৱনবোৰ ৰঙীন হ'ল, আমাৰ শৈশৱৰ মধুৰ সময়বোৰ ক'ৰবাত নিতাল মাৰিলে, আমাৰ জীৱিকাৰ গতি লাগিল এটা এটাকৈ। আই পিতায়ে আমাৰ সংসাৰকেইখনো পাতি দিলে, যেন আমাৰ হৃদয়বোৰো ভাগ ভাগ হৈ গ'ল। বুকুত শিল থৈ আই পিতায়ে ঘৰৰখীয়া হ'ল, প্ৰয়োজনত বিচাৰিব পৰাকৈ কাৰো আহৰি নোহোৱা হ'ল। সময়ে কলৈ নি আছে বা, এখন ঘৰৰ বান্ধোনৰ গুৰি মৰম চেনেহবোৰ বুকুত লৈ আমিবোৰ পৰি ৰলোঁ একো একোটা।

0: নিৰ্জন কোঠাত সকলো অত্যাধুনিক সুবিধাৰ মেৰ পেছত আমি বিলীন হৈ গ'লোঁ। ঘৰ সংসাৰ, ল'ৰা ছোৱালী আৰু নিজৰ মাজত থাকি আমি কেতিয়াবা বিচাৰোঁ ল'ৰালিক ঘূৰাই আনিবলৈ, বিচাৰোঁ আই পিতাৰ ঘৰখনত পুনৰ উমলিবলৈ। নাই, সময়ে কাকো হেৰুৱা সময় ঘূৰাই নিদিয়ে। সময় থাকোঁতেই দিয়া বা লোৱা কথা নাই। কথাবোৰ ভাবি থাকোঁতেই কেতিয়ানো চকুৰ পতা জাপ খালে গমেই নাপালোঁ। ধন্যবাদ। নাম এষাৰ নোগোৱাকৈ আমাৰ যিকোনো অনুষ্ঠান সম্পূৰ্ণ হ'ব পাৰে জানো? গুৰু দুজনালৈ প্ৰণাম জনাই এভাগী নাম আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰিম। নামৰ গুৰি ধৰিব ববি বেজবৰুৱাই, লগত অংশগ্ৰহণ কৰিব বন্তি বৰা, অনুজা শইকীয়া, দীপালী বৰদলৈ, কৰবী বৰা, বিজু বৰা, মিনু বৰা, জুনু বৰুৱা, আভা গোস্বামী, দীপালী হাজৰিকা আৰু লিপিকা দাসে।
1: হৰি ৰাম শংকৰী দেউ ৰাঙুলি।

0: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিলে। সদস্যাসকল আছিল দীপালী হাজৰিকা, আভা গোস্বামী, জুনু বৰুৱা, বিনু বৰা, বন্তি বৰা, বিজু বৰা, কৰবী বৰা, দীপালী বৰদলৈ, ববী বেজবৰুৱা, অনুজা শইকীয়া আৰু লিপিকা দাসে। অনুষ্ঠানটিৰ আঁত ধৰিলে সদস্যা লিপিকা দাসে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতাসকলে, ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। উজনি অসমৰ বিধ্বংসী বানৰ পাছত ৰাজ্যখনৰ বহু কৃষক ৰাইজ এতিয়াও বানৰ আশংকাত ডুবি আছে। কমেই হওক বা বেছিয়েই হওক, বানৰ প্ৰাবল্যই কৃষিকাৰ্যত ব্যাঘাত জন্মায়। অসম এখন কৃষিপ্ৰধান ৰাজ্য হোৱাৰ লগতে বানপ্ৰৱণ অঞ্চলো, সেয়েহে বানপানীৰ সৈতে মোকাবিলা কৰাত আমি আগতকৈ সতৰ্ক হ'ব লাগিব। এই প্ৰসংগতে আজি এটি আলোচনা আগবঢ়াইছোঁ। এই আলোচনাটিৰ আজি প্ৰথম ভাগ শুনক। আলোচনাটিৰ আগধৰি এয়া ভাস্কৰ জ্যোতি আচাৰ্য।
1: আজিৰ আলোচনাত আমি বিষয় হিচাপে লৈছোঁ বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য, আৰু এই বিষয়ত আলোচনা কৰিবলৈ দুগৰাকী আলোচকক আমি আমন্ত্ৰণ জনাই আনিছোঁ। দুয়োগৰাকী আহিছে ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা, দুয়োগৰাকী বিষয়বস্তু বিশেষজ্ঞ। এয়া ডক্টৰ হিমাদ্ৰী ৰাভা,
2: নমস্কাৰ,
1: আৰু ডক্টৰ পল্লৱী ডেকা,
3: নমস্কাৰ।
1: আপোনালোক দুয়োগৰাকীকে স্বাগতম। এতিয়া আমাৰ আজিৰ যিটো বিষয়, ইয়াতে আছে বান অধ্যুষিত অঞ্চলৰ বাবে আপৎকালীন ধানৰ কৃষিকাৰ্য, কোৱাই হৈছে আপৎকালীন বুলি। আৰু গতিকে আপৎকাল কেতিয়া আহি যায় কোনো তাৰ ঠিক নাই আচলতে, আৰু আমাৰতো ভাদ মাহৰ শেষলৈকে আমাৰ এটা বানৰ সম্ভাৱনা থাকিয়ে যায়। কেতিয়াবা ভাদৰ শেষতো আমাৰ বানপানীৰ ঢল অহা দেখা যায়, আৰু বান অধ্যুষিত অঞ্চলবিলাকৰ যিসকল ৰাইজ, তেওঁলোক এই পৰিস্থিতিৰ কাৰণে সাধাৰণতে অকণমান সাজু হৈ থকা দেখা যায়। তেওঁলোকৰ পৰম

0: পৰম্পৰাগত ধাৰণাৰেও তেওঁলোক সাজু হৈ থাকে। কিন্তু এইবেলি উজনি অসমত যিটো হোৱা দেখা গ'ল সেইটো একেবাৰে এক অসাধাৰণ এখন ছবি আমি দেখিবলৈ পাইছোঁ। ইয়াতে সততে আমাৰ যি ধৰণৰ পৰামৰ্শাৱলী দিয়া হয়, কৃষি পৰামৰ্শাৱলী বা ব্যৱস্থাপনা দিয়া হয়, এই ক্ষেত্ৰত উজনি অসমত একেবাৰে ব্যতিক্ৰম নিশ্চয় হ'ব। কাৰণ তাত যি ধৰণৰ এক ধ্বংসস্তূপত পৰিণত হৈছে, বিশেষকৈ তিনিখন জিলাৰ বেছিভাগ অঞ্চল, গতিকে তাৰ এক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈও আচলতে সময় লাগিব। গতিকে আমি ঠিক সাধাৰণ দৃষ্টিৰে, এক স্বাভাৱিক দৃষ্টিৰে আজি আমি আমাৰ আলোচনাটো আগবঢ়াই নিবলৈ বিচাৰিছোঁ। ইতিমধ্যে বিভিন্ন ঠাইত মানুহৰ খুব ধান ৰোৱা হৈয়ে গৈছে, ধান ৰোৱা কাম সম্পন্ন হৈছে, তথাপি বান অধ্যুষিত অঞ্চলৰ বাবে প্ৰতি বছৰে একোটা ভাবুকি থিয় হৈ থাকেই। বানপানী ব্ৰহ্মপুত্ৰই হওক বা আন উপনৈবিলাকৰ পৰাই হওক, তাতে আজিকালি জলবায়ু পৰিৱৰ্তনৰ ফলত বৰষুণৰো খুব তাৰতম্য হোৱা দেখা গৈছে। একে ঠাইতে জোখতকৈ বহুত বেছি বৰষুণ হোৱাও দেখা গৈছে, তাৰ ফলতো বিভিন্ন ঠাইত এনেধৰণৰ ঢল অহা দেখা যায়। গতিকে বান অধ্যুষিত অঞ্চলত ধান খেতিত ল'বলগীয়া ব্যৱস্থাপনা সন্দৰ্ভত আৰম্ভণিতে কি ক'ব?
1: হয়, আমাৰ অসমৰ কৃষকসকল মূলতে আমাৰ ধান খেতিৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু এই সময়ছোৱাত আমাৰ দেখা যায় কৃষকসকলে যথেষ্ট আমাৰ বানপানীৰ সন্মুখীন হয় আৰু বিস্তৰ ক্ষতিসাধন হয়। আৰু শেহতীয়াকৈ আমাৰ যিখিনি বানপানী হ'ল, আমাৰ কৃষকসকল বহুতৰে আমাৰ তেওঁলোকে নিজৰ জীৱিকা মীন পালন, পশুধন আৰু কৃষি খেতি বাতি তেওঁলোকে যথেষ্ট ক্ষতিসাধন হৈছে। আৰু আমি এই সময়ছোৱাত তেওঁলোকৰ লগত আছোঁ আৰু আশা কৰিছোঁ আমাৰ চৰকাৰৰ সা সুবিধা, লগতে আগতীয়া প্ৰস্তুতি আৰু যি বানৰ পাছত ল'বলগীয়া আমাৰ বৈজ্ঞানিক ব্যৱস্থাপনা আছে, সেইবোৰ ল'লে তেওঁলোকে নিশ্চয় আগৰ নিচিনা পুনৰ তেওঁলোকে কৃষি কাৰ্য আৰু জীৱিকা আৰম্ভ কৰিব পাৰিব। আৰু আমি বানৰ পূৰ্বে যিখিনি আমাৰ বান অধ্যুষিত অঞ্চল আছে, তেওঁলোকে আমি তেওঁ সেই কৃষকসকলে আগতীয়াকৈ কিছুমান ব্যৱস্থাপনা ল'ব পাৰে। যেনে ধৰক আমাৰ সেইবোৰ অঞ্চলত আমি কিছুমান বানপানী সহনশীল আমি কিছুমান ধানৰ জাত নিৰ্বাচন কৰি ল'ব পাৰোঁ, নাইবা কমদিনীয়া কম সময়ত উৎপাদন হোৱা আমি কিছুমান খেতিও কৰিব পাৰোঁ। আৰু জাত বুলি কমদিনীয়া জাত বা বান সহনশীল জাত বুলি ক'লে আমাৰ আছে জলকুৰি, জলশ্ৰী, ৰঞ্জিত চাবন, বাহাদুৰ চাবন আদি। আৰু আমি য'ত মানে সম্পূৰ্ণ খেতি নষ্ট হৈছে তাতে আমি কম দিনত আমাৰ উৎপাদন হোৱা শস্য য'ত আমি ধান খেতি কৰিব নোৱাৰোঁ, তেনে ক্ষেত্ৰত আমি মগুমা, মাটিমাহ আদি আমি কৰিব পাৰোঁ। তাৰ উপৰিও আমি ধৰক কিছুমান সৰু সৰু ব্যৱস্থা ল'ব পাৰোঁ, সাৱধানতা অৱলম্বন কৰিব পাৰোঁ। যেনে ধৰক আমি যিবোৰ কীটনাশক বীজ, ৰাসায়নিক সাৰ, এইবোৰ আমি অলপ শুকান বা ওখ জেগাত আমি সংৰক্ষণ কৰি ৰাখিব লাগে। লগতে আমি খেতি চাৰিওফালে আমাৰ বান্ধবোৰ আমি মাটি দি আমি মজবুত কৰি ল'ব লাগে, যিবোৰ আমাৰ নলা আদি বা ড্ৰেইন আদি থাকে পানী নিষ্কাশন হোৱা বা পানী ওলাই যোৱা, সেইবোৰ আমি চাফা কৰি ধুনীয়াকৈ আমি ৰাখিব লাগে আগতীয়াকৈ। তেতিয়া আমি কিছু সংখ্যক আমি কিছু বহুখিনি আমি ক্ষতিৰ পৰা অলপ
0: বাচি থাকিব পাৰোঁ, সম্ভাৱ্য ক্ষতিৰ পৰা আমি আঁতৰি থাকিব পাৰিম। যিবিলাক জাতৰ কথা আপুনি কৈছে, জলকুঁৱৰী, জলশ্ৰী, বাহাদুৰ চাবোৱান, ৰঞ্জিত চাবোৱান, এই জাতবিলাক কিছুমান ঠাইত যদি তেওঁলোকে ভালকৈ ৰুবই নোৱাৰিলে, তেনে ক্ষেত্ৰত এতিয়াতো শাওণ মাহ শেষেই হ'বৰ হ'ল, ৰোৱা সময় প্ৰায় সাধাৰণতে উকলি যোৱা বুলি আমি ক'ব লাগিব। কিন্তু এনে ক্ষেত্ৰত দেৰিকৈ ৰুব পৰা এই যিবিলাক জাতৰ কথা ক'লে, এইবিলাক জাত দেৰিকৈও ৰুব পাৰি নেকি?
1: এইবোৰ বানপানী সহনশীল, এইবোৰ মানে আপোনাৰ এসপ্তাহৰ পৰা দুসপ্তাহলৈকে যদি পানীত মানে ডুবি থাকে তেতিয়াও মানে একো নহয়, যদি তাৰ পাছত ওলাই যায় মৰি নাযায়।
0: না, মই এইটো কথা সুধিছো, ধৰি লওক তেওঁলোকে অন্য কিবা জাত ৰুইছিলে, বান আহিল, বানত নষ্ট হ'ল আৰু ইতিমধ্যে শাওণ মাহৰ শেষেই হ'বৰ হ'ল, চাবলৈ যদি যোৱা যায় এতিয়া ভালেখিনি সময় উকলি গৈছে, তেনে ক্ষেত্ৰত এতিয়াও এনেবোৰ জাত ৰুব পৰা যায় নেকি?
1: তেনে ক্ষেত্ৰত য'ত বানপানী হৈ গৈছে আৰু অলৰেডি পলম হৈ গৈছে বহুতখিনি, তেতিয়া আমি বেলেগ কিছুমান জাত আছে তেনেকৈ লগাব পাৰোঁ। আৰু পলমকৈ হোৱা বানপানীৰ ক্ষেত্ৰত আমি অতি কমদিনীয়া জাত, যিবোৰ আমাৰ 90-100 দিনীয়া কৃষিকাল হয়, তাৰ ভিতৰত আমি লুইত, দিচাং, কপিলি, গীতেজ আদি কঠীয়া আমি আগষ্ট মাহৰ শেষলৈকে আমি ৰুব পাৰোঁ। হয়, আৰু আমি এটা কাম কৰিব পাৰোঁ, আমি কঠীয়া আমি নতুনকৈ আমি নকৰাকৈ আমি ডাইৰেক্টলি আমি পোনপটীয়াকৈ আমি মূল পথাৰত ছটিয়াই আমি মানে অংকুৰিত বীজখিনি আমি মূল পথাৰত ছটিয়াই আমি কৰিব পাৰোঁ। তেতিয়া আমাৰ কৃষিকালটো ঠিকে থাকে আৰু আমি সঠিক উৎপাদন পাবলৈও আমি সক্ষম হওঁ।
0: এই পদ্ধতিটো অকণমান বহলাই ক'ব নেকি?
1: হয়, এইটো আমি বোকা মাটিত পোনপটীয়াকৈ সিঁচা ধানৰ পদ্ধতি বুলি কোৱা হয় আৰু এবিধ সঁজুলিৰে কৰিব পাৰোঁ আমি। আৰু এই সঁজুলিবিধেৰে নামটো হয় ড্ৰাম চিডাৰ। ড্ৰাম চিডাৰে আমি অংকুৰিত বীজখিনি আমি ড্ৰাম চিডাৰত ভৰাই মাটিডৰা ভালকৈ বোকা কৰি লৈ তাতে আমি শাৰী শাৰীকৈ পোনপটীয়াকৈ আমি শাৰী শাৰীকৈ কৰিব পাৰোঁ।
0: মেচিনটোৱে সেই কামটো কৰি যায়,

0: সেই কামটো কৰি যাব আৰু ধুনীয়াকৈ শাৰী শাৰীকৈ কৰিলে উইডিং কৰা মানে বন বা নিৰণি কৰাটো সহায় হয় আৰু আমাৰ কৃষিকালটো ঠিকে থাকে, লগতে আমাৰ উৎপাদন হ্ৰাস হোৱাটো আমি বহুতখিনি
1: কৃষকসকলৰ মনলৈ বা শ্ৰোতাসকলৰ মনলৈ প্ৰশ্ন এটা আহিব যে এইটো মেচিন ক'ত পোৱা যায়, কিমান বা দাম লয়?
0: এইটো মেচিনৰ বেছি দাম নহ'ব, মানে ধৰক 500 বা 10 হাজাৰৰ ভিতৰত পোৱা যায়। আৰু তেওঁলোকৰ লগত নাথাকিলেও আমাৰ তেওঁলোকৰ স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰ বা কৃষি বিভাগৰ লগত যোগাযোগ কৰিলেও সেই
2: মেচিনটো যদি কেনেবাকে তেওঁলোকে ব্যৱস্থা কৰিব নোৱাৰে তেতিয়াহ'লে হাতেৰেও তেওঁলোকে ডাইৰেক্ট
1: নিয়মিতভাৱে
0: কৰো তেনেকুৱাই। ধৰক আমি অলপ ডাইৰেক্টলি ৰুলে অকণমান আমাৰ বীজখিনি আপোনাৰ 3-4 কেজি আমি প্ৰতি বিঘা ল'ব লাগে, লৈ আমি আমি যিটো আমি নিয়মিতভাৱে কৰো তেনেকে আমি তিয়াই ধানখিনি তিয়াই লৈ আমি এদিন 1 ঘণ্টা কি কয় 24 ঘণ্টা আমি
1: গুড়াই থ'ব লাগে,
0: গাপ দিয়া লাগে। যেতিয়া অংকুৰিত হ'ব 1 বা 2 চেণ্টিমিটাৰ হ'ব তেতিয়া আমি সেই অংকুৰিত বীজখিনি আমি ড্ৰাম চিডাৰত ভৰাই শাৰী শাৰীকৈ কৰিব পাৰোঁ, নহয় বাইদেউ কোৱা ধৰণে আমি নিজে হাতেৰেও আমি ছটিয়াই কৰিব পাৰোঁ।
1: বা কোনো স্থানীয় কৃষক কেইবাজনো লগ হৈ পেলাইও মেচিনটো কিনি ল'ব পাৰে, কাৰণ অকল ৰোৱা কাৰ্যতহে ব্যৱহাৰ হ'ব সেইটো, বাকীখিনি সময়টো এনেই থাকিব।
0: হয়, কিছুমান ফাৰ্ম ভিলেজ মেচিনাৰী বা এনেকুৱা বেংক কিছুমানো থাকে গাঁৱত আৰু কাষ্টম হায়াৰিং চেণ্টাৰ এইবোৰো থাকে, তেওঁলোকেও এইবোৰ য'ত থাকে যিবোৰ অঞ্চলত থাকে তাৰ পৰা তেওঁলোকে সেই মেচিনটো পাব পাৰে।
1: এইবাৰ মনলৈ এটা প্ৰশ্ন আহিছে যে এতিয়া ধৰি লওক বানপানী হৈছে, খেতিডৰা দেখিছে আমি বুৰ গৈছে, গতিকে তেনে সময়ছোৱাত কেনেধৰণৰ ব্যৱস্থাপনা গ্ৰহণ কৰিব লাগিব?
2: হয়, যিখিনি অতিৰিক্ত পানী থাকিব সেই অতিৰিক্ত পানীভাগ আমি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগিব অতি শীঘ্ৰে, যিমান সোনকালে পাৰোঁ আমি সেই অতিৰিক্ত পানীভাগ আঁতৰাই পেলাব লাগিব। আৰু যদি সেই ধানখিনি ভালে আছে তেতিয়াহ'লে আমি যদি আমি ভাবোঁ যে তাতে প্ৰয়োজন, আমি নাইট্ৰজেন সাৰ কিছু পৰিমাণে আমি তাতে ছটিয়াই দিব পাৰোঁ বা স্প্ৰে কৰি দিব পাৰোঁ। তেনেকে কৰিলে খেতিডৰা ভাল হৈ উঠিব পুনৰ। আৰু কিন্তু মানে কি হয়, পোক পৰুৱা বেমাৰ আজাৰৰ কথাও আহি পৰে তেনেকুৱা ক্ষেত্ৰত, হৈ থাকোঁতেতো ইমান সমস্যা নহয় কিন্তু তাৰ পাছত ধৰক যিহেতু
1: পানীখিনি ওলাই গ'ল,
2: হয় খেতিবোৰ তেতিয়া গছ গছনিবোৰ মানে ধান খেতিডৰা অলপমান দুৰ্বল হয় আৰু তাতে যিহেতু আৰ্দ্ৰতা ভালেখিনি থাকে গতিকে সেইকাৰণে পোক পৰুৱাৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। গতিকে আমি সেই ক্ষেত্ৰত কি কৰিব পাৰোঁ, পানীভাগটো উলিয়াই দিমেই, তাৰপিছত আমি প্ৰত্যেক সপ্তাহতে এবাৰ বা দুবাৰকৈ আমি পৰ্যবেক্ষণ কৰিব লাগিব খেতিডৰাত। আমি গৈ পেলাই গছ গছনিত কিবা পোক পৰুৱা আহিছে নেকি লাগিছে নেকি সেইটো পৰিদৰ্শন কৰাটো খুবেই প্ৰয়োজনীয়। যদি দেখিছোঁ আমি ক্ষতিকাৰক মাত্ৰাৰ ওপৰত পোক পৰুৱা আহিছে, এটা দুটা থাকিলে আমি একো কৰিব নালাগে, কিন্তু আমি দেখিছোঁ ক্ষতিকাৰক মাত্ৰাতকৈ অধিক পোক পৰুৱা হৈছে, অৰ্থাৎ এজোপা গছতেই আমি মজা খোৱা পোক ছগাটো আমি দেখিছোঁ এটাকৈ, বা নাইবা তাতে ব্ৰাউন প্লেণ্ট হপাৰ অৰ্থাৎ গাগছ শোহনি পোক আহিছে বা পাতিমেৰুৱা পোক আহিছে, তেতিয়াহ'লে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ কাৰণে আমি প্ৰথমতে আমি কীটনাশক প্ৰয়োগ নকৰি কিছুমান ব্যৱস্থা কৰিব পাৰোঁ, যেনে ধৰক নিমৰ কিছুমান কীটনাশক পোৱা যায় নিম তেলৰ, বা আমি গাঁৱতেই পোৱা কিছুমান নিমৰ গছৰ পৰা আমি পাত যদি সংগ্ৰহ কৰি আনি তাৰ পৰা ৰস উলিয়াই পেলাই স্প্ৰে কৰোঁ তেতিয়াও কামত আহিব। তাৰপিছত আমি ইংৰাজী টিয়াশৰণৰ দৰে এটা চৰাই বহিব পৰা, পতংগ ভুজি চৰাই বহিব পৰা সঁজুলি আমি তৈয়াৰ কৰি বিঘাই প্ৰতি 3টাকৈ পুতি দিব পাৰোঁ, নাইবা সেইটো নকৰি আমি বাঁহৰ জেঙো পোনপটীয়াকৈ পুতি দিব পাৰোঁ, তেতিয়া চৰাই বহিও সেই পোক পৰুৱাবোৰ যদি দেখে তেতিয়াহ'লে সেইবোৰ
1: খাবলৈ সুবিধা কৰি দিয়া হয়
2: বহিবৰ কাৰণে। আগৰ দিনত সেইবোৰ কৰিছিলে কিন্তু লাহে লাহে আমাৰ কৃষকসকলে সেইবোৰ কৰা কমাই দিছে, সেইকাৰণে আমাৰ পোক পৰুৱাৰ সমস্যাও বাঢ়ি যোৱা দেখা গৈছে ঠায়ে ঠায়ে। সেইকাৰণে আমি এইবোৰ ব্যৱস্থা কৰি থাকিব লাগে। আৰু যদি দেখিছোঁ আমাৰ বেছি হৈছে তেতিয়াহ'লে, ক্ষতিকাৰক মাত্ৰাতকৈ বেছি হৈছে তেতিয়াহ'লে আমি কীটনাশক দৰৱ আমি প্ৰয়োগ কৰিব পাৰোঁ, যেনে ধৰক ক্লৰ

0: ট্ৰেনিলিপ্ৰল নাইবা কাৰ্টাফ হাইড্ৰক্লৰাইড এনেধৰণৰ নতুন কিছুমান কীটনাশক ওলাইছে, সেইবোৰ আমি 10 লিটাৰ পানীত 3 গ্ৰাম হিচাপত মিহলাই আমি স্প্ৰে কৰিব পাৰোঁ।
1: আৰু অন্যান্য এটা পোক পতংগৰ সমস্যাবিলাকৰ উপৰিও আমি কেনেধৰণৰ ৰোগ আমি দেখিবলৈ পাওঁ, বিশেষকৈ এনেকুৱা সময়ত যেতিয়া বানপানীৰ কবলত পৰে খেতিডৰাত,
0: হয়
1: তেনে সময়ত আমি কেনেধৰণৰ ৰোগ হোৱা দেখিবলৈ পাওঁ বেছিকৈ?
0: হয়, ৰোগৰ ক্ষেত্ৰত আমি খুব বেছি দেখিবলৈ পাওঁ বানপানীৰ পাছত চিট ব্লাইট বুলি কয়, অৰ্থাৎ বোকা জ্বলা, মানে পানীৰ ওপৰৰ যিখিনি গা গছত যি বোকা চিট বুলি কয় সেইখন ব্লাইট বেমাৰ হোৱা দেখা যায়। অসমত প্ৰায় আমি যিটো দেখিছোঁ KVK ওদালগুৰি আশে পাশে যিবোৰ অঞ্চল আছিলে তাতে যোৱা বছৰ আমি ভালেখিনি হোৱা দেখিছোঁ, গতিকে সেয়া হ'ব পাৰে। নাইবা ব্লাষ্ট বুলি এটা বেমাৰ আছে, সেই অৰ্থাৎ মাকুৰ সদৃশ বা চকুৰ দৰে বুলি আমি ক'ব পাৰোঁ, সেই আকৃতিটো তেনেকুৱা দাগ কিছুমান পাতত পৰা দেখা যায়। তাৰোপৰি বেক্টেৰিয়েল লিপ ব্লাইট বুলি এটা বেমাৰ আছে, পাতত ব্লাইট বেমাৰ হয়, পাতৰ মাৰ্জিন অঞ্চল বা কাষৰীয়া অঞ্চলবিলাকত দাগ পৰে, দীঘলীয়াকৈ দাগ পৰে, এনেকুৱা বেমাৰবোৰ হোৱা দেখা যায়। গতিকে এইবিলাক যদি আমি হোৱা দেখোঁ, এতিয়া চিট ব্লাইটৰ ক্ষেত্ৰত দেখা গৈছে হেক্সাকনাজল নামৰ ৰোগনাশক আমি ভেঁকুৰনাশক যদি প্ৰয়োগ কৰোঁ সেয়া ধুনীয়াকৈ কণ্ট্ৰল কৰে বেমাৰবিধ। তাৰোপৰি বেক্টেৰিয়েল লিপ ব্লাইটটো যেতিয়া বেক্টেৰিয়েল বুলি কৈছোৱেই, গতিকে বেক্টেৰিয়া নাশক যেনে ষ্ট্ৰেপ্টোচাইক্লিন বা টেট্ৰাচাইক্লিন এনেকুৱা ধৰণৰ দৰৱ আমি প্ৰয়োগ কৰিব পাৰোঁ। ব্লাষ্টৰ ক্ষেত্ৰত আমি ট্ৰাইচাইক্লোজল নামৰ দৰৱবিধ আমি প্ৰয়োগ কৰিব পাৰোঁ। এনেদৰে কৰিলে আমি সুফল লাভ কৰিম।
1: আমি এবাৰ উজনি অসমত যি বানপানী হৈছে এই সময়ছোৱাত আমি প্ৰায়ে বিভিন্ন লেখা মেলাত আমি দেখিবলৈ পাইছোঁ কমিউনিটি নাৰ্চাৰী বুলি, গতিকে এই কমিউনিটি নাৰ্চাৰী ব্যৱস্থাই বান আক্ৰান্ত অঞ্চলৰ ৰাইজক কেনেধৰণে সহায় কৰিব পাৰে সেই বিষয়ে কিছু ক'ব নেকি?
2: হয়, কমিউনিটি নাৰ্চাৰী আমি অসমীয়াত সমূহীয়া কঠীয়াতলী বুলি কওঁ। যিবোৰ আমাৰ বান আক্ৰান্ত অঞ্চল আছে সেইবোৰৰ কঠীয়াৰ অভাৱ দূৰ কৰিবলৈ এই সমূহীয়া নাৰ্চাৰী আমি কৰিব পাৰোঁ। আৰু ইয়াৰ বাবে আমি বানপানী নোহোৱা জেগা বা ওখ জেগাত আমি যিসকল কৃষক বানপানীৰ সন্মুখীন হোৱা নাই তেওঁলোকে ৰাইজক সহায় কৰিবলৈ, আমাৰ কৃষকসকলক সহায় কৰিবলৈ তেওঁলোকে কমিউনিটি নাৰ্চাৰী কৰিব পাৰে। আৰু তেনেস্থলত তেওঁলোকে কঠীয়াতলি প্ৰস্তুত কৰি যিসকলে সময় নাপায় বানপানী হোৱাৰ পিছত যাৰ সময় নাথাকে তেওঁলোকক এই কঠীয়াতলিৰে তেওঁলোকে সহায় কৰিব পাৰে। এইখিনিয়ে আমাৰ সামূহিক কঠীয়াতলি। আৰু এই ক্ষেত্ৰত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহে অসমৰ যথেষ্টখিনি ভূমিকা গ্ৰহণ কৰে। আমাৰ ইতিমধ্যে আমাৰ কমদিনীয়া জাত
3: বান অধ্যুষিত অঞ্চলৰ বাবে আপদকালীন ধানৰ কৃষি কাৰ্য শীৰ্ষক আলোচনাটিৰ প্ৰথম ভাগ শুনিলে। আলোচনাটিত ডক্টৰ হিমাদ্ৰী ৰাভা আৰু ডক্টৰ পল্লৱী ডেকাৰ সৈতে কথা পাতিলে ভাস্কৰজ্যোতি আচাৰ্যই। এই আলোচনাটিৰ পাছৰ অংশ শুনিবলৈ পাব অহা বৃহস্পতিবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: ঠাইত শালি ধান ৰোৱাৰ পিছত গোচাবোৰ যদি বিভিন্ন কাৰণত মৰি গৈছে, ঠন ধৰা ধানৰ গোচাসমূহৰ পৰা ওলোৱা পোখা ফালি আনি মৰি যোৱা ঠাইত পুনৰ ৰুই দিয়ক। মগু আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগলৈ। এই দুয়োবিধ খেতিৰ বাবে পানী জমা নোহোৱা বালিচহীয়া মিহি মাটি উপযোগী। ভাল উৎপাদন পাব পৰাকৈ আগতীয়া ফুলকবি আৰু ব্ৰকলি খেতি কৰিবলৈ হ'লে কৃষকসকলে 15 আগষ্টৰ ভিতৰত বীজ সিঁচি শেষ কৰক। এবিঘা মাটিৰ বাবে 80 গ্ৰাম ফুলকবিৰ বীজৰ আৰু ব্ৰকলিৰ বাবে 70-90 গ্ৰাম বীজৰ প্ৰয়োজন হয়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বানপানীৰ ফলত ইতিমধ্যে যিমান কৃষকৰ শালি ধানৰ কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে তেওঁলোকে কঠীয়াতলী পুনৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ বাবে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বম্যাদী জাত যেনে লুইট, কপিলি, দিচাং আদি নিৰ্বাচন কৰি ল'ব। এই সঁচ আগষ্ট মাহৰ দ্বিতীয়ৰ পৰা তৃতীয় সপ্তাহলৈ কঠীয়াতলীত সিঁচিব পাৰি আৰু কঠীয়াৰ বয়স 21-25 দিনৰ হ'লে মূল পথাৰত ৰুব পাৰে। আনাৰস, কুঁহিয়াৰ আদিৰ খেতিডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰক। নগাঁও, মৰিগাঁও, হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, বৰ্ষাকালীন মাহৰ বীজ আগষ্টৰ মাজভাগৰ পৰা সিঁচিব পাৰি। এই খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটিৰ প্ৰস্তুতি আৰু ৰোপণ সাময়িকভাৱে স্থগিত ৰাখিব। মূলা খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম সাময়িকভাৱে স্থগিত ৰাখিব। বাৰিষা বতৰত পোহনীয়া গৰু ছাগলী, মহ জাকক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সময়ে সময়ে মুখ আৰু ভৰিখন খাৰ অথবা পটাচ পানী দি ধুৱাই পৰিষ্কাৰ কৰি ৰাখিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, এই সময়ছোৱাত কুঁহিয়াৰ গছবোৰ দ্ৰুতগতিত ওখ হয় আৰু গা গছ ডাঙৰ হয়, যাৰ বাবে উপযুক্ত যতন লোৱাটো অতি প্ৰয়োজনীয়। খেতিডৰাত পানী নিষ্কাশনৰ সুব্যৱস্থা থকাটো দৰকাৰ। আকাশ পৰিষ্কাৰ থকা অৱস্থাতহে কুঁহিয়াৰ খেতিত নাইট্ৰজেন সাৰ প্ৰয়োগ কৰিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই।
1: अरे अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहाँ
2: पर हम तो सभी डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच है
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এইবাৰ আগবঢ়াইছো পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, তিতাকেৰেলা 2000 টকাৰ পৰা 3000 টকা, তিয়ঁহ 2200 টকাৰ পৰা 2800 টকা, বিলাহী 2200 টকাৰ পৰা 3000 টকা, মিঠালাও প্ৰতি কুইণ্টলৰ দৰ 1700 টকাৰ পৰা 2500 টকাৰ ভিতৰত, অমিতা 1400 টকাৰ পৰা 2000 টকাৰ ভিতৰত, গাজৰ 6000 টকাৰ পৰা 7000 টকা, জলকীয়া 5500 টকাৰ পৰা 7000 টকা, কোমোৰা 1500 টকাৰ পৰা 2000 টকা, জিকা 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, ভোল 2000 টকাৰ পৰা 2500 টকাৰ ভিতৰত, মূলাৰ দৰ 2000 টকাৰ পৰা 2500 টকা, বিট 4000 টকাৰ পৰা 5000 টকা, বন্ধাকবিৰ শেহতীয়া দৰ প্ৰতি কুইণ্টলত 2000 টকাৰ পৰা 2500 টকা, স্কোৱাছ 1300 টকাৰ পৰা 2000 টকা, কেপচিকাম 2500 টকাৰ পৰা 4000 টকাৰ ভিতৰত, পটল 2000 টকাৰ পৰা 3000 টকাৰ ভিতৰত, ভেন্দি প্ৰতি কুইণ্টলৰ দৰ 3000 টকাৰ পৰা 4000 টকা, কচু 2500 টকাৰ পৰা 3500 টকা, লাও 2000 টকাৰ পৰা 2500 টকা, পালেং শাকৰ 1 মুঠিৰ দৰ 100 টকা, উৰহি প্ৰতি কুইণ্টলত 1500 টকাৰ পৰা 2000 টকা, লেচেৰা 4000 টকাৰ পৰা 5000 টকা, কাজি নেমু প্ৰতি পোনৰ দৰ 120 টকাৰ পৰা 150 টকাৰ ভিতৰত, পদিনা 1 মুঠাত 100 টকা,

৭৮ মুঠাত ১০০ টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ ৪,০০০ টকাৰ পৰা ৫,০০০ টকাৰ ভিতৰত। এতিয়া শুনক চাউল আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ ৩,৩০০ টকাৰ পৰা ৪,০৫০ টকাৰ ভিতৰত, গোমধান ২,০০০ টকাৰ পৰা ২,২০০ টকাৰ ভিতৰত, মগু ৯,০০০টকাৰ পৰা ১২,২০০টকা, মচুৰ ৭,০০০টকাৰ পৰা ৭,০০০টকা, বুট ৭,৩০০টকাৰ পৰা ৮,৪০০টকা, মাটি দাইল ১০,০০০টকাৰ পৰা ১৪,৫০০টকা, মগু দাইল প্ৰতি কুইণ্টলৰ দৰ ৮,৯০০টকাৰ পৰা ১১,৪০০টকাৰ ভিতৰত, মচুৰ দাইল ৭,২০০টকাৰ পৰা ৯,১০০টকাৰ ভিতৰত, ৰহৰ দাইল ১০,০০০টকাৰ পৰা ১২,৮০০টকাৰ ভিতৰত, বুটৰ দাইল ৭,৫০০টকাৰ পৰা ৮,০০০টকাৰ ভিতৰত। আলুৰ প্ৰতি কুইণ্টলৰ বজাৰ দৰ ১,০০০টকাৰ পৰা ১৬০০টকা, পিঁয়াজ ৩,৫০০টকাৰ পৰা ৪,০০০টকা, সৰিয়হ ৬,৫০০টকাৰ পৰা ৬,০০০টকা, তিল ১৪,০০০টকাৰ পৰা ১৬,০০০টকাৰ ভিতৰত, ধনিয়া ১৫,০০০টকাৰ পৰা ১৭,০০০টকাৰ ভিতৰত, আদা ১১,০০০টকাৰ পৰা ১৩,০০০টকাৰ ভিতৰত, শুকান জলকীয়া ২০,০০০টকাৰ পৰা ২২,০০০টকা। গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ ৬,২০০টকাৰ পৰা ৬,০০০টকা, চেনীৰ শেহতীয়া বজাৰ দৰ প্ৰতি কুইণ্টলত ৪,৭০০টকাৰ পৰা ৫,৪০০টকা, তামোলৰ প্ৰতি পোণৰ দৰ ৩২৫টকাৰ পৰা ৪৫০টকাৰ ভিতৰত, পাণ প্ৰতি কুৰি দৰ ১৫০টকাৰ পৰা ২০০টকাৰ ভিতৰত, ১৫ কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ ২,১৮০টকাৰ পৰা ২,৫৬০টকা, ১৫ কেজিৰ বনস্পতি ঘিৰ টিনৰ দৰ ২,২৫০টকাৰ পৰা ২,২৮০টকাৰ ভিতৰত, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ দৰ ২,৫০০টকাৰ পৰা ২,০০০টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনো আহক ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ এটি লোকগীত।

ৰামেশ্বৰ পাঠকৰ কণ্ঠত লোকগীতটি শুনিলে। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: ১০ লাখ টকাৰ লটাৰী মই পালো।
2: নকল অফাৰৰ পৰা সাৱধান।
3: আৰবিআইয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। এতিয়া আগবঢ়াইছোঁ গায়ত্ৰী ভট্টাচাৰ্যৰ কণ্ঠত এটি কবিৰ ভজন।

0: গায়ত্ৰী ভট্টাচাৰ্যৰ কণ্ঠত কবিৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মোৰ এজন জেডি চুবুৰীয়া আছে। গোটেই চুবুৰীয়াটোৱে চলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়াই ক'লে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত, উজনিৰ বানত বেয়াকৈ প্ৰভাৱিত বিদ্যালয়ত 15 আগষ্টৰ পাছত পাঠদান, বানপীড়িতসকলক অন্তৰ্বৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, মহিলাৰ ক্ষেত্ৰত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেশ্যন মুকলি, মাজুলীক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসভাত সাংসদ যোগেন মোহনৰ আহান, আৰু স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচী। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 441খন গাঁৱৰ 1,12,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 15 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভগা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ 5টা স্থানৰ ভিতৰত 4টা স্থানতে মথাউৰিৰ ছিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শোলমাৰাত এই কাম শেষ পৰ্যায়ত আছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত দেওবাৰৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈ চলিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

0: ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীৰ বানত ক্ষতিগ্ৰস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তৰ্বৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। সম্প্ৰতি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰী গোটৰ বৈঠক চলি আছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি মহিলাৰ ক্ষেত্ৰত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেচন মুকলি কৰে। অসম ৰাজ্যিক মহিলা আয়োগে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই এপ্লিকেচন বিকশাই তুলিছে। শ্ৰীমতী নেওগে সামাজিক মাধ্যমযোগে কয় যে বহিৰাজ্যত থকা অসমৰ মহিলাৰ উপৰি ৰাজ্যৰ মহিলাসকলেও এই এপ্লিকেচনৰ জৰিয়তে ক্ষিপ্ৰতাৰে অভিযোগ দাখিল কৰিব পাৰিব। এপ্লিকেচনটোৱে এই অভিযোগসমূহ সংশ্লিষ্ট পক্ষলৈ প্ৰেৰণ কৰি সময়মতে ব্যৱস্থা গ্ৰহণত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানৰ অংশ লৈ অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই সমাজৰ সকলো স্তৰৰ মহিলাৰ সুবিধাৰ্থে এই এপ্লিকেচনটো অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
1: মহিলাসকলৰ সুৰক্ষাৰ কাৰণে সুবিধাৰ্থে মোবাইল এপ এটা আমি আজি মুকলি কৰি এই মোবাইল এপটোৰ জৰিয়তে মই ভাবোঁ যে এটা মহিলাসকলৰ সাহস এটাও হ'ব আৰু আমাক মানে ডিৰেক্টলি জনোৱাৰ কাৰণে এটা খুব সুন্দৰ এটা প্ৰক্ৰিয়া বিভিন্ন ধৰণৰ হিতকাৰে থাকিবই, অসমীয়া, হিন্দী, ইংলিছ তিনিটাই থাকিব। গতিকে তাত সেই এপটো প্রথমতেতো ডাউনলোড কৰিব আপোনাৰ যিকোনো স্মাৰ্টফোনৰ জৰিয়তে। গতিকে তাতে আপোনাৰ গোটেইবিলাক এটা খালি নাম্বাৰটো ৰেজিষ্টাৰ হ'ব লাগে, ধৰক মোবাইল নাম্বাৰটো অটিপি এটা যাব, তাৰপিছত সেই অটিপিটো যেতিয়া আপুনি ফিল আপ কৰিব তাৰপিছতে আবেদনখন আহিব। সেই আবেদনখনতে আপোনাৰ লিখাই থাকিব যে আপোনাৰ কেনেকুৱা ধৰণৰ সমস্যা আছে। গতিকে আপুনি টিক মাৰ্ক দি গৈ থাকিলে হ'ল, একদম ইজি প্ৰচেছ। আৰু যদি কোনোবা মহিলা বা তেনেকুৱা ধৰণৰ যদি মানে স্মাৰ্টফোন নাইও, মই ভাবোঁ যে মই সেইকাৰণে সকলোকে আহ্বান জনাইছো যদি কোনোবা সচেতন ব্যক্তি, সক্ৰিয় ব্যক্তি, পুৰুষ বা মহিলাই যদি কোনোবা তেনেকুৱা মহিলাৰ যদি কিবা ধৰণৰ কেছ থাকে তেতিয়ালৈকে এই এপটোৰ জৰিয়তেও তেওঁলোকে আমাক এই গোচৰটো দিব পাৰিব।
0: ৰাজ্যসভাৰ সাংসদ যোগেন মহনে মাজুলীক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহান জনাইছে। ৰাজ্যসভাত বিশেষ উল্লেখৰ জৰিয়তে বিষয়টো উত্থাপন কৰি অসমৰ সাংসদগৰাকীয়ে কয় যে মাজুলী ৰাজ্যৰ সাংস্কৃতিক আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ কেন্দ্ৰস্বৰূপ। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপটো মুখা শিল্প, সাঁচিপাতৰ পুথিৰ সংৰক্ষণ, সংগীত আৰু চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰাণস্বৰূপ বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ইউনেস্কোৰ স্বীকৃতিয়ে মাজুলীক ভাৰতীয় সভ্যতা, সাংস্কৃতিক বিবিধতাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব।
2: UNESCO World Heritage Site is attached to Majuli in Assam, a globally significant cultural landscape and a special and cultural heart of Assam. Majuli is the cradle of the new Vaishnav traditional founded by Mahapurukh Srimanta Shankardev and in renewed for its historic status, traditional promoting arts, mark making, manuscript preservation, music, dance and rich cultural traditions. Its unique heritage makes it an important representation of Indian civilization and cultural diversity. Although Majuli has been included in India's UNESCO tentative list since 2004, it is yet to be inscribed on the UNESCO World Heritage List. The island is also facing serious threats from reverberation, recurrent floods and climate related challenges.
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
3: সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনেও হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰিছে। গোৱালপাৰাৰ জিলা আয়ুক্ত কাৰ্যালয়ত এই উপলক্ষে আজি শিক্ষাৰ্থীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে 17 আগষ্টলৈকে জিলা প্ৰশাসনে দেশপ্ৰেমমূলক বক্তৃতা, চাইকেল সমদল, মহিলাৰ ফুটবল খেল আদি প্ৰতিযোগিতাৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে হৰ ঘৰ তিৰংগা অভিযানত দেশৰ সকলো নাগৰিককে অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এই বছৰ বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয় স্পৰ্শ কৰিছে। মন্ত্ৰী শ্ৰীশ্বাহে তিৰংগা পতাকা উত্তোলন কৰি হৰ ঘৰ তিৰংগা .com-ত চেলফি আপলোড কৰিবলৈও জনসাধাৰণক আহান জনায়। বৰপেটা জিলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে কেইবাঠাইতো ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছপুলি বিতৰণ, কুইজ প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় গীতৰ পৰিৱেশন কৰা হয়। জিলাখনত স্বাধীনতা দিৱসৰ জিলা পৰ্যায়ৰ উদযাপনৰ আখৰাও ইতিমধ্যে আৰম্ভ হৈছে। শিলচৰত স্বাধীনতা দিৱস উদযাপনৰ

0: প্ৰস্তুতি চূড়ান্ত কৰিবলৈ আজি জিলায়ুক্তৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন পৌৰসভা এলেকাত বিশেষ স্বচ্ছতা অভিযান চলোৱা হৈছে। ইফালে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত মটৰচাইকেল সমদল আৰু চাফাই অভিযান চলোৱা হয়। কাৰ্বি আংলং জিলাতো হৰ ঘৰ তিৰংগা আৰু বিভাজন বিভীষিকা দিৱসৰ উপলক্ষে ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ স্থাপনৰ এলানি কাৰ্যসূচী হাতত লোৱা হৈছে। সমাগত স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলাতো জিলা আয়ুক্তই এখন সংবাদমেলযোগে আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগতে বন্দে মাতৰমৰ পৰিৱেশন আৰু অন্যান্য প্ৰস্তুতি সন্দৰ্ভত ব্যক্ত কৰে। ৰাজ্য চৰকাৰে বৃক্ষবন্ধু অভিযানৰ অধীনত 4 দিনত ষষ্ঠ শ্ৰেণীৰ ওপৰৰ 22 লক্ষাধিক ছাত্ৰ ছাত্ৰীৰ দ্বাৰা 1.5 কোটি গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এই অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যখনত সেউজ আৱৰণ সৃষ্টিৰ বাবে সকলোকে বৃক্ষবন্ধু হবলৈ আহ্বান জনায়।
1: আজিৰে পৰা অসমত 21,30,000 ছাত্ৰ ছাত্ৰীয়ে প্ৰায় 12,000খন শিক্ষানুষ্ঠানৰ পৰা অংশগ্ৰহণ কৰি 1.5 কোটিতকৈ অধিক বৃক্ষ লগোৱাৰ কাৰণে আজিৰ পৰা এই অমৃত বৃক্ষ আন্দোলনৰ কাম আৰম্ভ কৰিলে আৰু সকলোকে বৃক্ষবন্ধু হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আজি আমি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আনুষ্ঠানিকভাৱে ইয়াৰ শুভাৰম্ভ কৰিলোঁ আৰু ইয়াৰ লগত প্ৰায় 11,000তকৈ অধিক বিদ্যালয় সংযোগ হৈ আছিল আৰু প্ৰত্যেক বিদ্যালয়তে আমাৰ এই 21,00,000 ছাত্ৰ ছাত্ৰী উপস্থিত থাকি তাত আমি গছপুলি বিতৰণ কৰিছোঁ আৰু প্ৰত্যেককে আমি 6-7 জোপাকৈ গছ দিছোঁ আৰু সকলো গছেই খুব ভাল গছ আমাৰ ফরেস্ট ডিপার্টমেন্টের নার্সারিত করা আর এই গছসমূহ তেওঁলোকে বিভিন্ন স্থানত লগাবর কারণে আমি আগ্রহ রাখি আর তার লগে লগে যতেই লগাই তার একটা জিওটেক ফটো আর ছমাহ পিছত জানুয়ারি মাহত পুনের একটা জিওটেক ফটো দিব আর এই দুইটা জিওটেক ফটো আমি চাই তার সার্ভাইভেল তো আমি গম পাম আর তার লগে লগে আমি তেখেতসকলক এখন বৃক্ষবন্ধু নামেরে প্রমাণপত্র দিম।
0: বিজ্ঞান প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত আয়োজিত এখন বৈঠকত গুৱাহাটীৰ বিজ্ঞান নগৰীৰ পৰৱৰ্তী পৰ্যায়ৰ কাম কাজ আৰু 12খন জিলাত নিৰ্মীয়মান বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা কৰে। বৈঠকত গুৱাহাটী বিজ্ঞান নগৰীৰ প্ৰকল্পত ডিজিটেল পেনোৰামা, অত্যাধুনিক বিজ্ঞান সভাকক্ষকে ধৰি নতুনকৈ সংলগ্ন কৰিবলৈ লোৱা উপাদানসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰি বৈঠকত ৰাজ্যৰ 12খন জিলাত নিৰ্মাণ হৈ থকা জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল ঝা, বিজ্ঞান নগৰী প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডঃ জয়দীপ বৰুৱা, লোক নিৰ্মাণ বিভাগৰ গৃহ শাখাৰ মুখ্য অভিযন্তা মহেন্দ্ৰ মোহন দাসৰ লগতে নিৰ্মাণ কাৰ্য চলি থকা জিলা বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণ কাৰ্যৰ তদাৰকী সংমণ্ডলিক অভিযন্তাসকল বৈঠকত উপস্থিত থাকে। ৰাজ্যত শিক্ষকৰ বদলি প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। গুৱাহাটীৰ জনতা ভৱনত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃবৰ্গৰ সৈতে মিলিত বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকলে পৰ্টেলযোগে পাৰস্পৰিক বদলি ল'ব পাৰিব। তেওঁ কয় যে অসম প্ৰথম পৰ্যায়ত পাৰস্পৰিক বদলিৰ তালিকা প্ৰকাশ পাব আৰু পৰৱৰ্তী পৰ্যায়ত বিটিআৰ সম্পূৰ্ণ হোৱা এজন শিক্ষক থকা বিদ্যালয় শিক্ষকসমূহৰ বদলিৰ তালিকা প্ৰকাশ পাব। তেওঁ কয় যে পূৰ্বৰ ঠিকাভিত্তিক আৰু বৰ্তমান নিয়মীয়া হোৱা শিক্ষকসকলৰ দৰমহা ইতিমধ্যে ৰাজ্য চৰকাৰে মুকলি কৰি দিছে। অনাগত দিনত বিশেষ প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলে নিয়মীয়াকৈ ট্ৰেজাৰী ব্যৱস্থাৰে দৰমহা লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। সমগ্ৰ শিক্ষাৰ অধীনত শিক্ষাভিত্তিক শিক্ষকসকলৰ দৰমহা আজি মুকলি কৰি দিয়া তেওঁ অৱগত কৰে। শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউত বানৰ কবলত থকা বিদ্যালয়ত 15 আগষ্টৰ পাছত পাঠদান হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে বান প্ৰভাৱিত জিলাকেইখনত এতিয়াও 150ত বিদ্যালয় জলমগ্ন হৈ আছে অথবা বোকা পলসে পুতি পেলাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই বিদ্যালয়সমূহৰ পাঠদানত বিলম্ব হোৱা বুলি তেওঁ কয়।
2: বানপীড়িত অঞ্চলত শিক্ষাৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে আমি পাৰ্যমানে চেষ্টা কৰিছোঁ। 1 তাৰিখৰ পৰা গৰম বন্ধটো সম্প্ৰসাৰণ কৰি দিয়া হৈছিলে 10 তাৰিখে আৰু 10 তাৰিখে আমাৰ বিদ্যালয়সমূহ খুলিছে। কিন্তু মই আজি ৰাতিপুৱাও এইটো এছেছ কৰিছোঁ, আমাৰ একাংশ বিদ্যালয় আমাৰ এতিয়াও খুলিবলৈ বাকী আছে। এতিয়ালৈকে আমি চৰাইদেউ জিলাত 741খন বিদ্যালয়ৰ 739খন বিদ্যালয় আমি খুলিবলৈ সক্ষম হৈছোঁ। মাত্ৰ 2খন স্কুল চৰাইদেউত খুলিবলৈ বাকী আছে, সেইখনো আমি খুব কম সময়ত দিনৰ ভিতৰত আমি খোলাৰ কাৰণে চেষ্টা কৰিম। শিৱসাগৰ জিলাত আমাৰ 1222খন বিদ্যালয় আছিল, তাৰে ভিতৰত 1068খন বিদ্যালয় খুলিলে। আক্ৰান্ত হৈছিলে 555খন গাঁও, তাৰে 400

0: এখন বিদ্যালয় ইতিমধ্যে পাঠদান আৰম্ভ হল, যোৱাকালি খুলিলে। এতিয়াও আমি খুলিব নোৱাৰা বা খোলাৰ পৰিৱেশ নোহোৱা বিদ্যালয়ৰ সংখ্যা হল 154।
1: মন্ত্ৰীগৰাকীয়ে কয় যে আন্দোলনত নমা এছ আৰ ডি শিক্ষকে আজি দৰমহা লাভ কৰিব। পূৰ্বতে 15,000 এছ আৰ ডি শিক্ষকৰ ভিতৰত 200+ শিক্ষকে দৰমহা লাভ কৰা নাছিল যদিও আজি দৰমহা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: মৰিগাঁৱত প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ মিডিয়া কৰ্মশালা বাৰ্তা আজি অনুষ্ঠিত হয়। এই কৰ্মশালাত পি আই বি গুৱাহাটীৰ যুটীয়া সঞ্চালক পাৱনী গুপ্তা আৰু জিলা আয়ুক্ত সৃষ্টি সিং উপস্থিত থাকে। কৰ্মশালাত চৰকাৰ আৰু সংবাদ মাধ্যমৰ মাজত সমন্বয় শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰা হয়। গতিশীল সময়ৰ ছন্দত জীৱনৰ ছবি অঁকা নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ আজি প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। 1941 চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম লাভ কৰা গীতিকাৰগৰাকীয়ে বিগত বছৰৰ এই দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। 100+ নাট আৰু 500+ গীত ৰচনাৰে অসমীয়া গীতি সাহিত্য আৰু অভিনয় ক্ষেত্ৰক সমৃদ্ধ কৰি যোৱা হেমন্ত দত্তই উপপথ, অনিৰ্বাণ, খৰ সংসাৰ, মন মন্দিৰ, শেৱালি, প্ৰভাতি পক্ষীৰ গান, এটা নষ্ট ল'ৰাৰ গল্প, পথ, টাইটানিক, সেন্দুৰ, আকাশৰ দৰে মন, জেতুকা পাতৰ ৰং আদি তেওঁৰ উল্লেখযোগ্য নাটক। এগৰাকী স্বনামধন্য শিল্পীৰ প্ৰথম মৃত্যুবাৰ্ষিকীত ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। ৰাজ্যৰ 7 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। উজনিৰ বানত বেয়াকৈ প্ৰভাৱিত বিদ্যালয়ত 15 আগষ্টৰ পাছত পাঠদান। বানপীড়িতসকলক অন্তৰ্বৰ্তীকালীন সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। মহিলাৰ ক্ষেত্ৰত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেশ্যন মুকলি। মাজুলীক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসভাত সাংসদ যোগেন মোহনৰ আহ্বান। আৰু স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা কাৰ্যসূচী। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

ইয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পৰহিলৈ 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী ফেলোশ্বিপ আৰু বঁটা প্ৰদান কৰিব। সংসদত আজি ন্যায়াধীকৰণ সংশোধনী বিধেয়ক 2026 গৃহীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক সমাগত স্বাধীনতা দিৱস আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে। ভাৰতে আজি এইবুলি পুনৰ স্পষ্ট কৰি দিছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু কোনো পৰিস্থিতিয়ে এই সত্য সলনি কৰিব নোৱাৰে। আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে অহা 13 আগষ্টৰ পৰা বিশ্বজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পৰহিলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত 115 গৰাকী শিল্পীক 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী ফেলোশ্বিপ আৰু বঁটাসমূহ প্ৰদান কৰিব। এই অনুষ্ঠানত সংস্কৃতি আৰু পৰ্যটন ৰাজ্যমন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু সংস্কৃতি ৰাজ্যমন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিং উপস্থিত থাকিব। সংস্কৃতি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি

0: হৈছে এটা আধুনিক, স্বাধীন আৰু উমৈহতীয়া ন্যায়াধিকৰণ পৰিৱেশতন্ত্ৰ গঢ়ি তোলা। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন বিধেয়কখনত এখন ৰাষ্ট্ৰীয় ন্যায়াধিকৰণ আয়োগ গঠনৰ ব্যৱস্থা আছে আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অথবা কোনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এই আয়োগৰ অধ্যক্ষ হ'ব। ন্যায় প্ৰদানৰ সুচলতাৰ লগতে ব্যৱসায়ত সুচলতা অনাৰ ক্ষেত্ৰত এই সংশোধন এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। তেওঁ কয় যে এই বিধেয়কখনে দেশত আইনী আৰু প্ৰতিষ্ঠানগত স্থাপত্য শক্তিশালী কৰাৰ লগতে ন্যায় প্ৰদান প্ৰক্ৰিয়া সহজ আৰু দ্ৰুত কৰাত সহায় কৰিব।
1: Ensure independence, transparency and uniformity in the qualifications, appointment, terms and conditions of the service of chairperson and members of the various tribunals, the administration and functioning of the tribunal, to establish a national tribunals commission and to make consequential amendments in related enactments and for matters connected therewith or incidental thereto as passed by Lok Sabha be taken into consideration.
0: ইয়াৰ পূৰ্বে এই সন্দৰ্ভত হোৱা আলোচনাত ভাগ লৈ বিজেপিৰ সুভাষ বৰলাই বিধেয়কখনৰ প্ৰতি সমৰ্থন জনাই কয় যে এই বিধেয়কখনে কেৱল ন্যায়াধিকৰণসমূহৰ প্ৰশাসনিক কাম কাজৰ পৰিৱৰ্তন অনাই নহয় বৰং নিকা আৰু দ্ৰুত ন্যায় প্ৰদানত সহায় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক সমাগত স্বাধীনতা দিৱস উপলক্ষে ভাৰতক এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰি এই উৎসৱ আড়ম্বৰ পূৰ্ণভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমযোগে প্ৰচাৰিত এটা ভিডিঅ'ত প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী নাগৰিককে ঐক্যবদ্ধ হৈ দেশৰ স্বাধীনতা সংগ্ৰামৰ সেনানীসকললৈ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে দেশৰ প্ৰতিখন ঘৰতেই স্বাধীনতা দিৱসৰ দিনা তিৰংগা পতাকা উত্তোলন কৰিবলৈও অনুৰোধ জনায়। ভাৰতে আজি পুনৰ এই বুলি স্পষ্ট কৰি দিছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু কোনো পৰিস্থিতিয়ে এই সত্যক সলনি কৰিব নোৱাৰে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ভাৰত আৰু চীনৰ মাজত সীমান্তৰ সৈতে জড়িত বিষয় সন্দৰ্ভত হোৱা আলোচনাত ভাৰতে প্ৰতিবাৰেই এই বিষয়টোক অত্যন্ত সংবেদনশীল বুলি গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাটো দেশৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। শ্ৰীজয়ছৱালে কয় যে ভাৰতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক দ্বিপাক্ষিক ভ্ৰমণৰ লগতে নতুন দিল্লীত আয়োজিত ব্ৰিক্ছ জনসম্পৰ্কৰক্ষী অধিৱেশনৰ বাবে নিমন্ত্ৰণ প্ৰেৰণ কৰিছে। তেওঁ লগতে কয় যে ভাৰতীয় উচ্চায়ুক্তই কালি বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে অহা 13 আগষ্টৰ পৰা বিশ্বজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। আৱামী একচন কমিটি চমুকৈ AAC-এ বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা কাশ্মীৰী লোকসকলক সমদল উলিয়াবলৈ আৰু পাক অধিকৃত জম্মু কাশ্মীৰত জনসাধাৰণৰ বিৰুদ্ধে পাকিস্তানী সংগঠনে চলাই থকা বল প্ৰয়োগৰ ঘটনা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আহ্বান জনাইছে। পাকিস্তানৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি AAC-এ 14 আগষ্টৰ দিনটো কোলা দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে দুমাহতকৈও অধিক সময় ধৰি এই প্ৰতিবাদ অব্যাহত আছে যদিও এতিয়ালৈকে ইয়াৰ কোনো সমাধান সূত্ৰ ওলোৱা নাই। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি নিৰাপত্তা বাহিনীৰ হাতত এতিয়ালৈকে 60জনতকৈ অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে 500ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে। অঞ্চলটোত বলপূৰ্বভাৱে গ্ৰেপ্তাৰ কৰা অথবা সন্ধানহীন হোৱাৰ বাতৰিক লৈও উদ্বেগ বৃদ্ধি পাইছে। AAC-এ প্ৰকাশ কৰা অনুসৰি বিভিন্ন দেশত থকা পাকিস্তানী দূতাবাস আৰু কূটনৈতিক মিছনসমূহৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শনৰ পৰিকল্পনা কৰা হৈছে। কংগোৰ ইবোলা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা 2000 অতিক্ৰম কৰিছে। যোৱা নিশা প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে 4381গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। ইয়াৰে 2011গৰাকী লোকৰ ইতিমধ্যে মৃত্যু হোৱাৰ লগতে 704গৰাকী ৰোগীক আছুতীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে। পথৰ দুৰৱস্থা আৰু অন্যান্য বিভিন্ন আনুষংগিক কাৰণত স্বাস্থ্যকৰ্মীসকলে এই ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত ভিতৰুৱা অঞ্চলসমূহলৈ গৈ চিকিৎসা সেৱা প্ৰদান কৰাত যথেষ্ট আহুকালৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে ইবোলা ভাইৰাছৰ সংক্ৰমণ এই পৰ্যন্ত দ্বিতীয় সৰ্ববৃহৎ সংক্ৰমণ হিচাপে বিবেচিত হৈছে। ছিৰিয়াৰ এখন আদালতে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাশাৰ আল আছাদ আৰু কেইবাগৰাকীও প্ৰাক্তন বিষয়াক মানৱতাৰ বিৰুদ্ধে অপৰাধ, পূৰ্ব পৰিকল্পিত হত্যা আৰু নিৰ্যাতন আদিৰ দৰে অপৰাধৰ অভিযোগত মৃত্যুদণ্ড বিহিছে। ছিৰিয়াৰ ৰাজ্যিক সংবাদ সংস্থাৰ মতে ন্যায়াধীশ ফখৰ আল দিন আল আৰিয়ানে কয় যে আছাদক দেশখনৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী হিচাপে আৰু বিভিন্ন আইন তথা নিয়ম আদি উলংঘনৰ বাবে ৰাজ্যিক প্ৰতিষ্ঠানসমূহক আদেশ দিয়াৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছে। তেওঁৰ এগৰাকী সম্পৰ্কীয় ভাতৃ আতিফ নাজিব আৰু আন কেইবাগৰাকীও প্ৰাক্তন

0: বিষয়াকো মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে। উল্লেখযোগ্য যে 2024 চনৰ 8 ডিচেম্বৰত হায়াত তাহৰীৰ আল শ্বাম আৰু অন্যান্য সহযোগী সশস্ত্ৰ গোটে চলোৱা 12-দিনীয়া অভিযানৰ পাছত আছাদৰ চৰকাৰৰ পতন ঘটিছিল আৰু ইয়াৰ পাছতেই আছাদ আৰু তেওঁৰ পৰিয়াল মস্কোলৈ পলায়ন কৰিছিল। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে নতুন দিল্লীত আজি লাইবেৰিয়া গণৰাজ্যৰ সংসদীয় প্ৰতিনিধিৰ এটা দলক সাক্ষাৎ কৰে। এই দলটোত লাইবেৰিয়াৰ ৰাজ্যসভাৰ কেইবাগৰাকীও সদস্যৰ লগতে মহিলা বিধানমণ্ডলীয় গোটৰ কেইবাগৰাকীও ব্যক্তি আৰু ৰাষ্ট্ৰসংঘৰ মহিলা প্ৰতিনিধি উপস্থিত থাকে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে লাইবেৰিয়াৰ এই দলটো চলিত মাহৰ 15 তাৰিখলৈকে ভাৰতত থাকি ৰাষ্ট্ৰসংঘৰ মহিলা গোটৰ সহযোগিতাৰে ভাৰত, ব্ৰাজিল তথা দক্ষিণ আফ্ৰিকাৰ ইবোছা ফাণ্ডৰ সহায়ত গ্লোবেল ছাউথৰ সহযোগী দেশসমূহৰ মাজত জ্ঞান বিনিময়ৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব। আলোচনাৰ সময়ছোৱাত শ্ৰীমতী দেৱীয়ে ভাৰতীয় মহিলাসকলক দেশৰ বিকাশৰ অনুঘটক বুলি অভিহিত কৰে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পাৰস্পৰিক আগ্ৰহৰ জৰিয়তে দুয়োপক্ষৰ সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে গ্লোবেল ছাউথৰ একেধৰণৰ সহযোগিতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ দলসমূহৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ কাৰ্যসূচীৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বিচাৰে যদিও বিৰোধী পক্ষই এই আলোচনাত কোনোধৰণৰ সহযোগিতা আগবঢ়োৱা নাই। সংসদ ভৱনত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি শ্ৰীৰিজিজুৱে কয় যে চৰকাৰে কালি এই প্ৰতিবাদৰ বিষয়টোত বিতংভাৱে আলোচনা কৰাৰ বাবে দলসমূহলৈ প্ৰস্তাৱ আগবঢ়াইছিল যদিও তেওঁলোকে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। তেওঁ লগতে কয় যে গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধী পক্ষই উত্থাপন কৰা বিষয়সমূহৰ সঁহাৰি দি উত্তৰ দিবলৈ বিচাৰিছিল যদিও তেওঁলোকে সংসদৰ কাৰ্যসূচী সুকলমে পৰিচালিত হোৱাত ব্যাঘাত জন্মাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পৰহিলৈ 2024 আৰু 2025 বৰ্ষৰ সংগীত নাটক একাডেমী ফেলোশ্বিপ আৰু বঁটাসমূহ প্ৰদান কৰিব। সংসদত আজি ন্যায়াধীকৰণ সংশোধনী বিধেয়ক 2026 গৃহীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক সমাগত স্বাধীনতা দিৱস আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে। ভাৰতে আজি পুনৰ এই বুলি স্পষ্ট কৰি দিছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু কোনো পৰিস্থিতিয়ে এই সত্যক সলনি কৰিব নোৱাৰে। আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে অহা 13 আগষ্টৰ পৰা বিশ্বজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছো কৃষিভিত্তিক অনুষ্ঠান শিৰলু।

0: উক্ত ডাটাখিনি ষ্ট'ৰ হৈ থাকিব। গতিকে তেনেকুৱা এটা কনচেপ্ট কৃষক পঞ্জীয়ন। এতিয়া আমি যিখিনি কৃষক পঞ্জীয়ন কৰি আছোঁ, আপোনালোকে আগতে জানিছিলে যে আমাৰ অঞ্চলত দেখা পাওঁ যে ডেকা ল'ৰা ছোৱালীবিলাক নিবনুৱা যিসকল কৃষক বুলি ক'বলৈ আগতে লাজ কৰে, লাজ পায় মানে যে কৃষক বুলি পৰিচয় দিমনে। কিন্তু বৰ্তমান আপোনালোকে দেখা পাইছে যে আজিকালিৰ যুগত হৈ গ'ল মানে কৃষিটো হৈ গ'ল আপোনাৰ কমাৰ্চিয়েল আৰু স্মাৰ্ট এগ্ৰিকালচাৰ কনচেপ্ট এটা আহিছে। কৃষকসকল চাব ডেকা ডেকা ধুনীয়া ল'ৰা ছোৱালীবিলাক পথাৰত নামিছে, ট্ৰেক্টৰ লৈ লগত নামিছে, বিভিন্ন মডাৰ্ণ সা সঁজুলি লগত আছে, একদম গাত বোকা নলগাকৈও কৃষিকৰ্ম কৰিব পাৰিছে। আনকি আপুনি জানিলে আচৰিত হ'ব যে কৃষিকৰ্ম কৰি এজন নিবনুৱা যুৱকে যদি ভাবে যে এটা ছিজনত বা দুটা ছিজনত মই একদম 100% স্বাৱলম্বী হৈ উঠিম, সেইটো এটা স্বনিয়োজনৰ এটা বহুত ডাঙৰ আহিলা এটা কৃষি মানে কৃষিকৰ্মটো। যেনেকৈ ফাৰ্মিং আপোনালোকে দেখা পাইছে যে আজিকালি আমাৰ কৃষকসকলেও আজিকালি আমাৰ ডেকা ডেকা বহুত ল'ৰা ছোৱালী অফিচত আহে যে মই কৃষি ফাৰ্মিং কৰিব খোজোঁ, আমাৰ এটা লেআউট লাগে বা ছিডিউল বনাই দিব লাগে, বা আমাৰ লগত বলকচোন পথাৰত যাওঁ। আমি যাওঁ তেতিয়া দেখা পাওঁ যে ইণ্টিগ্ৰেটেড ফাৰ্মিং বহুত ল'ৰা ছোৱালীয়ে বহুত আমাৰ শোণিতপুৰ জিলাতো আছে চাকৰি এৰি আহি আপোনাৰ কল খেতি, লগতে পাণৰ খেতি, লগতে কেঁচুসাৰ উৎপাদন, তামোল খেতি একেটা কেম্পাছত ধুনীয়াকৈ কৰি উঠি এগ্ৰি টুৰিজিম এটা কনচেপ্ট ডেভেলপ কৰিছে। আৰু সেই কৃষকসকল আমিও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তথা কৃষি বিভাগৰ ফালৰ পৰা আমি উৎসাহ জগাবৰ কাৰণে এতিয়াও আমাৰ মাজে মাজে দেখা পায় যে আমি কৃষকক সম্বৰ্ধনা অনুষ্ঠান পাতোঁ। যোৱা কেইদিনমান আগত আমাৰ শোণিতপুৰ জিলাৰ ডিষ্ট্ৰিক্ট ডে আমি ডিষ্ট্ৰিক্ট জিলা দিৱস পালন কৰিছিলোঁ, তাতো বহুত কেইজন কৃষকক আমি সম্বৰ্ধনা অনুষ্ঠানত আমি আমন্ত্ৰিত কৰি আনি আমি সম্বৰ্ধনা জনাইছিলোঁ। আমাৰ তাতে আগভাগ লৈছিলোঁ আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু কৃষি বিভাগ শোণিতপুৰে। গতিকে তেনেকুৱা ধৰণৰ কৃষকসকলক আমি উৎসাহ জগাবৰ কাৰণে আৰু কৃষকে কৃষকৰ পৰিচয়টো মই কৃষক বুলি ডাঠি ক'বৰ কাৰণে যিটো উৎসাহ লাগে, সেই উৎসাহৰ এটা আহিলাও এই কৃষক পঞ্জীয়ন। তেখেতে ক'ব পাৰিব যে মই কৃষক, এয়া মোৰ পৰিচয় পত্ৰ। গতিকে এই কৃষক পঞ্জীয়নৰ দ্বাৰা কৃষকৰ এটা ডাটাবেছ ক্ৰিয়েট হ'ব। সেই ডাটাবেছ ক্ৰিয়েট হোৱাৰ পাছত আমি ক'ব পাৰিম বা কৃষকে ক'ব পাৰিব যে মই এজন খেতিয়ক আৰু ভাল খেতিয়ক, বা মই চৰকাৰী সুবিধা কিবা ল'বৰ কাৰণে মই আবেদন কৰিছোঁ, মই যে কৃষক তাত কোনো সন্দেহ নাই, এয়া মোৰ পৰিচয় পত্ৰ।
1: এজন কৃষকৰ পঞ্জীয়ন কৰাবলৈ কি কি ডকুমেণ্টছ বা নথিপত্ৰ দৰকাৰ হয় বিষয়ে কওক।
0: হয়, কৃষকজনে কৃষক হিচাপে পৰিচয় পত্ৰ বা পঞ্জীয়ন কৰিবৰ কাৰণে আপোনালোকে জানে যে কৃষক মানে হ'ল যোনে খেতি কৰে। খেতি কৰিবলৈ মাটিডৰা লাগিব, গতিকে খেতিয়ক সেইজন হয় যিজনৰ খেতি আছে। কিন্তু এনেকুৱা খেতিয়ক আছে যাৰ নিজৰ খেতি নাই, মাটি নাই, লীজ লৈ খেতি কৰি আছে। এনেকুৱা খেতিয়ক আছে যাৰ নামত নিজৰ নামত মাটি নাই কিন্তু দেউতা বা ককাৰ নামত মাটি আছে। গতিকে খেতিয়ক খেতি কৰি থকা সচৰাচৰ পথাৰত আমি যিসকল খেতিয়ক দেখা পাওঁ, আমাৰ অঞ্চলত কি হৈছে যে আমাৰ ধৰক মোৰ মাটি আছে, মই খেতি কৰি আছোঁ, কিন্তু হয়তো মোৰ নামত মাটি নাথাকিব পাৰে। গতিকে মোৰ নামত মাটি নাই যেতিয়া খুব সম্ভৱ মোৰ দেউতাৰ নামত আছে বা মোৰ ককাৰ নামত আছে। গতিকে সেই দেউতাৰ নামত হওক বা মোৰ নামত হওক বা ককাৰ নামত হওক, যদি মোৰ নামত মাটি আছে, ইতিমধ্যে আমাৰ পঞ্জীয়ন কৰা মানে হৈ আছে বা চলি আছে বা শেষ হওক, যদি মোৰ নামত মাটি নাই, দেউতাৰ নামত মাটি আছে, তেনেহ'লে আমাৰ যিটো এগ্ৰিষ্টেক পৰ্টেলত এটা প্ৰভিজন দিব যে দেউতাৰ নামত মাটি থাকিলেও জইণ্টলি ৰেজিষ্টাৰ হৈ থাকিব, বা ককাৰ নামত থাকিলেও সেইটো পঞ্জীয়নভুক্ত কৰিব পাৰিব। সেইটো আমাৰ কাম চলি আছে, সেইটো খুব সম্ভৱ এসপ্তাহ 10 দিনত সেইটো আহিব অপশ্যন। কিছুমান তেনেকৈ লীজ লোৱা, লীজত কৰা খেতিয়ক আছে, বহুত ভাল খেতি কৰে কিন্তু কৃষক পঞ্জীয়ন কৰিব পৰা নাই, সেইসকল খেতিয়কৰ কাৰণেও কৃষক পঞ্জীয়ন সম্ভৱ হৈ উঠিব। এতিয়া কথাটো হ'ল, কৃষক পঞ্জীয়ন কৰিবলৈ হ'লে প্ৰথম লাগিল, দৰকাৰ হ'ল, প্ৰয়োজন হ'ল আপোনাৰ লেণ্ড ডকুমেণ্ট, মাটিৰ কাগজ। ছেকেণ্ড হৈ গ'ল সেইজন কৃষকৰ আধাৰ কাৰ্ড, আৰু আধাৰ কাৰ্ড যেতিয়া বনাইছিলে তেতিয়া সেই আধাৰত সংলগ্ন যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো লগত লাগিব। তাৰপাছত যেতিয়া কৃষক পঞ্জীয়ন কৰিব যাব, সেই কাগজ, মাটিৰ ডকুমেণ্ট আৰু আধাৰ কাৰ্ড, লগত আধাৰ কাৰ্ডত থকা মোবাইল নাম্বাৰটোৰ য'ত আছে মোবাইল হেণ্ডছেটটো লগত লৈ যাব লাগিব। কাৰণ ফাৰ্ষ্ট ফেজত এটা OTP যাব কৃষকজনক এড্ৰেছ আইডেণ্টিটি ভেৰিফাই কৰিবৰ কাৰণে, ছেকেণ্ড ফেজত এটা OTP যাব লেণ্ড ডকুমেণ্ট ভেৰিফাই কৰিবলৈ। তেনেকৈ 3 times OTP দৰকাৰ হয়।

0: যার কারণে মোবাইলটো লগত লৈ যাব লাগিব। এইখিনি ডকুমেণ্টৰে দৰকাৰ আৰু বিশেষ একো নাই। আৰু তাতকৈ ডাঙৰ কথা কি হ'ল যে কৃষকজনে একো ডকুমেণ্ট তাতে জমাও দিব নালাগে। অলৰেডি যিখিনি ধৰিত্ৰী পৰ্টেলত মানে মানুহৰ কৃষকসকলৰ মাটিৰ ডকুমেণ্ট যিখিনি ডিটেইলছ আছে, সেই এগ্ৰিষ্টিক পৰ্টেলে যেতিয়া লেণ্ড ডকুমেণ্ট আমি এণ্ট্ৰি কৰিম, ডাক নম্বৰ বা ছাৰ্ভে নম্বৰটো এণ্ট্ৰি কৰাৰ লগে লগে ধৰিত্ৰী পৰ্টেলৰ পৰা এইটো ফেচিং হৈ অট'মেটিক আহি শ্ব' কৰিব যে এইটো এইজন মানুহৰ মাটি এইখিনি হয় যিটো ডাক নম্বৰ দিছে। প্লাছ যিটো আধাৰ কাৰ্ডৰ নম্বৰ যিটো দিয়া হ'ব তাত এণ্ট্ৰি কৰাৰ লগে লগে আধাৰৰ যিটো তেখেতৰ এড্ৰেছ হৈ আছে সেই এড্ৰেছটো তাত অট'মেটিক আধাৰ হেৰিৰ পৰা পৰ্টেলৰ পৰা ফেচিং হৈ আমাৰ ইয়াত এগ্ৰিষ্টিক পৰ্টেলত আমাৰ শ্ব' হ'ব। গতিকে যাৱতীয় ডকুমেণ্ট যিখিনি দৰকাৰ হয় সেইখিনি হৈ গ'ল আধাৰ কাৰ্ড আৰু মাটিৰ ডকুমেণ্ট। এতিয়া বৰ্তমান আমি যিসকল কৃষকক পঞ্জীয়ন কৰি আছোঁ তেখেতসকল হ'ল যে নিজৰ নামত মাটি আছে। নিজৰ নামত মাটি থকা কৃষকসকলক আমি ফাৰ্ষ্ট পেজত এতিয়া আমাৰ কৃষক পঞ্জীয়ন চলি আছে। পৰৱৰ্তী কালত যিসকলৰ নামত নিজৰ নামত মাটি নাই সেইসকলৰ কৃষকৰ হয়তো মাটি দেউতাৰ নামত আছে নহ'লে ককা দেউতাৰ নামত আছে, সেই পৰ্যায়ক্ৰমে সেইসকলৰো যিটো লেণ্ড অ'নাৰশ্বিপ ট্ৰেন্সফাৰ যিটো কৰে সেইখিনি কৰা স্বত্তেও যদিও বাকী থাকে তেখেতসকলৰ কৃষক পঞ্জীয়ন কৰাৰ ব্যৱস্থাও গভৰ্ণমেণ্টে এতিয়াও আমাক জনাইছে যে আমি পিতৃৰ নামতো মাটি থাকে ককাৰ নামতো থাকে ট্ৰেন্সফাৰ হৈ উঠা নাই বিভিন্ন কাৰণত, গতিকে আমি সেইখিনি আমি পৰ্টেলত এটা অপশ্যন দিম। যদি জইন ৰেজিষ্টাৰ হৈ গ'ল ভৱিষ্যতত যদি নিজৰ নামত মাটিটো আহি গ'ল তেতিয়া সেইটো আপডেট কৰি লগে লগে ক্লিয়াৰ কৰিব পাৰিব।
1: হয়, এজন কৃষকে যদি কৃষক পঞ্জীয়ন নকৰে তেতিয়াহ'লে তেওঁ কিবা সুবিধা হেৰুৱাব নেকি বা তেওঁ কিবা অসুবিধাৰ সন্মুখীন হ'ব নেকি বাৰু?
0: হয় হয়, সেইটোৱে চবতকৈ ডাঙৰ প্ৰশ্ন। কৃষক, মই প্ৰথমে কৈছোঁ যে কৃষক বুলি আমাৰ বৰ্তমান সৰ্বভাৰতীয় স্তৰত বা আমাৰ অসমত কৃষক পঞ্জীয়নৰ কাম খুব দ্ৰুতগতিত চলিছে। তাৰ একমাত্ৰ এটাই উদ্দেশ্য হ'ল যে কৃষকজন কৃষক বুলি আমি পৰিচয় দিব খুজিছোঁ আৰু সেই কৃষকজন চৰকাৰী বিভিন্ন আঁচনিৰ, কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিবৰ কাৰণে সেই কৃষক পঞ্জীয়নত যিটো ID জেনেৰেট হ'ব সেই ID প্ৰয়োজন হ'ব। এতিয়া দেখা গৈছে যে আমাৰ কৃষকসকল, বিশেষকৈ আমাৰ শোণিতপুৰ জিলাত, এইবাৰ আমি ফচল বীমা, আপোনালোকে যিটো জানে, আগতে আমি গম পাইছিলোঁ যে মানুহৰে ইঞ্চুৰেঞ্চ কৰে সচৰাচৰ, খালী মানুহজনৰ ইঞ্চুৰেঞ্চত খেতিয়কসকলে বা মানুহে ইমান ইণ্টাৰেষ্ট নাছিলে। কিন্তু যেতিয়া আপোনাৰ কোনোবা গাড়ী বা মটৰচাইকেল কিনিব যায় তেতিয়া সেই এজেণ্টসকলে জোৰ জবচ কৰি ইঞ্চুৰেঞ্চ কৰাই ভয় দেখাই যে সঁচাকৈ যিটো ভয় খাবলৈ কথা যে এক্সিডেণ্ট হ'লে মানে সেইখিনি মানে নিজৰ ক্ষতি হ'ব বা ধন সম্পত্তিৰ ক্ষয় হ'ব। ঠিক তেনেধৰণৰ আজিকালি কৃষকসকলে বুজি পাইছে যে কৃষকৰ খেতিডৰাত যদি কিবা প্ৰাকৃতিক দুৰ্যোগত যদি ক্ষতি হয় তেনেহ'লে ক্ৰপ ইঞ্চুৰেঞ্চ কৰি, শস্য বীমা কৰি সেইটোৰ পইচাটো পাব পাৰে। এতিয়া আমাৰ শোণিতপুৰ জিলাত 80% আমি ফাৰ্মাৰে জানে আৰু কৰিব পৰা হৈছে, মানে আমাৰ কৃষক ফচল বীমা। ঠিক তেনেদৰে যিকোনো এই ফচল বীমা কৰিব যাওঁতেই অনাগত দিনত কৃষক পঞ্জীয়ন দৰকাৰ হ'ব। আপোনালোকে জানে আমাৰ আঁচনি আছে PM কিষাণ, য'ত বছৰত 6,000 কৃষকে পায়। সেই PM কিষাণ আঁচনিৰ অধীনত আমাৰ জিলাত প্ৰায় 37,000 কৃষকে পইচা পাই আছে। বাকী কৃষকসকলো, আমাৰ শোণিতপুৰ জিলাৰ কৃষকসকলো পোৱাৰ বহুত যোগ্য কৃষক আছে। গতিকে সেই যোগ্য কৃষকসকলো PM কিষাণৰ পইচা পাবলৈ যোগ্য তেতিয়াই হ'ব যেতিয়া কৃষক পঞ্জীয়ন কৰা হ'ব। আৰু কৃষক পঞ্জীয়ন এনেকুৱা এটা ডকুমেণ্ট, সেই ডকুমেণ্টটোত কৃষকজনৰ কিমান মাটি আছে, খেতি মাটি, কৃষকজনে সেই মাটিৰ মানে পৰিমাণৰ ওপৰত ভিত্তি কৰি আৰু কি খেতি কৰে খেতিৰ ওপৰত ভিত্তি কৰি সেই কৃষকজনে আকৌ, আপোনালোকে জানে যে দোকানত যে সাৰৰ ঔষধৰ দোকানত সাৰ ইউৰিয়া কিনিব যায়, সেই ইউৰিয়াটো হ'ল ৰাজসাহাৰ্যযুক্ত ইউৰিয়া। গতিকে এই আমাৰ 1-10 ভিতৰত এইটো এটা নতুন FFS বুলি এটা পৰ্টেল লঞ্চ হ'ব। কৃষকজনে ইউৰিয়া কিনিব গ'লে আগতে শুনে কেতিয়াবা যে ধৰক কোনোবা ধান খেতি 1 কৰিছে, সেই তেখেতে 1 পৰিমাণত ধৰক 15-17 ইউৰিয়া লাগে 1 ধান খেতিডৰাত। কিন্তু সেই কৃষকজনে 20-40 ইউৰিয়া কিনি লৈ আহে। তেখেতে হয়তো ইউৰিয়া কিমান প্ৰয়োগ কৰিব লাগে সেইটো নাজানে, হয়তো দোকানীয়ে অলপ মানে যিমান খোজে সিমান দি দিয়ে। গতিকে এতিয়া কি হৈছে, কৃষক পঞ্জীয়নৰ হোৱাৰ পাছত কৃষকজনে যেতিয়া ইউৰিয়া 1 কিনিব যাব বা যিমান ইউৰিয়া দৰকাৰ, কিমান ইউৰিয়া দৰকাৰ সেইটো কৃষক পঞ্জীয়নৰ যিটো ID আছে সেই ID ৰ ওপৰত লিংক হৈ থাকিব। কাৰণ কৃষক ID বনাব যাওঁতে সেই কৃষক

0: জনাত কিমান মাটি আছে তাতে এণ্ট্ৰি কৰা আছে,
1: কি
0: খেতি কৰিব পিছত যেতিয়া ধৰক এতিয়া মই কৃষক পঞ্জীয়ন কৰিলোঁ, মই টোটেল আপোনাক দিলোঁ যে মোৰ 5 বিঘা মাটি আছে। এতিয়া যদি আৰু আমাৰ এসপ্তাহৰ ভিতৰত যিটো আমি শোণিতপুৰত আমাৰ লঞ্চ হ'ব মানে ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেল, মই যদি ওচৰৰ দোকানখনত ইউৰিয়া কিনিব যাওঁ, সেই দোকানখনত যোৱাৰ দোকানখনৰ ফ্ৰণ্টত যোৱাৰ লগে লগে দোকানীয়ে মোক খুজিব আপোনাৰ তাতে কিউ আৰ কোড এটা জেনেৰেট হৈছে যে সেইটো দেখাওক। গতিকে সেই কিউ আৰ কোডটো জেনেৰেট হ'ব কাৰ, যিজনৰ কৃষক পঞ্জীয়ন হৈ থোৱা আছে। যে কৃষক পঞ্জীয়ন যদি মোৰ হৈ আছে তেতিয়াহ'লে মই FFS পৰ্টেল যিটো আছে সেইটোত মই লগইন কৰি মই ইউৰিয়া কিনিবৰ কাৰণে অনলাইন বুকিংটো মই কৰিব লাগিব। অনলাইন বুকিং কৰিব যাওঁতে প্ৰথমে আহিব কৃষক পঞ্জীয়ন নম্বৰ, পঞ্জীয়ন নম্বৰটো মই এণ্ট্ৰি কৰাৰ লগে লগে আহি যাব যে মোৰ কিমান মাটি আছে, সেইটো অট'মেটিক তাৰ পৰা ফেচিং হৈ যাব। হোৱাৰ পিছত মোক সুধিব যে খেতি কি কৰিছে, মই যদি লিখোঁ তাতে টাইপ কৰোঁ যে চালিপেডি, তেতিয়াহ'লে চালিপেডিত মই যদি 5 বিঘা লিখিছোঁ তেনেহ'লে 5 বিঘাত চালিপেডিত শালি ধানত কিমান ইউৰিয়া দৰকাৰ হ'ব সেইখিনিহে তাত জেনেৰেট হ'ব। গতিকে কৃষক পঞ্জীয়নটো কিমান ইম্পৰ্টেণ্ট আমাৰ কৃষকসকলে এতিয়া বুজি পাইছে বা সকলোৱে কৰি আছে। কৃষি বিভাগৰ যিকোনো ধৰণৰ আঁচনিৰ সুযোগ লাভ কৰিবলৈ কৃষক পঞ্জীয়নটো প্ৰথমে নিত্য প্ৰয়োজনীয় বস্তু, এইটো দৰকাৰ হ'বই। আৰু মই এই সুযোগতে শোণিতপুৰৰ কৃষকক মই আহ্বান জনাওঁ যাতে আপোনালোকে কৃষক পঞ্জীয়ন কৰক। কৃষক পঞ্জীয়ন এতিয়া ক'ত ক'ত চলি আছে বা কোন কোন স্তৰত আমাৰ কৃষি বিষয়াসকলে কাম কৰি আছে সেই বিষয়ে মই অৱগত কৰাওঁ। যদি আপোনালোকে গম পাব যে আপোনালোকৰ গাঁৱে ভূঞে যিবিলাক CSC চেণ্টাৰ আছে, CSC চেণ্টাৰত সকলো CSC চেণ্টাৰত কৃষক পঞ্জীয়ন কৰিব পাৰে। আমাৰ যিসকল কৃষি উন্নয়ন বিষয়া আছে তেখেতসকলৰ লগত এটা এটা টীম আছে, তাত AEA বুলি কয় আমাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এচিষ্টেণ্ট, কৃষি সম্প্ৰসাৰণ সহায়ক, তেখেতসকলে কৃষক পঞ্জীয়ন কৰে। তাৰোপৰিও কৃষি সখীসকল আছে গাঁৱে ভূঞে, তাৰোপৰিও গ্ৰাম প্ৰধানসকল আছে, আৰু আমাৰ বহুতসকল প্ৰাইভেট অপাৰেটৰ আছে যিসকলৰ RD পাছত আছে তেখেতসকলে কৃষক পঞ্জীয়ন কৰি দিব পাৰে। গতিকে সমূহ খেতিয়কসকলে যাৰ কৃষক পঞ্জীয়ন হৈ উঠা নাই এতিয়ালৈকে, তেখেতসকলে হয় গ্ৰাম প্ৰধানক লগ ধৰিব পাৰে, নহ'লে আমাৰ কৃষি সখীক লগ ধৰিব পাৰে, নহ'লে আমাৰ AEAসকল কৃষি সম্প্ৰসাৰণ সহায়কসকলক লগ ধৰিব পাৰে, কৃষি উন্নয়ন বিষয়াসকলক লগ ধৰিব পাৰে। তাতো যদি প্ৰব্লেম হয় আমাক জিলা কৃষি বিষয়াৰ আমাৰ যিটো কাৰ্যালয় আছে তাত যোগাযোগ কৰিলে আমি লগে লগে কৃষক পঞ্জীয়ন কৰাৰ ব্যৱস্থা আমি কৰি দিম।
1: আপুনি কৃষক পঞ্জীয়নৰ বিষয়ে কৈছে, আপুনি যিটো সাৰ কিনিবলৈ যোৱা বা সাৰ কিনাৰ কথা ক'লে, ৰেহাইৰ মূল্যত নিশ্চয় তেওঁলোকে সাৰ লাভ কৰিব পাৰিব।
0: সাৰৰ ক্ষেত্ৰত আপোনালোকে জানে যে ইউৰিয়া সাৰ, এই সাৰবিলাক হ'ল ৰাজসাহায্যযুক্ত ছাবচিডাইজড। বহুত খেতিয়কে নাজানে যে একচুৱেল ইউৰিয়াৰ দাম কিমান, 1 কেজি ইউৰিয়াৰ মানে, এইটো এনেকুৱা হৈ যায় যে কৃষকসকলে ভাবে যে মই দোকানত গ'লোঁ 1 কেজি ইউৰিয়া কিনি আনিলোঁ, সেই ইউৰিয়াটো দোকানীয়ে ক'ৰবাত হয়তো য'ত 5.90 টকা পাৰ কেজি হ'ব লাগে, কেতিয়াবা দোকানীসকলে 6 টকা কেতিয়াবা 7 টকাত বিক্ৰী কৰি আছে। কৃষকসকলে ভাবে যে বেলেগ জেগাত 10 টকা হৈ আছে, আমি 6 টকা বা 7 টকাত পাইছোঁ, বহুত কমতে পাইছোঁ। কিন্তু সেই ইউৰিয়াৰ দাম কিন্তু 6 টকা বা 7 টকা নহয়, ইউৰিয়াৰ দাম একচুৱেল দামটো হ'ল 1 কেজি, 1 কেজিৰ দাম হ'ল 5.91 টকা, কিন্তু একচুৱেল যিটো দাম মানে সেই দামটো প্ৰায় 25 টকা। এই যে 5.91 টকা কৃষকে দি পেলাই লৈ গৈ আছে কিনি পেলাই পাৰ কেজিত, কিন্তু বাকী পইচাখিনি গভৰ্ণমেণ্টে কিন্তু ছাবচিডি দি আছে। গতিকে প্ৰতিজন কৃষক আপুনি যদি ভাবি চাই যে কোনোবা দোকানত ৰিটেইলাৰে যদি ইউৰিয়া বিক্ৰী কৰিছে 1000 কেজি, এজন খেতিয়কে যদি 50 কেজি ইউৰিয়া কিনি লৈ গৈছে, সেই খেতিয়কজন মানে কিমান মৰমৰ হয় গভৰ্ণমেণ্টৰ, যিজন খেতিয়কৰ এগেইনষ্টত সেই বাকী পইচাখিনি লগে লগে গভৰ্ণমেণ্টে দিব লগা হৈছে ৰাজসাহায্যযুক্ত। গতিকে হাজাৰ হাজাৰ টন ইউৰিয়া যেতিয়া বিক্ৰী হৈ আছিলে, হয়তো কোনোবা কৃষকে ধানত যিমানখিনি ইউৰিয়া দিব লাগে তাতকৈ ডবল মাৰি আছে, হয়তো ক'ৰবাত কম দি আছে ইউৰিয়া, যাৰ কাৰণে প্ৰডাকশ্যনো কম হৈছে, য'ত ইউৰিয়া বেছি প্ৰয়োগ কৰাৰ কাৰণে মাটি বেয়া হৈছে। গতিকে গভৰ্ণমেণ্টে এতিয়া এটা এনেকুৱা কৃষি বিভাগৰ হেৰি মানে জাষ্ট লঞ্চ কৰিছে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত, আৰু শোণিতপুৰ জিলাত আমাৰ এইকেইদিনত লঞ্চ হ'ব FFS ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেল। সেই পৰ্টেলটোত কৃষকজনে যিজন কৃষকৰ কৃষক পঞ্জীয়ন হৈ গ'ল, সেই পঞ্জীয়ন হোৱা কৃষকজনে সেই FFS পৰ্টেলত গৈ এপ্লাই কৰিব যে ইউৰিয়া

0: কিনিম বুলি। আৰু সেই ইউৰিয়া কিমানখিনি কিনিব পাৰিব সেইটো ডিপেণ্ড কৰিব কৃষক পঞ্জীয়ন কৰোঁতে যিমানখিনি মাটি তেখেতৰ আছে বুলি অলৰেডি প্ৰুফ হৈছে সেইখিনি কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰা মাটিৰ এগেইনষ্টত ইউৰিয়া জেনেৰেট হ'ব, এটা কিউ আৰ কোড জেনেৰেট হ'ব, সেই কিউ আৰ কোডটো কণীজনক দেখালে সেইখিনি ইউৰিয়াহে বিলিং কৰিব পাৰিব, তাতকৈ বেছি দিব নোৱাৰে। গতিকে এইটো হ'ল খালি ইউৰিয়াৰ ক্ষেত্ৰত। আৰু নেক্সট পৰ্যায়ত যিখিনি ৰাজসাহাৰ্যযুক্ত সাৰ আছে গোটেইখিনিৰ লগত এই কৃষক পঞ্জীয়নৰ কথাটো জড়িত হৈ যাব।
1: আৰু যাৰ পঞ্জীয়ন হোৱা নাই তেওঁলোকেতো এই সুবিধা লাভ কৰিব,
0: যাৰ পঞ্জীয়ন হোৱা নাই তেখেতসকলে এই সুবিধা লাভ কৰিব নোৱাৰিব। আৰু সেইকাৰণে মই আমি আমাৰ কৃষি বিভাগৰ বিভিন্ন আমাৰ স্তৰত বিষয়াসকলে কাম কৰি আছে আৰু আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট যৌথভাৱে জইণ্টলি আমাৰ বিভিন্ন গাঁৱে ভূঁয়ে কাম চলি আছে, প্ৰচাৰ চলাই আছোঁ আমি। আমি ভাবোঁ যে আমি এতিয়ালৈকে আমাৰ প্ৰায় 59,000 কৃষক পঞ্জীয়ন হৈ গ'ল আৰু 2 মাহৰ ভিতৰতে আমাৰ 100% কৃষক পঞ্জীয়ন হৈ যাব
1: শোণিতপুৰ
0: জিলাত।
1: এবাৰ আপোনাৰ পৰা জানিব খুজিম যে চৰকাৰৰ যিখিনি আঁচনি আছে এই আঁচনিসমূহৰ সুবিধা আমাৰ পঞ্জীভূত কৃষকসকলে কেনেকৈ লাভ কৰিব পাৰিব এই বিষয়ে কওকচোন।
0: আপোনালোকে জানে যে কৃষি ক্ষেত্ৰতো ইমান এটা ডাঙৰ কৃষি ক্ষেত্ৰত ইমান ডাঙৰ এটা স্কোপ আছে যে কৃষক, আমি কেইদিনমান আগত দৰং কলেজৰ কিছুমান ছাত্ৰ ছাত্ৰীকে আমি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম দিছিলোঁ। আমাৰ উদ্দেশ্য আছিলে যে কলেজত যিখিনি শিকে মানে শিক্ষা গ্ৰহণ কৰে তেখেতৰ ছাবজেক্টৰ ওপৰত যিমান শিক্ষা গ্ৰহণ কৰিলে আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ এটা মানে টেনশ্যন এটা থাকে যে মই যে পঢ়িলোঁ চাকৰিৰ কাৰণে আকৌ যুদ্ধ কৰিব লাগিব, আকৌ পঢ়িব লাগিব, এক্সাম দিব লাগিব। গতিকে সেইটো সেই টেনশ্যনটো কম হ'বৰ কাৰণে আমাৰ কৃষি ক্ষেত্ৰত আমি শোণিতপুৰ জিলা কৃষি বিভাগৰ ফালৰ পৰা সেই ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা স্কিল ডেভেলপ কৰাৰ কাৰণে আমি ইণ্টাৰ্ণশ্বিপ পাৰ্টত পাৰ্টিচিপেট কৰিছিলোঁ, য'ত মানে আমি শিকাইছিলোঁ যে যদি সেই BA পাছ কৰা বা BSc পাছ কৰা সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে MSc বা MA পঢ়িবৰ সময়ত যিখিনি খৰচ লাগে পকেট খৰচ, সেই খৰচখিনিয়ে পঢ়াৰ লগতে সেই কামখিনি কৰি পইচা উপাৰ্জন কৰি ধুনীয়াকৈ নিজৰ খৰচটো নিজে উলিয়াব পাৰে। আৰু যদি ভাবে যে মই নিজে এজন এণ্টাৰপ্ৰিনিয়ৰ হ'ম, সেই কামখিনি ইমান পাকৈত বা ভালকৈ শিকোৱা হৈছে, বহুত ছাত্ৰ ছাত্ৰীয়ে কৈছে যে আমি এনেকুৱা লাগিছে যে আমি চাকৰি পাই গ'লো নেকি, এনেকুৱা লাগিছে যে ব্যৱসায়টো কৃষি ক্ষেত্ৰত ইমান লাভজনক মানে। গতিকে আমি তাত শিকাইছিলোঁ যে বৰ্তমান যুগত আপোনালোকে জানে যে যদি ৰাসায়নিক সাৰ ঔষধ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ খেতি কৰাৰ পাছত কমাৰ্চিয়েল বেচিছ যিবিলাক কৰে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কথা দেখা যায়। গতিকে আমি অৰ্গেনিক কাল্টিভেশ্যনৰ ওপৰত কিছুমান শিকাইছিলোঁ আৰু যদি কম টাইমত নিজৰ উপাৰ্জন নিজে উপাৰ্জনমুখী হ'ব খোজে মাছৰুম প্ৰডাকশ্যনটো শিকাইছিলোঁ। মাছৰুমৰ এটা বহুত ডাঙৰ মাৰ্কেট আছে, প্ৰডাকশ্যন প্লাছ মাৰ্কেটিংটো আমি পূৰা ধুনীয়াকৈ শিকালোঁ। তাৰপিছত যদি ঘৰৰ চোতালতে নাৰ্চাৰী বনাব খোজে, ফল মূলৰ হওক ফুলৰ হওক, নাৰ্চাৰী বনাই ঘৰৰ চোতালতে মিনিমাম সময় খৰচ কৰি পঢ়াৰ যিখিনি বাদেও যিখিনি সময় থাকে হাতত সেইখিনি কৰি নাৰ্চাৰী কৰি পেলাই কোনোবা ডাঙৰ নাৰ্চাৰীৰ লগত টাই আপ কৰি যদি পুলি বনাই মেলি যদি যোগান ধৰিব পাৰে সেই বিষয়েতো আমি ট্ৰেইনিং দিছিলোঁ। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আমি কণ্টেক্ট কৰি বা আমি ষ্টাৰ্ট কৰিছিলোঁ সেই আৰম্ভণিৰ আৰু শেষৰ দিনাখনৰ যিটো ডিফাৰেঞ্চ দেখিলোঁ, আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বৰ্তমান যিখিনি এগ্ৰিকালচাৰেল এক্টিভিটিজ আমাক দেখা পায় মানে মানে মই আগতে কৈছিলোঁ যে স্মাৰ্ট এগ্ৰিকালচাৰ, সেই স্মাৰ্ট এগ্ৰিকালচাৰৰ স্মাৰ্ট ল'ৰা ছোৱালীবিলাকে খুব ধুনীয়াকৈ কাম কৰাৰ কাৰণে আগ্ৰহী আৰু সেই আগ্ৰহী কৃষকসকলক নিবনুৱা ছাত্ৰ ছাত্ৰীসকলক আমি কৃষি বিভাগৰ ফালৰ পৰা উৎসাহ যোগাবৰ কাৰণে কৃষি বিভাগত আমাৰ বিভিন্ন ধৰণৰ আঁচনি আছে, ইমান ধুনীয়া ধুনীয়া আঁচনি আছে। যদি মই কৃষক এজন লগ পালোঁ যে জাষ্ট BA পাছ বা MA পাছ কৰি বহি আছে, তেখেতৰ এগ্ৰিকালচাৰ ফাৰ্মিং কৰিবলৈ বিৰাট ইচ্ছা, তেখেতৰ না মাটি আছে না পইচা আছে, গতিকে যদি আমি সেইজনক বুজাওঁ যে আপুনি মাটিত ছিজন ৱাইজ আপুনি লীজত যদি ল'ব পাৰে লৈ লওক, লীজত এভেইলেবল মাটি আছে, মাটি লোৱাৰ লগে লগে তেখেতৰ কথাটো আহি গ'ল পইচা ক'ত পাম, আমাৰ হাতত KCC লোন আছে, আমি সেইজনৰ কৃষকজনৰ কি খেতি কৰিব ডিটেইলছ আমি প্ৰজেক্ট বনাই বেংকৰ লগত আমি লিংক আপ কৰোঁ, বেংকৰ পৰা ইনিচিয়েল এটা হেৰি পাই যায় মানে ফাইনেন্সিয়েল ছাপৰ্ট, সেইটো দি পেলাই তেখেতে খেতিটো ষ্টাৰ্ট কৰিব পাৰে। আৰু যিহেতু ইমান শিক্ষা দীক্ষা থকা BA পাছ MA পাছ ল'ৰা ছোৱালী, সিহঁতে সদায় আনকমন খেতি এটা কৰিবৰ কাৰণে চেষ্টা কৰে, ইউটিউবত চাই হওক বা ক'ৰবাত হয় মাইণ্ডটো অলপ ট্ৰেন্সফৰ্ম হৈয়ে থাকে অলৰেডি, আমাৰ খুব কষ্ট কম হয়, 80% অলৰেডি এটেনশ্যন আহি

যে মই এগ্ৰিকালচাৰেল এক্টিভিটিছত মই এষ্টাব্লিছ হ'ম। তেতিয়া দেখা গৈছে যে কিছুমান এনেকুৱা খেতিয়ক ওলাইছে আমাক হিচাপ কৰি বুজাই দিয়ে যে মই ছমাহত মই টাৰ্গেট লৈছোঁ ধনী হ'ম। কেনেকৈ হ'ব যে মই এইটো জুলাই মাহত বানপানীৰ ছিজন, মোৰ ওখ মাটি 3 বিঘামান লৈছোঁ, মই 1 বিঘাত জলকীয়া 1 বিঘা কৰিম, 1 বিঘা মই তিয়ঁহ খেতি কৰিম, 1 বিঘাত মই জিকা কৰিম। এনেকৈ ধুনীয়াকৈ বুজাই আহি পেলাই জলকীয়া জুলাই মাহত কিয় কৰিবা, কৈছে চাৰিওফালে বানপানী, চব পানীৰ তলত মাটি থাকিব, 200 টকা 250 টকা কেজি জলকীয়া কিনি খায়। তেতিয়া মোৰ যদি 1 বিঘা মাটি যদি জলকীয়া হয় তেতিয়াহ'লে মই মাত্ৰ 30-40 হাজাৰ টকা মোৰ যদি খৰচো হয় মই প্ৰায় 4-5 লাখ টকা তাৰপৰা ইনকাম কৰিব পাৰিম একদম ধুনীয়াকৈ। যদি জলকীয়াৰ পৰা 4-5 লাখ টকাও নালাগে, 40 হাজাৰ টকা খৰচ কৰি যদি 1.5-2 লাখ টকা এনেই পাব, এনেই পায়। জলকীয়া গছৰ এটা হেৰি আছে, যিমানে জলকীয়া ছিঙে সিমানে জলকীয়া বেছিকৈ লাগে। গতিকে সেই সময়ত ইমান ধুনীয়া ধুনীয়া ভেৰাইটি আছে, সিহঁতে 1 বিঘা মাটি জলকীয়া, 1 বিঘা মাটি আপোনাৰ তিয়ঁহ, 1 বিঘা জিকা। তিয়ঁহটো ছালাডত গোটেই বছৰটো খায়, আজিকালি জানে আমাৰ এগ্ৰিকালচাৰ চাইণ্টিষ্টসকলে ইমান ধুনীয়া ধুনীয়া ভেৰাইটি বনাইছে, গোটেই বছৰটোতে আপোনাৰ বিভিন্ন ভেৰাইটি খেতি কৰিব পৰা ভেৰাইটি আছে। ঠিক তেনেদৰে চব যিকোনো চব্জিৰ জুলাই মাহতো আপুনি দেখিব, এতিয়া আপোনাৰ বন্ধাকবি আমাৰ এৰিয়াত হয়, আগতে আমি দেখিছিলোঁ ঠাণ্ডা দিনত হয়, কিন্তু ইমান ধুনীয়া ধুনীয়া ভেৰাইটি বনাইছে জুলাই মাহতো বন্ধাকবিৰ খেতি কৰিব। গতিকে এইখিনি কথা যেতিয়া আলোচনা কৰা যায় ল'ৰা ছোৱালীবিলাকৰ লগত, তেখেতসকলে যেতিয়া ধুনীয়াকৈ প্লেনিং কৰে, আজিকালি ছ'চিয়েল মিডিয়াত পাই থাকে, মানে আমি কেলকুলেশ্যন কৰি আমি বুজাওঁ তেতিয়া যে 1 কেজি জলকীয়া প্ৰডাকশ্যন কৰিবৰ কাৰণে কিমান খৰচ হয় কৈ দিব পাৰে, যে হাৰ্ডলি 1 কেজি জলকীয়া বনাবলৈ হ'লে 5 টকা খৰচ হ'ল মোৰ প্ৰডাকশ্যন কষ্ট। যদি বেঙেনা খেতি কৰিছে তেনেহ'লে কিমান, 2 টকা 2.5 টকা কেজি পাৰ কেজিত। যদি নতুন খেতিয়ক হয় হাৰ্ডলি 3 টকা 4 টকা কেজি যাব প্ৰডাকশ্যন কষ্ট, কিন্তু আপুনি আজিৰ বজাৰত তেজপুৰত চাওকচোন বেঙেনা কেজি কিমান, 60 টকাৰ তলত আপুনি নাপাব। জলকীয়াটো 50 টকা পোৱাই হ'ল প্ৰায় জুলাই আগষ্ট মাহত। গতিকে প্ৰডাকশ্যন কষ্টটো যদি 4 টকা 5 টকা হয় পাৰ কেজি, কিন্তু আমি বজাৰত কিমানত খাওঁ, 60 টকা 70 টকা, বিলাহীটো 80 টকা 100 টকা হৈ গ'ল। গতিকে এনেকুৱা ধৰণৰ যিটো ৰেচিঅ' কষ্ট বেনিফিট ৰেচিঅ' আপুনি বেলেগ ক'তো নাপায়, বেলেগ কোনো কমাৰ্চিয়েল কোনো হেৰিতে নাপায়, ইভেন কোনো বেংকেও দিব নোৱাৰে। গতিকে সেইখিনি নতুন উঠি অহা যুৱচামসকলে শিকিছে, বুজিছে, জানিব পাৰিছে। কিন্তু এটা কথা, কৃষি কৰ্মটো অলপ কষ্টকৰ কাম, যদি আমি কৃষি বিভাগে সা সঁজুলিখিনি আধুনিক পদ্ধতিৰ যিখিনি ইনষ্ট্ৰুমেণ্ট ট্ৰেক্টৰৰ পৰা ষ্টাৰ্ট কৰি, ধৰক আজিকালি আমি আগতে নিৰানি কৰোঁ হাতেৰে খুৰপি দি, এতিয়া মেচিন ওলাইছে। আমি ধান ৰুওঁ আগতে হাতেৰে ৰোৱনীয়ে ৰুৱে, এতিয়া মেচিন ওলাইছে। গোটেই এই নিবনুৱা যুৱক যুৱতীসকলে যিসকলে খেতিৰ প্ৰতি ধাউতি বেছি বা ইণ্টাৰেষ্ট জাগিছে কৰিবলৈ, আমাৰ কৰ্তব্য আমি তেখেতসকলক আধুনিক যিবিলাক মানে সা সঁজুলি যন্ত্ৰপাতি যদি আমি হাতত উঠাই দিওঁ, তেতিয়াহ'লে তেখেতসকলে এই কৃষি পদ্ধতিৰ কৃষি কৰ্মৰ যোগেদি বহুত ডাঙৰ ডাঙৰ এজন এণ্টাৰপ্ৰিনিয়ৰ হ'ব পাৰিব। গতিকে আমাৰ প্ৰচেষ্টা আমাৰ কৃষি বিভাগৰ সদায় আছে আৰু থাকিব। শোণিতপুৰ জিলাত এনেকুৱা ডেকা ল'ৰা ছোৱালী বহুত কৃষক আছে, বহুত কেইজনে আমাৰ যোৱা সেইদিনা মই ক'লোঁ আপোনাৰ জিলা দিৱসতো সম্বৰ্ধনা অনুষ্ঠানত আগভাগ লৈছে তেখেতসকলৰ। গতিকে আমি উৎসাহ যোগোৱাৰ কাৰণে আমাৰ কৃষি বিভাগ দায়বদ্ধ, আৰু আমাৰ যিখিনি কৃষক আজিৰ যিখিনি স্মাৰ্ট এগ্ৰিকালচাৰ, যদি আমি স্মাৰ্ট এগ্ৰিকালচাৰ নকৰোঁ তেনেহ'লে বেলেগ কাণ্ট্ৰিৰ লগত আমি ফেৰ মাৰি পেলাই উৎপাদন কৰিব নোৱাৰিম, আৰু উৎপাদন কৰিব নোৱাৰিলে আল্টিমেটলি আমি বেলেগৰ ওপৰত নিৰ্ভৰশীল হ'লে আমি আল্টিমেটলি আমাৰ লছ। এতিয়া আমাৰ যিখিনি আঁচনি আছে, মই কৈছিলোঁ যে প্ৰথম যদি মাটিখিনি আছে লিজত লৈছে বা নিজৰ আছে, ইনিচিয়েল যিখিনি ইনভেষ্টমেণ্ট আমি KCC হিচাপে আমি বেংকৰ লগত লিংক আপ কৰিলোঁ, তাৰপাছত যিখিনি পইচা লাগিল বীজ সাৰ এইখিনি, সাৰততো ইউৰিয়াত অলৰেডি এইবিলাকত ছাবচিডাইজড অলৰেডি গভৰ্ণমেণ্টে দিছেই, যিখিনি সা সঁজুলি লাগে সেইখিনিত আমাৰ ছাবচিডাইজড সা সঁজুলি আছে, পাৱাৰ টিলাৰ হওক, ট্ৰেক্টৰ হওক বা বিভিন্ন স্প্ৰে মেচিন হওক, এইখিনি আছে। তাৰ পাছতো প্ৰডাকশ্যন হ'ল, প্ৰডাকশ্যন হওঁতে প্ৰডাকশ্যনৰ পাছত মাৰ্কেটিঙৰ ব্যৱস্থা গভৰ্ণমেণ্টে কৰি ৰাখিছে মিনিমাম ছাপৰ্ট প্ৰাইচত। গতিকে মিনিমাম ছাপৰ্ট প্ৰাইচত আপোনালোকে জানে যে ধান এতিয়া আমাৰ যোৱা এই যিটো ধানৰ ছিজন গ'ল, যোৱা ধানৰ ছিজনত আমাৰ এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডে যিখিনি ধান বা FCI হওক বিভিন্ন এজেঞ্চিয়ে আমাৰ চৰকাৰীভাৱে MSP ৰেটত যিখিনি ধান ক্ৰয় কৰিলে, আমাৰ শোণিতপুৰ জিলাই মোৰ দেন 80% টাৰ্গেট আমি ফিল আপ কৰিছোঁ। এতিয়া যেতিয়া ধানৰ ছিজনত ধান হাৰ্ভেষ্টিং হোৱাৰ পাছত

0: বিভিন্ন বেপাৰীসকলে খুব কম দামত ধান কিনি লৈ যায়। হয়তো কোনোবা কৃষক এনেকুৱা হয় যে বোলে পইচা নাই, ইমিডিয়েট ধান এতিয়া খালী ধানটো চপোৱাৰ পিছত বিক্ৰী কৰিবলৈ আকৌ দোকানত ধাৰ আছে, সাৰ ঔষধ কিনিছিলে, গতিকে বাধ্যত পৰি কম দামত বিক্ৰী কৰি দিয়ে সেই বেপাৰীসকলক। সেই প্ৰচেষ্টাটো এতিয়া বেপাৰীসকলে চলাব পৰা নাই, কাৰণ গভৰ্ণমেণ্টে উচিত মূল্য দি পেলাই ধান কিনিব পৰা হৈছে আৰু কৃষকসকলে কেনেকৈ বিক্ৰী কৰিব লাগে সেইটো শিকিব পাৰিছে। গতিকে সেইটো এটা ধুনীয়া প্ৰচেষ্টা। এতিয়া কৃষকসকলে প্ৰডাকশ্যনৰ পৰা ষ্টাৰ্ট কৰি মাৰ্কেটিংলৈকে যিখিনি চৰকাৰে মানে সুবিধা যিখিনি আঁচনি যুগুতাইছে, মই ভাবোঁ কৃষকসকলে যদি এই আৰম্ভণিৰ পৰা খেতিডৰা মাটি চহোৱাৰ পৰা ষ্টাৰ্ট কৰি একদম বিক্ৰী পৰ্যায়লৈকে এই গোটেই আঁচনিখিনি তেখেতসকলে যদি গ্ৰহণ কৰে, তাৰ উপৰঞ্চিও খেতিয়কসকলক উৎসাহ যোগাবলৈ পি এম কিষাণ আঁচনি, তাৰপিছত মই ইতিমধ্যে এটা ক'লোঁ কে চি চি, তাৰ লগতে আছে আপোনাৰ ফচল বীমা, কিবা কাৰণত যদি মাজতে ফচল ডেমেজ হ'ল, ক্ষয়ক্ষতি হ'ল, তাৰ ক্ষতিপূৰণ। তাৰপাছতো আপোনাৰ গভৰ্ণমেণ্টে কৈছে যদি ফ্ৰুটছ ফল মূল কিবা এনেকুৱা খেতি কৰিছে যে প্ৰচেচিঙৰ দৰকাৰ, ভেলু এডিশ্যন কৰিব, তাৰ কাৰণেও আমাৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে ধুনীয়া ধুনীয়াকৈ আঁচনি ৰাখিছে কৃষকসকলৰ কাৰণে, ফুড প্ৰচেচিং ইউনিট। ইতিমধ্যে আপোনালোকে গম পাইছে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফাণ্ডত যিখিনি বহুত ডাঙৰ ডাঙৰকৈ ক'ৰবাত ৰাইচ মিল, ক'ৰবাত ক'ল্ড ষ্টৰেজ, যোনে সকলো আগ্ৰহী কৃষকে য'তে এপ্লাই কৰিছে তাতে তেখেতসকলে কৰিবলৈ উৎসাহ পাইছে আৰু ফাণ্ডখিনি বেংকৰ লগত ক্ৰেডিট লিংকেজ কৰি পেলাই চৰকাৰে দিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে।
1: হয়, ডক্টৰ জাকিৰ হুছেইন ডাঙৰীয়া, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা কৃষক পঞ্জীয়ন কিমান প্ৰয়োজনীয় আৰু ইয়াৰ জৰিয়তে আমাৰ উঠি অহা যুৱক যুৱতীসকলে কৃষি ক্ষেত্ৰত যদি আগবাঢ়িব খোজে, তেওঁলোকে স্বাৱলম্বী হ'ব খোজে কৃষিৰ জৰিয়তে, গতিকে তেওঁলোকে কেনেদৰে আগবাঢ়িব পাৰিব এই বিষয়ে আপুনি যথেষ্টখিনি কথা আমাৰ আগত অৱগত কৰিলে। আশা কৰোঁ আজিৰ এই কথোপকথনৰ পৰা আমাৰ শ্ৰোতাসকলৰ লগতে কৃষি ক্ষেত্ৰত নিজকে স্বাৱলম্বী কৰিব খোজা যুৱক যুৱতীসকলো নিশ্চয় উপকৃত হ'ব পাৰিব। আৰু আপুনি আপোনাৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: নমস্কাৰ।
1: শিৰলু অনুষ্ঠানটি শুনিলে। আজি শিৰলু অনুষ্ঠানত কৃষক পঞ্জীয়ন এই বিষয়ে কিছু কথা আলোচনা কৰা হ'ল। আজি আমাৰ এই কথোপকথনত অংশগ্ৰহণ কৰিলে তেজপুৰৰ মহকুমা কৃষি বিষয়া ডক্টৰ জাকিৰ হুছেইনে। অনুষ্ঠানটি যুগুতাই আধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: এয়া আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছো আজিৰ দিনটো।

আজি আগষ্ট মাহৰ 11 তাৰিখ আৰু শাওনৰ 25 দিন। শুনক ইতিহাসত আজিৰ দিনটোত ঘটা কেইটিমান বিশেষ ঘটনা। 1347 চনৰ আজিৰ দিনটোতেই আলাউদ্দিন হাছানে বাহমণি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। 1858 চনৰ আজিৰ দিনটোতেই বিশিষ্ট চিকিৎসা বিজ্ঞানী ক্ৰিষ্টিয়ান আইজকমেনৰ নেডাৰলেণ্ডছত জন্ম হৈছিল। 1929 চনত তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। 1908 চনৰ আজিৰ দিনটোতেই বিনা বিচাৰে বিপ্লৱী ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল। বেংগল প্ৰেচিডেন্সিৰ

এগৰাকী বিপ্লৱী ক্ষুদিৰাম বসুৱে ভাৰতত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল। তেওঁ প্ৰফুল্ল চাকীৰ সৈতে ব্ৰিটিছ ন্যায়াধীশ মেজিষ্ট্ৰেট ডগলাছ কিংছফৰ্ডৰ গাড়ীত বোমা নিক্ষেপ কৰি হত্যা কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকে সন্দেহ কৰিছিল যে গাড়ীত বহি থকা ব্যক্তিজন আছিল ন্যায়াধীশ কিংছফৰ্ড। অৱশ্যে তেওঁ বেলেগ এখন গাড়ীত বহি আছিল আৰু বোমা নিক্ষেপৰ ফলত দুগৰাকী ব্ৰিটিছ মহিলাৰ মৃত্যু হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ আগতেই প্ৰফুল্ল চাকীয়ে নিজক গুলিয়াই প্ৰাণত্যাগ কৰিছিল। ক্ষুদিৰাম বসু গ্ৰেপ্তাৰ হৈছিল আৰু বিচাৰত তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল। তেওঁ আছিল ব্ৰিটিছৰ দ্বাৰা মৃত্যুদণ্ড দিয়া বংগৰ প্ৰথম ভাৰতীয় বিপ্লৱীসকলৰ ভিতৰত এজন।

1961 চনৰ আজিৰ দিনটোতেই দাদৰ আৰু নগৰ হাভেলি ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে স্বীকৃতি লাভ কৰিছিল। 1998 চনৰ আজিৰ দিনটোতেই নগাঁৱৰ ঠেকেৰাগুৰিৰ তৈল ভাণ্ডাৰৰ বিস্ফোৰণ হৈছিল আৰু বিস্তৰ ক্ষতিসাধন হৈছিল।

1999ৰ আজিৰ দিনটোতে শতিকাৰ অন্তিম পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হৈছিল। 1999ৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন টেষ্ট খেলুৱৈ ৰমানাথ পাৰ্কাৰৰ মৃত্যু হৈছিল। 1945ৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল অসমৰ এগৰাকী প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক তথা সাহিত্যিক হেমচন্দ্ৰ বৰুৱাৰ। অসমীয়া সমাজ জীৱনত তেখেতে আগবঢ়াই যোৱা সমাজসেৱাৰ বাবে তেওঁক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল। 1893ৰ 25 এপ্ৰিলত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত তেওঁৰ জন্ম হৈছিল। বৰপেটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কটন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ক সন্মানসহ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 1921ত মহাত্মা গান্ধীৰ আহ্বানত মহাবিদ্যালয় বৰ্জন কৰিছিল। পৰৱৰ্তী কালত 1925ত কলিকতালৈ গৈ আইনৰ শিক্ষা সম্পূৰ্ণ কৰি BL উপাধি লাভ কৰিছিল। ছাত্ৰাৱস্থাৰে পৰা তেওঁ সমাজৰ বিভিন্ন জনহিতকৰ কামত আত্মনিয়োগ কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ তেওঁ এগৰাকী আগ্ৰণুৱা যুঁজাৰু আছিল। কটন মহাবিদ্যালয়ত ছাত্ৰ সন্থাৰ প্ৰধান সম্পাদক আৰু অসম ছাত্ৰ সন্থাৰ সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপেও নিৰ্বাচিত হৈছিল। অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি 5 মাহ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত হৈছিল। অসম প্ৰাদেশিক কংগ্ৰেছৰ সম্পাদক হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰিছিল। আইন অমান্য আন্দোলন আৰু 42ৰ গণ আন্দোলনৰ গুৰি ধৰিছিল। তেজপুৰত শৈক্ষিক দিশতো উন্নয়নৰ হেতু তেজপুৰ একাডেমি তেখেতৰ একান্ত প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হৈছিল। বাহী আলোচনীত বিভিন্ন প্ৰবন্ধ আদি লিখাৰ উপৰিও কংগ্ৰেছ, বুৰঞ্জী, বিলাতত মহাত্মা আদি গ্ৰন্থ তেওঁ ৰচনা কৰিছিল। হেমচন্দ্ৰ বৰুৱাই অসমীয়া সমাজ জীৱনত আগবঢ়াই যোৱা সমাজসেৱাৰ বাবে তেওঁক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল। তেজপুৰ চহৰৰ মাজমজিয়াত থকা সদৰ থানাৰ সন্মুখত তেখেতৰ নামত হেম ভৱন বা হেম বৰুৱা হল স্থাপন কৰা হৈছে।

1999 চনৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল বিশিষ্ট সাহিত্যিক সাহিত্যাচাৰ্য সত্যেন্দ্ৰনাথ শৰ্মাৰ। 1916 চনৰ 10 ছেপ্টেম্বৰত শিৱসাগৰৰ জাজিত জন্মগ্ৰহণ কৰা সত্যেন্দ্ৰনাথ শৰ্মাৰ কটন কলেজৰ পৰা স্নাতক, কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পোৱা প্ৰথমগৰাকী অসমীয়া।

আছিল তেওঁ। 1949 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰূপে কৰ্মজীৱন আৰম্ভ কৰি বিভিন্ন সময়ত বিভিন্ন পদবীত চাকৰি কৰিছিল। 1955 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। তেওঁ প্ৰকাশিত পুথিসমূহ হৈছে অংকমালা, প্ৰাচ্য নাট্যাভিনয়, অসমীয়া কাহিনী কাব্যৰ প্ৰবাহ, অসমীয়া উপন্যাসৰ গতিধাৰা, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, অসমীয়া নাট্য সাহিত্য, বিশ্ব মহাকাব্য, মহাভাৰতৰ চৰিত্ৰাৱলী, ৰামায়ণৰ ইতিবৃত্ত ইত্যাদি। 1965 চনৰ পৰা 1982 চনলৈ অসম একাডেমীৰ সভাপতি। 1987 চনত ৰামায়ণৰ ইতিবৃত্ত গ্ৰন্থৰ বাবে প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিল। 1989 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ এমেৰিটাছ সন্মানো তেওঁ লাভ কৰিছিল। 1989 চনতে অসম সাহিত্য সভাৰ দ্বাৰা সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰা হৈছিল আৰু 1995 চনত সদস্য মহিয়ান সন্মান তেখেতক প্ৰদান কৰা হৈছিল। 1991 চনত তেওঁ লাভ কৰিছিল অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা। 1975 চনত অসম সাহিত্য সভাৰ তিতাবৰ অধিৱেশনৰ সভাপতিৰ পদো তেওঁ অলংকৃত কৰিছিল।

0: এয়া আকাশবাণী তেজপুৰ আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, স্বাস্থ্যধন অনুষ্ঠানত আজি আমি কথা পাতিবলৈ ওলাইছো এনে এক ৰোগৰ বিষয়ে যি ৰোগৰ কথা আমি শুনি থাকো আৰু বৰ্তমান সময়তো দেখিবলৈ পোৱা গৈছে এই ৰোগত বহু ৰোগী আক্ৰান্ত হৈছে। এই ৰোগবিধ হৈছে বাতবিষ। যদি আমি চিকিৎসা বিজ্ঞানত এই ৰোগৰ কথা কওঁ তেনেহ'লে ইয়াক ৰিউমেটলজি বুলি জানিব পৰা যায়। শ্ৰোতাসকল, এই ৰোগত কিহৰ বাবে ৰোগী ইমানকৈ আক্ৰান্ত হ'বলগীয়া হয় বা ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ সেই সন্দৰ্ভত কথা পতাৰ বাবে আজি আমাৰ সৈতে আছে গুৱাহাটীস্থিত এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ৰিউমেটলজিষ্ট ডাক্তৰ ইন্দ্ৰজিৎ দাস। ছাৰ, প্ৰথমে আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ, আমি আমাৰ শ্ৰোতাসকলক কৈছোঁ যে আমি আলোচনা কৰিব ওলাইছোঁ বাতবিষৰ বিষয়ে। ছাৰ, এই বাতবিষনো কি, কিহৰ বাবে এই ৰোগত ৰোগী আক্ৰান্ত হয়?
2: হয়, বাতবিষ হৈছে এনেকুৱা এবিধ বেমাৰ যিটোৱে আমাৰ যিবোৰ জইণ্টছ আছে গাঁঠিবোৰত সেইটোৱে আক্ৰমণ কৰা দেখা যায়। আৰু ইয়াৰ কাৰণ বুলি ক'লে ইয়াৰ বহুতো কাৰণ আছে, যেনেকুৱা কিছুমান ভাইৰেল কজ বা এনভাইৰনমেণ্টেল বা জেনেটিক কজ হয় সেইটো ৰোগৰ সৃষ্টি হোৱা দেখা যায়। কিন্তু আপুনি ডেফিনিট কজটো উলিওৱাটো অলপ কঠিন হয়। কিন্তু যদি আমি মূলতে ক'ব লগা হয় তেতিয়া হৈছে বাতবিষ বা যিটো ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বুলি কোৱা হয়, সেইটো হৈছে এটা দেহৰ মানে যিটো আমাৰ ইমিউন ছিষ্টেম আছে, আমাৰ প্ৰতিৰোধ ক্ষমতাটোৰ অলপ সালসলনি হৈ সৃষ্টি হোৱা এবিধ ৰোগ, যিটোৱে আমাৰ দেহৰ যিখিনি নৰ্মেল চেলছ আছে বা জইণ্টছত যিখিনি আছে সেইখিনিকে দেহৰ নৰ্মেল চেলে নিজৰ মানে তেওঁ বাহিৰৰ পৰা অহা কিছুমান মানে তেনেকুৱা বুলি ভাবি জইণ্টছত মানে এইটো আক্ৰমণ কৰে। তাৰ ফলত কি হয়, জইণ্টছত লাহে লাহে বিষ আৰম্ভ হয়, জইণ্ট ফুলা আৰম্ভ হয় আৰু তাৰ লগতে বিভিন্ন লক্ষণৰ সৃষ্টি হ'ব পাৰে ৰোগীৰ দেহত।
1: ছাৰ, আমি আমাৰ ককা আইতাৰ মুখত শুনিছোঁ, মা দেউতাৰ মুখতো শুনিছোঁ বাতবিষৰ কথা। এই বাতবিষ কি বংশগত নেকি?
2: বাতবিষ জেনেৰেলি বংশগত নহয়। যদি আমি চাওঁ তেতিয়া যদি কাৰোবাৰ যদি ঘৰত মাক বা দেউতা বা ভায়েক ভনীয়েক যদি আক্ৰান্ত হৈছে তেতিয়া তেনেকুৱা ক্ষেত্ৰত বাতবিষ আগত তেওঁৰ নেক্সট জেনেৰেশ্যনটো বা তেওঁৰ ভায়েক বা ভনীয়েক বা মাকৰ পৰা তেওঁৰ পুতেক জীয়েকলৈ বাতবিষটো সংক্ৰমণ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়, এটলিষ্ট 5-10% বাঢ়ি যায়। কিন্তু এনেকুৱা নহয় যে

0: কাৰোবাৰ ঘৰত থাকিলে বা আগতে যদি আছে তেতিয়াহে ই হ'ব, তেনেকুৱা নহয়। যদি কেতিয়াবা বহু ক্ষেত্ৰত ফেমিলি হিষ্ট্ৰি কোনো নাথাকিলেও বাত বিষ হোৱা দেখা যায় বহু ক্ষেত্ৰত। গতিকে তাৰ পৰা এইটো ক'ব নোৱাৰি যে কাৰোবাৰ ঘৰত থাকিলেহে, যদি মাক দেউতাকৰ বা ভায়েক ভনীয়েকৰ আছে তেতিয়াহে বাত বিষ হ'ব, এনে হ'ব নোৱাৰে, তেনেকুৱা জেনেৰেলি নহয়। জেনেটিক কজ এটা আছে কিন্তু সেইটো 100% নহয়।
1: এতিয়া যদি আমি বাত বিষৰ কথা কওঁ, লক্ষণ কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিয়ে আচলতে?
0: হয়, বাত বিষ যেতিয়া হয় ৰোগী এজনৰ, তেতিয়া প্ৰথম অৱস্থাত কিছুমান নন স্পেচিফিক চিম্পটম, যেনেকুৱা আমাৰ সাধাৰণ যিটো ভাইৰেল ফিভাৰ হ'লে যিটো আমাৰ লক্ষণ দেখা দিয়ে গাত, কেতিয়াবা জ্বৰ অনুভৱ কৰা ঘনে ঘনে, বা এটা ৰাতিপুৱা শুই উঠাৰ পিছত গাটো জঠৰ বা জইন্টছখিনি অলপ ষ্টিফ হৈ থকা, তেনেকুৱা অনুভৱ হয়। আৰু সেইটো ক্ষেত্ৰত কি হয় দেখা যায় মেক্সিমাম ক্ষেত্ৰতে ৰোগীয়ে এইটো ওচৰৰ যিকোনো ফাৰ্মাচী বা তাৰ পৰা মেডিচিন লৈ খালে বহুত দিনলৈ বিষটো বা তেনেকুৱা ষ্টিফনেছবোৰ কমি যায়। আৰু তাৰ ফলত কি হয়, যেতিয়া দিন বাঢ়ি যায় তাৰ ফলত ৰোগে যেতিয়া তাৰ ডিউৰেশ্যনটো বঢ়াৰ পিছত লাহে লাহে জইন্টছবোৰ কেতিয়াবা ফুলি অহা দেখা যায়। ৰোগীয়ে কমপ্লেইন কৰে ৰাতিপুৱা শুই উঠাৰ পিছত হাত দুখন জপোৱা বা মুঠি মৰাত বহুত দিগদাৰ হয়, এটলিষ্ট 30-45 মিনিটছ মানলৈ দিগদাৰ হৈ থাকে। তাৰ লগতে কেতিয়াবা জ্বৰ উঠা দেখা যায় ৰোগীৰ, গোটেই দিনটো ভাগৰুৱা অনুভৱ কৰি থাকিব পাৰে ৰোগীয়ে। যদি ৰাতি তেওঁৰ ভালকৈ টোপনিও হৈছে তেতিয়াও তেওঁ গোটেই দিনটো শুই উঠাৰ পিছত ভাগৰুৱা অনুভৱ কৰি থাকিব পাৰে। কিন্তু যদি আমি লক্ষণ বুলি কওঁ, তেতিয়া বাত বিষৰ বা ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ প্ৰধান লক্ষণটোৱে হৈছে হাতৰ যিখিনি গাঁঠি আছে, আঙুলিৰ জইন্টছখিনি আছে, সেইখিনিত বিষ হোৱা ৰোগীৰ, আৰু বিষৰ লগতে জইন্টছবোৰ ফুলি উঠা দেখা যায় মাজে মাজে। তাৰে লগতে মৰ্নিং বা ৰাতিপুৱা শুই উঠাৰ পিছতে ষ্টিফনেছ থাকিব, হাত দুখন তেওঁ নৰ্মেলি জপোৱা মেলা তেওঁ অসুবিধা অনুভৱ কৰিব। যেতিয়াই তেওঁ অলপ কাম কৰিব আধা ঘণ্টা 1 ঘণ্টা পিছত তেওঁৰ সেই ষ্টিফনেছটো বা জঠৰতাটো কমি যাব। আৰু যেতিয়াই অলপ ৰেষ্ট ল'ব তেওঁ কাম কৰাৰ পিছত, যেতিয়া ৰেষ্ট ল'ব দুপৰীয়া হওক কেতিয়াবা হওক ৰাতি হওক, তেতিয়াই তেওঁ এগেইন সেই ষ্টিফনেছটো বেছিকৈ অনুভৱ কৰিব। গতিকে আমাৰ নৰ্মেল যিটো বিষ হয়, বিষত আমি আমাৰ কাম কৰিলে আমাৰ বিষটো বাঢ়ি যায়, কিন্তু ৰিউমেটয়েড আৰ্থ্ৰাইটিছত কাম কৰিলে বিষটো কমি যাব, ৰেষ্ট ল'লে বিষটো বাঢ়িব। যিটো নৰ্মেল যিটো আমাৰ পেইন আছে সেইটোতকে অলপ ওলোটা হয়, আমাৰ নৰ্মেল পেইনটো ৰেষ্ট ল'লে কমি যায়, ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ পেইনটো ৰেষ্ট ল'লে বাঢ়ি যাব হাতৰ।
1: সেইকাৰণে বহুতে চাগে নিশ্চয় কয় যে মই টোপনিত মোৰ ভৰিকেইটা বৰ কামুৰিছে, এই বাত বিষত মই ভুগি আছো, এইবোৰ কাৰণে হয় চাগে নিশ্চয়।
0: টোপনিত হ'ব পাৰে, কিন্তু যিটো টোপনিত কিছুমান মানে জইন্টছখিনিৰ যেতিয়া মানে অকল যে বাত বিষতে তেনেকুৱা লক্ষণ হ'ব তেনেকুৱাও নহয়, অকল টোপনিত কেতিয়াবা বহুতে কমপ্লেইন কৰে ভৰি দুখন কোচ খাই গৈছে, মানে তেনেকুৱা টিংলিং টাইপৰ চেঞ্চেশ্যন এটা হয়, সেইটো অকল বাত বিষতে নহয়, অন্য বিভিন্ন কাৰণতো হ'ব পাৰে। কিন্তু হয়, বাত বিষো তাৰে এটা লক্ষণ, সেইটোৰ কাৰণেও কেতিয়াবা এই এনেকুৱা লক্ষণে দেখা দিব পাৰে।
1: এতিয়া যদি আমি চিকিৎসাৰ কথা কওঁ, কেনেধৰণৰ চিকিৎসা আছে বৰ্তমান সময়ত? চিকিৎসা বিজ্ঞানে বহু উন্নতি কৰিছে, বহু নতুন নতুন পদ্ধতি আহিছে, এতিয়া এই ক্ষেত্ৰত কেনেধৰণৰ চিকিৎসা আপোনালোকে আগবঢ়াই আছে?
0: হয়, যেতিয়া এজন ৰোগীৰ দেহত বাত বিষ ধৰা পৰে তেতিয়া প্ৰথম অৱস্থাততো তেওঁক কিছুমান মেডিচিনে আছে, ট্ৰিটমেণ্ট বুলি ক'লে মেডিচিনে ট্ৰিটমেণ্টটো ফাৰ্ষ্ট হয়, মেডিচিনৰ ট্ৰিটমেণ্টখিনি কৰা হয়। কিন্তু সেই মেডিচিনখিনিৰ কিছুমান ক্লাছিফিকেশ্যন আছে, ক্লাছ ৱাইজ আছে মেডিচিনখিনি। যদিহে সেই প্ৰথম অৱস্থাত যিখিনি মেডিচিন দিব লগা হয়, কিছুমান টেষ্ট কৰা হয়, যদিহে কোনো তেওঁৰ বেলেগ কোনো ডিজিজ বা বেমাৰ হৈ থকা নাই, লিভাৰ কিডনি তেনেকুৱা বা যিকোনো ইনফেকশ্যন, তেতিয়া কিছুমান মেডিচিনেৰে ষ্টাৰ্ট কৰা হয়। আৰু সেইখিনিয়ে যদি তেওঁক ৰেছপণ্ড কৰে তেতিয়া সেইখিনি মেডিচিনে কণ্টিনিউ থাকে, যদি কিবা কাৰণত তেওঁ ৰেছপন্স নকৰে 3 মাহ 6 মাহ পৰ্যন্ত, তেতিয়া সেইখিনি মেডিচিন কিছু পৰিমাণে সলনি কৰা হয়, তাৰ পৰা অলপ বেলেগ ফালে যিখিনি ওপৰৰ বা ছেকেণ্ড ক্লাছ যিটো হিচাপত কয় তেনেকুৱা ক্লাছিফিকেশ্যন হিচাপত সেইফালে যাব লগা হয় মেডিচিনৰ। একেবাৰে যদি কেতিয়াবা কাম নকৰা হয়, মেডিচিনখিনিয়ে কাম কৰা নাই বহুত দিনলৈ খাই আছে, তেওঁ গাঁঠিৰ বিষ হৈ আছে, পেইন হৈ আছে, তেতিয়া কিছুমান ইনজেক্টেবল মেডিচিনো আছে, ইনজেকশ্যন সেইখিনিও ইউজ কৰিব লগা হয়। কিন্তু যদিহে কোনো ব্যক্তিৰ জইন্টছখিনি ডেমেজ হৈ গৈছে, বেয়া হৈ গৈছে জইন্টছবোৰ, হাতৰ গাঁঠিবোৰ, তেতিয়া সেইবোৰৰ জেনেৰেলি মেডিচিনৰ সহায়ত জইন্টছবোৰ বেকা হৈ যোৱাটো মানে পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাটো কঠিন, সেইটোৰ কাৰণে কিছুমান চাৰ্জাৰীৰ দৰকাৰ হয়। কিন্তু যদি এইটো আপোনাৰ নি জইন হওক বা হিপ জইনটো

0: যদি তেনেকুৱা হয়, সেই থাকে ফিমৰেল হেড বা তেনেকুৱা হিপ জইনত, সেইবোৰ যদি নষ্ট হৈ যায় তেতিয়া সেইবোৰতো হিপ ৰিপ্লেচমেণ্ট বা নি ৰিপ্লেচমেণ্ট শেষৰ অৱস্থাত লগা হয় মানে কেতিয়াবা।
1: শেষতহে প্ৰয়োজন হয়। এতিয়া আপুনি ইনজেকশ্যনৰ কথা কৈছে, আপুনি দৰৱৰ কথা কৈছে, বহুতৰ মনত প্ৰশ্ন উঠিছে চাগে, মূল্য কিমান হ'ব?
0: হয়, যিখিনি প্ৰথম অৱস্থাৰ মেডিচিন সেইখিনি খুব বহুত বেছি মূল্যৰ সেইখিনি নহয়, সেইখিনি খুব সকলোতে উপলব্ধ হয়। সেইখিনি মেডিচিন গাঁৱে ভূঞে সকলোবোৰ ফাৰ্মাচীতে থাকে আজিকালি সেইখিনি মেডিচিন। কিন্তু তাৰে ওপৰত যিখিনি অলপ মেডিচিন আছে সেইখিনি অলপ প্ৰাইচটো অলপ হাই হয়। কিন্তু মেডিকেল কলেজত যদি আমি কওঁ, গভৰ্ণমেণ্ট হস্পিটেলত, সেইখিনি মেডিচিন এতিয়াও মই জনাত ফ্ৰী হিচাপতে পোৱা যায়, মেক্সিমাম মেডিচিন ৰোগীয়ে উপলব্ধ কৰিব পাৰে।
1: মানে এই সন্দৰ্ভত মানে তেওঁলোকে ইমান চিন্তা কৰিবলগীয়া নাই।
0: হয় হয়, সেইটো মেডিচিন লৈ তেনেকুৱা চিন্তা কৰিব লগা নাই, কিন্তু মেডিচিনখিনি যেনেকুৱাকে দিয়ে ডক্টৰে প্ৰেছক্ৰাইব কৰে সেইমতে ইউজ কৰি থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ বহুত সময়ত দেখা যায় যে বিষটো যেতিয়া কমি যায় তেতিয়া ৰোগীয়ে নিজে মেডিচিনখিনি বন্ধ কৰি থৈ দিয়ে, আৰু বন্ধ কৰি থোৱাৰ ফলত যেতিয়া লাহে লাহে বিষবোৰ পুনৰ আৰম্ভ হয় তেতিয়া সেই আগৰ মেডিচিন বা আগৰ যিটো ড'জ লৈ আছিলে সেইটোৱে কেতিয়াবা কাম নকৰে। কাম নকৰিলে আৰু তাক বেলেগ বেছি ড'জত দিব লগা হয় বা নতুনকে প্ৰথমৰ পৰা গোটেইখিনি ষ্টাৰ্ট কৰিব লগা হয়, তেতিয়া অলপ মানে সমস্যাৰ সন্মুখীন হ'ব পাৰে ৰোগী।
1: বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, বিশেষকৈ আমি গাঁওসমূহত দেখিছো বা শুনিছো, যেতিয়া এনেধৰণৰ ৰোগ হয়, বাত বিষ বুলি তেওঁলোকে যিহেতু জানে, তেতিয়া তেওঁলোকে কিন্তু প্ৰথমে চিকিৎসকৰ ওচৰত অহাৰ পূৰ্বে নিজে কিছুমান তেওঁলোকে চিকিৎসা কৰে। ধৰক তেওঁলোকে কিছুমান বনৌষধি ব্যৱহাৰ কৰে, এয়া কিমান আচলতে যুক্তিসংগত, বা তেওঁলোকে বহু বেছি হোৱাৰ পাছতহে কিন্তু চিকিৎসকৰ ওচৰত আহে, তেতিয়া আপোনালোকৰো নিশ্চয় অসুবিধা হয়। এই সন্দৰ্ভত আপুনি কি ক'ব?
0: হয়, যিটো ছেল্ফ মেডিকেশ্যন আছে সেইটো কোনো কাৰণত কৰিব নালাগে, তাৰ পৰা উপকাৰ বিশেষ নহয়। কাৰণ বিষৰ যেতিয়া ৰিমেটড আৰ্থ্ৰাইটিছ যদি হৈছে, যদি কোনোৱে গম পাইছে, কাৰণ ৰিমেটড আৰ্থ্ৰাইটিছ হোৱাটো যদি টেষ্ট নকৰে, তেওঁ এজন ডক্তৰৰ অভিজ্ঞ ডক্তৰৰ ওচৰত নাযায়, তেতিয়া তেওঁক ধৰা পেলোৱাটো কঠিন। তেওঁ নিজে গম নাপায় ব্যক্তিজনে বিষ হৈ থাকিলে, গতিকে সেই বিষটোৰ কাৰণে তেওঁ যদি নৰ্মেল ওচৰৰ ফাৰ্মাচী এখনৰ পৰা গৈ মেডিচিন খাই থাকে, পেইন কিলাৰ মেডিচিন, তেতিয়া বিষটোতো নোহোৱা হৈ থাকিব, কিন্তু বিষটো নিজে নিজে এগেইন ষ্টাৰ্ট হ'ব, বিষটো এগেইন বাঢ়ি যাব সময়ৰ লগে লগে। কিন্তু তাৰ যদি সঠিক ট্ৰিটমেণ্টটো নলয়, অকল যদি তেওঁ পেইন কিলাৰ খাই থাকে ব্যক্তিজনে, তাৰ লগত যদি তেওঁৰ অন্য কিছুমান চুগাৰ প্ৰেছাৰ তেনেকুৱা বেমাৰো আছে, তেতিয়া সেইটোৱে কিডনি লিভাৰ এইবোৰত অনিষ্ট কৰাহে পিছত দেখা যাব। গতিকে ছেল্ফ মেডিকেশ্যনটো যদি কোনোৱে গম পাইছে বিষ হৈ আছে, তেওঁৰ বহুত দিনৰ পৰা কমা নাই, তেতিয়া ডক্তৰক দেখাই লৈহে চিকিৎসা গ্ৰহণ কৰাটো দৰকাৰ।
1: খুব সুন্দৰ কথা আচলতে কৈছে, নিজে কেতিয়াও কোনো ৰোগৰে আচলতে চিকিৎসা কৰিব নালাগে, চিকিৎসকৰ পৰামৰ্শ প্ৰথমে লোৱাৰ প্ৰয়োজন, তাৰপিছতহে আপুনি চিকিৎসকে যি কয় সেইমতে আগবঢ়াটো দৰকাৰ। কাৰণ আমাৰ স্বাস্থ্য আমি নিজে ভালে ৰাখিব লাগিব আৰু সেই কথা আমি নিজেই চিন্তা কৰিব লাগিব। ছাৰ, আমি বাতবিষৰ কথা কৈছোঁ কেৱল যে এতিয়া বয়োজ্যেষ্ঠসকলৰহে এই ৰোগ হয় এনে নহয়, কিন্তু বৰ্তমান সময়ত বহু কিশোৰকো দেখিবলৈ পোৱা যায় তেওঁলোকৰ এই ৰোগত আক্ৰান্ত হৈছে, শিশুসকলকো কেতিয়াবা দেখা যায় এই ৰোগত আক্ৰান্ত হৈছে।
0: ৰিউমেটলজিৰ কিছুমান ডিজিজ এজ ৱাইজ হয়, কিছুমান কিছুমান বেমাৰ আপোনাৰ খুব কম বয়সতে দেখা দিয়ে। যেনেকুৱা যদি আমি কওঁ জুভেনাইল ইডিঅ'পেথিক আৰ্থ্ৰাইটিছ বুলি কিছুমান এবিধ বেমাৰ আছে, সেইটো জেনেৰেলি 6 বছৰৰ তলতে দেখা দিয়ে, 6 বছৰ বা তেনেকুৱা অৱস্থাতে দেখা দিয়ে খুব কম বয়সত ল'ৰা ছোৱালী। বা কিছুমান চাইল্ডহুড এছেলি আছে, এছেলি বুলি যিটো এবিধ ৰোগ খুব সঘনাই পোৱা যায় ছোৱালী মানুহৰ ক্ষেত্ৰত, আৰু সেইটো খুব কম বয়সত 20-30 বছৰৰ তলতে হয়, আৰু কেতিয়াবা বহুত কমতে দেখা যায়, কেতিয়াবা বহুত 10-12 বছৰতো কেতিয়াবা দেখা যায় যিটো চাইল্ডহুড অনছেট এছেলি হয়। গতিকে ৰিমেটত আৰ্থাইটিছৰ উপৰিও বহুতখিনি এনেকুৱা বেমাৰ আছে যিটোৱে খুব কম বয়সতো দেখা দিয়া আমি লক্ষ্য কৰিছোঁ। কেৱল ৰিমেটড আৰ্থাইটিছৰ ক্ষেত্ৰত হৈছে এজ গ্ৰুপটো অলপ পিছৰ ফালে, যেনেকুৱা 40-50 সেইখিনি মানত মেইনলি দেখা দিয়ে মেক্সি কিছুমানৰ। কিন্তু আজিকালি দেখা গৈছে less than 40 years বহুত ৰোগ বহুতখিনি মানুহ আক্ৰান্ত হৈছে, আৰু এবিধ ৰোগ যেনেকৈ এনকাইলোজিং স্পণ্ডেলাইটিছ, সেইবিধ এবিধ ৰোগ হৈছে, সেইবিধো কঁকালৰ বিষ হিচাপতে ষ্টাৰ্ট

0: সেই বিধটোকো মতা মানুহৰ বিশেষকে বেছিকৈ দেখা যায়, হোৱা দেখা পায়। আৰু সেই বিধো লেছ দেন 45 45 বছৰৰ তলত হোৱা দেখা যায় সেই বিধ ৰোগো।
1: যিসমূহ ৰোগৰ কথা কৈছে যে এতিয়া আচলতে দেখিবলৈ সকলোতে পোৱা গৈছে, জ্যেষ্ঠ হওক কনিষ্ঠ হওক সকলোৰে খাদ্য অভ্যাসে ইয়াত প্ৰভাৱ পেলাই নিয়ে। কাৰণ এতিয়া আমি বহু ক্ষেত্ৰত কওঁ যে এতিয়া আমি ৰাসায়নিকযুক্ত খাদ্য বজাৰত উপলব্ধ হৈছে, সেই শাক পাচলি খায়ো বহুতে ক'ব বিচাৰে যে এনেধৰণৰ ৰোগ হয়, সঁচানে?
0: সেইটো সঠিককৈ কোৱাটো অলপ মুস্কিল খাদ্যৰ পৰাই যে হৈছে, কাৰণ যিহেতু এইটো এটা মাল্টিফেক্টৰিয়েল হয়, অকল খোৱা বস্তুৰ লগতে ৰিলেটেড নহয়, জেনেটিক্স হওক, এনভাইৰনমেণ্টেল ইনফেকশ্যনছ, অটো ইমিউন যিহেতু এটা প্ৰক্ৰিয়া হয়, সেইটো গতিকে খাদ্যৰ হয় নিশ্চয় গুৰুত্বপূৰ্ণ ভূমিকা আছে। যদি আমি আমাৰ যিখিনি ঘৰুৱা যিখিনি নৰ্মেল যিটো ডায়েট আছে, বাহিৰৰ যিমানখিনি আজিকালি জাংক ফুড বা তেনেকুৱা ফাষ্ট ফুড জাতীয় সেইবোৰ যদি আমি ৰিফাইন যিখিনি চুগাৰ সেইখিনি যদি এৰাই চলিব পাৰোঁ সেইটো খুব ভাল। কিন্তু ক'ব নোৱাৰি যে এইটোৰ পৰাই মানে বাত বিষৰ ষ্টাৰ্ট হয় বুলি ক'ব নোৱাৰি, কিন্তু হয়, যদি আমি ইয়াক এৰাই চলিব পাৰোঁ, বাত বিষ বুলিয়ে নহয় অন্য বিভিন্ন যিখিনি ডায়েবেটিছ হওক বা হাই ব্লাড প্ৰেছাৰ, হাই লিপিড এবনৰ্মেল লিপিড প্ৰফাইল, সেইখিনিৰ ক্ষেত্ৰত ই বহুতখিনি সহায় কৰিব।
1: আৰু যদি আমি ব্যায়ামৰ কথা কওঁ, তেনেহ'লে কেনেধৰণৰ ব্যায়াম আমি কৰিব লাগে, ঘৰত কৰিব পাৰোঁ?
0: হয়, ৰুটিন ৰেগুলাৰ বাত বিষৰ প্ৰত্যেকজন ৰোগীয়ে যেতিয়া তেওঁৰ বিষ বা ষ্টিফনেছখিনি কমে, তেতিয়া তেওঁ নৰ্মেল এটা হেল্ডি লাইফ ষ্টাইল মেইনটেইন কৰি ৰখাটো খুব দৰকাৰ। আৰু তাৰ ভিতৰত ৰেগুলাৰ এক্সাৰচাইজ অতিকে গুৰুত্বপূৰ্ণ। তেওঁৰ জইন্টছখিনি কেনেকৈ ইউজ কৰিব লাগিব দিনৰ, তেওঁৰ ষ্টাৰ্টিঙৰ পৰা ৰাতিপুৱাৰ পৰা ৰাতি শোৱা পৰ্যন্ত সেইখিনি কিছুমান এক্সাৰচাইজ আছে, ফিজিঅ'থেৰাপিষ্টে তেওঁক সেইখিনি কৰাত বা সেইখিনি দেখুৱাত সহায় কৰিব পাৰে যদিহে কোনো ব্যক্তি বাত বিষত আক্ৰান্ত হৈছে। কিন্তু যদিহে বাত বিষত আক্ৰান্ত হোৱা লোকে ফিজিকেল এক্টিভিটি নকৰে, তেতিয়া জইন্টছখিনি লাহে লাহে আৰু বেছি ষ্টিফ হৈ যোৱা দেখা যায়, বা বিশেষকৈ এনকাইলজিং স্পণ্ডেলাইটিছ যিটো মই ক'লো, তেনেকুৱা ক্ষেত্ৰত স্পাইনৰ যিটো মবিলিটি আছে সেইখিনি নোহোৱা হৈ যোৱা দেখা যায়, স্পাইনটো ষ্টিফ হৈ যোৱা দেখা যায়। গতিকে ৰেগুলাৰ এটা এক্সাৰচাইজ, স্পাইনেল মবিলিটি এক্সাৰচাইজ হওক বা ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত আমাৰ হাতৰ ভৰিৰ যিখিনি এক্সাৰচাইজ আছে, বা তাৰ লগতে নৰ্মেল যিটো ৱাকিং, খোজ কৰা যিটো, সেইখিনি মেইনটেইন কৰি ৰখাটো খুবেই দৰকাৰী এটা লং টাৰ্ম বা এটা নৰ্মেল এটা জীৱন জীয়াবৰ কাৰণে।
1: হয়, কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় আপোনাৰ অফিচ কাছাৰীতে হওক বা বৰ্তমান বহু ক্ষেত্ৰত শিশুসকলেও কিন্তু ঘৰতে ডিজিটেল, যিহেতু আমি এতিয়া যুগৰ কথা কৈ আছোঁ, মেক্সিমাম সময় আমি কম্পিউটাৰটোৰ আগতে বহি থাকোঁ বা মোবাইলতে আমি বহুখিনি কাম কৰোঁ। এই ক্ষেত্ৰত এই ৰোগত কেনেকৈ ধৰণেৰে তেওঁলোক ভুগিবলগীয়া হ'ব পাৰে বা ইয়াৰ কিবা প্ৰভাৱ পৰিব পাৰে নেকি মানৱ দেহত?
0: হয়, যিহেতু আজিকালি মেক্সিমাম ডেস্ক জব হৈ গৈছে, চবতে অফিচত হওক বা ঘৰৰ পৰাও যিটো হওক, গতিকে সেইটোতো মানে কমাই দিব বা তেনেকুৱাকৈ বন্ধ কৰিব নোৱাৰি সেই বস্তুটো। যিয়ে কিন্তু সেইখিনি সময়তে অফিচতে থাকক কোনো এজন ব্যক্তিয়ে, যদি তেওঁ এটা সময়ত অলপ মানে ব্ৰেক লৈ এটলিষ্ট 2-3 মিনিট হ'লেও, এটলিষ্ট তেওঁ যদি কণ্টিনিউৱাছলি 30-40 মিনিটছো বহি আছে লেপটপ হওক কিবা চেয়াৰত হওক, তাৰপিছতো যদি তেওঁ 2-3 মিনিট উঠি এটলিষ্ট অলপ তেওঁৰ ৰুমৰ ভিতৰতে খোজকাঢ়ে, সেইটোও বহুতখিনি তেওঁ বেনিফিট কৰিব। কাৰণ যদি কণ্টিনিউৱাছলি বহি থকা যায় তেতিয়া এটলিষ্ট আমাৰ বিশেষকৈ এনকাইলজিং স্পণ্ডেলাইটিছ ৰোগীসকলৰ ক্ষেত্ৰত স্পাইনত এটা তলৰ ভাগত কণ্টিনিউৱাছ প্ৰেছাৰ এটা পৰি থাকে, গতিকে যদি অলপ সময় আমি উঠি দিওঁ, এটলিষ্ট 2-3 মিনিট অলপ নৰ্মেল স্পীডতে খোজ কৰা হয়, তেতিয়া সেই স্পাইনৰ যিখিনি প্ৰেছাৰ আছে বহুতখিনি পৰিমাণে ৰিলিজ হয়, আৰু তাৰ ফলত ৰোগীয়ে সেইটোৰ পৰা, ষ্টিফনেছটোৰ পৰা বহুতখিনি নিজকে বচাই ৰাখিব পাৰে।
1: আপুনি দীৰ্ঘ সময়ৰ পৰা ইয়াৰ চিকিৎসা আগবঢ়াই আহিছে, অসমৰ যদি কথা কওঁ, বৰ্তমান আপুনি বিশেষভাৱে এই ৰোগত বিশেষ কি সমস্যাত ভোগা দেখিবলৈ পোৱা পায় মানে ৰোগীসকলক?
0: মেইনলি যদি কমন প্ৰেক্টিচ হিচাপত কোৱা যায়, তেতিয়া বেছিভাগ ক্ষেত্ৰতে 70-80% ক্ষেত্ৰতে দেখা যায় ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ সংখ্যা চবতকৈ বেছি পুৰুষ মহিলা সকলোৰে ক্ষেত্ৰত। তাৰপিছতে ক'লে আপোনাৰ এনকাইলজিং স্পণ্ডেলাইটিছ বা SLE যিটো মই ক'লো, সেই SLE, আৰু তাৰ লগত বয়সৰ ক্ষেত্ৰত যিটো বয়সীয়াল মানুহখিনিৰ হয় 50-60 ইয়াৰ্ছৰ পিছত, যিটো অষ্টিঅআৰ্থ্ৰাইটিছ, নি জইনৰ পেইন বা হিপ জইন বা কেতিয়াবা হাতত হয়, সেইটো দেখা যায় বহুতৰ ক্ষেত্ৰত দেখা যায়। আৰু

0: অস্টিঅপৰোছিছ, যিটো হাড়খিনি থুনুকা হৈ যায়,
1: হয়
0: ফ্ৰেকচাৰ হোৱাৰ চান্সটো বাঢ়ি যায় বয়সৰ লগত, 50-65 ইয়াৰ্ছৰ পিছত। সেইকেইটা ৰোগ মেইনলি ৰুটিন যিটো ডে টু ডে প্ৰেক্টিচ সেইখিনিত খুব কমন। ৰিউমাটয়েড আৰ্থ্ৰাইটিছ, এছএলই, এনকাইলাইজিং স্পণ্ডেলাইটিছ, বয়সৰ ক্ষেত্ৰত অস্টিঅপৰোছিছ আৰু অস্টিঅ আৰ্থ্ৰাইটিছ।
1: হয়, এই ৰোগসমূহৰ কথা আপুনি কৈছে, এগৰাকী ৰোগী আপোনাৰ চিকিৎসা গ্ৰহণ কৰি আছে, তেওঁ সুস্থ হ'ব পাৰেনে নে পুনৰ এই ৰোগত তেওঁ আক্ৰান্ত হ'ব পাৰে?
0: সুস্থ হ'ব পাৰে, কিন্তু এনেকুৱা নহয় যে তেওঁ ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ কথাই যদি ধৰা হয়, তেওঁ মেডিচিন যেতিয়া ৰোগী এজনে গ্ৰহণ কৰে, হয়তো কেতিয়াবা কিছুমান ক্ষেত্ৰত, কিছুমানৰ ক্ষেত্ৰত মেডিচিনখিনিয়ে প্ৰথম অৱস্থাত অলপ সিমান যিমান কাম কৰিব লাগে নকৰিবও পাৰে, তেতিয়া তেওঁক বেলেগ মেডিচিন লাগিব পাৰে অলপ। কিন্তু এনেকুৱা নহয় যে বিষটো তেওঁ থাকিবই, বিষটো কমি যায়, কিন্তু তেওঁ ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ মেডিচিনবোৰ বন্ধ কৰিব নালাগে। কাৰণ ৰিউমাটয়েড আৰ্থ্ৰাইটিছে হওক, এছএলইয়ে হওক, যিয়ে হওক, এনকাইলাইজিঙে হওক, সেইটো এটা দীঘলীয়া প্ৰচেছ। সেইটোত যদি আমি চাওঁ, কওঁ যেনেকুৱা ডায়েবেটিছ বা হাই ব্লাড প্ৰেছাৰ তেনেকুৱা বুলি ধৰিব পাৰি, যিহেতু ইয়াৰ চিকিৎসাটো বহুত দীঘলীয়া হয়। ডেফিনিট ক'ব নোৱাৰি যে কিমান দিন লাগিব মেডিচিনটো খাব লাগিব, তেনেকুৱা কিছুমান ডেফিনেটলি ক'ব নোৱাৰি, যিহেতু এটা ক্ৰনিক ডিজিজ হয়, অটো ইমিউন প্ৰচেছ হয়। গতিকে সেইটো লং টাৰ্ম মেডিচিন লগা হয়। আৰু ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত জেনেৰেলি যদিহে কোনো ব্যক্তিৰ বেমাৰটো 3 মাহৰ ভিতৰত ধৰা পৰিছে, তেওঁৰ লক্ষণে দেখা দিয়াৰ পৰা দেহত, তেতিয়া হয়তো কিছু বছৰৰ পিছত তেওঁৰ মেডিচিন বন্ধ কৰিবৰ পৰাও ষ্টেজ আহিব পাৰে। কিন্তু যদিহে তেওঁৰ বেমাৰটো 6 মাহ বা 1 বছৰৰ বেছি হৈ গৈছে, অলৰেডি চিমটমছখিনি তেওঁ গম পোৱা নাছিল সেইটো যে বাত বিষ, তাৰপিছত যদি তেওঁ চিকিৎসা বা ট্ৰিটমেণ্ট আৰম্ভ হৈছে 1-1.5 বছৰৰ পিছত, তেতিয়া মেডিচিনখিনি সাধাৰণতে লাইফ লং খাব লাগে বুলিয়ে ধৰি ৰাখিব লাগে।
1: মানে দীৰ্ঘ সময় হ'ব পাৰে, এইটো তেওঁ কেনেধৰণে আক্ৰান্ত হৈছে তাৰ ওপৰত ভিত্তি কৰিব,
0: এইটো কিমান দিনৰ ভিতৰত তেওঁ মানে বেমাৰটো ধৰিব পাৰিছে বা চিকিৎসা তাৰে গ্ৰহণ কৰিছে, লক্ষণখিনি দেহত দেখা দিয়াৰ পৰা, সেইটোৰ ওপৰত কেতিয়াবা ডিপেণ্ড কৰে।
1: বহুতে এনেধৰণৰ ৰোগত যেতিয়া আক্ৰান্ত হয় বাহিৰলৈও যোৱা দেখিবলৈ পোৱা যায়। যদি মই অসমৰ প্ৰেক্ষাপটৰ কথা কওঁ, অসমত এই ৰোগৰ বৰ্তমান চিকিৎসা উপলব্ধ, যদি আপুনি কৈছে অস্ত্ৰোপচাৰো কৰিবলগীয়া হয় পৰৱৰ্তী সময়ত, সেই অস্ত্ৰোপচাৰো আমাৰ অসমত উপলব্ধনে?
0: হয়, গোটেইখিনি মেডিচিন হওক বা যিখিনি চাৰ্জাৰী কথাই হওক, সেইখিনি গোটেইখিনি আমাৰ ইয়াতে গোটেইখিনি উপলব্ধ আছে। কিন্তু যিখিনি কিছুমান যিখিনি ৰিউমাটয়েড আৰ্থ্ৰাইটিছৰ হাতবোৰ কেতিয়াবা বহুত বছৰলৈ যদি ট্ৰিটমেণ্ট নকৰে বা মেডিচিনখিনি ইৰেগুলাৰ হয়, তেতিয়া কেতিয়াবা বহুত দিন হৈ গ'লে জইন্টছখিনি বেঁকা হোৱা দেখা যায়, হাতৰ আঙুলিবোৰ বেঁকা হয়। তেনেকুৱা ক্ষেত্ৰত মই যিমান দূৰ জানো অসমত অলপ সেইটো ৰেয়াৰ, তেনেকুৱা হাতৰ চাৰ্জাৰীখিনি কৰা, সেইখিনি চাৰ্জাৰী বাহিৰতহে হয়। কিন্তু বাকী যিখিনি হিপ জইনৰ চাৰ্জাৰী বা নি জইন, সেইখিনি ইয়াতে উপলব্ধ আমাৰ ইয়াতে, তাৰ লগত মেডিচিনখিনিতো গোটেইখিনি ইয়াতে উপলব্ধ হয় চিকিৎসা।
1: এতিয়া আহোঁ আমি সজাগতাৰ কথালৈ। এই সন্দৰ্ভত সজাগতা কিমান প্ৰয়োজন, সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? লগতে আপুনি কেনে দেখিছে যে ৰোগীসকল কিমান সজাগ হৈছে বৰ্তমান সময়ত?
0: প্ৰথমতে হৈছে ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বা তেনেকুৱা বাত বিষ বুলি ক'লে বহুতে বুজি নাপায়। বাত বিষ বুলি ক'লে বুজি পায়, কিন্তু ৰিউমেটয়েড আৰ্থ্ৰাইটিছ বা তেনেকুৱাকৈ ক'লে বহুত এতিয়াও আছে ভিতৰৰ আমাৰ যিখিনি গাঁও অঞ্চলত মানুহ আছে, তেওঁলোকে বুজাত অলপ অসুবিধা হয়। গতিকে সেইখিনিৰ ওপৰত যদি মই ক'ব বিচাৰোঁ যে যদি কোনো ব্যক্তিয়ে যদি বিষত ভুগি আছে বহুত দিনৰ পৰা, আৰু তেওঁ যদি বিষৰ মেডিচিন খাই আছে, ডক্তৰকো দেখুৱাই আছে, তেওঁ ভাল পোৱা নাই, গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁ বেছি পলম নকৰি এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কাৰণ যদিহে তেওঁৰ এইটো ৰিউমাটয়েড আৰ্থ্ৰাইটিছ হয় বা তেনেকুৱা কোনো বাত বিষ হৈছে, এইটোৱে পিছত গৈ তেওঁৰ বহুতখিনি অসুবিধাৰ সৃষ্টি কৰিব পাৰে, কমপ্লিকেশ্যন। কাৰণ বাত বিষটো এনেকুৱা নহয় যে অকল ই জইন্টছতে হয়, বাত বিষটো যদি ধৰা নপৰাকৈ থাকে বা ট্ৰিটমেণ্ট নোহোৱাকৈ থাকে, তেতিয়াই স্কিনৰ পৰা আৰম্ভ কৰি চকু, লাংছ, ব্ৰেইন, হাৰ্ট গোটেইখিনিতে এফেক্ট কৰিব পাৰে, যেনেকে ডায়েবেটিছ বা হাই ব্লাড প্ৰেছাৰে কৰে। গতিকে মোৰ এটাই কথা, যদি কোনো ব্যক্তিৰ বিষ হৈ আছে বহুত দিনৰ পৰা, তেওঁৰ যদি বিষটো কমা নাই, যিকোনো হাতৰ বিষ হওক, যেনেকুৱা ভৰিৰ জইন্টছ পেইন হৈ আছে, লগতে কেতিয়াবা ফুলিছে, ৰাতিপুৱা জঠৰ যেন লাগে নিজৰ গাটো জইন্টখিনি মুভমেণ্ট কৰিব, তেনেকুৱা ক্ষেত্ৰত তেওঁ সোনকালে চিকিৎসক

0: পৰামৰ্শ লোৱা উচিত। আৰু যদি কোনো ব্যক্তিয়ে অলৰেডি গম পাইছে তেওঁ ৰিমেটড আৰ্থ্ৰাইটিছ আছে, ডক্তৰে তেওঁক মেডিচিন দিছে, তেওঁ সেই মেডিচিন খিনি ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ বন্ধ কৰিব নালাগে। আৰু কেতিয়াবা কোনো কোনো ক্ষেত্ৰত মেডিচিনে যিমানখিনি 100% কাম কৰিব লাগে নকৰিবও পাৰে কিছুমানৰ ক্ষেত্ৰত। তেনেকুৱা ক্ষেত্ৰত তেওঁ গৈ ডক্তৰৰ লগত এবাৰ আলোচনা কৰা উচিত। যদি তেওঁ মানে চিম্পটমছ বা তেওঁৰ বিষৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই তেওঁৰ বিষখিনি, কিন্তু ডক্তৰৰ পৰামৰ্শ নোযোৱাকৈ নিজাকে মেডিচিনখিনি ষ্টপ কৰি ছেল্ফ মেডিকেশ্যন, বিষৰ মেডিচিন খাই থকা বা বেলেগকে কিছুমান গাঁৱলীয়া ট্ৰিটমেণ্ট কৰা আৰ্থ্ৰাইটিছত, সেইখিনিৰ পৰা দূৰত থাকিব লাগে।
1: আপুনি গাঁৱৰ কথা কৈছে, গাঁৱৰ প্ৰায় সংখ্যক লোকেই কিন্তু এই সন্দৰ্ভত ইমান সজাগ নহয়। আপুনি ভাবেনে যিসমূহ আমাৰ চিকিৎসালয় আছে, চৰকাৰী চিকিৎসালয়সমূহতে হওক বা কেতিয়াবা ব্যক্তিগত চিকিৎসালয়সমূহেও গাঁওসমূহত গৈ এনেধৰণৰ সজাগতা শিবিৰ পাতিব পাৰে, যেনেধৰণে তেওঁলোকে ডায়েবেটিছ বা অন্য ৰোগৰ পাতে?
0: হয়, এইটো ক্ষেত্ৰত সজাগতা শিবিৰৰ খুবেই দৰকাৰী, কাৰণ ডায়েবেটিছ হওক বা এতিয়া যিকোনো ক্ষেত্ৰতে মানুহ এজনে গম পায়, মানে যদি তেওঁৰ বুকুৰ বিষ হয় কাৰ্ডিঅলজিত দেখুৱাব লাগে, তেনেকে এটা ভাৱ আহে। কিন্তু জইণ্ট পেইন হৈ থাকিলে কেতিয়াবাও দেখা যায় যে তেওঁ বহুত বেলেগ বেলেগ ডিপাৰ্টমেণ্টত ঘূৰি ফুৰিছে বা অন্য যিকোনো মানে চিকিৎসকৰ পৰামৰ্শ লৈছে, তাৰ পৰাও তেওঁ সুফল পোৱা জেনেৰেলি দেখা পোৱা নাযায় বহু ক্ষেত্ৰতে। আৰু তেনেকুৱা ক্ষেত্ৰত বা বহুতে গমো নাপায় কি হয় ৰিউমেটলজি কি হয় বা ৰিউমেটড আৰ্থ্ৰাইটিছ কি হয়, এছএলই কি হয়, যিখিনি কমন এটলিষ্ট বেমাৰ আছে সেইখিনিৰ বিষয়ে মানুহে সিমান সজাগ নহয় গাঁও অঞ্চলত। গতিকে মই ভাবোঁ গাঁৱৰ মানে আমাৰ যিখিনি স্বাস্থ্য কেন্দ্ৰ আছে গাঁৱৰ, CHCA হওক বা FRU, সেইখিনিয়ে ইয়াৰ ক্ষেত্ৰত সজাগতা যদি অৱলম্বন কৰে, সজাগতা শিবিৰ হিচাপত যদি তেওঁলোকে একো একোটা যদি ওচৰতে তেওঁলোকে কৰিব পাৰে, সেইটোৰ পৰা হয়তো সেই ওচৰৰ মানুহখিনি বহুতখিনি মানে উপকৃত হ'ব।
1: আপুনি খাদ্য অভ্যাসৰ কথা কৈছিলে যে আমি ফাষ্টফুডবোৰ অকণমান কমাই খাব লাগে, জাংক ফুড এইবিলাকে আমাৰ প্ৰভাৱ পেলায়। এতিয়া যদি মই সুধো আপোনাক কেনেধৰণৰ খাদ্য আচলতে আমি খাব লাগে যাৰ ফলত আমাৰ হাড় মজবুত হৈ থাকিব, আমাৰ কেলছিয়ামৰ কথা আহে বয়সৰ লগে লগে, সেয়া আমি আমাৰ খাদ্যৰ পৰা পাম?
0: হয়, খাদ্য বুলি ক'লে বেলেন্স যিটো ডায়েট আছে, প্ৰটিন, কাৰ্বহাইড্ৰেট বা গুড ফেটছ, ফাইবাৰ, সেই চাৰিটা মিলাই যিখিনি আমাৰ খানা খোৱা বস্তু আছে সেইটো হিচাপত আমি গ্ৰহণ কৰা খুব দৰকাৰ। এতিয়া আমাৰ গুড ফেটছ বুলি ক'লে আমাৰ যিবোৰ বাদাম আছে বা যিখিনি ড্ৰাই ফ্ৰুটছ, আলমণ্ড আছে, তেনেকুৱাৰ ক্ষেত্ৰত ক'লা অইল আছে, সেইখিনিৰ পৰা আমি গুড ফেটছটো পাওঁ। বা কাৰ্বহাইড্ৰেট চ'ৰ্চ বুলি ক'লে আমি সহজতে পোৱা যিটো ভাত, আমাৰ কেৱল ভাতৰ পৰিমাণটো কমাই খালে ভাল অলপ, যদিহে পৰিশ্ৰমটো কম হয়, যদি কোনো ব্যক্তিৰ ফিজিকেল এক্টিভিটি আছে, বেছি আছে, এক্সাৰচাইজ আছে, তেওঁ ভাত খাব পাৰে এটা নিয়মীয়া হিচাপত। আৰু তাৰ লগতে আজিকালি যিবোৰ অ'টছ আছে, কমপ্লেক্স যিটো কাৰ্বহাইড্ৰেট বুলি কয়, সেইখিনিয়ে চুগাৰৰ যিটো বঢ়াত অলপ স্পাইকটো, যিটো ৰেপিড এটা স্পাইক হয় সেইটো কম কৰাত সহায় কৰে বা এটা ষ্টেডি এনাৰ্জি এটা দি থাকে সেই তেনেকুৱা খাদ্যখিনিয়ে, কমপ্লেক্স কাৰ্বহাইড্ৰেট। প্ৰটিন খানা বুলি ক'লে আমাৰ যিখিনি মাছ মাংস, কণী বা ভেজিটেৰিয়ানৰ কাৰণে চয়াবিন, পনীৰ হওক, তেনেকুৱা খাদ্যখিনি ল'লে ভাল। আৰু লগতে ফাইবাৰৰ কাৰণে যিমানখিনি আমাৰ শাক পাচলি, ফল মূল, সেইখিনি যদি আমি ইনক্লুড কৰোঁ ভাল। গতিকে আমি যিমান পাৰোঁ যিখিনি আমাৰ ৰেষ্টুৰেণ্টৰ খোৱা খাদ্য আছে, জাংক ফুড হওক, ফাষ্টফুড হওক, সেইখিনিৰ পৰা, বা ৰিফাইন চুগাৰ যিমানখিনি, ময়দাৰ বস্তু যিমান আছে, বিস্কিট, ব্ৰেড, সেইখিনিৰ পৰা আঁতৰি থাকিলে ভাল।
1: ভাল আৰু পুষ্টিকৰ আহাৰ আমি নিজে ঘৰত গ্ৰহণ কৰিব পাৰোঁ। ছাৰ, আপুনি খুব সুন্দৰভাৱে কৈছে, আমাৰ শ্ৰোতাসকলেও নিশ্চয় এই সন্দৰ্ভত সজাগ হৈছে, গম পাইছে যে তেওঁলোকে কি কৰিব লাগে, কি কৰিব নালাগে। শেষত ছাৰ, আপুনি আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিম?
0: হয়, মই এইটোকৈ সামৰণি মাৰিব বিচাৰিম যে যিটো মই অলৰেডি ক'লো, মানে বহুত দিনৰ পৰা লক্ষ্য কৰি আছে, আপোনালোকৰ বিষ হৈ আছে, বা যদি কোনো ব্যক্তি নতুনকৈ ভুগিছে, বিশেষকৈ কম বয়সৰ যিখিনি মানুহ 30-40 বছৰৰ, যদি বিশেষকৈ কঁকালৰ বিষটো আমি বহুতে বহুত দিনলৈ আওকাণ কৰি থাকোঁ, যদি তেনেকুৱা বিষত, কঁকালৰ বিষত ভুগিছে, ৰাতিপুৱা উঠি কঁকালত অলপ ষ্টিফনেছ থকা, জঠৰতা থকা যেন অনুভৱ কৰে, বা যিখিনি বাত বিষৰ ৰোগী অলৰেডি মেডিচিন খাই আছে, তেওঁলোকে নিজৰ মেডিচিনখিনি কণ্টিনিউ কৰিব লাগে। মই আগতে কৈ অহাৰ দৰে যদি অসুবিধা হৈছে মেডিচিনখিনিৰ পৰা, কেতিয়াবা কিছুমান ছাইড এফেক্ট হোৱাও দেখা যায় সৰু সুৰা, বা যদি বিষৰ ক্ষেত্ৰত তেওঁলোকে সিমানখিনি সকাহ পোৱা নাই বিষটো কমাত, তেতিয়া তেওঁ

0: ডক্টৰৰ লগত তেওঁলোকে পৰামৰ্শ লৈছিল, তেওঁৰ ওচৰত গৈ তেওঁলোকে আলোচনা কৰিব লাগে। আৰু যদি কোনো ব্যক্তিৰ তেনেকে ভুগি আছে, যদি বিষত তেওঁ যদি ডায়েগনচিছ হোৱা নাই, তেওঁলোকে ওচৰৰ ডক্টৰৰ বা ওচৰৰ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত, নিজাকৈ ছেল্ফ মেডিচিন নকৰি, যেনেকে পেইন কিলাৰ এইবোৰৰ ব্যৱহাৰ নিজাকে কৰি থাকিব নালাগে।
1: ধন্যবাদ ছাৰ, আপুনি খুব সুন্দৰভাৱে কৈছে আৰু আমাৰ শ্ৰোতাসকলেও নিশ্চয় গম পাইছে এই সন্দৰ্ভত, এই ৰোগৰ সন্দৰ্ভত, আৰু আমি আশা কৰিছোঁ এই আলোচনাৰ জৰিয়তে তেওঁলোক নিশ্চয় উপকৃত হ'ব। ধন্যবাদ ছাৰ, আপুনি আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে। শ্ৰোতা, ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটিত আজি বাত বিষৰ বিষয়ে শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে গুৱাহাটীস্থিত এপ'ল' এক্সেল কেয়াৰ চিকিৎসালয়ৰ ৰিউমেটলজিষ্ট ডাক্তৰ ইন্দ্ৰজিৎ দাস। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণী অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত বাছি লোৱা বিষয়টি হৈছে বানপানী আৰু হঠাৎ অহা বানপানীৰ কাৰণ আৰু আমাৰ সজাগতা। এই বিষয়ে আজি আমি কথা পাতিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ ভাগৱত প্ৰাণ দুৱাৰা ডাঙৰীয়াৰ সৈতে। আহকচোন শ্ৰোতাসকল, এতিয়া আমি অনুষ্ঠানটিৰ মাজলৈ যাওঁ।
1: নমস্কাৰ ডক্টৰ ভাগৱত প্ৰাণ দুৱাৰা ডাঙৰীয়া।
2: নমস্কাৰ,
1: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো।
2: হয়, ধন্যবাদ।
1: আজি আমি দেখিছো অসমত এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বানপানীৰ বাবে, আৰু সেই ধৰণৰ সমস্যা আমাৰ প্ৰায়ে দেখা পোৱা যায়। বানপানীটো হৈয়ে থাকে, কিন্তু ফ্লেশ ফ্লাডটো আজি কিছুদিনৰ পৰা নতুনকৈ আমি দেখিবলৈ পাইছো। আৰু আপুনি যিহেতু ভূবিজ্ঞানৰ লগত জড়িত এগৰাকী অভিজ্ঞ ব্যক্তি, আপোনাৰ পৰা আজি আমি কিছু পৰামৰ্শ আৰু সঠিক তথ্য কিছুমান আমি আপোনাৰ পৰা ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছো, বানপানী আৰু হঠাতে অহা বানপানী অৰ্থাৎ ফ্লেশ ফ্লাডৰ মাজত মূল পাৰ্থক্যনো কি?
2: হয়, বানপানী বুলিলে আমি নদী এখনেৰে যেতিয়া পানী বৈ আহে, তেতিয়াহ'লে পানী লাহে লাহে নদীখনত বাঢ়িব ধৰে, আৰু তেনেকে যদি বাঢ়ি নদীখনৰ পাৰ বাগৰি পেলাই পানী যদি তাৰ ওচৰৰ দাঁতি কাষৰীয়া অঞ্চলত সোমাই আহে, তেতিয়াহ'লে আমি সেইটো আচলতে বানপানী বুলি কওঁ। বানপানী হ'বৰ কাৰণে মুখ্যতঃ লগা বস্তুটো হৈছে বৰষুণ। বৰষুণ বেছি হ'লে বানপানী হ'ব। ফ্লেশ ফ্লাড যদি আহে, এইটো সাধাৰণতে পাহাৰীয়া অঞ্চলবিলাকত দেখা যায় আৰু মৰুভূমি অঞ্চলত দেখা যায়। তাতে কি হয়, ডাৱৰবিলাক হঠাতে ঠাণ্ডা হৈ পানীলৈ পৰিৱৰ্তন হৈ খুব জোৰেৰে অধিক মাত্ৰাত পানীখিনি নামি আহে, আৰু ইমান পানীৰ তললে নামি আহে যে সিহঁতি বৈ যাওঁতে মানে যথেষ্ট তাহাঁতৰ ভলিউমটো বেছি হৈ যায়। গতিকে সেইকাৰণে সিহঁতি যেতিয়া যায় বহুত ওখ এটা উচ্চতালৈ গৈ পেলাই ভয়ংকৰ ৰূপ এটা লৈ পেলাই সি নামি আহে। আৰু বহুত সময় আমি দেখা পাওঁ যে যিবিলাক নদীবিলাকৰ কিছুমান নিজৰ বিশেষত্ব আছে, যে যিবিলাক কিছুমান নদীত আমি ইফিমেৰেল ষ্ট্ৰীম বুলি কওঁ, সেইবিলাকে মানে কি হয়, বৰষুণ আহিলে নদীখন উফন্দি উঠে আৰু বৰষুণ যোৱাৰ লগে লগে শুকাই যায়। গতিকে তেনেকুৱা ধৰণৰ নদীবিলাকত আমি ইফিমেৰেল ষ্ট্ৰীম বুলি কওঁ বা ইফিমেৰেল ৰিভাৰ, সেইবিলাকত আচলতে ফ্লেশ ফ্লাডটো আমি খুব বেছিকে দেখা পাওঁ। অসমৰ নিচিনা য'ত দীঘলীয়া সময়ৰ কাৰণে বৰষুণ আচলতে আহি থাকে, এনেকুৱা ধৰণৰ জেগাত আমাৰ পেৰেনিয়েল ৰিভাৰ, আমাৰ যিমানবিলাক নদী আছে সেই নদীতে বছৰ ধৰি পানী থাকেই, সেইবিলাকক আমি পেৰেনিয়েল ৰিভাৰ বুলি কওঁ। গতিকে এনেকুৱা নদীত সাধাৰণতে ফ্লেশ ফ্লাড দেখা পোৱা নাযায়। এতিয়া আমাৰ অসমত যিবিলাক আমি অলপতে ধৰক যিটো আমাৰ দিখৌৰ আমি যিটো তাণ্ডৱ দেখা পালো, এইবিলাকত কি হয় যে ওপৰৰ পৰা পানীটো হঠাৎ তললৈ নামি আহে। এতিয়া ইয়াত কাৰণ কেইবাটাও থাকিব পাৰে। এটা কাৰণ ধৰক আমি যদি দিখৌৰ অৱবাহিকাটোৰ যদি কথা ক'বলৈ যাওঁ, বহুত বৰষুণ আহিছে, পানীখিনি একেলগে তললৈ নামি আহিছে, এইটো এটা হ'ব পাৰে। আৰু দ্বিতীয় কথাটো হৈছে কি, যে তাতে ধৰক মানে বৰষুণ দি থকা পানীখিনি ওলাই আহিব পৰা নাই, কিবা এটা কাৰণত কিবা

0: আধা আটাৰ কাৰণে ওলাই আহিব পৰা নাই। আৰু সাধাৰণতে সেইটো কি হয়, ধৰক নদীৰ বান্ধ, বান্ধ মানে এইটো মই ক'ব বিচৰা নাই যে কোনোবাই বিদ্যুৎ শক্তিৰ কাৰণে আহৰণ কৰা বান্ধেই বনালেহে মানে বান্ধ বুলি ক'ম। তো এইটো এনেকুৱা হয় যে লেণ্ডশ্লাইড হৈ পেলাইও নদী এখন বন্ধ হৈ যাব পাৰে, আৰু তেতিয়া সেই পানীখিনি তাতে আচলতে গোট খাই জমা হৈ যায়। আৰু এটা সময়ত পানীৰ যিহেতু ভৰ আছে, তাৰ শক্তি আছে, গতিকে সি হয়তো তেনেকুৱা ধৰণৰ লেণ্ডশ্লাইড হোৱা বান্ধ এটা ভাঙি দিব পাৰে,
1: হয়
0: ভাঙি দিলে খুব জোৰেৰে তললে পানীখিনি নামনিলে নামি আহে। সেইটো কৰাৰ লগে লগে তাৰ লগত বোকা পানী পলস সকলোবিলাক তললে নমাই লৈ আহিব, আৰু এইটো এইটো বহুত ডিভাষ্টেটিং হয়। এতিয়া ধৰক মই যদি দিখুৰ কথালৈ যদি আকৌ যাব বিচাৰো, তাতে মোৰ যিটো ধাৰণা যে তাত যিহেতু কয়লা খনন কৰিবৰ কাৰণে তেওঁলোকে তাৰ অভাৰ বাৰ্ডেন মানে মাটিবিলাক খান্দিছিলে, খান্দি পাহাৰৰ পৰা নদীৰ তলত নমাই দিছিল, আৰু দিওঁতে সেই নদী পথবিলাক খন্তেক সময়ৰ কাৰণে বন্ধ হৈ গৈছিলে, আৰু এটা দীঘলীয়া সময়ৰ কাৰণে খুব বেছি মানে
1: বৰষুণ
0: প্ৰবল বৃষ্টিপাত আছিল, গতিকে তাত পানী জমা হৈ সেই যিটো অস্থায়ী দিয়া মাটি খহাই দিয়াৰ এইবিলাকৰ সৈতে বা লেণ্ডশ্লাইড হৈ গোটেইখিনিয়ে বন্ধ কৰি থৈছিলে, সেইটো মুক্ত হৈ গ'ল, আৰু তাৰ ফলতে আমি এনেকুৱা ধৰণৰ ডিভাষ্টেশ্যন দেখা পাইছো।
1: হয়, আৰু এনেধৰণৰ ফ্লেচ ফ্লাড অকল এয়াই নহয়, আগতেও হৈছে নহয় জানো, আৰু অসমতে বুলিয়ে নহয় ভাৰতৰ বিভিন্ন ঠাইত হৈছে। কাৰণসমূহ অকল এয়াই নে আৰু কিবা বেলেগ কাৰণ থাকিব?
0: এটা হৈছে মই আকৌ কৈছো হাই ইনটেনচিটি ৰেইনফল মানে অধিক মাত্ৰাৰ বৰষুণ। আমি আজিকালি খালি খুব ফ্ৰিকুৱেণ্টলি ক'ব বিচাৰিছো যে এইটো ক্লাউড বাৰ্ষ্ট বুলি পেলাই ডাৱৰ বিস্ফোৰণ, কিন্তু সেইটো এটা এটা আচলতে ডেফিনেশ্যন এটা আছে যে মানে এক ঘণ্টাত যদি 4 ইঞ্চি বৰষুণ, তাৰমানে প্ৰায় 100 মিলিমিটাৰ বা তাতকে অধিক বৰষুণ হয়, তেতিয়াহ'লে আমি তাক আচলতে ক্লাউড বাৰ্ষ্ট বা ডাৱৰ বিস্ফোৰণ বুলি কওঁ। কিন্তু ইয়াৰ আমাৰ যিটো আজি দিখুৰ কথালৈ যদি আকৌ আহোঁ, তেনেকুৱা ধৰণে আমাৰ বেলেগ বেলেগ জেগাতো অসমত হয়, অৰুণাচলতো হয়, সেইবিলাকত এইটো নহয় যে ই 4 ইঞ্চি বৰষুণ মানে এক ঘণ্টাৰ ভিতৰতে আহিব। এনেকুৱা হ'ব পাৰে যে মোৰ বৰষুণ আহিছে 4 ইঞ্চিতকৈ অধিকে আহিছে, ধৰক মোৰ 5 ইঞ্চি 6 ইঞ্চি বৰষুণো আহিছে, কিন্তু দীঘলীয়া সময়ৰ কাৰণে আহিছে, এই গোটেই দিন ধৰা বৰষুণ আছে, গতিকে সেইটোক আমি ডেফিনেশ্যন মতে আমি আচলতে ডাৱৰ বিস্ফোৰণ বুলি নকওঁ, কিন্তু সেইবিলাকৰো ক্ষয় ক্ষতি থাকিব। এই গোটেই কথাটো আৰু এটা কথাৰ ওপৰত নিৰ্ভৰ কৰে যে এই যিটো নদীখনে পানী অনা জেগা, যিটোক আমি ৰিভাৰখনৰ কেচমেণ্ট এৰিয়া বুলি কওঁ, সেই অৱবাহিকাটোৰ শ্বেপটো কেনেকুৱা ধৰণৰ, সেইটোৱেও আচলতে কয় যে নদীখনত পানী ফ্লেচ ফ্লাড হিচাপে আহিব, সেইখন আমাৰ নৰ্মেল পানীৰ নিচিনাকে আহিব। এইটো কথা, নদী এখনৰ ওপৰফালে ব্ৰাঞ্চিং হৈ যায় গছডালৰ নিচিনা, আচলতে ওপৰলৈ সৰু সৰু টিবিউটৰী টিবিউটৰী টিবিউটৰী বহুত
1: বহুত থাকে,
0: সেইবিলাকে এখন গছ এডালৰ যিটো শ্বেপ তেনেকুৱা ধৰণে এটা দিয়ে, সেই শ্বেপটোৱে ক'ব যে নদীখনত ফ্লেচ ফ্লাড আহিব নে নৰ্মেল বানপানী আহিব। সেই বেচিনটো কেতিয়াবা আমি কওঁ যে চাৰ্কুলাৰ হ'ব পাৰে, ইলংগেটেডো হ'ব পাৰে, নদীখনৰ কেচমেণ্টটো যদি দীঘলীয়া ধৰণৰ হয় তেতিয়াহ'লে বৰষুণৰ পানীবিলাক সোনকালে নদীখনলৈ আহিব, আৰু মেইন নদীখনলৈ আহিলে পানীটো সোনকালে পাৰ হৈ পেলাই গুচি যাব। তাৰমানে কি হয় যে তেনেকুৱা নদীবিলাকত আমি বৰষুণ দিয়াৰ লগে লগেই আমি বানপানীটো তলত পাওঁ, আৰু সেইটো যদি চাৰ্কুলাৰ হয় বৃত্তাকাৰ
1: হয়
0: তেতিয়াহ'লে কি হয় যে পানীবিলাক গোট খাওঁতে বহুত সময় লাগে, মানে বৰষুণ দিয়াৰ বহুত সময়লৈকে নদীখনত বানপানী নাহে, পানীবিলাক আহি আহি এটা জেগাত গোট খাবলৈ বৈ আহোঁতে অলপ সময় লাগে,
1: সময় লাগে, হয়।
0: যেতিয়া নদীখনত আহি পেলাই এটা জেগা পাই গ'ল, তেতিয়া বহুত পানী একেলগে এটা জেগাত আহি যায়, তেতিয়া তাৰমানে সেই পানীখিনি বহুত জোৰত তললৈ নামি আহে। এই নদীবিলাকত ফোন দিয়াৰ পিছত কেইবাঘণ্টা আমি সময় পাওঁ যে বানপানী আহিব, আমি সাৱধান হ'ব পাৰোঁ। আৰু ইখন নদীত কিন্তু মই যিটো ক'লো যে দীঘলীয়া যদি হয়, সেইখনত আমি সাৱধান হ'বলৈ নাপাওঁ, সময় নাপাওঁ, তাৰমানে পানী ওপৰৰ পৰা লগে লগে বাগৰি তললৈ গুচি আহে।
1: হয়, এতিয়া আমাৰ আচলতে সজাগতাৰে অভাৱ হৈছে, সাধাৰণ মানুহে আগতীয়াকৈ কেনেদৰে মানে সতৰ্কবাণী লাভ কৰিব পাৰে এই এনেধৰণৰ হঠাৎ হোৱা বানৰ?
0: চাওক, সৰ্বসাধাৰণ মানুহে বানপানী যে আহিব সেইটো কবৰ কাৰণে তেখেতসকলৰ কাৰণে অসুবিধা হয়। এতিয়া ধৰক ব্ৰহ্মপুত্ৰৰ পাৰৰ কথাটো বেলেগ, তেওঁলোকে জানেই যে কেনেকৈ পানী আহিব। এতিয়া ধৰক যিটো আমাৰ দেখা পালো চৰাইদেউ, শিৱসাগৰ, যোৰহাট ডিষ্ট্ৰিক্টত, তেনেকুৱা ধৰণৰ বিলাকত বানপানী তেনেকে নহয়গৈ, তেওঁলোকে সেইটো নাজানে। গতিকে এই যে ফ্লেচ ফ্লাড, তাত যে এবনৰ্মেল বৰষুণ আহিছে বা ওপৰত যে কিবা এনেকুৱা ধৰণৰ এক্টিভিটি চলি আছে, লেণ্ডশ্লাইড হৈছে, ক'ৰবাত ডেমিং হৈছে, সেই কথাখিনি কিন্তু মানে ৱাৰ্নিং দিয়া এটা ছিষ্টেম থাকিব লাগিব যে ইয়াত তেওঁলোকে মনিটৰিং

0: লাগিব। আচলতে আমাৰ যিহেতু অসমৰ চাৰিওফালে পাহাৰীয়া ৰাজ্য কেইখনত বৰষুণ বহুত বেছি হয়, পাহাৰৰ পৰা পানীবিলাক নদী দি আমাৰ অসমলৈ বৈ আহে। গতিকে আমাৰ এটা ব্যৱস্থা থাকিব লাগিব যে প্ৰত্যেকখন ডাঙৰ ডাঙৰ নদীৰে আচলতে এটা ৱাৰ্নিং ছিষ্টেম এটা থাকিব লাগে, এটা মনিটৰিং ছিষ্টেম থাকিব লাগে। আৰু এটা কথা, বৰষুণ যে হ'ব সেইটো আচলতে মেটেৰিঅলজি ডিপাৰ্টমেণ্টে কয়, আমাৰ বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা। গতিকে তেওঁলোকৰ যিবিলাক ইকুইপমেণ্ট আছে, মই ভাবো যে আমাৰ এতিয়াও আমি ইমানলৈকে আচলতে আমাৰ যেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টেশ্যন লাগে সেয়া আমাৰ অভাৱ আছে, মেন পাৱাৰো হয়তো অভাৱ আছে। এতিয়া সেইখিনি কিন্তু আমি কৰিব পাৰিব লাগিব। এতিয়া আপুনি বহুত সময়ত দেখা পাব যে বতৰ বিজ্ঞানত কব যে এই আজিৰ পৰা ৰেড এলাৰ্ট দিছো, আজি চাৰিদিনৰ কাৰণে আপোনালোকে সাৱধানে থাকিব, বৰষুণ বহুত হব পাৰে। তাৰপিছত দেখো যে আমি ৰ'দ বহুত আহিলে, বৰষুণেই নাহিলে। এইটো হৈছে তেওঁলোকৰ প্ৰিডিকশ্যন প্ৰব্লেম। তেওঁলোকে প্ৰিডিক্ট কৰিব লাগিলে তেওঁলোকক যেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টেশ্যন লাগে, যেনেকুৱা ধৰণৰ ডেটা লাগে, সেই ডেটা আচলতে সেইসকলৰ অলপ অভাৱ আছে। কিন্তু আজি যদি আপুনি যদি আমেৰিকাত যদি চাই, কোনোবা ইউৰোপিয়ান কাণ্ট্ৰি এখনত যদি চাই, তেওঁলোকে যদি কয় যে অহা দুদিনত তেনেকুৱা ধৰণৰ বৰষুণ আহিব, তেনেকুৱা বৰষুণ আহেই, কাৰণ তেওঁলোকে সেইটো ধৰণৰ ইনষ্ট্ৰুমেণ্টেশ্যন তেওঁলোকে ডেভেলপ কৰিছে। আমাক কৰি আছে, কিন্তু বহুত কৰিবলগীয়া
1: যথেষ্ট। আচলতে বৰ্তমান অসমৰ যি পৰিৱেশ আৰু ভৌগোলিকভাৱেও অসমখন আন ঠাইৰ তুলনাত বেলেগ নহয় জানো, ইয়াৰ ক্ষেত্ৰতো আমি আৰুৱে সাৱধান হ'ব লাগিব, নহয়নে?
0: একেবাৰে। আৰু এটা কথা, আজি আপুনি চাওক, মই শুনা মতে এতিয়াৰ যিটো অলপতে বানপানী হৈ গ'ল, তাতে নদীয়ে কেইবাটাও মাথাউৰি ভাঙিছে। আমাৰ ইয়াতে যদি আপুনি যদি মোক ফ্লেশ ফ্লাডৰ কাৰণ সোধে, সেইটো কিন্তু মেন মেড ফ্লেশ ফ্লাড বুলি ক'ব লাগিব, কাৰণ মানুহে আমি ষ্ট্ৰাকচাৰ দি বনাই পেলাই মাথাউৰি বনাই, মাথাউৰি এটা ষ্ট্ৰাকচাৰ হয়, মাথাউৰি বনাই পেলাই নদী দি পানীটো বৈ যাবলৈ দিলো। কিবা কাৰণত আমাৰ মাথাউৰিবিলাক দুৰ্বল হৈ গ'ল আৰু সেইবিলাক ভাঙি পেলাই পানী হঠাৎ সোমাই আহিলে। গতিকে নেচাৰেলি হোৱা ফ্লেশ ফ্লাডতকে এইটো কিন্তু বেছি ডেঞ্জাৰাছ, এইটো বেছি বিপদজনক, আৰু তাৰ ক্ষয় ক্ষতি আমি ইতিমধ্যে দেখা পাইছো।
1: হয়, এতিয়া আমাৰ সাধাৰণ জনগণক আমি হঠাৎ অহা বানৰ সময়ত কেনেকুৱা ধৰণৰ কামবিলাকৰ পৰা তেওঁলোক আঁতৰি থাকিব লাগে, তেনেকুৱা ধৰণৰ কিবা সাৱধানতা আছে নেকি ল'ব পৰা?
0: এতিয়া আচলতে আমাৰ মাজত এটা এৱেৰনেছৰ এটা প্ৰয়োজন আছে, যিটো সাধাৰণতে আমি সঘনাই বানপানী হৈ থকা অঞ্চলবিলাকত থকা ৰাইজৰ মাজত দেখা পাওঁ। মোৰ নিজৰ ঘৰ শিৱসাগৰ অঞ্চলতে আমি কোনোদিনে তেনেকুৱা ধৰণৰ বানপানী দেখা পোৱা নাছিলোঁ। গতিকে এই এনেকুৱা ধৰণৰ কাৰণে তেওঁলোকৰ সাৱধানতা কেনেকে হ'ব লাগিব সেইটো তেওঁলোকৰ বিচাৰ বিবেচনাৰ মাজত মানে নাছিলেই। আৰু তেনেকে আমাৰ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰাও যদি দেখা যায়, তেওঁলোকো তেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ নাছিল,
1: সাজু নাছিল। হয়,
0: সাজু নাছিল। গতিকে
1: চবৰ কাৰণে নতুন,
0: চবৰ কাৰণে নতুন হয়। গতিকে সেইকাৰণে এইটো কথা ক'বলৈ দিগদাৰী, কিন্তু তথাপিতো আমাৰ এটা এইবিলাকৰ কাৰণে এটা মক ড্ৰিলৰ দৰকাৰ আছে। এতিয়া মানুহবিলাকক মই যিটো দেখিছো, তেওঁলোকে বহুতেও নাজানে যে কোনফালে ওখ জেগা, কোনফালে দ জেগা গমেই নাপায়। তেওঁলোকে যেতিয়া বানপানীত ওলাই আহিব লগা হৈছে, তেওঁলোকে ওখ জেগালৈকে গৈ আছে নে দ জেগা ফালে গৈ আছে, তেওঁলোকে গমেই নাপায়। গতিকে সেইবিলাক মক ড্ৰিলৰ পাৰ্ট হিচাপে লৈ পেলাই আমি সকলো জেগাতে আচলতে বানপানী ক'ত আহিবতো আমি এতিয়াও গম নাপাওঁ, সকলো জেগাতে আচলতে আমাৰ এৱেৰনেছ প্ৰগ্ৰাম লাগে আৰু এইবিলাকৰ এটা ডিটেইল ফিজিঅ'গ্ৰাফি ষ্টাডি লাগে আৰু সেইবিলাক মানুহৰ মাজত শ্বেয়াৰ কৰিব লাগে যে এনেকুৱা ধৰণৰ। আৰু টিভিটো এইবিলাক এডভাৰ্টাইজমেণ্ট বিলাক দেখি আছো, ডিজাষ্টাৰ মেনেজমেণ্টটো দেখাই আছে যে মানে ধৰক আপুনি এটা বেগত এনেকে বিস্কুট থৈ দিব, টৰ্চ লাইট এটা থৈ দিব, সেইটো আচলতে কোৱা কথা, কিন্তু প্ৰেক্টিকেলি সেইটো তেনেকুৱা ধৰণৰ কৰাটো বহুত অসুবিধা। আৰু বহুত সময়ত বানপানীটো আহিছে মানে আপুনি আপোনাৰ নিজৰ ঘৰত নাথাকিবও পাৰে, ক'ৰবাত ৰাস্তাটো থাকিব পাৰে, বেলেগৰ ঘৰতো থাকিব পাৰে। আৰু এইটো যে নহয় যে বানপানী হোৱা অঞ্চলত কোনোবা বাহিৰৰ মানুহ গৈ পেলাই তাতে, তেওঁলোকৰ ঘৰ নহয় কিন্তু তাত কাৰোবাৰ আলহী খাবলৈ গৈ পেলাই তেওঁলোকৰ হওক বানপানী
1: ভুগিব লগা হৈছে,
0: তাৰে অঞ্চলৰ মানুহ সেইবিলাক বাহিৰত আছে কাৰণে তেওঁলোকে বানপানীৰ পৰা হাত সাৰি আছে। গতিকে সেই প্ৰিপেয়াৰনেছটো আমাৰ সকলোৱে লাগিব, এৱেৰনেছটো আমাৰ সকলোৱে লাগিব। আৰু এটা কথা, হেল্পিং হেণ্ড, মানে আমি যিটো দেখিছো যে প্ৰত্যেকে যোনে যাক যেনেকে সহায় কৰিব পাৰে সেইটো আমাৰ মাজত থাকিব লাগিব।
1: হয় হয়, আৰু যিটো আমাৰ দুৰ্যোগ প্ৰশমন বিভাগ সেইটো আৰু বেছি শক্তিশালী কৰিব হ'ল, হয়নে?
0: হয় হয়,
1: প্ৰত্যেক জিলাতে।
0: আৰু তেখেতসকলৰ এই মক ড্ৰিলটো মানে খুব মানে ইনভলভ হৈ পেলাই তেওঁলোকে মক ড্ৰিল কৰিব লাগিব, ৰাইজৰ মাজত সোমাব পাৰিব লাগিব।
1: হয় হয়, যাতে নিজে নিজকে বচাব পাৰে। এতিয়া বহুতে পানীৰ লগত অভ্যস্ত নোহোৱাৰ কাৰণে মৃত্যুমুখত পৰিছে।
0: হয় হয়, আমাৰ প্ৰিপেয়াৰনেছটো এনেকুৱা।

0: লাগে যে তেওঁলোকে এছ ডি আৰ এফৰ কাৰণে বা এন ডি আৰ এফৰ কাৰণে তেওঁলোকে ৰখিয়ে নাথাকে, ৰখিবই নালাগে, তেওঁলোকক আমি সেইটো লেভেলত প্ৰিপেয়াৰ কৰিব লাগিব।
1: ধন্যবাদ ছাৰ, আপুনি বহুখিনি গুৰুত্বপূৰ্ণ কথা আমাক জনালে, যিহেতু আমাৰ সময়ো কম আমাৰ এই অনুষ্ঠানৰ, গতিকে আমি এই আলোচনাটো ইমানতে সামৰিব লাগিব। আৰু আপোনাৰ বহুমূলীয়া সময় দিলে আজি, আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে এই অনুষ্ঠানৰ দ্বাৰা উপকৃত হ'ব আৰু এনেধৰণৰ বিপদৰ সন্মুখীন হ'ব পৰাকৈ নিজেও নিজকে সাজু কৰিবলৈ এতিয়াৰ পৰা চেষ্টা কৰিব।
0: ধন্যবাদ।
1: শ্ৰোতা, ইমান পৰে সেউজীয়া ধৰণীয় অনুষ্ঠানত বানপানী আৰু হঠাতে অহা বানৰ কাৰণ আৰু সজাগতাৰ বিষয়ে কিছু কথা শুনিলে। এই বিষয়ে আমাক জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ ভাগৱত প্ৰাণ দুৱাৰা ডাঙৰীয়াই। অনুষ্ঠানটিত কলিতে বাণীবন্ধন কৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: দাই আমার লোকপিয়ন আমার বিকাশ।
1: লোকপিয়নের প্রথম পর্যায়ত গৃহতালিকা আর গৃহপিয়ন অর্থাৎ আপনার বাসগৃহর গণনা করা হব। আহক নিজের অংশগ্রহণে ইয়াক সফল করুন। প্রতিজন ব্যক্তি সংযুক্ত হোক, প্রতিটি ঘর সংযুক্ত হোক আর দেশ আগুয়ে যাও। লোকপিয়ল 2027, আমার লোকপিয়ল আমার বিকাশ।
2: আকাশবাণী তেজপুর সমশ্রোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো শ্রোতাসকলৰ ফোন যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কাৰে কাৰে। পুনতে ফোন কলটি লৈ লওঁ।
3: হেল্ল'
4: নমস্কাৰ।
3: হয় নমস্কাৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কেনে কেনে, আপুনি আপোনাৰ পৰিচয় দিব।
4: মই ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ বৰপাক জীয়ামাই গাঁৱৰ পৰা কৈছো। মোৰ নাম যোগেশ্বৰ শইকীয়া।
3: হয় যোগেশ্বৰ শইকীয়া,
4: আৰু ফোন ইন গানে গানে অনুষ্ঠানত হেৰি কৰিব ভূপেন দাৰ ভাগ।
3: হয়
4: ভূপেন দাৰ, ও মোৰ ধৰিত্ৰী আই, খেতিয়কৰ নিষ্ঠা নাই গীতটো বজাবলৈ অনুৰোধ কৰিছো।
3: নিশ্চয় গীতটি আমি শুনাব পাৰিম। যিহেতু বানপানী হৈ আছে, গতিকে আপোনালোকৰ সেই অঞ্চলত বানপানীৰ প্ৰভাৱ কেনেকুৱা বাৰু?
4: ইয়াত বানপানী হোৱা নাই, বৰষুণ দিলে মানে পথাৰ চথাৰ পানী অকণমান হয়, তাৰপৰা আকৌ ৰ'দ দিলে শুকাই থাকে।
3: নিশ্চয় নিশ্চয়, হয়। আপোনালোকে
4: মেচিন লগায়ো মানুহে খেতি কৰিবলগীয়া হৈছে।
3: হৈছে, হয়। আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
4: মোৰ লগত আছে প্ৰণৱ কুমাৰ দত্ত আছে, ৰিণুমণি কোঁচ আছে, তাৰপিছত মোৰ পুত্ৰ আছে বিদীপ শইকীয়া, তাৰ নাতি আছে বিচিত্ৰ শইকীয়া, বোৱাৰী আছে দীপিকা দত্ত।
3: হয় হয়, যেনক আপোনাৰ কথাৰ পৰা আমি গম পালোঁ আপোনাৰ এখন সুখৰ সংসাৰ, নহয় জানো?
4: হয় হয়, মই আমি চাৰিটিয়ে প্ৰাণী হৈ আছো, আমাৰ আইগৰাকী নাই
3: বাৰু,
4: মোৰ বোৱাৰী আৰু নাতি।
3: নাতি, হয় হয়। যি নহওক, ইমান আনন্দময় পৰিৱেশত আপুনি দিন নিয়াবলগীয়া হৈছে, বৰ ভাল কথা, ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু আমাৰ অনুষ্ঠানত ভাগ ল'ব, ধন্যবাদ জনাইছোঁ।
4: ধন্যবাদ, নমস্কাৰ।
5: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, অ' মোৰ ধৰিত্ৰী আয়।

0: হেল্ল'
1: হেলো,
0: হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰত ফোন ইন কেনে কেনে?
1: আচ্ছা নমস্কাৰ।
0: নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে, পৰিচয় দিব।
1: হয়, মই ধেমাজি মাছখোৱাৰ বৰপাক জীয়ামৰীৰ পৰা কৈছিলোঁ।
0: হয়
1: হয়, মই নিতা ভূঞা।
0: নিত্য ভূঞা। হয়, মোৰ মাতষাৰ শুনাৰ লগে লগে চিনাকি যেন লাগিছে। বাৰু ভূঞা ডাঙৰীয়া, আপুনি ভালে আছে?
1: ভালে আছে, ভালে আছে।
0: বাৰু, আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: হয়, মই এটি গীত আছে জয়ন্ত হাজৰিকাদেৱৰ,
0: হয়
1: ৰুইতৰ বলিয়া বান তই কলৈ নো ঢাপলি মেলিছ।
0: নিশ্চয়,
1: এই
0: এই
1: গীতটি
0: গীতটি
1: মই আমাৰ বৰ্তমান যি অসমৰ বান পৰিস্থিতি হৈ আছে,
0: হয়
1: গতিকে সেই বান পীড়িত ৰাইজৰ হৈ পেলাই মই তেওঁলোকৰ উদ্দেশ্যে এই গীতটি মই উচৰ্গা কৰিব বিচাৰিছো।
0: হয় হয়,
1: লগতে মোৰ সৈতে আছে আমাৰ সংযুক্ত অনাতাঁথা সংঘৰ
0: হয়
1: আমাৰ কেইজন ব্যক্তি, তেখেতলোক হৈছে প্ৰণৱ বৰগোহাঁই বৰা, ভাৰতী ভূঞা, মানৱ জ্যোতি কটকী, পৰিস্মা কটকী, গোবিন দত্ত, ৰবীন ভূঞা, এনেকে আৰু বহুত আছে।
0: বাৰু, আপোনালোক আটাইলৈকে গীতটি আগবঢ়াইছোঁ আৰু আমাৰ এই অনুষ্ঠানত আপুনি ব্যস্ততাৰ মাজত ভাগ লোৱাৰ বাবে পুনৰ ধন্যবাদ জনাই গীতটি শুনাবলৈ লৈছোঁ।
1: ঠিক আছে, ধন্যবাদ,
0: ধন্যবাদ।
2: আগে ক'বলৈ গ'লে মঞ্চনাটৰ সংগীত পৰিচালনা কৰি মই বেছি ভাল পাওঁ।
3: তই কলৈ নুঢাপলি মেলিছ, হিৰ হিৰ শবদ কাল ৰূপ ধৰি লৈ বাৰে বাৰে খেদিছ, হিৰ হিৰ শবদ কাল ৰূপ।

0: হ্যালো,
1: হ্যালো,
0: হয় আকাশবাণী তেজপুর কেন্দ্ৰৰ ফণীন গানে গানে।
1: হয় নমস্কাৰ ফণীন গানে গানে,
0: নমস্কাৰ।
1: আমাৰ সৌভাগ্যক্ৰমে যে তেজপুৰ ৰেডিঅ'ৰ এই অনুষ্ঠানত সংযোগ হ'ল।
0: নিশ্চয়
1: মই
0: আমাৰ ভাল লাগিল।
1: অনুপম নাথে ক'লো।
0: হয় অনুপম নাথ, আপুনি ক'ৰ পৰা ক'লে?
1: আমি তেজপুৰ বিহগুৰি সৰকাৰ পৰা কৈছোঁ।
0: হয় হয়, বিহগুৰি সৰকা। বাৰু যি নহওক, অনুপম নাথে আমাৰ অনুষ্ঠান প্ৰায়ে শুনে। আৰু আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: আমি ফোনিন গানে গানে শুনি থাকো, এটা নিয়মীয়া শ্ৰোতা হয়, আৰু তেজপুৰ ৰেডিঅ' এইটো এটা খুব মানে ভাল লগা আমাৰ অনুষ্ঠান, গতিকে আমি গোটেই পৰিয়ালটোৱে ফোনিন গানে গানে শুনো,
0: ধন্যবাদ,
1: শুনি আছো। গতিকে জুবিনদাৰ শিশু উপযোগী মানে জুনুকা জুনুকা এই গীতটি শুনিব খুজিছো, তাৰমানে
0: নিশ্চয় এই গীতটি আমি শুনাবলৈ যত্ন কৰিম। হয় হয়,
1: আৰু যদি এইটো নহয় যিকোনো এটা মানে শিশুৰ মন ৰঙোৱা এটি গীত শুনিবলৈ পালে ভাল পাম। আৰু আমাৰ লগত তাৰমানে আমাৰ নয়নিকা নাইনা বুলি আমি মাতো, আমাৰ কণমানিজনী আছে, তাই বৰ ভাল পায় এই গীতটি, সেইবাবে আচলতে আমি মন কৰিলো। মোৰ লগত মোৰ পৰিবাৰ, মোৰ মা, আমি সকলোৱে আপোনালোকৰ অনুষ্ঠান শুনি আছো।
0: ধন্যবাদ আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে। আৰু যিহেতু কণমানিটিৰ হৈ আপুনি যিহেতু উৎসৰ্গা কৰিবলৈ বিচাৰিছে, আমাৰ তৰফৰ পৰা কণমানিটিকো আমাৰ মৰম জনালো আৰু কৃতি আগবঢ়াবলৈ বিচাৰিছো।
1: হয়, ধন্যবাদ,
0: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল'
0: হয়
1: হয় ছাৰ, নমস্কাৰ।
0: নমস্কাৰ, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কেনে কেনে।
1: হয় ছাৰ, মই ধেমাজি শ্ৰীপানীৰ পৰা পুতুল বৰুৱাই কৈছিলোঁ।
0: পুতুল বৰুৱা, হয়
1: হয় হয়, মই আপোনালোকৰ কেন্দ্ৰৰ এজন নিয়মীয়া শ্ৰোতা।
0: নিয়মীয়া শ্ৰোতা, আৰু আজি অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: আজি ছাৰ মোৰ জুবিন গাৰ্গক কেওফালে গুমৰি গুজৰি এই গীতটো শুনিব বিচাৰিছিলোঁ।
0: নিশ্চয়, আৰু যিহেতু বানপানী যিটো সংহাৰী ৰূপ, সেই সংহাৰী ৰূপৰ বাবে আপুনি চাগে এই গীতটি শুনিবলৈ বিচাৰিছে, নহয় জানো?
1: এই গীতটো মানে শুনিব পালে মই মথুৰে আনন্দিত হ'ম আৰু।
0: নিশ্চয়, আৰু আমিও অনুষ্ঠানৰ পৰাই ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, যিখিনি বানপানী বা বানপানীৰ লগত জড়িত কিছুমান ঘটনাই আমাৰ ৰাজ্যবাসীক জুৰুলা কৰিলে।
1: হয় হয়, মই ছাৰ গৈছিলোঁ আপোনাৰ জুলাই 26 তাৰিখে গৈছিলোঁ, দেখি মানে মোৰ মানে নিজকে বহুত বেয়া লাগিল, মানে
0: খুব হৃদয় বিদাৰক ঘটনা, গতিকে কেতিয়াও যাতে তেনেকুৱা
1: ধৰণৰ ঘটনা হৈ গ'ল।
0: হয় হয় হয়, বাৰু যি নহওক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ, নহয় জানো?
1: মানে জীৱনত দেখাই নাই, মানে শুনায়ো নাই আৰু দেখাও নাই মানে।
0: বাৰু হয় হয়
1: হয়, মই ছাৰ এইখিনি নাম কেইটামান ক'ব বিচাৰিছিলোঁ।
0: নিশ্চয় কওক।
1: আমাৰ নীলমণি কোঁচ, বিমল বসুমতাৰী, অমল বসুমতাৰী, ছায়ানন্দ নেওগ, আৰু বৰষা পানিকা, দীপশিখা বৰা, আৰু তেওঁলোকলৈ গীতটো অনুৰোধ কৰিছোঁ, লগতে আপোনালোকলৈ।
0: ধন্যবাদ, আমি গ্ৰহণ কৰিলোঁ আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।
1: হয় হয়, মই আপোনালোকৰ অনুষ্ঠান প্ৰায় শুনিয়ে থাকোঁ, আপোনালোকৰ অনুষ্ঠানটো শুনিব নাপালে মনটো মোৰ ভালেই নালাগে।
0: হয়, পিছলৈকো ভাগ ল'ব।
1: হয় হয়,
0: ধন্যবাদ জনালোঁ।
1: ধন্যবাদ
0: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল'
0: হয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে,
1: হয়
0: আপুনি ক'ৰ পৰা কৈছে পৰিচয় দিব।
1: মই ফুলগুৰি অঞ্চলৰ পৰা কৈছোঁ।
0: হয়
1: আপোনাৰ ৰঙাপাৰা নিয়াৰ
0: ৰঙাপাৰা।
1: মোৰ নাম নাৰদ উপাধ্যায়।
0: নাৰদ উপাধ্যায়, হয় হয়
1: হয়।
0: আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: মই জুবিন গাৰ্গৰ এখন গান শুনিব বিচাৰোঁ।
0: হয় কওকচোন।
1: তেখেতৰ যিবিলাক গান অলপ আমাৰ সমাজত চলি আছে, যিকোনো গান এখন বজাই দিব বুলি মই অনুৰোধ কৰিলোঁ।
0: জুবিন গাৰ্গৰ যিকোনো নহয় জানো?
1: হয়।
0: গতিকে তেখেতৰ আটাইতকৈ মৰমৰ গীত হিচাপে স্বীকৃতি দি গৈছে মায়াবিনী, নহয় জানো?
1: হয়।
0: মায়াবিনীটোৱে শুনাওঁ, নিশ্চয় ভাল পাব। আৰু আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
1: মোৰ লগত আছে মোৰ বন্ধু এজন আছে,
0: হয়
1: পৰশুৰাম উপাধ্যায়। মোৰ ফেমিলি আছে নীলু উপাধ্যায়।
0: হয়।
1: মোৰ ল'ৰাটো আছে বিবেক উপাধ্যায়। আমি চবে একেলগে আছো, আমি গোটেই কেইজন একেলগে বহি গানটো শুনিব
0: বিচাৰিছো। বাৰু আপোনালৈ ধন্যবাদ জনালো আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছো।
1: ধন্যবাদ, আপোনালৈ ধন্যবাদ থাকিল।
0: হয় ধন্যবাদ।
1: হয়।

ইমান পৰে শ্ৰোতাসকলে ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে শুনিলে। ত্ৰৈলোক্য বৰাই যুগুত আজিৰ অনুষ্ঠানটি প্ৰযোজনা আগবঢ়ালে ৰূপান্ত কুমাৰ দাসে।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: মেনে প্যাৰ কিউ কিয়া বোল ছবিত এইবাৰ শান, প্ৰিয়া আৰু নীৰজ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ এটৰাজ বোলছবিৰ গীত। প্ৰথমে এয়া উদিত নাৰায়ণ আৰু অলকা য়াগ্নিক।

এট্ৰাজ বোলছবিত সেয়া আছিল উদিত নাৰায়ণ, অলকা য়াগনিক আৰু জয়েশ গান্ধী। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 FM বেণ্ডৰ 102.4 MHz আৰু সন্ধ্যাৰ অধিৱেশন মুকলি কৰা হ'ব সন্ধ্যা 5:23 মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 MHz। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপতো শুনিবলৈ পাব। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, প্ৰতীক্ষা খনিকৰ আৰু বিলিংফা স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত সমীৰ নাৰ্জাৰী, ডিউটি ৰুমত জিনিয়া শৰ্মা আৰু প্ৰচাৰণ কক্ষৰ পৰা মই প্ৰিয়ংকা দাসে আজিলৈ বিদায় মাগিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।